আজিৰ বন্দনা অনুষ্ঠানত শ্ৰোতাসকলে ক্ৰমে গুণীন্দ্ৰনাথ ওজাৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত এটি বৰগীত, নকুল দাস আৰু সংগীবৃন্দৰ কণ্ঠৰ নাম, নিৰূপমা হাজৰিকা আৰু সংগীসকলৰ কণ্ঠৰ চিয়া গীত, খগেন গগৈ আৰু সহশিল্পীসকলৰ কণ্ঠৰ টোকাৰী গীত আৰু চন্দনা দাসৰ কণ্ঠত এটি তুলসীদাস ভজন শুনিলে।

0: সামৰি লোৱা এক উদাৰনৈতিক আৰু প্ৰগতিশীল শিক্ষাৰ একান্ত প্ৰয়োজন। শিক্ষিত ইউৰোপীয় ব্যক্তিক নিয়োগ কৰি প্ৰয়োজনীয় কিতাপ, আহিলা আৰু যন্ত্ৰপাতিৰে কলেজ আদি স্থাপন কৰিলেহে এই লক্ষ্য সাধন হ'ব। ৰামমোহনৰ সুস্পষ্ট শিক্ষাদৰ্শ তেতিয়াও ব্ৰিটিছ শাসক শ্ৰেণীৰ বোধগম্য হোৱা নাছিল। আনহাতে ৰক্ষণশীল হিন্দু সমাজে এই শিক্ষাদৰ্শৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ কৰিছিল। 1830 চনত সতীদাহ প্ৰথা নিষিদ্ধ কৰা আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবৰ বাবে ধৰ্মসভা প্ৰতিষ্ঠা হোৱা কথা মন কৰিলে ৰক্ষণশীল হিন্দু সমাজৰ অক্ষুণ্ণ প্ৰভাৱ আৰু শক্তিৰ কথা বুজিব পাৰি। অৱশ্যে শিক্ষাৰ ক্ষেত্ৰত ৰামমোহনে নতুন আদৰ্শ সুস্পষ্ট কৰি দি উদাৰনৈতিকসকলৰ মাজত এক গভীৰ আলোড়নৰ সৃষ্টি কৰিছিল। ঐতিহ্যগত শিক্ষা ব্যৱস্থাৰ প্ৰয়োজনহীনতা প্ৰতিপন্ন কৰি তেওঁ ৰক্ষণশীল দলৰ যোগ্য প্ৰত্যুত্তৰ দিছিল। ৰামমোহনৰ শিক্ষাদৰ্শ আছিল সুসংগত মানসিক আদৰ্শেৰে সমৃদ্ধ। ব্যক্তি আৰু সমাজৰ নিশ্চিত কল্যাণ আৰু মানসিক বিকাশ তাৰ মূল কথা আছিল। ইংৰাজী শিক্ষাৰ যোগেদি জীৱিকা অৰ্জনৰ পথ সুগম কৰাতকৈ পাশ্চাত্য জ্ঞান বিজ্ঞানৰ চৰ্চা, যুক্তিবাদী চিন্তাৰ প্ৰাধান্য আৰু সামাজিক গতিশীলতা তাৰ প্ৰধান লক্ষ্য আছিল। ইংৰাজী ভাষা শিক্ষা দিয়াৰ নীতি ব্ৰিটিছে গ্ৰহণ কৰিলেও ৰামমোহন ৰায়ৰ পূৰ্ণতৰ শিক্ষাদৰ্শ পৰৱৰ্তী কালতো ফলৱতী হ'বলৈ নাপালে। কিন্তু ৰামমোহন ৰায়ৰ পৰা লাভ কৰা নতুন শিক্ষাদৰ্শৰ প্ৰেৰণাই ধীৰে ধীৰে তৰুণ সমাজৰ হৃদয় স্পৰ্শ কৰিছিল। ৰামমোহন ৰায়ে পাশ্চাত্য শিক্ষাৰ পক্ষে ওকালতি কৰি 1824 চনত লৰ্ড আৰ্মহাৰ্ষ্টলৈ পত্ৰ লিখাৰ 10 বছৰ পিছতে দেশৰ তৰুণ মানসত এই অপূৰ্ব পৰিৱৰ্তনৰ বতাহ বলিছিল।
1: আজিৰ মুকুতামালাৰ কথাখিনি ৰাজা ৰামমোহন ৰায়ৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰা হৈছে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলক শুনাবলৈ লোৱা হৈছে পণ্ডিত ভি জি যোগৰ বেহেলাবাদন ৰাগ অহিৰ ভৈৰৱ।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত ভি জি যোগৰ বেহেলাবাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো দলী বৈশ্যৰ কণ্ঠৰ বৰগীত। শিল্পীৰ কণ্ঠত প্ৰথমেই শুনোৱা হওক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত এটি বৰগীত।

শ্রোতাসকলে দলি বৈশ্যৰ কণ্ঠৰ বৰগীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। শিল্পীৰ কণ্ঠত এইবাৰ এয়া মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত এটি বৰগীত।

দলিবৈশ্যৰ কণ্ঠৰ বৰগীতকেইটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

দিনৰ 11:25ৰ পৰা নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰি দিয়া ভাষণৰ পোনপটীয়া প্ৰচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। সন্ধিয়া 6:10ত কৃষকবাণী অনুষ্ঠানত স্বনিয়োজনৰ বাবে মীন পালন এই বিষয়ে হোৱা আলোচনাত ভাগ ল'ব ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু ডক্টৰ ধ্ৰুৱজ্যোতি শৰ্মাই। আগ ধৰিব শিখামণি দত্তই, প্ৰযোজনা উৎপল বৰাৰ, নিশা 9:30 আলাপ অনুৰাগ, বিশিষ্ট কণ্ঠশিল্পী অনিমা চৌধুৰীৰ বিষয়ে যুগুতোৱা অনুষ্ঠানটিৰ প্ৰযোজনা অজয় কুমাৰ বৰাৰ। আজি তৃতীয় খণ্ডৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব। সন্ধিয়া 5:45ত হিন্দী ভাষা শিক্ষাৰ পাঠ অনুষ্ঠানত হিন্দী বৰ্ণমালাৰ পাঠ আগবঢ়াব সুতপা ৰয়ে। দিনৰ 12:15ত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানৰ যুৱ কৰ্মশালাত শাস্ত্ৰীয় সংগীতৰ ৰূপৰেখাৰ দ্বিতীয় ভাগ শুনিবলৈ পাব। সমল ব্যক্তিৰূপে উপস্থিত থাকিব বিশিষ্ট স্বৰোদবাদক তৰুণ চন্দ্ৰ কলিতা আৰু শাস্ত্ৰীয় সংগীতৰ বিশিষ্ট কণ্ঠশিল্পী প্ৰজ্ঞান বৰুৱা, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 10:30 আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।

পুৱা 9:20 হিন্দী ছবিৰ গীতৰ অনুষ্ঠান, 9:45 অসমা সুষমা অনুষ্ঠানত এখনি আলেখ্য নামঘোষা, রচনা দীপমণি চুতিয়াৰ, প্ৰযোজনা তপন দত্তৰ, আজি দ্বিতীয় খণ্ড। দিনৰ 10:00 একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত মে হোনা ছবিখনৰ গীত শুনিবলৈ পাব। দিনৰ 11:05 পৰাগমালা লাইভ, দিনৰ 1:10 আৰু নিশা 7:45 মনদীপ মহন্তৰ কণ্ঠৰ আধুনিক গীত, 1:20 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াৰ বাঁহীবাদন ৰাগ মধুমদ সাৰংগ, 1:50 সুধা কণ্ঠৰ গীত,

দিনৰ আঢ়ৈ বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান, বিয়লি 3:05 আধুনিক গীতৰ অনুষ্ঠান, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান, 5:25 আধুনিক গীতৰ অনুষ্ঠান, 6:40 সুতপা চক্ৰৱৰ্তীৰ কণ্ঠৰ ৰবীন্দ্ৰ সংগীত শুনিবলৈ পাব, 7:05 বৃন্দগান, 7:20 আধুনিক গীতৰ অনুষ্ঠান, 7:45 পূবালীৰ সুৰত কেশৱ চন্দ্ৰ ইংতিৰ কণ্ঠত কাৰ্বি গীত, 8:02 দৃষ্টিপাত। চাৰে 8 আধুনিক গীতৰ অনুষ্ঠান, 9:00 চিত্ৰগীত, 10:00 অখিল ভাৰতীয় সংগীতানুষ্ঠানত মৃদংগম লয়বিন্যাসম, শিল্পী বিদ্বান ভি কালীপ্ৰসাদ বাবু, পাখুৱাজত ভিতাল ৰাজপুৰা। আমাৰ অনুষ্ঠান পৰিস্থিতিও ইমানেই।

0: সাধক সুন্দৰৰ অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য।
1: সেই গানটো যে ল'ৰাইহে গোৱা গান মই সেইবিলাক নাজানো, মানে প্ৰশান্ত বৰদলৈ লিখা সুৰ পিছত দাদাক লগ পাই পেলাই কৈছোঁ আৰু, দাদা হাঁহিছে আৰু, দাদাৰ গান পিছত গালো এটা কিহৰ বাবে ফুলে হাঁহে ফুলে।
0: আপোনালোকে শুনিবলৈ পাব কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰ কথা।

0: সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব দেওবাৰে দিনৰ 10 বজাত,
1: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।
0: শুনিবলৈ নাপাহৰিব সাধক সুন্দৰৰ।

0: ডক্টর ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযোগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
2: প্ৰতিপুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
0: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযোগৰ গান।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্ৰবাল কুমাৰ শৰ্মাই।
1: ডক্টৰ সৰ্বেপল্লী ৰাধাকৃষ্ণন। ডক্টৰ সৰ্বেপল্লী ৰাধাকৃষ্ণন এগৰাকী ভাৰতীয় দাৰ্শনিক, শিক্ষাবিদ আৰু ৰাজনীতিবিদ। 20 শতিকাৰ ভাৰতৰ চিন্তাবিদ আৰু লিখকসকলৰ ভিতৰত তেখেতে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। সৰ্বেপল্লী ৰাধাকৃষ্ণন স্বাধীন ভাৰতৰ প্ৰথমগৰাকী উপৰাষ্ট্ৰপতি আছিল আৰু পিছত 1962 চনত তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। 1888 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে তামিলনাডুৰ চেন্নাইৰ আগৰ মাদ্ৰাজৰ তিৰুতানী নামে ঠাইত ৰাধাকৃষ্ণনে জন্মগ্ৰহণ কৰে। তেওঁৰ দেউতাকৰ নাম আছিল সৰ্বেপল্লী বীৰাস্বামী আৰু মাতৃৰ নাম আছিল সীতামা। ৰাধাকৃষ্ণন বীৰাস্বামীৰ দ্বিতীয়গৰাকী সন্তান আছিল। জন্মস্থান তিৰুতানী, বীৰাস্বামীৰ পৰিয়াল আৰু সেই সময় এই সকলোবোৰ ভৱিষ্যৎ দাৰ্শনিক ৰাজনীতিবিদগৰাকীৰ জীৱন গঢ়াৰ বাবে এক উপযুক্ত আদৰ্শ পটভূমি আছিল। ৰাধাকৃষ্ণনৰ 8 বছৰ বয়স হোৱালৈকে তেওঁ পিতৃ মাতৃৰ তত্ত্বাৱধানত থাকি শিক্ষা লয়। ইয়াৰ পাছত 1896 চনত ৰাধাকৃষ্ণনক তিৰুপতিৰ লুথেৰান মিছন স্কুললৈ পঠোৱা হয়। শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত ৰাধাকৃষ্ণনৰ একাগ্ৰতালৈ চাই তেওঁৰ পিতৃয়ে তেওঁক এখন খ্ৰীষ্টিয়ান শিক্ষানুষ্ঠানলৈকে পঠোৱাৰ সিদ্ধান্ত লয়। 1896 চনৰ পৰা 1900 চনলৈকে এই শিক্ষানুষ্ঠানত থকাৰ পাছত ৰাধাকৃষ্ণনে 1900 চনৰ পৰা 1904 চনলৈ ভেলোৰ কলেজ আৰু 1904 পৰা 1908 চনলৈ মাদ্ৰাজ খ্ৰীষ্টিয়ান কলেজত দৰ্শন শাস্ত্ৰ অধ্যয়ন কৰে। আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ সমগ্ৰ কালচোৱা ৰাধাকৃষ্ণনে অতিবাহিত কৰে খ্ৰীষ্টিয়ান মিছনাৰীসকলৰ মাজত। মিছনাৰীসকলৰ দ্বাৰা পৰিচালিত এই শিক্ষানুষ্ঠানসমূহৰ কটকটীয়া নীতি নিয়ম আৰু উচ্চমানৰ শিক্ষাদানৰ মাজত ৰাধাকৃষ্ণন ডাঙৰ দীঘল হৈছিল। ৰাধাকৃষ্ণনৰ চৰিত্ৰ গঠনত তেওঁৰ পিতৃ মাতৃৰ দৃষ্টিভংগীৰ প্ৰখৰতাও যথেষ্ট অৰিহণা যোগাইছিল। BA পাঠ্যক্ৰমত অংক, পদাৰ্থবিজ্ঞান, ইতিহাস, জীৱবিদ্যা আৰু দৰ্শন এইকেইটা বিষয়ৰ কোনটোক তেওঁ অনাৰ্চ বিষয় হিচাপে ল'ব তাক লৈ ৰাধাকৃষ্ণন কিছু দুমজাত পৰিছিল। এনে সময়তে সেই কলেজৰ পৰাই দৰ্শনত অনাৰ্চ সহকাৰে পাছ কৰি ওলোৱা তেওঁৰ এজন সম্বন্ধীয় ককায়েকে ৰাধাকৃষ্ণনক কেইখনমান দৰ্শনৰ কিতাপ পঢ়িবলৈ দিয়ে। এই কিতাপকেইখনে তেওঁৰ ওপৰত যি প্ৰভাৱ পেলায় তাৰ পৰিণতিত তেওঁ দৰ্শনতে অনাৰ্চ লোৱাৰ কথাটো সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ লগতে তেওঁ সংস্কৃত আৰু হিন্দী ভাষাও পঢ়িবলৈ লয়। কলেজীয়া শিক্ষা শেষ কৰাৰ পূৰ্বেই তেওঁ আটাইকেইখন বেদ আৰু উপনিষদ সম্পূৰ্ণৰূপে অধ্যয়ন কৰে। মাইচুৰ বিশ্ববিদ্যালয়ত 1918 চনত তেওঁ দৰ্শনৰ অধ্যাপক হিচাপে যোগদান কৰে। ইয়াৰ পাছত 1921 চনত কলিকতা বিশ্ববিদ্যালয়ত তেওঁ অধ্যাপক হিচাপে যোগদান কৰে। পাছত 1931 চনত উপাচাৰ্য হিচাপে অন্ধ্ৰ বিশ্ববিদ্যালয়ত যোগদান কৰে। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় শিক্ষা ক্ষেত্ৰত ৰাধাকৃষ্ণনে বিভিন্ন দায়িত্ব পালন কৰিছিল। 1952 চনৰ পৰা 1956 চনলৈ আৰু পুনৰ 1957 চনৰ পৰা 1962 চনলৈকে তেওঁ 2 বাৰকৈ ভাৰতৰ উপৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হৈছিল আৰু

1962 চনত রাধাকৃষ্ণন ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। সেই সময়তে বিশ্বই তেওঁক দাৰ্শনিক আখ্যা দিয়ে। উল্লেখযোগ্য যে ডক্টৰ সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন 5 ছেপ্টেম্বৰ তাৰিখটো আমাৰ দেশত শিক্ষক দিৱস হিচাপে পালন কৰা হয়।

জ্ঞান বিজ্ঞান শুনিলে যুগুতাই আগবঢ়ালে প্রবাল কুমার শর্মায়। বৰষুণৰ প্ৰতিটো টোপাল সঞ্চয় কৰক, আমাৰ ভৱিষ্যত সুৰক্ষিত কৰক।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: শোণিতপুৰ জিলাৰ আয়ুক্তই তেজপুৰ, ঢেকীয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালী হোৱা 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট শোণিতপুৰ.gov.in। আবেদনৰ শেষ তাৰিখ 15 ছেপ্টেম্বৰ। এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালি হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। অসম লোকসেৱা আয়োগে 137টা ভেটেৰিনেৰী অফিচাৰ, ব্লক ভেটেৰিনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ছায়েন্স বিষয়ত ডিগ্ৰী থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট animalhusbandry.assam.gov.in। আবেদনৰ শেষ তাৰিখ 8 ছেপ্টেম্বৰ। শোণিতপুৰ জিলাৰ তেজপুৰ, ঢেকীয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালী হোৱা মুঠ 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী দশম শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থীৰ সংশ্লিষ্ট চক্ৰত স্থাৱৰ সম্পত্তি থাকিব লাগিব। বিতং তথ্যৰ বাবে প্ৰাৰ্থীয়ে শোণিতপুৰ.gov.in এই ৱেবছাইট চাব পাৰে। ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰ কৰি প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে অহা 15 ছেপ্টেম্বৰৰ বিয়লি 5 বজাৰ ভিতৰত শোণিতপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ কাননগো শাখাত জমা দিব লাগিব। নিয়োগ বাতৰি ইমানেই।

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ

ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই, তেন্তে 03612662636 এই নম্বৰত ফোন কৰি জনাব পাৰে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়া প্ৰধান বাতৰিৰ ভিতৰত আছে, জাতি গঠনত অনবদ্য অৰিহণা আগবঢ়োৱা শিক্ষকসকলৰ প্ৰতি সন্মান জনোৱাৰ অৰ্থে সমগ্ৰ দেশতে আজি শিক্ষক দিৱস উদযাপন কৰা হৈছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন এদিনীয়া ভ্ৰমণসূচীৰে আজি তামিলনাডুৰ চেন্নাইত উপস্থিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত আজি শ্ৰীৰাম কলেজ অৱ কমাৰ্চৰ শতবাৰ্ষিকী উদযাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। নাগালেণ্ডত মহিলাৰ বিৰুদ্ধে অপৰাধৰ সংখ্যা যথেষ্ট হ্ৰাস পোৱা বুলি মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'ই বিধানসভাৰ চলিত অধিৱেশনত প্ৰকাশ কৰে। আৰু মহিলাৰ টি টুৱেণ্টি এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ অন্তিমখন খেলত ভাৰত আজি পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সমগ্ৰ দেশতে আজি শিক্ষক দিৱস উদযাপন কৰা হৈছে। প্ৰখ্যাত শিক্ষাবিদ, লেখক, দাৰ্শনিক তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জয়ন্তী উপলক্ষে প্ৰতি বছৰে এই দিৱস পালন কৰা হয়। এই দিৱসে জাতি গঠনত শিক্ষক আৰু শিক্ষাবিদৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকৃতি প্ৰদান কৰে। ছাত্ৰ ছাত্ৰীৰ জীৱনক ৰূপান্তৰিত কৰি সমাজৰ ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত শিক্ষকসকলৰ অমূল্য অৱদান আছে। শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সমগ্ৰ দেশৰ শিক্ষক শিক্ষয়িত্ৰীসকলক শুভেচ্ছা জনায়। তেওঁ শিক্ষক আৰু শিক্ষাবিদসকলক জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিবলৈ, প্ৰযুক্তিক আঁকোৱালি ল'বলৈ আৰু উদ্ভাৱনীমূলক পাঠদান পদ্ধতি গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। শিক্ষক দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে শিক্ষকসকলে পথ প্ৰদৰ্শনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভাৰ উৎকৰ্ষ সাধন আৰু চৰিত্ৰ সুদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ কয় যে নিষ্ঠাবান শিক্ষকসকলে ছাত্ৰ ছাত্ৰীৰ অনন্য সম্ভাৱনাক চিনি উলিয়াই তেওঁলোকক অনুপ্ৰাণিত কৰাৰ লগতে উৎসাহিত কৰিব পাৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে শিক্ষকসকলক তেওঁলোকৰ স্বতন্ত্ৰ চিন্তাধাৰা প্ৰসাৰিত কৰিবলৈ আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুসন্ধানৰ মনোভাৱ গঢ়ি তুলিবলৈ আহ্বান জনায়। জাতি গঠনত তেওঁলোকৰ অৱদানৰ বাবে সকলো নিষ্ঠাবান শিক্ষকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে জ্ঞান বুদ্ধি সম্পন্ন প্ৰজন্মক উচ্চতাৰ শিখৰলৈ আগবাঢ়ি যোৱাৰ বাট প্ৰশস্ত কৰিবলৈ শিক্ষকসকলক আহ্বান জনায়। শ্ৰীমতী মুৰ্মুৱে প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁক এগৰাকী অসাধাৰণ শিক্ষক হিচাপে অভিহিত কৰে। শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আজি পুৱা নতুন দিল্লীত 48গৰাকী বিদ্যালয়ৰ শিক্ষকক ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান কৰিব। নিৰ্বাচিত শিক্ষকসকল 27খন ৰাজ্য, 4টা কেন্দ্ৰীয়শাসিত অঞ্চল আৰু 6টা কেন্দ্ৰীয় চৰকাৰৰ সংগঠনৰ। ইয়াৰ লগতে ৰাষ্ট্ৰপতিগৰাকীয়ে উচ্চ শিক্ষানুষ্ঠান আৰু পলিটেকনিকৰ 21গৰাকী শিক্ষক আৰু অধ্যাপকক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰিব। এই বঁটা প্ৰদান অনুষ্ঠানত প্ৰতিজন বঁটা প্ৰাপকৰ দৃষ্টান্তমূলক কাম কাজ প্ৰতিফলিত হোৱা চুটি তথ্যচিত্ৰও প্ৰদৰ্শিত হ'ব। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন এদিনীয়া ভ্ৰমণসূচীৰে আজি তামিলনাডুৰ চেন্নাইত উপস্থিত হ'ব। ভ্ৰমণকালত উপৰাষ্ট্ৰপতিগৰাকীয়ে ভালভুলাৰ আৰু গাঁথনিগত হৃদৰোগৰ চিকিৎসাক আগুৱাই নিয়াৰ বাবে উৎসৰ্গিত ৰাষ্ট্ৰীয় শৈক্ষিক সভা ইণ্ডিয়া ভাল্ভছ 2026ত অংশগ্ৰহণ কৰাৰ লগতে চেন্নাইৰ গুইণ্ডিত ইণ্ডিয়া ভাল্ভছ ৰেজিষ্ট্ৰী মুকলি কৰিব। তেওঁ ইয়াৰোপৰি দিনমালাৰ বাতৰি কাকতৰ 75 বছৰ উপলক্ষে এটা ডাক টিকট উন্মোচন অনুষ্ঠানতো অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত আজি শ্ৰীৰাম কলেজ অৱ কমাৰ্চৰ শতবাৰ্ষিকী উদযাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই উপলক্ষে শ্ৰীমোদীয়ে সমাৱেশত ভাষণ দিব। শ্ৰীৰাম কলেজ অৱ কমাৰ্চ ভাৰতৰ অন্যতম উচ্চ শিক্ষা প্ৰতিষ্ঠান। বাণিজ্য, অৰ্থনীতি আৰু ব্যৱস্থাপনাৰ বিশিষ্ট কেন্দ্ৰ এই মহাবিদ্যালয়খন 1926চনত বিশিষ্ট উদ্যোগপতি আৰু সমাজসেৱক ছাৰ শ্ৰীৰামে স্থাপন কৰিছিল। এই মহাবিদ্যালয়খনে বিগত শতিকাত ভালেসংখ্যক উচ্চ শিক্ষাৰে শিক্ষিত প্ৰশাসক, উদ্যোগপতি, নীতি নিৰ্ধাৰক তথা জাতি নিৰ্মাতাক গঢ়ি তুলিছিল। শতবাৰ্ষিকী উদযাপনৰ লগত সংগতি ৰাখি আজি শিক্ষক দিৱসো পালন কৰা হ'ব। এই অনুষ্ঠানত প্ৰজন্মক গঢ় দিয়া আৰু সমাজৰ ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত শিক্ষকসকলৰ অৱদানক সন্মান জনোৱা হ'ব।

0: নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'ই কয় যে ৰাজ্যখন বৰ্তমান শান্তিপূৰ্ণ আৰু সুস্থিৰ হৈ পৰাৰ লগতে দেশৰ বাকী অংশ আৰু বিশ্বৰ সৈতে ক্ৰমান্বয়ে সংযুক্ত হৈ পৰিছে। বিধানসভাৰ চলিত অধিৱেশনত ভাষণ দি মুখ্যমন্ত্ৰী ৰিঅ'ই কয় যে আজি নাগালেণ্ড কেইবা দশকৰ আগৰ তুলনাত বহু পৰিমাণে পৃথক, যিয়ে শান্তি, সংযোগ আৰু উন্নয়নৰ ক্ষেত্ৰখনত উল্লেখযোগ্য উন্নতি প্ৰতিফলিত কৰিছে। তেওঁ উল্লেখ কৰে যে যোৱা 5 বছৰত ৰাজ্যখনৰ নিৰাপত্তা পৰিস্থিতি যথেষ্ট উন্নত হৈছে আৰু 1963 চনত আৰম্ভণিৰে পৰাই ইয়াৰ ইতিহাসৰ আটাইতকৈ শান্তিপূৰ্ণ পৰিস্থিতিৰ ভিতৰত অন্যতম বুলি তেওঁ অভিহিত কৰিছে। ৰিঅ'ই কয় যে ভূগৰ্ভস্থ কাৰ্যকলাপ এই সময়ছোৱাত যথেষ্ট হ্ৰাস পাইছে। অথচ 2004 চনৰ পৰা 2009 চনৰ ভিতৰত 257টাতকৈও অধিক ভূগৰ্ভস্থ কাৰ্যকলাপৰ ফলত ভূগৰ্ভস্থৰ কেডাৰ আৰু সাধাৰণ নাগৰিককে ধৰি 120জনতকৈও অধিক লোকৰ মৃত্যু হৈছিল। ইফালে আন্তঃগোষ্ঠীয় সংঘৰ্ষৰ লগতে 6জন নিৰাপত্তাৰক্ষীৰ মৃত্যু হয়। তেওঁ লগতে কয় যে পূৰ্বৰ অশান্তিময় পৰিস্থিতিৰ বৰ্তমান সাম কটাৰ লগতে নাগালেণ্ডৰ শান্তিপূৰ্ণ আইন শৃংখলা পৰিস্থিতি আৰু অধিক উন্নত হৈছে। উল্লেখযোগ্য যে ৰাজ্যখনত বৰ্তমান মহিলাৰ বিৰুদ্ধে অপৰাধৰ হাৰ হ্ৰাস পাইছে। ৰাজ্যখনত বৰ্তমান প্ৰতি লাখ জনসংখ্যাত 5.1% মহিলাৰ বিৰুদ্ধে হিংসা সংঘটিত হোৱাৰ বিপৰীতে ৰাষ্ট্ৰীয় হাৰ প্ৰতি লাখ মহিলাৰ বিপৰীতে 64.6%। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি ৱাৰ্ছত পোলেণ্ডৰ ৰাষ্ট্ৰপতি কেৰল নাৱৰিকক সাক্ষাৎ কৰি ভাৰত পোলেণ্ড কৌশলগত অংশীদাৰিত্বৰ ইতিবাচক দিশ সন্দৰ্ভত আলোচনা কৰে। তেওঁ ভাৰত পোলেণ্ড সংসদীয় গোটৰ সদস্যসকলকো সাক্ষাৎ কৰি সমসাময়িক ভাৰত পোলেণ্ড সম্পৰ্ক সুদৃঢ় কৰা সন্দৰ্ভত মত বিনিময় কৰে।
1: We are working on agreements including cyber security, space, clean coal, classified information. Critical minerals, and I'm confident that they will add both texture and substance to our ties. On people-to-people exchanges, I'm glad to announce that the second edition of the Jam Sahib Memorial Youth Exchange Program will be taking place in October.
0: ইয়াৰ পূৰ্বে মন্ত্ৰী শ্ৰী জয়শংকৰে পোলেণ্ডৰ উপ প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী ৰাডোশ্লভ ছিকৰস্কিক সাক্ষাৎ কৰি 2024-2028 চনৰ যুটীয়া কাৰ্য পৰিকল্পনাৰ অগ্ৰগতি পৰ্যালোচনা কৰে। খাদ্য, ইন্ধন আৰু সাৰ উপলব্ধতাৰ সৈতে জড়িত চলি থকা সংঘাত আৰু বিশ্বজনীন প্ৰত্যাহ্বানসমূহৰ ওপৰত আলোকপাত কৰি শ্ৰীজয়শংকৰে কয় যে ভাৰত আৰু পোলেণ্ডে গুৰুত্বপূৰ্ণ বিশ্বব্যাপী বিতৰ্ক গঢ় দিয়াত সহযোগিতা কৰিব পাৰে। ছিকৰস্কিৰ সৈতে সংবাদ মাধ্যমৰ আগত ভাষণ দি তেওঁ কয় যে তেওঁলোকে ইউক্ৰেইনৰ সংঘাতকে ধৰি বিশ্ব আৰু আঞ্চলিক বিষয়সমূহ সন্দৰ্ভত আলোচনা কৰে। বিভিন্ন সংঘাতৰ অন্ত পেলাবলৈ তেওঁ কূটনৈতিক প্ৰসাৰৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভতো গুৰুত্ব আৰোপ কৰে। নতুন দিল্লীত কালিৰে পৰা ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ মুখ্য ন্যায়াধীশসকলৰ মঞ্চৰ সন্মিলন অনুষ্ঠিত হৈছে। এই সন্মিলনত ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰসমূহৰ লগতে সহযোগী দেশসমূহৰ পৰাও মুখ্য ন্যায়াধীশ, সৰ্বোচ্চ ন্যায়ালয়ৰ অধ্যক্ষ আৰু ন্যায়িক খণ্ডৰ জ্যেষ্ঠ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিছে। গুজৰাটত আজিৰে পৰা বিশ্ব আৰ্চাৰী পেৰা শৃংখল 2026 অনুষ্ঠিত হ'ব। এই শৃংখলত 19খন দেশৰ 105গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে ভাৰতত প্ৰথমবাৰৰ বাবে বিশ্ব আৰ্চাৰী পেৰা শৃংখল অনুষ্ঠিত হৈছে। আহমেদাবাদৰ সাবৰমতী ৰিভাৰ ফ্ৰণ্টত অনুষ্ঠিত এই শৃংখলাৰ তৃতীয় পৰ্যায় 9 ছেপ্টেম্বৰত সামৰণি পৰিব। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে যোৱা সন্ধিয়া ভাৰ্চুৱেলি এই শৃংখলাখন উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ দি শ্ৰীশ্বাহে কয় যে ভাৰত বৰ্তমান বিশ্ব ক্ৰীড়াৰ কেন্দ্ৰ হোৱাৰ দিশে আগবাঢ়িছে। তেওঁ কয় যে অনাগত সময়ত দেশখনে ক্ৰীড়াৰ এক প্ৰধান কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিব।
2: 19 দেশৰ 108 পেৰা এথলীট হিচা লৈ ৰহে মই সবিকো এ কহনে যা ৰহা হু কি আহমেদাবাদ, গুজৰাট আৰু ভাৰত আনে বালে দিনো মে খেল জগত কে চাহে ও অলিম্পিকছ সে জুড়ে হুৱে খেল হো चाहे पैरा ओलंपिक से जुड़े हुए खेल हो, सभी प्रकार के खेल का ये बहुत बड़ा सेंटर बनने वाला है। हम मोदी जी के नेतृत्व में भारत को विश्व में सबसे बड़ा स्पोर्ट्स का एक सेंटर बनाने के लिए आगे बढ़ रहे हैं।
0: तेव कोई जे भारत शिक्षा ক্ৰীড়া প্ৰশিক্ষণ, ক্ৰীড়াৰ সুবিধা আৰু সঁজুলি উৎপাদনৰ কেন্দ্ৰও হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰৰ লক্ষ্য কেৱল পদক প্ৰাপ্তিকে সীমাবদ্ধ নহয়, বৰং অলিম্পিক, এছিয়ান গেমছ, কমনৱেলথ গেমছ, পুলিচ গেমছ আৰু অন্যান্য প্ৰতিযোগিতাসমূহত প্ৰদৰ্শিত সকলো ক্ৰীড়া আৰু ইয়াৰ আন্তঃগাঁথনি শক্তিশালী কৰি তোলা। মহিলাৰ টি টুৱেণ্টি এছিয়া কাপৰ গ্ৰুপ এৰ অন্তিমখন খেলত ভাৰত আজি পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। পূৰ্বৰ 2খন খেলত থাইলেণ্ড আৰু হংকঙৰ বিৰুদ্ধে জয়লাভ কৰি ভাৰতে ইতিমধ্যে ছেমি ফাইনেলত স্থান দখল কৰিছে। যোৱা নিশা ডুবাই আন্তঃৰাষ্ট্ৰীয়

0: ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাত সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰই ইণ্ডোনেছিয়াক 6 উইকেটত পৰাস্ত কৰে। ইণ্ডোনেছিয়াৰ 71 ৰাণৰ প্ৰত্যুত্তৰত আৰৱ আমিৰি ৰাষ্ট্ৰই 13 অভাৰ 1 বলত 4 উইকেটৰ বিনিময়ত 75 ৰাণ সংগ্ৰহ কৰি বিজয় সাব্যস্ত কৰে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। জাতি গঠনত অনবদ্য অৰিহণা আগবঢ়োৱা শিক্ষকসকলৰ প্ৰতি সন্মান জনোৱাৰ অৰ্থে সমগ্ৰ দেশতে আজি শিক্ষক দিৱস উদযাপন কৰা হৈছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন এদিনীয়া ভ্ৰমণসূচীৰে আজি তামিলনাডুৰ চেন্নাইত উপস্থিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নতুন দিল্লীত আজি শ্ৰীৰাম কলেজ অৱ কমাৰ্চৰ শতবাৰ্ষিকী উদযাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। নাগালেণ্ডত মহিলাৰ বিৰুদ্ধে অপৰাধৰ সংখ্যা যথেষ্ট হ্ৰাস পোৱা বুলি মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'ই বিধানসভাৰ চলিত অধিৱেশনত প্ৰকাশ কৰে। আৰু মহিলাৰ টি20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ অন্তিমখন খেলত ভাৰত আজি পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰি পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা অনুষ্ঠানটি প্ৰযোজনা কৰিছে কাৰ্তিক সূত্ৰধৰে, আগবঢ়াইছে ভাস্বতী দেৱী শৰ্মায়।

জন ৱেজলিয়ে কৈছিল, তুমি যিমান পাৰা সিমান উপাৰ্জন কৰা, যিমান পাৰা সিমান সঞ্চয় কৰা আৰু যিমান পাৰা সিমান আনক দিয়া। প্ৰিয় শ্ৰোতা, আজি ভাঙনি কোঁৱৰ হিচাপে খ্যাত আনন্দচন্দ্ৰ আগৰৱালাৰ উপজা দিন। তেখেত আছিল এগৰাকী প্ৰসিদ্ধ কবি, অনুবাদক, প্ৰশাসক, ইতিহাসবিদ আৰু লেখক। জোনাকী যুগৰ অসমীয়া লেখকসকলৰ ভিতৰত আনন্দচন্দ্ৰ আগৰৱালা আছিল অন্যতম। তেখেতে 1916 চনত ৰায় চাহাব আৰু 1921 চনত ৰায় বাহাদুৰ উপাধি লাভ কৰিছিল। ছাত্ৰ অৱস্থাতেই আনন্দচন্দ্ৰ আগৰৱালাই কেইগৰাকীমান বন্ধুৰ সৈতে লগ লাগি ধৰ্ম সংগীত নামে এখনি পুথি ৰচনা কৰিছিল। 1906 চনত তেখেতে পুলিচ মেনুৱেল ৰচনা কৰিছিল। অসমীয়া সাহিত্যলৈ আগবঢ়োৱা বিশেষ অৱদানৰ বাবে তেখেতক 1934 চনত মঙলদৈত অনুষ্ঠিত অসম সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়। আনন্দচন্দ্ৰ আগৰৱালা আছিল অসমীয়া ভাষা উন্নতি সাধনী সভাৰ এগৰাকী সক্ৰিয় সদস্য আৰু জোনাকী কাকতৰ এগৰাকী নিয়মীয়া লেখক। 1940 চনৰ 16 ডিচেম্বৰ তাৰিখে আনন্দচন্দ্ৰ আগৰৱালাৰ দেহাৱসান ঘটে। শিক্ষক এক সাধাৰণ শব্দ নহয়, ই হৈছে ব্যক্তিত্ব বিকাশৰ অন্যতম উপাদান। সমাজ গঠনত শিক্ষকৰ ভূমিকা অপৰিসীম। জ্ঞানৰ জ্যোতিৰে সমাজৰ অন্ধকাৰ বিনাশী, পোহৰৰ বাট কাটিবলৈ শিকায় শিক্ষকসকলে। আজি 5 ছেপ্টেম্বৰ, শিক্ষক দিৱস। শিক্ষা হৈছে জীৱনৰ এক অবিচ্ছেদ্য অংগ। আনহাতে এগৰাকী শিক্ষক অবিহনে জীৱনত কোনেও সাৰ্থক হ'ব নোৱাৰে। প্ৰতিগৰাকী ব্যক্তিৰেই বিভিন্ন পৰ্যায়ত, বিভিন্ন পৰিস্থিতিত বিভিন্নজন শিক্ষক বা গুৰু থাকে। ভাৰতৰ এগৰাকী বিশিষ্ট পণ্ডিত, দাৰ্শনিক তথা ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি আছিল ডক্টৰ সৰ্বেপল্লী ৰাধাকৃষ্ণণ। আজি তেখেতৰ উপজা দিন আৰু তেখেতৰ জন্মদিনতে পালন কৰা হয় শিক্ষক দিৱস। শিক্ষক দিৱসৰ তাৎপৰ্য কেৱল শিক্ষকসকলক সন্মান জনোৱাতেই সীমাবদ্ধ নহয়। শিক্ষকৰ অদম্য প্ৰচেষ্টা, কৰ্তব্যনিষ্ঠা আৰু অটল মনোবলৰ বাবে শিক্ষকসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা হয়। ডক্টৰ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্ম হৈছিল 1888 চনত। শিক্ষাৰ শক্তি আৰু আমাৰ জীৱন গঢ় দিয়াত শিক্ষকৰ ভূমিকাক বিশ্বাস কৰা এগৰাকী উল্লেখযোগ্য ব্যক্তি আছিল ৰাধাকৃষ্ণণ। 1952 চনত ডক্টৰ সৰ্বেপল্লী ৰাধাকৃষ্ণণ স্বাধীন ভাৰতৰ প্ৰথমগৰাকী উপৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। ইয়াৰ পিছত দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি হিচাপে 1962 চনৰ পৰা 1967 চনলৈ তেখেতে ৰাষ্ট্ৰৰ সেৱাত নিয়োজিত হয়। ৰাষ্ট্ৰপতি হোৱাৰ সময়ত তেখেতৰ কিছুমান প্ৰাক্তন ছাত্ৰ ছাত্ৰী তথা অনুৰাগীয়ে 5 ছেপ্টেম্বৰ

0: ৰথ তেখেতৰ জন্মদিন উদযাপন কৰিবলৈ অনুমতি বিচাৰিছিল। মহান পণ্ডিতগৰাকীয়ে কৈছিল, মোৰ জন্মদিনৰ পৰিৱৰ্তে যদি 5 ছেপ্টেম্বৰ দিনটোক শিক্ষক দিৱস হিচাপে উদযাপন কৰা হয় তেন্তে সেয়া মোৰ সৌভাগ্য হ'ব। জীৱনকালত তেখেতে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন আৰু ব্ৰিটিছ ৰয়েল অৰ্ডাৰ অৱ মেৰিটৰ সন্মানীয় সদস্য পদকে ধৰি কেইবাটাও সন্মানেৰে বিভূষিত হৈছিল। এগৰাকী মহান শিক্ষাবিদৰ 1975 চনৰ 17 এপ্ৰিলত দেহাৱসান ঘটে। সমগ্ৰ জীৱনজুৰি আনক অনুপ্ৰাণিত আৰু প্ৰভাৱিত কৰে শিক্ষকসকলে। সেয়ে শিক্ষক দিৱসৰ দিনা এইসকল নীৰৱ সেৱক, জ্ঞানৰ খনিকৰ, সমাজৰ অভিভাৱকক শ্ৰদ্ধা জনাবলৈ বিভিন্ন অনুষ্ঠান আৰু উৎসৱৰ আয়োজন কৰা হয়। এই দিনটোতে শিক্ষাৰ ক্ষেত্ৰত জড়িত থাকি জ্ঞান প্ৰদান কৰা দেশৰ লগতে ৰাজ্যৰ কৃতি শিক্ষকসকলক ৰাজ্যিক তথা ৰাষ্ট্ৰীয়ভাৱে পুৰস্কৃত কৰা হয়। শিক্ষক দিৱসৰ এই শুভ ক্ষণত আজি আমাৰ সৈতে আছে এই বৰ্ষৰ ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটাপ্ৰাপক আদৰ্শ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰাজেশ বৰদলৈ।
1: আজি শিক্ষক দিৱসৰ এই পবিত্ৰ আৰু গৌৰৱময় দিনটোত সমগ্ৰ শিক্ষক সমাজলৈ আন্তৰিক সেৱা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা গ্ৰহণ কৰাৰ এই গৌৰৱময় প্ৰাক্ষণত মোৰ মনটো আজি অতীতলৈ উভতি গৈছে। প্ৰাথমিক বিদ্যালয়ৰ প্ৰথমটো পাঠৰ পৰা আৰম্ভ কৰি মহাবিদ্যালয়ৰ উচ্চ শিক্ষালৈকে মোৰ জীৱনৰ প্ৰতিটো খোজত জ্ঞানৰ পোহৰ বিলাই দিয়া প্ৰতিগৰাকী শিক্ষাগুৰুক স্মৰণ কৰিছোঁ। তেওঁলোকৰ মৰম, শাসন, অনুপ্ৰেৰণা আৰু আশীৰ্বাদেই মোৰ জীৱনৰ পথ প্ৰদৰ্শক হৈ আহিছে। আজি মই যি পৰিচয়ৰে পৰিচিত, যি সন্মান লাভ কৰিবলৈ সক্ষম হৈছোঁ, তাৰ আঁৰত আছে মোৰ এই প্ৰতিগৰাকী গুৰুৰ আশীৰ্বাদ। সেয়ে ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা গ্ৰহণ কৰিবলৈ আগবাঢ়ি যোৱাৰ এই বিশেষ মুহূৰ্তত মোৰ জীৱনৰ প্ৰতিগৰাকী শিক্ষাগুৰুৰ শ্ৰীচৰণত আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা নিবেদিছোঁ। বৰ্তমান সমাজত ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ বাবেই শিক্ষকৰ গুৰুত্ব আগতকৈ বহুগুণে বৃদ্ধি পাইছে। কাৰণ আজিৰ যুগতো তথ্য আৰু প্ৰকৃত জ্ঞানৰ মাজত পাৰ্থক্য বুজাই দিয়া, সঠিক ভুল বিচাৰ কৰাৰ ক্ষমতা গঢ়ি তোলা আৰু জ্ঞানক মানৱীয় মূল্যবোধৰ সৈতে সংযোগ কৰাটোৱেই শিক্ষকৰ অন্যতম ডাঙৰ দায়িত্ব। মোৰ শিক্ষকতা জীৱনৰ অভিজ্ঞতাৰ পৰা মই উপলব্ধি কৰিছোঁ যে বিশেষকৈ মোৰ বিদ্যালয়ৰ দৰে বহু প্ৰথম প্ৰজন্মৰ শিক্ষাৰ্থী থকা পৰিৱেশত শিক্ষক কেৱল পাঠদান কৰা ব্যক্তি নহয়। শিক্ষকে কেতিয়াবা পথ প্ৰদৰ্শক, কেতিয়াবা অভিভাৱক আৰু কেতিয়াবা ছাত্ৰ ছাত্ৰীৰ সপোনৰ প্ৰথম বিশ্বাসী ব্যক্তি। তেওঁলোকৰ মাজত আত্মবিশ্বাস সৃষ্টি কৰা, নিজৰ সামৰ্থ্যক চিনিবলৈ সহায় কৰা আৰু ময়ো পাৰোঁ বুলি ভাবিবলৈ সাহস দিয়াটোৱেই মোৰ শিক্ষকতাৰ এক গুৰুত্বপূৰ্ণ অংশ। আনহাতে অভিভাৱকসকলৰ বাবেও শিক্ষক হৈছে এক বিশ্বাসযোগ্য সহযোগী। সন্তানৰ কেৱল পৰীক্ষাৰ ফলাফল নহয়, তেওঁৰ আচৰণ, মানসিকতা, প্ৰতিভা, দুৰ্বলতা আৰু ভৱিষ্যতৰ সম্ভাৱনাৰ বিষয়ে অভিভাৱকক বুজাই বিদ্যালয় আৰু ঘৰক একেলগ লৈ আগবাঢ়ি নিয়াটো শিক্ষকৰ গুৰুত্বপূৰ্ণ ভূমিকা। সমাজৰ ক্ষেত্ৰত শিক্ষক হৈছে এক সামাজিক পৰিৱৰ্তনৰ বাহক। শিক্ষা কেৱল বিদ্যালয়ৰ চাৰিবেৰ ভিতৰত সীমাবদ্ধ নহয়। এগৰাকী শিক্ষকে যেতিয়া অভিভাৱক, সমাজ আৰু শিক্ষাৰ্থীক একেলগে লৈ সচেতনতা, ডিজিটেল সাক্ষৰতা, মূল্যবোধ আৰু সামাজিক দায়বদ্ধতাৰ কাম কৰে, তেতিয়া শিক্ষাৰ প্ৰভাৱ বিদ্যালয়ৰ পৰা সমাজলৈ বিয়পি পৰে। মই সদায় বিশ্বাস কৰোঁ, এজন শিক্ষকে কেৱল এজন ছাত্ৰক গঢ়ি নুতুলে, তেওঁ এজন ভৱিষ্যত নাগৰিকক গঢ়ে। সেই নাগৰিককে এটা পৰিয়াল গঢ়িব, এটা পৰিয়ালে এখন সমাজ গঢ়িব আৰু সেই সমাজখনে মিলি এখন শক্তিশালী ভাৰত গঢ়িব। সেয়েহে মোৰ বাবে শিক্ষকতা কেৱল এটা চাকৰি বা বৃত্তি নহয়, ই ভৱিষ্যত প্ৰজন্মৰ আৰু সমাজ গঢ়াৰ এক পবিত্ৰ দায়িত্ব। আৰু এজন শিক্ষকৰ আটাইতকৈ ডাঙৰ সফলতা বঁটা বা সন্মান নহয়, নিজৰ ছাত্ৰ ছাত্ৰীৰ জীৱনত থকা ইতিবাচক পৰিৱৰ্তন আনিব পৰাটোৱেই তেওঁৰ সৰ্বশ্ৰেষ্ঠ পুৰস্কাৰ। ধন্যবাদ।
0: আমাৰ সৈতে সেয়া আছিল আদৰ্শ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰাজেশ বৰদলৈ। প্ৰতিবছৰে 5 ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ বিশ্বতে ইণ্টাৰনেশ্যনেল ডে অৱ চেৰিটি বা আন্তৰ্জাতিক দাতব্য দিৱস পালন কৰা হয়। 2012 চনত ইউনাইটেড নেশ্যনছৰ সাধাৰণ পৰিষদে এই দিনটো আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল। 1997 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে মাডাৰ টেৰেছাৰ দেহাৱসান ঘটিছিল। বিশ্ব শান্তিৰ বাহক বুলি অভিহিত কৰা এইগৰাকী মহিয়সী নাৰীয়ে অসুস্থ, দৰিদ্ৰ, অসহায় আৰু অৱহেলিত মানুহৰ বাবে মৃত্যু পৰ্যন্ত কাম কৰি গৈছিল। তেখেতৰ কৰ্মৰাজীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি মাডাৰ টেৰেছাৰ মৃত্যু দিনটো ইণ্টাৰনেশ্যনেল ডে অৱ চেৰিটি হিচাপে পালন কৰা হয়। আজি অসমৰ এগৰাকী শিক্ষাবিদ, বিদুষী মহিলা ইন্দিৰা মিৰিৰ স্মৃতি দিৱস। তেখেতে কৰ্মজীৱনৰ আৰম্ভণিতে মাৰিয়া মণ্টেশ্বৰীৰ পৰা প্ৰত্যক্ষভাৱে দীক্ষা লাভ কৰিছিল। সৰুকালত তেখেতৰ নাম মেৰেং আছিল বুলি অনুৰাধা শৰ্মা পূজাৰীয়ে তেখেতৰ মেৰেং উপন্যাসখনত

0: লিখিছে। মেৰেং হৈছে ইন্দিৰা মিৰিৰ জীৱনভিত্তিক এখনি উপন্যাস। শিক্ষা ক্ষেত্ৰলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে ভাৰত চৰকাৰে ইন্দিৰা মিৰিক 1977 চনত পদ্মশ্ৰী আৰু 1988 চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় ডি.লিট উপাধি প্ৰদান কৰিছিল। ইতিহাসৰ পাত লুটিয়াই চালে আমি পাওঁ 1612 চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে 4খন জাহাজৰ সৈতে নৌবাহিনী গঠন কৰে। 1957 চনত সংসদত কৰ বিধেয়ক গৃহীত হৈছিল।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

0: উচ্চ রক্তচাপ, হৃদরোগ, ডায়াবেটিস, থাইরয়েড, ক্যান্সার, আর্থ্রাইটিস আদি রোগ আগতেই চিনাক্ত করার সুবিধা।
1: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
2: এপোলো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
3: প্ৰিয় শ্ৰোতা, 1 ছেপ্টেম্বৰৰ পৰা 7 ছেপ্টেম্বৰলৈ প্ৰতি বছৰে অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পুষ্টি সপ্তাহৰ উদ্দেশ্যৰ বিষয়ে আজি আমাক কৈছে অসম কৃষি বিশ্ববিদ্যালয়ৰ খাদ্য আৰু পৰিপুষ্টি বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ মনীষা চৌধুৰীয়ে।
4: প্ৰতি বছৰে 1 ছেপ্টেম্বৰৰ পৰা 7 ছেপ্টেম্বৰলৈ ৰাষ্ট্ৰীয় পুষ্টি সপ্তাহ পালন কৰা হয়। এই সপ্তাহৰ মূল উদ্দেশ্য হৈছে জনসাধাৰণৰ মাজত সুষম আৰু পুষ্টিকৰ আহাৰ, খাদ্য আৰু সুস্থ জীৱন যাপনৰ বিষয়ে সজাগতা বৃদ্ধি কৰা। ৰাষ্ট্ৰীয় পুষ্টি সপ্তাহৰ পিছতে সমগ্ৰ ছেপ্টেম্বৰ মাহটো ৰাষ্ট্ৰীয় পুষ্টি মাহ বা ৰাষ্ট্ৰীয় পোষণ মাহ হিচাপে পালন কৰা হয়। পোষণ অভিযানৰ অধীনত পালন কৰা এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে সমাজৰ সকলো স্তৰৰ লোকক জড়িত কৰি পুষ্টি, স্বাস্থ্য, শিশুৰ যত্ন আৰু বিকাশৰ ক্ষেত্ৰত সজাগতা আৰু ইতিবাচক আচৰণ পৰিৱৰ্তন সৃষ্টি কৰা। 2026 চনত নৱম ৰাষ্ট্ৰীয় পুষ্টি মাহ পালন কৰা হৈছে। এইবাৰৰ মূল থিম হৈছে হামাৰী অংগনৱাড়ী হামাৰী জিম্মেদাৰী, অৰ্থাৎ আমাৰ অংগনৱাড়ী আমাৰ দায়িত্ব। এই থিমৰ জৰিয়তে অংগনৱাড়ী কেন্দ্ৰক পুষ্টি, যত্ন আৰু শিশুৰ প্ৰাৰম্ভিক বিকাশৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে শক্তিশালী কৰাৰ লগতে সমাজৰ অংশগ্ৰহণ আৰু দায়িত্ব বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। এইবাৰৰ পুষ্টি মাহত 5টা গুৰুত্বপূৰ্ণ বিষয়ত বিশেষ গুৰুত্ব দিয়া হৈছে। প্ৰথমটো হ'ল খাদ্যৰ বৈচিত্ৰ আৰু পৰ্যাপ্ত প্ৰটিন। আমাৰ দৈনন্দিন খাদ্যত দাইল, মাহজাতীয় খাদ্য, শাক পাচলি, ফল মূল, বাদাম আৰু গাখীৰ, কণী আদি বিভিন্ন খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে। একেধৰণৰ খাদ্যৰ পৰিৱৰ্তে বিভিন্ন ধৰণৰ খাদ্যগতৰ খাদ্য গ্ৰহণ কৰিলে শৰীৰে বিভিন্ন প্ৰয়োজনীয় পুষ্টি উপাদান লাভ কৰে আৰু শিশুৰ সুস্থ বৃদ্ধি আৰু বিকাশত সহায় কৰে। দ্বিতীয়তে, অংগনবাড়ী কেন্দ্ৰত সতেজ আৰু গৰম ৰন্ধা খাদ্য। শিশুসকলে যাতে পৰিষ্কাৰ পৰিচ্ছন্নভাৱে প্ৰস্তুত কৰা সতেজ, বৈচিত্ৰময় আৰু পুষ্টিকৰ খাদ্য লাভ কৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। তৃতীয়তে, সম্প্ৰদায়ৰ অংশগ্ৰহণ আৰু দায় জবাবদিহিতা, অৰ্থাৎ অংগনবাড়ীৰ সেৱা কেৱল কৰ্মীসকলৰ দায়িত্বই নহয়, অভিভাৱক, পঞ্চায়ত, সহায়ক গোট আৰু সমাজৰ সকলো শ্ৰেণীৰ সদস্যসকলে অংগনবাড়ীৰ খাদ্য আৰু সেৱাৰ মান নিৰীক্ষণত অংশগ্ৰহণ কৰিব পাৰে। চতুৰ্থতে, শিশুৰ পুষ্টি আৰু প্ৰাৰম্ভিক উদ্দীপনাৰ জৰিয়তে বিকাশ। সঠিক পুষ্টিৰ লগতে মৰম, কথা বতৰা, খেল ধেমালি আৰু বয়স উপযোগী আৰ্লি ষ্টিমুলেশ্যন শিশুৰ মগজু আৰু সামগ্ৰিক বিকাশৰ বাবে অতি গুৰুত্বপূৰ্ণ। 5 নম্বৰত, প্ৰধানমন্ত্ৰী মাতৃবন্দনা যোজনা বা PMMVY। 2026 চনত এই আঁচনিখনে 10 বছৰ সম্পূৰ্ণ কৰিছে। গৰ্ভৱতী মহিলাৰ মাতৃপুষ্টি, স্বাস্থ্যসেৱা গ্ৰহণ আৰু আৰ্থিক সহায়ৰ সৈতে জড়িত এই আঁচনিৰ বিষয়ে যোগ্য হিতাধিকাৰীসকলৰ মাজত সজাগতা বৃদ্ধি কৰাত গুৰুত্ব দিয়া হৈছে। সুস্থ মাতৃ, সুস্থ শিশু আৰু পুষ্টিকৰ পৰিয়ালেই

দেশৰ প্ৰথম ইমেজিং ছেটেলাইট EOS-05ৰ সফল উৎক্ষেপণেৰে ইতিহাস ৰচিলে ভাৰতীয় গৱেষণা সংস্থা ইছৰোৱে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লোকসেৱা ভৱনত অসম ৰাজ্যিক পৰিবহণ নিগম আৰু অসম ৰাজ্যিক পণ্যাগাৰ নিগমৰ কাম কাজৰ পৰ্যালোচনা কৰে। আধুনিকীকৰণ, ৰাজহ বৃদ্ধিৰ নতুনকৈ প্ৰয়াসৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। শিক্ষামন্ত্ৰীৰ উপস্থিতিত ছয়টাকৈ প্ৰতিষ্ঠানৰে সমগ্ৰ শিক্ষাৰ বুজাবুজিৰ চুক্তি। ৰাজ্যৰ বিদ্যালয় শিক্ষাত হ'ব কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ। সোধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি পুৱা 10 বজাৰ পৰা পাঞ্জাবাৰীস্থিত শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সদৌ অসম ভিত্তিত ভূপেন সংগীত প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। দেশৰ অৰ্থনীতিত অসমৰ অৰিহণা 3% বৃদ্ধিৰ লক্ষ্য। নিজা উপাৰ্জনেৰে 1.5 লাখ কোটি বিনিয়োগ কৰিব ৰাজ্য চৰকাৰে। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই ৰিকেৱাইচিৰ বাবে 15 ছেপ্টেম্বৰৰ সময়সীমা বৃদ্ধি নকৰিলে বিপদৰ সন্মুখীন হ'ব দেশৰ 10 লাখৰো অধিক ক্ষুদ্ৰ ব্যৱসায়ী। 15 ছেপ্টেম্বৰৰ পৰা বন্ধ হ'ব QR কোড। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 125 বছৰৰ অভিলেখ ভংগ কৰিলে যোৱা আগষ্ট মাহে। খেলৰ পৃষ্ঠাত আছে চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ দ্বাৰা পৰিচালিত 46 সংখ্যক নৰুৰাম বৰ্মন সোঁৱৰণী চলন্ত ট্ৰফী ফুটবল প্ৰতিযোগিতাত অইল ইণ্ডিয়া FC দুলিয়াজানে ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে মই ভাস্বতী দেৱী শৰ্মাই অনুষ্ঠানটি ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটি শুনিলে। আগবঢ়ালে ভাস্বতী দেৱী শৰ্মাই। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে দিলীপ ফুকনৰ উপন্যাস জল পদুমৰ পাঞ্চুৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জল পদুমৰ পাঞ্চুৰ।

0: সাজ লগাৰ লগে লগে মৰিয়াহোলা নামঘৰত ৰাইজ গোট খাইছে। সত্ৰাধিকাৰ মহাপ্ৰভুক অপমান কৰাৰ বাবে বগাই বিদ্ৰোহীৰ ওপৰত গোচৰ তৰি মেল চপোৱা হৈছে। নামঘৰত তাৰে শোধ হ'ব। দীঘল ৰছীডালৰ মূৰত পহু শিঙৰ হাকোটা বান্ধি চৌতিৰ ওপৰেদি সৰকাই ৰছীডাল নামঘৰৰ খুঁটাত মেৰিয়াই বন্ধা হৈছে। পম মাৰি জ্বলোৱা মেণ্ঠল লাইটটো পহু শিঙৰ হাকোটাত ওলোমাই দিয়া হৈছে। গোটেইখন পোহৰ হৈ গ'ল, যেন আজি বৰ আখৰাৰহে দিন। লাইটটোৰ পৰা এটা চ চ শব্দ ওলাই আছে। ছগা আৰু কিছুমান সৰু সৰু পোহৰপ্ৰিয় পোক লাইটটোৰ চাৰিওপিনে ঘূৰি ঘূৰি আত্মজাহ গৈছে। লগে লগে সিহঁতৰ কণ কণ মৃতদেহ নামঘৰৰ মজিয়াত সৰি পৰিছে। পকাৰাম গাঁওবুঢ়া, ৰছী গাঁওবুঢ়া, ধানটি বৰা, গোপাল মাষ্টৰ, ঘন মাষ্টৰ, দিনাই আৰু অসম বুঢ়া প্ৰমুখ্যে গাঁৱৰ ভালেমান বয়োজ্যেষ্ঠ লোকৰ উপৰি ডেকাচামৰ প্ৰায়বোৰ গোট খাইছে। সকলোৱে ধাৰি কঠ পাৰি আসন লৈ তামোল পাণৰ বঁটা এজনে আনজনলৈ আগবঢ়াই আজিৰ বিচাৰৰ কথাৰ আৰম্ভণি কৰিছে। বিচাৰৰ আসনত পকাৰাম গাঁওবুঢ়া, গোপাল মাষ্টৰ আৰু ধানটি বৰা।
1: প্ৰথমে ৰূপেশ্বৰ, তয়ে কচোন, তহঁতে গোঁসাই যোৱাৰ পৰা কেলৈ বিহু নাম জুৰি ঢোল বজাইছিলি?
0: ইফালে সিফালে চাই বহাৰ পৰা উঠি ৰূপেশ্বৰে এবাৰ বগাই এবাৰ আনন্দৰ ফালে চালে। তাৰপাছত ঘেঁহাই ঘেঁহাই ক'লে,
2: অ ৰাইজ, ঔ ৰজাৰ শৰণ, বোলে ঘৈণীয়ে মাছ খাই বুন্দাৰ মৰণ, বগাই আৰু মই একে সমনীয়া, এই সিহে ক'লে বলচোন, গ'লো, ঢোলটো আনিবলৈ ক'লে আনিলোঁ, আমি আটাইখনে বজালোঁ একেলগে, মই বুন্দাহে, ও মাছ খাইছিল আচলটোৱে বগায়ে, এতেকে ৰাইজে মোৰ দোষ ধৰিব নেপায়।
1: শুনটি, তুমি কোৱাচোন, তুমি পেঁপা বজাইছিল?

0: লা নহয়।
1: ৰাইজ, মোৰ কথা পোনপটীয়া, বগাইক মই এৰিব নোৱাৰোঁ। গুণীৰ গুণ গোবৰ পাচিৰে ঢাকি ৰাখিব নোৱাৰি। মই জাহাজঘাটত দোকান তৰি মিঠাই বেচা মানুহ। পহিলতে তাতো ৰাইজে দায় ধৰিব খুজিছিল, পাছে বগাইৰ সাহত হয় যেনিবা বেপাৰ বনিজ মহালক্ষী বুলি তাতে সামৰণি নেপেলাই আজিও চলি আছোঁ। মোক যদি কোনোবাই চকু মেল খুওৱা কথা শিকাইছে, সেয়া বন্ধু বগাইৰ পৰাহে শিকিছোঁ।
2: কি বা চকু মেল খোৱা কথা বগাই শিকাইছে?
1: এই আমাৰ ৰোষেশ্বৰ ডাইটিৰ এটাৰ পাছত এটা অথন্তৰ গ'ল, আপোনালোকে জানেই। ল'ৰা বানপানীত পৰি মৰিল, কাঁহী বাতি চোৰে নিলে, তাৰ পাছত খুৰীটো ঢুকাল, তাৰো পাছত বিয়া দিয়া ছোৱালীজনীও ল'ৰা এটা জন্ম দিয়েই মৰিল। এনেবোৰ অথন্তৰৰ কথা মাজুলীৰ গোসাঁইজনাই ইয়ালৈ আহোঁতে কথাত কথা ওলাল। তেওঁ ক'লে বোলে ইবোৰ সকলো পূৰ্বজন্মৰ পাপৰ ফল। আকৌ সিদিনা সত্ৰাধিকাৰ প্ৰভুৱেও ক'লে বোলে পূৰ্বজন্মৰ শত সহস্ৰ পুণ্যৰ ফলতহে মানৱী জনম পায়। যদি পূৰ্বজন্মত যিবই পাপ কৰ্মই কৰিছিল, তেনে ঈশ্বৰে পুনৰ মানৱী জনম দিলে কেলে? আকৌ যদি পূৰ্বজন্মত শত সহস্ৰ পুণ্যই অৰ্জন কৰিছিল, তেন্তে ইহজনমত অথন্তৰ হ'লেই পূৰ্বজন্মৰ পাপৰ ফল বুলি কোৱা হয় কেলেই? পাপেই যদি কৰিছিল, তেনে মানুহৰ জন্মই হ'ব নালাগিছিল দেখোন দুনাই। ইয়াকে বুজিব নোৱাৰি বগাইক সোধোতেহে তেওঁ কথাবোৰ বুজাই দিলে, বোলে চব ফাঁকিবাজ। মানুহক দুখ দুৰ্দশাই লগ দিলে ইহঁত যাকে সদায় কটাঘাত চেঙাতেল দি পূৰ্বজন্মৰ পাপৰ কথা কৈ ৰং চায়। আকৌ যেতিয়া খেতি বাতি ধন ধানেৰে উভৈনদী হয়, তেতিয়া পূৰ্বজন্মত অৰ্জা পুণ্যৰ ফলত ইহজনমত মানৱীত নোপোৱা বুলি কৈ ধন ধান সৰকায়। এইখন একেবাৰে বেপাৰ, কৰ কাতল ধন ধান সৰকোৱা বেপাৰ। এইবোৰ কথা বুজাই দিয়াৰ বাবে বগাই মোৰ আপোন।
2: বাৰু বুজিলোঁ, এতিয়া আনন্দই ক'ব লাগে।
3: আনন্দৰ নাম লোৱাৰ লগে লগে তেওঁ ডিঙিৰ গামোচাখন খুলি নামঘৰৰ মুধৰ মজিয়াৰ পৰা চোঁচৰাই লেটিয়াই টানি আনি ৰাইজলৈ সেৱা ধৰি বৰ ভক্তিভাৱেৰে মণিকূটৰ সিংহাসনত চকু থৈ লাহে লাহে থিয় হৈ ফকৰা মাতিলে,
4: ৰাইজ, সোণাৰীয়ে সোণ চিনে বৰাই চিনে কচু, কথা চহকে কথা চিনে হাঁহে চিনে কেঁচু। ৰাইজ, আমাৰ সাত পুৰুষে গুৰুগোসাঁই মানি আহিছে আৰু আগলৈও মানি থাকিব। এই সেইবুলি সেই কোনোবা কথা চহকীয়ে গুৰুগোসাঁইৰ মুখে মুখে কথা ক'ব আৰু আমি সেই সহি সামৰি থাকিব লাগিবনে? সেই গাঁওখনৰ মান সন্মানৰ কথা নাইনে? যদি এনে উভত গুৰে নচা কথা চহকীৰ কথাতে ৰাইজ সেই উঠা নমা কৰে, তেন্তে আমি সেই আগলৈ উঠি অহা ল'ৰা ছোৱালীবোৰক কি শিক্ষা দিম?
3: একেলগে হাততালি মাৰি কেইবাটাও ডেকালৰাই আনন্দক সমৰ্থন কৰিলে। তাৰপাছত কোঢ়াল আৰম্ভ হৈ গ'ল। পকাৰাম গাঁওবুঢ়া থিয় হৈ দুইহাত দাঙি সকলোকে শান্ত হ'বলৈ ক'লে,
2: অঁ আনন্দ, আৰু কিবা ক'ব লগা আছেনে?
4: আছে আছে, এনে অহংকাৰী গুৰুগোসাঁই নমনা কথা চহকীক চিৰকাললৈ চিন থকাকৈ সেই দণ্ড বিহিব লাগে।
3: বগাই মন কৰিলে ই আনন্দ সেই পেপা কঢ়াই পোৱা বাঘটোৱেই। ইয়াক তাৰ ছিগা নেগুৰডালৰ কথা সোঁৱৰাই দিলে ভিৰাই লৰ মাৰিব। লগে লগে তাৰ কান্ধত উঠি বগাইক চুব খোজা আটাইকেইটা বাঘ থলথলকৈ মাটিত বাগৰি পৰিব।
5: হ'ব হ'ব, দণ্ডবিধানৰ কথা আনন্দই ক'ব নালাগে। সমাজৰ বৰমূৰীয়াসকলে বিচাৰ কৰি কি ব্যৱস্থা ল'ব লাগে ল'ব।
3: বিচাৰকৰ আসনৰ পৰা ধান্তি বৰাই মন্তব্য কৰি আনন্দক বহিবলৈ নিৰ্দেশ দি বগাইলৈ চালে,
5: বগাই, তোমাৰ ফালৰ পৰা ক'বলগীয়াখিনি কোৱা।
6: গাঁৱৰ বৃদ্ধ বৰমূৰীয়াসকল আৰু মোৰ লগৰীয়াসকলৰ ওচৰত মূৰ দুৱাই ৰাইজক কওঁ যে আনন্দই ফকৰা মাতিলে যেতিয়া ময়ো ফকৰা ফাকৰি উত্তৰ দি লওঁ। মুখে লটপট ভিতৰি কপট, নেপাওঁ ভকতৰ আশ, য'তে লগ পাওঁ ত'তে সেৱা কৰোঁ তোমাৰ হৰণীয়া দাস। প্ৰথমে কওঁ, পুৰুষ হ'লে চাচৰি কোবাব নাপায়, কথা চিধা চিধি পোনকৈ ক'ব লাগে। মোৰ পেটত কপট নাই, সেয়ে কাৰবালৈ ভয় কৰি সুতমোচ খাই বহি থাকিবও নোৱাৰোঁ। বাৰু ৰাইজে দুখ নধৰিলে আনন্দক কওঁ, তোমালোক এইখন গাঁৱলৈ কিয় উঠি আহিবলগীয়া হ'ল? ৰাইজ, আপোনালোকে জানে যদিও আকৌ কওঁ, এবাৰ ফাগুনমহীয়া সত্ৰৰ চাৰিহাতীৰ ভিতৰত পৰা আনন্দহঁতৰ দেউতাকৰ গাঁৱলৈ সত্ৰাধিকাৰ প্ৰভু সিজ ফুৰিবলৈ আহিছিল। সেই সিদিনা আমাৰ ইয়ালৈ অহা জনা গোসাঁই, গোসাঁই পদবজে সিজ ফুৰিবলৈ আহিছে, লগত বৰমেধি, নাম লগোৱা, পাচনি আদি কেইবাজনকো লগত লৈ। আনন্দৰ বাপেক পদূলি মূৰলৈ ওলাই আহি যেই প্ৰভু ঈশ্বৰক দূৰত দেখা পালে, পোনেই তেওঁ সেইপিনে বাটতে দীঘল দি পৰি লৈ প্ৰভু ঈশ্বৰক সেৱা ধৰিলে। সেই তেনেতে জাক ফুৰা গৰু এজনীয়ে পৰি থকা মানুহটোৰ কঁকাল মহতিয়াই

0: পাৰ হৈ গ'ল। পাছে পাছে একে লেঠাৰিয়ে আঠোটামান দমৰাই একেদৰে বুঢ়াৰ কঁকাল গচকি ফেনেকি গ'ল। কোনোমতে বুঢ়াক উঠাই অনা হ'ল যদিও কঁকাল যি ভাগিল ভাগিলেই। বেজ, জ্ঞানী, কেঁচা হালধিৰ ৰস, ভেদাইলতা, মাগুৰ মাছ একোৱেই কামত নিদিলে। 3 বছৰ বিচনাত পৰি লেকাত ভুঞ্জি গাত পোক লাগি বুঢ়া মৰিল। এবাৰলৈও হ'লে গুৰুৱে পাছে হিচৰ খবৰ নল'লে। কোৱা আনন্দ, সেয়া কি তোমাৰ দেউতাৰাৰ পূৰ্বজন্মৰ পাপৰ ফল আছিল? তোমাৰ দেউতাৰাই পূৰ্বজন্মত কৰা পাপৰ খবৰেই বা গোসাঁই প্ৰভুসকলে পায় কেনেকৈ? এজন শিষ্যৰ প্ৰতি থাকিবলগীয়া সামান্য সহানুভূতিকণকে বা গুৰুসকলৰ নহ'ল কিয়? তাৰ পাছতো কি তেওঁলোকে যি কয় তাকে বুৰ্বকৰ দৰে মই শুনি যাব লাগিবনে? ৰাইজ, মই কোনো অপৰাধ কৰা নাই। মই মাথো গোসাঁইক জনাই দিব খুজিছিলোঁ যে আমাৰ বোকাপানীৰ কৃষ্টি, আমাৰ পূৰ্বপুৰুষৰ সৃষ্টি, তেওঁলোকৰ তেজ ঘামক কোনোবাই অপমান কৰিলে তেওঁকো আমি শুদাই নেৰোঁ। কেৱল সুখৰ দিনত, উভৈনদীৰ দিনত এজোলোকে আশীৰ্বাদ দিবৰ নিমিত্তে শ্ৰম বিমুখ মানুহ এজনক পুহি ৰখাৰ পক্ষপাতি মই নহয়। ভাওনা সবাহ আমি কৰি আহিছোঁ, কৰি থাকিম। আমাক গায়ন বায়ন শিকাবলৈ, ভাওনা শিকাবলৈ অনেক মান্যজন ইয়াতে আছে। শ্ৰীযুত লেটকা বায়ন, দেউতী ওজা আৰু আমাৰ সমনীয়া ৰত্নেশ্বৰ দত্তই আমাক শিকাব, আমি শিকিম। ৰাইজ, হ'ব পাৰে দেৱবাদ্য, সেই সুৰহীন শংখৰ ফুকটোত আমি একো বিচাৰি নাপাওঁ। খেতি খোলা কৰি খোৱা মানুহৰ প্ৰাণত যি আনন্দৰ ঢৌ বোৱাই দিয়ে, তেনে বাদ্যক কোনোবাই অৱজ্ঞা কৰিলে সহিব পাৰিনে? নৈ থাকিলে দুটাপাৰ থাকিবই, ভাওনা বাহু থাকক, বিহু ঢোল পেঁপাও থাকক, আমি নৈ হৈ দুয়োপাৰ চুই থাকিম। আনন্দ, তুমি আৰু মোক চোবা ধৰিব নালাগে। দিন বাৰ ৰাহি যোৰা চোৱাই বিয়াৰ দিন ঠিক কৰা। বকুলিৰ হতে তোমাৰ বিয়াখন আমি আটায়ে মিলি পাতি দিম। ৰাইজ শুনক, আনন্দৰ কইনাৰ কাৰণে সোণৰ আঙুঠিটো ময়ে গঢ়াই দিম।
1: নামঘৰত হাঁহি ৰোল উঠিল। ডেকাহঁতে গিৰ্জনী মাৰি আনন্দ গবা মাৰি ধৰিলে। নিষ্প্ৰভ হৈ অহা লাইটটো কোনোবা এটাই ৰছী খুলি ধীৰে ধীৰে নমাই পম মাৰিবলৈ ধৰিলে। পোহৰ হৈ গ'ল, উজ্জ্বল হৈ পৰিল নামঘৰৰ ভিতৰ ভাগ। সভা ভংগ কৰিবলৈ ওলাই গোপাল মাষ্টৰে ক'লে, বোলে গাঁৱৰ কথা, গাঁৱৰ লেঠা, ৰাইজে গাঁৱতেই নিষ্পত্তি কৰিব লাগে। গাঁৱৰ বাজ হ'লে ঢৌটোকে ৰৌটো কৰিবলৈ পৰে আশ পায়। বগাৰী কথাত যুক্তি আছে। গাঁওখন ৰাইজৰ, ভাল দেখা কামবোৰ সকলোৱে মিলিজুলি কৰিব লাগে। এৰা, সত্ৰাধিকাৰ প্ৰভু চাৰিহাতীৰ বাজ হ'ব নেপাইছিল। চকু চলচলীয়া কৰি এটি সৰু ল'ৰাৰ দৰে বগাইৰ বুকুত সোমাই পৰিল আনন্দ। ফেকুৰি ফেকুৰি কান্দিবলৈ ধৰিলে সি। আনন্দৰ মূৰত হাত থৈ বগাই বিদ্ৰোহীয়ে লাহে লাহে তাৰ চুলিত হাত বোলাই দিলে। মেণ্ঠল লাইটৰ পোহৰত ৰাইজ আগবাঢ়িল গাঁৱৰ পিনে।

पासे मर्ग मेरी मजार पर, पासे मर्ग मेरी मजार पर, जो दिया किसी ने जला दिया, उसे आहे दामने बादने सरे साम ही झुका दिया। कारोबार पड़ा मरम चेनेह नोपाक जीवन तो शेष हल। मृत्युर पाशत कबर ऊपर एगुचि खलिता कोनोबा ज्वलि गई ताको ईर्षाकतर बतासजाके नुमाय थी गल। লোকনাথ ফুকনে চাৰেংজনৰ মুখলৈ তধা লাগি চাই ৰল। সঁচাকৈয়ে এই ক্ষীণমিন মানুহজনে জীৱনত কাৰোবাৰ পৰা মৰম চেনেহ নাপালে নেকি? গোটেই জীৱন কি জীৱন সংগ্ৰামতে শেষ কৰি দিছে নে যিজন ছায়েৰে এনে কবিতা ৰচনা কৰিছিল সেইজনেহে তেওঁৰ চৌদিশৰ সমাজখনৰ হৃদয়হীনতাত ক্ষুব্ধ হৈ উঠিছিল? আৰু এইজন তেওঁৰ সন্মুখত বহি থকা মানুহজনে নিজৰ জীৱনৰ লগত মিল থকা এনে এটা কবিতাকে নিঃসংগতাৰ মাজত সংগী কৰি বুকুত বান্ধি লৈ ফুৰিছে? চাৰেঙে তেওঁ ঠুতৰিৰ পৰা বৈ অহা আধা পকা আধা কেঁচা দাড়িকোচা চুচি চুচি আকৌ আৰম্ভ কৰিলে, মত কা ভি ইলাজ হো চায়দ জিন্দগী কা কৈ ইলাজ নাহি। মৃত্যুৰো হয়তো কিবা প্ৰতিকাৰ আছে, পাছে জীৱনটোৰ কোনো প্ৰতিকাৰ নাই। এইবাৰ ফুকনে চাৰেংজনৰ মুখলৈ চাই কৈ উঠিল, নাই নাই খাহ চাহাব, আপুনি ইমান হতাশ নহ'ব, হতাশাৰ কবিতাই মানুহক আৰু হতাশগ্ৰস্ত হৈ কৰি তোলে। ফুকনৰ কথাত নাৰায়ণ মাষ্টৰ, শিশুৰাম মাষ্টৰ, জাহাজৰ বৰবাবু বিমল সেনচোৱা, আহমদ ডাক্তৰ, সুখানী দে বাবু আটায়ে ৰস পাই হাঁহিবলৈ ধৰিলে।

অধিক উৎসাহী হৈ খান চাহাবে আকৌ আৰম্ভ কৰিলে, ৱহি কাৰৱা ৱহি ৰাস্তে ৱহি জিন্দগী ৱহি মৰহুলে মগৰ আপনে আপনে মুকাম পৰ কভি তুম নহি কভি হম নহি কভি তুম নহি কভি হম নহি। একেই উত্তৰ সমদল, একেই পথ পৰিক্ৰমা, একেই জীৱন, লক্ষ্যও সকলোৰে একে হলেও কেতিয়াবাচোন মোৰ অন্তৰত তুমি নাই, নাইবা ময়েই নাই। লোকনাথ ফুকনৰ আহল বহল চোৰাঘৰত প্ৰায় আবেলি নাইবা সন্ধিয়া ইখন সিখন গাঁৱৰ মানুহৰ উপৰি ওচৰৰ জাহাজৰ কৰ্মচাৰীসকল আহি বিভিন্ন আলোচনাত মিলিত হয়। জাহাজৰ চাৰেং খা চাহাবে আহিয়েই প্ৰথমতে কেইটামান চায়েৰি শুনায়। ফুকনে তাৰ সাৰাংশ বৈঠকৰ সকলোকে শুনাই যায়। ডেকা কৰ্মচাৰী দেবাবুৱে হাতত এখন নোটবুক লৈ চৰাইৰ অসমীয়া নামবোৰ ফুকনক সুধি লিপিবদ্ধ কৰে। তেওঁ মাজে মাজে ফুকনবাবুক সোধে, ঐ যে পক্ষীতাৰ কি নাম ছিল কাকু, কি যেন আলাপ কৰে, জীয়ে খাইলেও পোহে খাইলে থাক থাক থাক। হো, সেই চৰাইটোৰ নাম হয় কলি, ফুকনে উত্তৰ দিয়ে। জীয়ে খাইলে পোহে খাইলে নহয়, হয় কলি হয় কলি, এপোৰা ধান কি কৰিলি কি কৰিলি, জীয়ে খালে পোহে খালে থাক থাক থাক, সেনেকৈ গাবা, এইবুলি ফুকনে দেক শুধৰাই দিয়ে। দেই পুনৰ উত্তৰ দিয়ে, আবাৰ কাকো গতকাল কি যেন এটা পাখি দেখিছিলেন, নামটা কি ছিল, পঞ্চ পাণ্ডৱ নাকি? ফুকনে উত্তৰ দিয়ে, ধেত তেৰি, পঞ্চ পাণ্ডৱ নহয়ও বোপাই, সেইটো চৰাইৰ নাম সহদেৱ, লিখি লোৱা সহদেৱ। ডেকা সুখানীদেৱ বাবুৰ গছ লতিকা ফুল চৰাইৰ অসমীয়া নামবোৰৰ প্ৰতি বৰ আকৰ্ষণ। তেওঁ ফুকনলৈ বুলি কলিকতাৰ পৰা ভালেমান বচা বচা বাংলা কিতাপ আনি দিয়ে। বিনিময়ত ফুকনে জহা চাউল, বৰা চাউল, পিঠা পনা, জলপান দেবাবুৰ অচিনাকি মাক দেউতাকলৈ নিয়মিতভাৱে পঠায়। জাহাজঘাটৰ অন্য এজন কৰ্মচাৰী আহমদ ডাক্তৰ ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ সদস্য। তেওঁ প্ৰায়ে ৰাজনীতিৰ কথা আলোচনা কৰে। প্ৰসংগক্ৰমে তেওঁ দেশ বিভাজনৰ কথা উলিয়াই কংগ্ৰেছক জগৰীয়া কৰে। মূলতঃ কংগ্ৰেছ পাৰ্টিটো হিন্দুত্ববাদীসকলৰ দ্বাৰা পৰিচালিত হোৱাৰ বাবেই ভাৰত পাকিস্তান দুখন ৰাষ্ট্ৰ হ'বলগীয়া হ'ল বুলি অনুশোচনা কৰে। তেওঁৰ মতে মৌলানা মহম্মদ আলী চাহাবে ইংৰাজৰ বিৰুদ্ধে ৰাজদ্ৰোহ কৰাৰ অপৰাধত অভিযুক্ত হৈ কাৰাবৰণ কৰিছিল, কিন্তু একেজন মানুহেই পাছত দলৰ কাৰ্যকলাপত অতিষ্ঠ হৈ ইংৰাজক সহায় কৰিবলৈও কুণ্ঠাবোধ কৰা নাছিল। কংগ্ৰেছত থকাৰ সময়ছোৱাত সুভাষ বসু আৰু তেওঁ দুয়োজনে একেলগে ডমিনিয়ান ষ্টেটাছৰ বিৰুদ্ধে মাত মতা নাছিলনে? সাভাৰকাৰে দম্ভ মাৰি কোৱা নাছিলনে হিন্দুসকল অকলেই এটা জাতি বুলি? কিন্তু তেওঁকে অনুসৰণ কৰি যেতিয়া জিন্না চাহাবে উভতি ধৰিলে মুছলমানসকলো স্বয়ংসম্পূৰ্ণ এটা জাতি বুলি, তেতিয়া অকল তেওঁকে দেশ বিভাজনৰ মূল জগৰীয়া বুলি দোষাৰোপ কৰা হ'ল কিয়? বাল গংগাধৰ তিলকক এতিয়াও হিন্দু জাতীয়তাবাদৰ নমস্য ব্যক্তি বুলি দেখোন গৌৰৱ কৰা হয়। ফুকনে একান্ত মনে আহমদ ডাক্তৰৰ কথা শুনি যায়। দেশ বিভাজনৰ বাবে যে মানুহজন মুঠেই সন্তুষ্ট নহয় সেয়া উপলব্ধি কৰে। জাহাজৰ বৰবাবু বিমল খেনচোৱা ৰঙিয়াল মানুহ। তেওঁ প্ৰায়ে মানৰ আক্ৰমণৰ ভয়াৱহতাৰ কথা উলিয়ায়। মান উভতি যোৱাৰ পাছৰ সমাজখনৰ কথা উলিয়াই ব্ৰিটিছৰ গুণ গৰিমাব খানে। মান উভতি যোৱাৰ প্ৰায় 27 বছৰমানৰ পাছতেই ব্ৰহ্মপুত্ৰইদি প্ৰথম 1853 চনত ডিব্ৰুগড়লৈ জাহাজ চলে। মান উভতি গ'লেও থানবান হোৱা গাঁওবোৰৰ মানুহৰ মনৰ পৰা সেই ভয় আঁতৰা নাছিল। তাতে আকৌ এচাম বেজ বৈদ্যই মানে এৰি যোৱা নাওবোৰৰ হেনো খিলি গজাল খুলি তাৰে শত্ৰু নিপাতন, উচাতন, মাৰণৰ মন্ত্ৰপুত তাবিজ মাদুলি কৰি মানুহৰ মাজত বিক্ৰী কৰিছিল। পাছে জাহাজ অহাৰ পাছতহে মানুহৰ মাজৰ পৰা মানৰ ভয় আঁতৰিল। ব্ৰিটিছ ৰজাই যে সকলোকে শত্ৰুৰ পৰা ৰক্ষা কৰিব তাতে আশ্বস্ত হৈয়ে মানুহবোৰ থানথিত লাগি বহিল। 1861 চনৰ পৰাই নিয়মীয়াকৈ ইণ্ডিয়ান নেশ্যনেল ষ্টীম নেভিগেশ্যন জাহাজ চলাচল কৰোৱায়। এয়া এতিয়াও জাহাজ চলিয়েই আছে। ব্ৰিটিছ নহা হ'লে টুলুঙা নাওকেইডোখৰিকে আমাৰ মানুহে চাই থাকিলেহেঁতেন, এইবুলি বিমল খেনচোৱাই আক্ষেপ কৰে। লোকনাথ ফুকনে তেওঁৰ চোৰাতে বহি একান্ত মনে সকলোৰে কথা শুনি যায়। তাৰ পাছত সকলো সম্প্ৰদায়ৰ ইতিবাচক আৰু নেতিবাচক গুণ দোষবোৰ চালি জাৰি চাই এটা মতত উপনীত হৈ গৈ যে সমাজত সাধাৰণতে নেতিবাচক কথাবোৰে তৎক্ষণাত ক্ৰিয়া কৰে, ইতিবাচক দিশবোৰ বাৰে বাৰে আঙুলিয়াই দেখুৱাব নোৱাৰিলে, সেইবোৰক আদৰ্শ হিচাপে গ্ৰহণ কৰি কামত লগাব নোৱাৰিলে সমাজত অস্থিৰতা বিৰাজ কৰাটো স্বাভাৱিক হৈ পৰে, সমাজ স্থবিৰ হৈ পৰে। সেয়ে তেওঁ মাজে মাজে মানুহৰ মাজত দিব্য গুণ সম্পন্ন হ'বৰ বাবে প্ৰাৰ্থনা কৰে, মনুৰ্ভৱ জনায়া দৈৱাং জনম। আবেলিৰ এই বৈঠক ভগাৰ পাছত তেওঁৰ চোৰাত সন্ধিয়ালৈ ওচৰৰ গাঁৱৰ কেইবাগৰাকীও নিয়মিত অতিথি উপস্থিত হ'লহি। সাধাৰণতে খেতিপথাৰৰ কাম সামৰি প্ৰায়ে এনেকৈয়ে এইসকল লোক উপস্থিত হৈ বিভিন্ন আলোচনাত মিলিত হয়। খেতিপথাৰ, গাঁৱৰ সমস্যা, ৰাজনীতি, সাহিত্য সংস্কৃতিৰ কথাৰ পৰা আৰম্ভ কৰি

বিয়া, সবাহ, মাছ মৰা ইত্যাদি অনেক কথাই তেওঁলোকৰ মাজত আলোচিত হয়। বিশেষকৈ জনমভূমি, দীপক, ছোভিয়েট দেশ, অসম বাতৰি আদি কাকত আলোচনীবোৰ ডাকযোগে ফুকনৰ ঘৰত আহি পোৱাৰ দিনা গাঁৱত এই খবৰটো বিয়পি পৰে। এনে কাকত আলোচনী পঢ়িবলৈও ডেকাচামৰ অনেক লোক ফুকনৰ ঘৰ ওলাইহি। কিন্তু আজি এনেকুৱা উল্লেখিত দিন নোহোৱা স্বত্তেও যিকেইজন মানুহ আহি তেওঁৰ চৌৰাত বহিলহি, সেই আটাইকেইজন লোক গহীন হৈ পৰিল। গাঁৱৰ স্কুলৰ শিক্ষককেইজনৰ উপৰি ধান্তি বৰা, লেটকা বায়ন, চুলেফা গোহাঁই, মানি বৰা আৰু বগাই বিদ্ৰোহী নিমাত হৈ থাকিল কিছুপৰ।

0: উপন্যাস পাঠ। অনুষ্ঠানটিত ইমান পৰে দিলীপ ফুকন রচিত উপন্যাস জলপদুমৰ পানচৈৰ ধাৰাবাহিক পাঠৰ ষোড়শ খণ্ডটি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে পকাৰাম গাঁওবুঢ়া, ইন্দ্ৰজিৎ দাস, ৰূপেশ্বৰ ভাস্কৰজ্যোতি আচাৰ্য, সুন্তি উৎপল বৰা, আনন্দ প্ৰবাল কুমাৰ শৰ্মা আৰু ধান্তিৰ চৰিত্ৰত অভিনয় কৰিলে সীমান্ত বাৰ্মাই। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জলপদুমৰ পানচৈ উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।
1: ভিডিঅ' লাইক কৰিলে পইচা পাম, ইমান সহজ।
2: অচিনাকি লিংকত ক্লিক নকৰিব। আৰ বি আইয়ে কয়
3: জানি ৰক, সতৰ্ক হৈ ৰক।

0: সাধক সুন্দৰৰ অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য।
1: সেই গানটো যে ল'ৰাইহে গোৱা গান মই সেইবিলাক নাজানো, মানে প্ৰশান্ত বৰদলৈ লিখা সুৰ পিছত দাদাক লগ পাই পেলাই কৈছোঁ আৰু, দাদা হাঁহিছে আৰু, দাদাৰ গান পিছত গালোঁ এটা কিহৰ বাবে ফুলে হাঁহে ফুলে।
0: আপোনালোকে শুনিবলৈ পাব কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰ কথা।

0: সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব দেওবাৰে দিনৰ 10 বজাত,
1: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।
0: শুনিবলৈ নাপাহৰিব সাধক সুন্দৰৰ।

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই তেন্তে 03612662636 এই নম্বৰত ফোন কৰি জনাব পাৰে।

আজি দিনৰ 11:25ৰ পৰা নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰি দিয়া ভাষণৰ পোনপটীয়া প্ৰচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

সন্ধিয়া 6:10 কৃষকবাণী অনুষ্ঠানত স্বনিয়োজনৰ বাবে মীন পালন এই বিষয়ে হোৱা আলোচনাত ভাগ ল'ব ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু ডক্টৰ ধ্ৰুৱজ্যোতি শৰ্মাই আগধৰিব শিখামণি দত্তই প্ৰযোজনা উৎপল বৰাৰ।

দিনৰ 10:30 বজাত আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু কণ্টেক্ট পাছতেই আঞ্চলিক বাতৰি 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। আজি শিক্ষক দিবস। প্ৰখ্যাত শিক্ষাবিদ, লেখক, দাৰ্শনিক তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জয়ন্তী উপলক্ষে প্ৰতিবছৰে এই দিৱস উদযাপন কৰা হয়। এই দিৱসে জাতি গঠনত শিক্ষক আৰু শিক্ষাবিদৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকৃতি প্ৰদান কৰে। ছাত্ৰ ছাত্ৰীৰ জীৱনক ৰূপান্তৰিত কৰি সমাজৰ ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত শিক্ষকসকলৰ অমূল্য অৱদান আছে। শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সমগ্ৰ দেশৰ শিক্ষক শিক্ষয়িত্ৰীসকলক শুভেচ্ছা জনাইছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে শিক্ষকসকলে পথ প্ৰদৰ্শনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভাৰ উৎকৰ্ষ সাধন আৰু চৰিত্ৰ সুদৃঢ় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। জাতি গঠনত শিক্ষকসকলৰ অৱদানৰ বাবে সকলো নিষ্ঠাৱান শিক্ষকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে জ্ঞান বুদ্ধি সম্পন্ন প্ৰজন্মক উচ্চতাৰ শিখৰলৈ আগবাঢ়ি যোৱাৰ বাট প্ৰশস্ত কৰিবলৈ শিক্ষকসকলক আহ্বান জনায়। শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আজি পুৱা নতুন দিল্লীত 27খন ৰাজ্য, 7টা কেন্দ্ৰীয় শাসিত অঞ্চল আৰু 6টা কেন্দ্ৰীয় চৰকাৰৰ সংগঠনৰ মুঠ 48গৰাকী বিদ্যালয়ৰ শিক্ষকক ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান কৰিব। তেওঁ লগতে উচ্চ শিক্ষানুষ্ঠান আৰু পলিটেকনিকৰ 21গৰাকী শিক্ষক আৰু অধ্যাপকক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰিব। শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ 15গৰাকী শিক্ষকক চলিত বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰদান কৰা হ'ব। উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আয়োজিত শিক্ষক দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত কৃতি শিক্ষকসকলক বঁটা প্ৰদান কৰা হ'ব। দিনৰ 11 বজাৰ পৰা হ'বলগীয়া এই অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগু, মুখ্য অতিথি আৰু হস্ততাঁত, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। এই অনুষ্ঠানতে জিলা পৰ্যায়ত বাছনি লাভ কৰা কামৰূপ মহানগৰ জিলাৰ 17গৰাকী শিক্ষকলৈও কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰা হ'ব। ৰাজ্যিক পৰ্যায়ত কৃতি শিক্ষক বঁটা লাভ কৰা মৰাণ ফটিকাচোৱা অভয়পুৰীয়া মজলীয়া বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী দীতিমণি দত্তই আমাৰ সংবাদদাতাৰ আগত এইদৰে কয়।
2: আজি যিটো খবৰ কালি মই সন্ধিয়া পাইছোঁ, খবৰটোৱে যথেষ্ট অনুপ্ৰাণিত কৰিছে আৰু দায়িত্ববোধো বঢ়াই তুলিছে, কিয়নো এগৰাকী কৃতি শিক্ষয়িত্ৰী বুলি ক'লে যথেষ্টখিনি দায়িত্ব আহি পৰে। গতিকে সেই দায়িত্বখিনি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অকণমান চিন্তা চৰ্চা কৰি আগবাঢ়িব লাগিব। সেই বিষয়টোত অকণমান ভয় খোৱা নিচিনাও হৈছে, আনহাতে খবৰটোৱে যথেষ্ট উৎফুল্লিত কৰিছে আৰু অনুপ্ৰাণিত কৰিছে।
1: অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে কালি নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, বিজেপিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা বৰ্তমানৰ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰী জে পি নাড্ডাক সাক্ষাৎ কৰে। লগতে অধ্যক্ষ শ্ৰীদাসে কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক সাক্ষাৎ কৰাৰ লগতে বিভিন্ন বিষয় সন্দৰ্ভত মত বিনিময় কৰে। কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱক অধ্যক্ষ দাসে বৰপেটা ৰোডত এখন ফুটব্ৰিজ তথা সৰুপেটা, হৰভোগ আৰু বৰপেটা ৰোড ৰেল ষ্টেচনত 3খন ৰেলৰ ষ্টপেজ কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়। কেন্দ্ৰীয় ৰেলমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত যথোচিত পদক্ষেপ লোৱা হ'ব বুলি অধ্যক্ষ দাসক আশ্বাস প্ৰদান কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন আৰু কৰ্মৰাজী তথা অনন্য অৱদান সন্দৰ্ভত ৰাজধানী দিল্লীত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ আয়োজনৰ বাবে যাৱতীয় পদক্ষেপ ল'বলৈ কেন্দ্ৰীয় ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াক অধ্যক্ষ দাসে আহ্বান জনায়। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ আহিব।

এই ভ্ৰমণকালত উপৰাষ্ট্ৰপতিগৰাকীয়ে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ কাইলৈ দিনৰ 10:30 বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এটা অনুষ্ঠানত অংশ ল'ব। বিয়লি 3:15 বজাত উপৰাষ্ট্ৰপতিগৰাকীয়ে খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আন এটা অনুষ্ঠানত ভাগ ল'ব। উপৰাষ্ট্ৰপতিগৰাকীয়ে নিশা গুৱাহাটীত কটাই সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত হ'বলগীয়া এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ৰাজ্য চৰকাৰে AI গভৰ্ণেন্স শিক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ অৰ্থে গুগল AI সহ 6টা প্ৰতিষ্ঠানেৰে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। গুৱাহাটীৰ কাহিলিপাৰাত কালি সমগ্ৰ শিক্ষাৰ সৈতে গুগল AI, IIT মাদ্ৰাজ, এক্সটেপ, কেনভা এডুকেশ্যন, এডুকেট গাৰ্লছ আৰু বোধন AIৰ সৈতে এই চুক্তি সম্পাদিত হয়। গোলাঘাট জিলাৰ বোকাখাটৰ শিলজুৰিত কালি আৰক্ষীয়ে বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰে। গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে নগাঁৱৰ পৰা বোকাখাট অভিমুখে আহি থকা এখন বাহনৰ পৰা এই সামগ্ৰীখিনি জব্দ কৰে। নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত বোকাখাটৰ মংগল তাঁতী আৰু সঞ্জীৱ শইকীয়া নামৰ দুজন লোকক আৰক্ষীয়ে আটক কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত শুনিবলৈ পাব।

আজিৰ গীতিমালিকা অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছো ভূপেন হাজৰিকাৰ কণ্ঠৰীতি গীতেৰে। গীতৰ কথা জ্যোতিপ্ৰসাদ আগৰৱালাৰ।

দীনেশ বৈশ্যৰ গীতৰ কথা আৰু বিদ্যুৎ বৰাৰ প্ৰযোজনাৰে সেয়া আছিল ৰাণু বৈশ্য। গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ শুনোৱা হওক।

0: ইউসুফ হাজৰিকাৰ গীতৰ ৰচনাৰে পাৰভীন চুলতানাৰ কণ্ঠৰ গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানৰ শেষত এবাৰ শুনোৱা হওক বেদানন্দ দাসৰ গীতৰ কথাৰে সুৱেজ বৰদলৈৰ কণ্ঠৰীতি গীত। গীতটিৰ প্ৰযোজনা কৰিছে ৰমেন চৌধুৰীয়ে।

অনুষ্ঠানত সে আছিল সুয়েজ বৰদলৈ। গীতটিৰ কথা আছিল বেদানন্দ দাসৰ, প্ৰযোজনা আছিল ৰমেন চৌধুৰীৰ। গীতিমালিকা অনুষ্ঠানটি ইমানতে অন্ত পৰিল।

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই, তেন্তে 03612662636 এই নম্বৰত ফোন কৰি জনাব পাৰে।

আজি দিনৰ 11:25 পৰা নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰি দিয়া ভাষণৰ পোনপটীয়া প্ৰচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

সন্ধিয়া 6:10 কৃষকবাণী অনুষ্ঠানত স্বনিয়োজনৰ বাবে মীন পালন এই বিষয়ে হোৱা আলোচনাত ভাগ ল'ব ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু ডক্টৰ ধ্ৰুৱজ্যোতি শৰ্মাই। আগধৰিব শিখামণি দত্তই, প্ৰযোজনা উৎপল বৰাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, শিক্ষক দিৱস উপলক্ষে আজি দেশজুৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন। গুৱাহাটীৰ কেন্দ্ৰীয় কাৰ্যসূচীত 15গৰাকী শিক্ষকক ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰদান। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অসম ৰাজ্যিক পৰিবহণ নিগম আৰু অসম ৰাজ্যিক পণ্যাগাৰ নিগমৰ কাম কাজৰ পৰ্যালোচনা। AI গভৰ্ণেন্স আৰু শিক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ গুগল AI সহ 6টা প্ৰতিষ্ঠানৰে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ।

বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি, কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰীক সাক্ষাৎ আৰু মহিলাৰ টি টুৱেণ্টি এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ অন্তিমখন খেলত আজি ভাৰত আৰু পাকিস্তান মুখামুখি। আজি শিক্ষক দিৱস। প্ৰখ্যাত শিক্ষাবিদ, লেখক, দাৰ্শনিক তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জয়ন্তী উপলক্ষে প্ৰতিবছৰে এই দিৱস উদযাপন কৰা হয়। এই দিৱসে জাতি গঠনত শিক্ষক আৰু শিক্ষাবিদৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকৃতি প্ৰদান কৰে। ছাত্ৰ ছাত্ৰীৰ জীৱনক ৰূপান্তৰিত কৰি সমাজৰ ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত শিক্ষকসকলৰ অমূল্য অৱদান আছে। শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সমগ্ৰ দেশৰ শিক্ষক শিক্ষয়িত্ৰীসকলক শুভেচ্ছা জনাইছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে শিক্ষকসকলে পথ প্ৰদৰ্শনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভাৰ উৎকৰ্ষ সাধন আৰু চৰিত্ৰ সুদৃঢ় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। জাতি গঠনত শিক্ষকসকলৰ অৱদানৰ বাবে সকলো নিষ্ঠাবান শিক্ষকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে জ্ঞান বুদ্ধি সম্পন্ন প্ৰজন্মক উচ্চতাৰ শিখৰলৈ আগবাঢ়ি যোৱাৰ বাট প্ৰশস্ত কৰিবলৈ শিক্ষকসকলক আহ্বান জনায়। শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আজি পুৱা নতুন দিল্লীত 27খন ৰাজ্য, 7টা কেন্দ্ৰীয় শাসিত অঞ্চল আৰু 6টা কেন্দ্ৰীয় চৰকাৰৰ সংগঠনৰ মুঠ 48গৰাকী বিদ্যালয়ৰ শিক্ষকক ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান কৰিব। তেওঁ লগতে উচ্চ শিক্ষানুষ্ঠান আৰু পলিটেকনিকৰ 21গৰাকী শিক্ষক আৰু অধ্যাপকক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰিব। শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ 15গৰাকী শিক্ষকক চলিত বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰদান কৰা হ'ব। উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আয়োজিত শিক্ষক দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত কৃতি শিক্ষকসকলক বঁটা প্ৰদান কৰা হ'ব। দিনৰ 11 বজাৰ পৰা হ'বলগীয়া এই অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু মুখ্য অতিথি আৰু হস্ততাঁত, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। এই অনুষ্ঠানতে জিলা পৰ্যায়ত বাছনি লাভ কৰা কামৰূপ মহানগৰ জিলাৰ 17গৰাকী শিক্ষকলৈও কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰা হ'ব। অনুষ্ঠানত বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা স্বায়ত্তশাসিত মৰ্যাদা লাভ কৰা মহাবিদ্যালয়, সহযোগী এন চি চি বিষয়া, কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ অন্তৰ্গত পেটেণ্ট লাভ কৰা শিক্ষকৰ লগতে আদৰ্শ বিদ্যালয় সংগঠন অসমৰ অধীনত শ্ৰেষ্ঠ আদৰ্শ শিক্ষকসকলক সম্বৰ্ধনা জনোৱা হ'ব। শিক্ষক দিৱস উপলক্ষে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 উচ্চ শিক্ষা শিতানত কৃতি শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰববী অধ্যাপক তথা লেখক ডঃ অংকুৰণ দত্তৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত অসম ৰাজ্যিক পৰিবহণ নিগম আৰু অসম ৰাজ্যিক পণ্যাগাৰ নিগমৰ কাম কাজৰ পৰ্যালোচনা কৰে। পৰিবহণ মন্ত্ৰী চৰণ বৰুৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত অসম ৰাজ্যিক পৰিবহণ নিগমক আৰ্থিকভাৱে অধিক লাভজনক কৰি তুলিবলৈ ব্যৱসায়িক আৰু কৰ্পৰেট সেৱাৰ সম্প্ৰসাৰণত গুৰুত্ব আৰোপ কৰা হয়। নিগমৰ বৰ্তমানৰ অৱস্থাৰ পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ বিষয়া কৰ্মচাৰীৰ সংখ্যা, বাহনৰ সংখ্যা, সম্প্ৰতি ব্যৱহাৰ, বিত্তীয় অৱস্থা, ৰাজহৰ উৎস আদিকে ধৰি বিভিন্ন দিশৰ বুজ লয়। ডঃ শৰ্মাই আনখন বৈঠকত পণ্যাগাৰ নিগমৰ অধীনৰ গুদাম আৰু শীতলীকৰণ ভঁৰালসমূহৰ ক্ষমতা বৃদ্ধি কৰি এই ব্যৱস্থা অত্যাধুনিক আৰু কাৰ্যক্ষম কৰি তুলিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি অসম শক্তি উৎপাদন নিগম লিমিটেডৰ কাৰ্যপ্ৰণালী আৰু ভৱিষ্যত পৰিকল্পনা সন্দৰ্ভতো এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত নিগমৰ বৰ্তমানৰ বিদ্যুৎ উৎপাদন, লাভ লোকচানৰ স্থিতি, শক্তি কেন্দ্ৰসমূহৰ শুল্ক তথা কেন্দ্ৰসমূহৰ গেছ যোগানৰ স্থিতি, সৌৰ শক্তি, আৱৰ্জনাৰ পৰা শক্তি উৎপাদন আদি বিভিন্ন বিষয়ৰ বিশ্লেষণ কৰা হয়। ডঃ শৰ্মাই ৰাজ্যৰ সকলো সম্ভাৱনাপূৰ্ণ ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্পৰ বিস্তৃত প্ৰকল্পৰ প্ৰতিবেদন শীঘ্ৰে প্ৰস্তুত কৰি প্ৰাৰম্ভিক কাম কাজ আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে। ৰাজ্য চৰকাৰে এ আই গভৰ্ণেন্স শিক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ অৰ্থে গুগল এ আই সহ 6টা প্ৰতিষ্ঠানৰে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। গুৱাহাটীৰ কাহিলীপাৰাত কালি সমগ্ৰ শিক্ষাৰ সৈতে গুগল এ আই, আই আই টি মাদ্ৰাজ, এক্স টেপ, কেনভা এডুকেশ্যন, এডুকেট গাৰ্লছ আৰু বোধন এ আইৰ সৈতে এই চুক্তি সম্পাদিত হয়। বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে

0: সমগ্র শিক্ষাৰ উচ্চপদস্থৰ বিষয়াসকল উপস্থিত থাকে। শিক্ষামন্ত্ৰী ডাঃ পেগুৱে কয় যে ৰাজ্যৰ চৰকাৰী খণ্ডৰ বিদ্যালয়ত শিক্ষা ব্যৱস্থাত অধিকৰ পৰা অধিকতৰ AIৰ ব্যৱহাৰৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিছে। স্কুলীয়া শিক্ষাক AIৰ মাধ্যমেৰে ভৱিষ্যতমুখী কৰাৰ লক্ষ্য লোৱা হৈছে। বিশেষকৈ AIৰ জৰিয়তে শিক্ষকসকলে ছাত্ৰ ছাত্ৰীৰ বাবে পাঠ্যক্ৰমৰ পৰিকল্পনা প্ৰস্তুত, ডিজিটেল কণ্টেণ্ট সৃষ্টি আদি বিষয়সমূহ সহজ হৈ পৰিব। বোধন AIয়ে শিক্ষকসকলক প্ৰশিক্ষিত কৰিব। একেদৰে এক ষ্টেপে গণিতৰ ক্ষেত্ৰখনত সহায় আগবঢ়াব। 2027ৰ মে মাহৰ ভিতৰত ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীৰ প্ৰায় 1,00,000 শিক্ষকক প্ৰশিক্ষণ দিয়াৰ প্ৰস্তাৱ লোৱা হৈছে। ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ মাজত ডিজিটেল সাক্ষৰতা, সৃষ্টিশীলতা, ডিজাইন থিংকিং আৰু উদ্ভাৱনী চিন্তাধাৰা বিকশিত কৰাৰ লক্ষ্য লোৱা হৈছে। এই প্ৰতিষ্ঠানসমূহৰে হোৱা চুক্তিৰ জৰিয়তে ৰাজ্যৰ শিক্ষা ব্যৱস্থাক প্ৰযুক্তি নিৰ্ভৰ, অন্তৰ্ভুক্তিমূলক আৰু শিক্ষাকেন্দ্ৰিক কৰি তোলাৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে। একে সময়তে শিক্ষকসকলক অধিক সক্ষম কৰি তোলাৰ লগতে প্ৰতিগৰাকী শিশুৰ বাবে শিক্ষাৰ সুযোগ সম্প্ৰসাৰণৰ পথ মুকলি কৰিব বুলি আশা কৰা হৈছে। ভাৰতৰত্ন সন্মানেৰে সন্মানিত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত এলানি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আজিৰে পৰা অহা 8 ছেপ্টেম্বৰলৈ এই কাৰ্যসূচীসমূহ অনুষ্ঠিত হ'ব। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত আজি পাঞ্জাবাৰীৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত পুৱা 10 বজাৰ পৰা সদৌ অসমভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ উদ্যোগত কাইলৈ সন্ধিয়া 6 বজাত কলকাতাৰ অসম ভৱনত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। একেদৰে পৰহিলৈ বৃহত্তৰ গুৱাহাটী সাংস্কৃতিক সংগঠনৰ সন্মিলিত মঞ্চৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিয়লি মানুহে মানুহৰ বাবে শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। 8 ছেপ্টেম্বৰত ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত কলাক্ষেত্ৰত মহামিলনৰ তীৰ্থ শীৰ্ষক বিশেষ অনুষ্ঠান অনুষ্ঠিত হ'ব। সেইদিনাই পুৱা 9:30 বজাত গুৱাহাটীৰ জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত সুধা কণ্ঠলৈ শ্ৰদ্ধাৰ্ঘ জনোৱাৰ লগতে ডঃ ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰা হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ইপিনে শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান অহা 8 ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত গায়ক, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক তথা অসমীয়া সংস্কৃতিৰ মহিৰুহ ডঃ ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ অমৰ সৃষ্টি, মানৱতাবাদ আৰু সাংস্কৃতিক ঐক্যৰ বাৰ্তা দেশজুৰি প্ৰচাৰ কৰা হ'ব। ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি এয়া আমাৰ বিশেষ প্ৰতিবেদন।
1: ডক্টৰ ভূপেন হাজৰিকাৰ স্বদেশপ্ৰেম আছিল অতি নিভাজ। তেওঁৰ দেশাত্মবোধ, দেশপ্ৰেম, এগৰাকী স্বাভিমানী অসমীয়াৰ হৃদয় নিগৰি ওলোৱা স্বদেশপ্ৰেম, নিজৰ ৰাজ্যখনৰ প্ৰতি তেওঁৰ যি ভালপোৱা সেয়া প্ৰতিধ্বনিত হৈছিল ভালেসংখ্যক কালজয়ী গীতৰ মাজেৰে। নিজৰ মাতৃভূমিৰ প্ৰতি তেওঁৰ যি অপৰিসীম শ্ৰদ্ধা আৰু প্ৰেমৰ মনোভাৱ সেয়া সুন্দৰকৈ ফুটি উঠিছে এই গীতৰ মাজেৰে।

অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে কালি নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, বিজেপিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা বৰ্তমানৰ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰী জে পি নাড্ডাক সাক্ষাৎ কৰে। লগতে অধ্যক্ষ শ্ৰীদাসে কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ, ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক সাক্ষাৎ কৰাৰ লগতে বিভিন্ন বিষয় সন্দৰ্ভত মত বিনিময় কৰে। কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱক অধ্যক্ষ দাসে বৰপেটা ৰোডত এখন ফুটব্ৰিজ তথা সৰুপেটা হৰভোগ আৰু বৰপেটা ৰোড ৰেল ষ্টেচনত তিনিখন ৰেলৰ ষ্টপেজ কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়। কেন্দ্ৰীয় ৰেলমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত যথোচিত পদক্ষেপ লোৱা হ'ব বুলি অধ্যক্ষ দাসক আশ্বাস প্ৰদান কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন আৰু কৰ্মৰাজি তথা অনন্য অৱদান সন্দৰ্ভত ৰাজধানী দিল্লীত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰৰ আয়োজনৰ বাবে যাৱতীয় পদক্ষেপ ল'বলৈ কেন্দ্ৰীয় ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াক অধ্যক্ষ দাসে আহ্বান জনায়। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ আহিব। এই ভ্ৰমণকালত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ কাইলৈ দিনৰ 10:30 বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এটা অনুষ্ঠানত অংশ ল'ব। বিয়লি 3:15 বজাত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে

0: খানাপাৰাৰ জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আন এটা অনুষ্ঠানত ভাগ ল'ব। উপৰাষ্ট্ৰপতিগৰাকীয়ে নিশা গুৱাহাটীত কটাই সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত হ'বলগীয়া এটা অনুষ্ঠানত অংশ ল'ব। অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত কালি বিশিষ্ট কবি মনোহৰি বায়নক 2026 বৰ্ষৰ অলকেশ কলিতা কাৰ্যদ্ৰষ্টা সন্মান প্ৰদান কৰা হয়। বিশিষ্ট গল্পকাৰ তথা সাহিত্য আলোচনী গৰিয়সীৰ সম্পাদক ডঃ কুলধৰ শইকীয়াই কবি বায়নক এই বঁটা প্ৰদান কৰে। আলোচক জ্যোতি খাটনিয়াৰে কবি অলকেশ কলিতাৰ কাব্যকৃতি সন্দৰ্ভত বক্তৃতা দিয়ে। অনুষ্ঠানত বিশিষ্ট কবি লুৎফা হানুম চেলিমা বেগম, নীলিম কুমাৰ, ৰাজীৱ বৰুৱা, পূৰ্ণ ভট্টাচাৰ্য আদিকে ধৰি ভালেসংখ্যক কবি সাহিত্যিক উপস্থিত থাকে। অলকেশ কলিতাৰ সোঁৱৰণত এ কে ফাউণ্ডেশ্যনে চলিত বৰ্ষৰ পৰা আৰম্ভ কৰা এই বঁটাত গামোচা, অংগবস্ত্ৰ, প্ৰশস্তি পত্ৰ আৰু 25,000 টকাৰ এখন চেক আছে। মহিলাৰ টি টুৱেণ্টি এছিয়া কাপৰ গ্ৰুপ এৰ অন্তিমখন খেলত ভাৰত আজি পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। পূৰ্বৰ দুখন খেলত থাইলেণ্ড আৰু হংকঙৰ বিৰুদ্ধে জয়লাভ কৰি ভাৰতে ইতিমধ্যে ছেমি ফাইনেলত স্থান দখল কৰিছে। প্ৰতিযোগিতাত যোৱা নিশা ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত খেলত সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰই ইণ্ডোনেছিয়াক 6 উইকেটত পৰাস্ত কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সঞ্জীৱনী পাঠকৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: ৰাজ্যৰ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ্থীৰ বাবে প্ৰযুক্তি নিৰ্ভৰ শিক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ৰেকৰ্ডেড পাঠদান ব্যৱস্থা প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে এই কথা ঘোষণা কৰাৰ বাতৰিটো অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে AI গভৰ্ণেন্স শিক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ অৰ্থে গুগল AI সহ 6টা প্ৰতিষ্ঠানৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই বাতৰিটো দি আছাম ট্ৰিবিউন, আমাৰ অসম আৰু দ্য চেণ্টিনেল কাকতে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউনৰ শিৰোনাম 1 লাখ গভৰ্ণমেণ্ট স্কুল টিচাৰ টু গেট AI ট্ৰেইনিং ইন ষ্টেট। দ্য চেণ্টিনেল কাকতৰ শিৰোনাম AI পুছ ইন দ্য ষ্টেট এডুকেশ্যন, SSA ছাইন MOUs উইথ 6 অৰ্গেনাইজেশ্যন। আমাৰ অসম কাকতৰ শিৰোনাম স্কুল শিক্ষাক ভৱিষ্যৎমুখী কৰাৰ বাবে AI চুক্তি। ভাৰতৰ প্ৰথমটো ইমেজিং কৃত্ৰিম উপগ্ৰহ EOS-05 কঢ়িয়াই নিয়া GSLV-F17ৰ সফল উৎক্ষেপণৰ বাতৰিটোক দৈনিক জনমভূমি আৰু দৈনিক অসম কাকতৰ লগতে গুৱাহাটীৰ পৰা প্ৰকাশিত অন্যান্য কাকতে ফটোসহ প্ৰথম পৃষ্ঠাত স্থান দিছে। অৰুণাচল প্ৰদেশ আৰু ছিকিমত যিকোনো মুহূৰ্ততে হিমবাহৰ হ্ৰদৰ বিস্ফোৰণ ঘটাৰ আশংকা কৰাৰ এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্বসহকাৰে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি অসম ৰাজ্যিক পৰিবহণ নিগম আৰু অসম ৰাজ্যিক পণ্যাগাৰ নিগমৰ কাম কাজৰ পৰ্যালোচনা কৰে। এই বাতৰিটো নিয়মীয়া বাৰ্তা কাকত আৰু অসমীয়া প্ৰতিদিন কাকতে বিস্তৃতভাৱে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ সঞ্জীৱনী। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু মণিপুৰৰ ঠাই বিশেষে মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। শিক্ষক দিৱস উপলক্ষে আজি দেশজুৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন। গুৱাহাটীৰ কেন্দ্ৰীয় কাৰ্যসূচীত 15 গৰাকী শিক্ষকক ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰদান। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অসম ৰাজ্যিক পৰিবহণ নিগম আৰু অসম ৰাজ্যিক পণ্যাগাৰ নিগমৰ কাম কাজৰ পৰ্যালোচনা। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি, কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰীক সাক্ষাৎ আৰু মহিলাৰ টি টুৱেণ্টি এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ অন্তিমখন খেলত আজি ভাৰত আৰু পাকিস্তান মুখামুখি। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপত আজি শুনক বঙাইগাঁও জিলাৰ ৰেহৰূপ।

0: আমাৰ সৈতে আছে বঙাইগাঁৱৰ পৰা আমাৰ সংবাদদাতা তেজেশ ত্ৰিপাঠী। বঙাইগাঁৱৰ অভয়াপুৰী বাপুজী উচ্চ বিদ্যালয়ত বঙাইগাঁও জিলা প্ৰশাসন আৰু বঙাইগাঁও জিলা স্বাস্থ্য কৰ্তৃপক্ষৰ সহযোগিতাত ধপাত বিৰোধী এখন সজাগতামূলক সভা অনুষ্ঠিত কৰা হয়। এই বিষয়ে সবিশেষ শুনক আমাৰ সংবাদদাতাৰ পৰা।
1: সভা অনুষ্ঠিত কৰাৰ পূৰ্বে ধপাত বিৰোধী সজাগতাৰ বাবে বিদ্যালয়খনৰ পৰা বাটাবাৰী তিনিআলিলৈকে এটা শোভাযাত্ৰা উলিওৱা হয়। ইয়াৰ পাছত সহকাৰী স্কুল পৰিদৰ্শক ৰীতা ৰাভাই আঠধৰা সজাগতা সভাত বঙাইগাঁও জিলাৰ জিলা আয়ুক্ত লক্ষীনন্দন চহৰীয়াই ছাত্ৰ ছাত্ৰীসকলক ধপাত সেৱনৰ পৰা আঁতৰি থকাৰ বাবে পৰামৰ্শ আগবঢ়োৱাৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলকো এই কু অভ্যাস ত্যাগ কৰিবলৈ আহ্বান জনায়। জিলা আয়ুক্তগৰাকীয়ে সমাজখনক ধপাতমুক্ত কৰাৰ ক্ষেত্ৰত বাপুজী হাইস্কুলে লোৱা পদক্ষেপক ভূয়সী প্ৰশংসা কৰাৰ উপৰিও আন আন বিদ্যালয়সমূহেও এনে পদক্ষেপ গ্ৰহণ কৰাটো আশা কৰে। সভাত উপস্থিত থাকি ধপাত সেৱনৰ দ্বাৰা হোৱা ক্ষতি সন্দৰ্ভত মন্তব্য দাঙি ধৰে ডাক্তৰ আমিৰুল ইছলাম খানে। বঙাইগাঁও জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা সভাত উপস্থিত থকা ডাক্তৰ খানে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত জীৱন কল্যাণমূলক কৰি তোলাৰ বাবে ধপাতৰ পৰা আহিব পৰা বাধা সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলক সজাগ কৰে। সভাত অভয়াপুৰী সমজিলা আয়ুক্ত দীপন বৰ্মন, বঙাইগাঁও জিলা সমাজ কল্যাণ বিষয়া নীলেশ্বৰ ৰায়, বঙাইগাঁও জিলা মাধ্যমিক শিক্ষাৰ পৰিকল্পনা বিষয়া পংকজ শৰ্মা, বিদ্যালয়ৰ প্ৰধান শিক্ষক দীপক শৰ্মাৰ লগতে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক, ছাত্ৰ ছাত্ৰী আৰু কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে।
0: বঙাইগাঁও জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত যোৱা 28 আগষ্টৰ পৰা জিলাখনৰ বিভিন্ন প্ৰান্তত আয়োজিত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ যোৱা 30 আগষ্টত সফল সামৰণি পৰে। এই বিষয়ে সবিশেষ শুনক আমাৰ সংবাদদাতা তেজেশ ত্ৰিপাঠীৰ পৰা।
1: ক্ৰীড়া দিৱসৰ অন্তিম দিনৰ কাৰ্যসূচী হিচাপে অভয়াপুৰী মহাবিদ্যালয় প্ৰাংগণৰ পৰা এটা বৃহৎ চাইকেল সমদল উলিওৱা হয়। হালমাৰা সমজিলা প্ৰশাসনৰ অতিৰিক্ত আয়ুক্ত প্ৰশান্ত বৰাৰ নেতৃত্বত উলিওৱা এই সমদলত অভয়াপুৰী কছমছ ক্লাবৰ সদস্যসকল, উপজিলা ক্ৰীড়া বিষয়া অৰ্ণামিকা, নুনিচা, অভেশ্বৰী হাইস্কুল, বাপুজী হাইস্কুল আৰু JNM গাৰ্লছ হাইস্কুলৰ শিক্ষাৰ্থীসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে তিনিদিনীয়া কাৰ্যসূচীৰ প্ৰথম দিনা অৰ্থাৎ 28 আগষ্টত উত্তৰ বঙাইগাঁও খেলপথাৰত টেঙাইগাঁও হাইস্কুলৰ প্ৰধান শিক্ষক অজিত কুমাৰ চৰকাৰৰ পৰিচালনাত ল'ৰাসকলৰ মাজত এক প্ৰীতিমূলক হকী খেল অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত বঙাইগাঁও জিলা হকী সংস্থাৰ সাধাৰণ সম্পাদক প্ৰবীণ বৈশ্য, বঙাইগাঁও জিলা ক্ৰীড়া সংস্থাৰ সাধাৰণ সম্পাদক বিকাশ পাঠক, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জিলা সমন্বয়ক বনিতা দেৱী, ৰবিনহুড ব্ৰাদাৰ আৰু ছিকিম FC সম্পাদক বিবেক চুব্বা উপস্থিত থাকি খেলুৱৈসকলক উৎসাহিত কৰে।
0: বঙাইগাঁও জিলা প্ৰশাসনৰ অধীনৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু অনুসূচিত জাতি তথা পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ৰ যুটীয়া উদ্যোগত প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত বিত্তীয় সাহায্য বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই বিষয়ে শুনক আমাৰ সংবাদদাতাৰ পৰা।
1: বঙাইগাঁৱৰ বিজ্জোৰা ৰাজহুৱা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত এই কাৰ্যসূচীত প্ৰত্যক্ষ লাভান্বিত হস্তান্তৰ মাধ্যমৰ জৰিয়তে প্ৰতিটো নিৰ্বাচিত আত্মসহায়ক গোটক 50,000 টকাকৈ এককালীন অনুদান আগবঢ়োৱা হয়। অনুষ্ঠানৰ আৰম্ভণিতে বঙাইগাঁও জিলা উন্নয়ন আয়ুক্ত ৰাজীৱ কুমাৰ দাসে আদৰণি ভাষণ প্ৰদান কৰে। ইয়াৰ পূৰ্বে অসমৰ ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জিলা প্ৰকল্প প্ৰবন্ধক পৰাজ মুছাৰীয়ে সভাৰ মূল উদ্দেশ্য ব্যাখ্যা কৰে। উক্ত কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে কয় যে চৰকাৰে অনুদান হিচাপে আগবঢ়োৱা ধনৰাশি অপব্যয় নকৰি অত্যন্ত বিচক্ষণতাৰে সঠিক উৎপাদনশীল খণ্ডত বিনিয়োগ কৰা উচিত। দেশৰ বিখ্যাত বহুজাতিক উদ্যোগসমূহৰ উদাহৰণ দি সাংসদগৰাকীয়ে কয় যে এই সময়ত তাকৰীয়া সংখ্যক মহিলাই সমবায় ভিত্তিত আৰম্ভ কৰা উদ্যোগো আজি বিশাল প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত হৈছে। সেয়েহে তেওঁ মহিলাসকলক ডাঙৰ সপোন দেখাৰ লগতে নতুন প্ৰযুক্তি আৰু উদ্ভাৱনী চিন্তাৰ সুযোগ গ্ৰহণ কৰাৰ বাবে আহ্বান জনায়। অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে বক্তব্য আগবঢ়াই বঙাইগাঁও সমষ্টিৰ বিধায়িকা দীপ্তিময় চৌধুৰীয়ে কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সমাজৰ একেবাৰে পিছপৰা শ্ৰেণীৰ পৰা আৰম্ভ কৰি সকলো পৰ্যায়ৰ মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তুলিবলৈ অনুদান আৰু ঋণৰ আঁচনিসমূহ যুগুতাই উলিয়াইছে।
0: জিলাৰ ৰূপ শুনিলে
2: সোমবাৰে পুৱা 9:15 বজাত পুনৰ লগ পাম আন এখন জিলাৰ ৰূপৰ সৈতে। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি বঙাইগাঁও জিলাৰ ৰেহৰূপ শুনিলে। আমাৰ সৈতে আছিল বঙাইগাঁৱৰ পৰা আমাৰ সংবাদদাতা তেজেশ ত্ৰিপাঠী।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।

0: বুকিংৰ বাবে আজিয়ে ফোন কৰক 9957568450ত।
1: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰা হৈছে হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত পুনতেই শুনাবলৈ লৈছোঁ মৌচম ছবিখনৰ পৰা শাহিদ মালিয়াৰ কণ্ঠৰীতি গীত। গীতৰ কথা ইৰশাদ কামিলৰ, সংগীত প্ৰীতমৰ।

হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এইবাৰ শুনোৱা হওক অলকা য়াগনিক, কুমাৰ চানু আৰু সহশিল্পীসকলৰ কণ্ঠত দিল কা ৰিশ্তা ছবিখনৰ এটি গীত। গীতিকাৰ সমীৰ, সংগীত পৰিচালনা নাদিম শ্ৰাৱণৰ।

শ্রোতাসকলে হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰীয়া মহাব্বতী ছবিখনৰ পৰা লতা মঙ্গেশকাৰ আৰু উদিত নাৰায়ণৰ কণ্ঠৰীতি গীত, গীতৰ কথা আনন্দ বক্সীৰ, সংগীত যতীন ললিতৰ।

হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটিৰ শেষত এইবাৰ শুনোৱা হওক কবিতা কৃষ্ণমূৰ্তি আৰু হৰিহৰণৰ কণ্ঠত ক্যা কেহনা ছবিখনৰ এটি গীত। গীতিকাৰ মজৰুহ চুলতানপুৰী।

0: ক্যা কেহনা ছবিখনত সেয়া আছিল কবিতা কৃষ্ণমূৰ্তি আৰু হৰিহৰণ। হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: অসমা সুষমা। এই শিতানত প্ৰচাৰ কৰি থকা হৈছে এলানি ধাৰাবাহিক আলেখ্য।
0: এতিয়া নিবেদন কৰিছোঁ এখনি

0: আজি শুনক দ্বিতীয় তথা শেষ খণ্ড।
1: মাধৱ পুৰুষে নামঘোষাত প্ৰকাশ কৰা কেতবোৰ ঘোষাই মানুহৰ লক্ষণৰ কথাও প্ৰতিফলিত কৰিছে। এই ঘোষাভাগীও তাৰেই এটি উদাহৰণ।

ঘোষাভাগৰ সৰল অৰ্থ এনেধৰণৰ, অধম লোকসকলে সদায় আনৰ দোষটোহে বিচাৰি পায়, মধ্যম লোকে দোষগুণ বিচাৰ কৰি লয়, আৰু উত্তমসকলে আনৰ গুণখিনি গ্ৰহণ কৰে আৰু উত্তমোত্তমে নেদেখে, যি অলপ অচৰপ গুণ দেখে তাকেই বিস্তাৰ ৰূপত গ্ৰহণ কৰে। এই ধৰণৰ ঘোষাই কৰ্মতঃ মানৱ জীৱন প্ৰক্ৰিয়াত উন্নীত শাৰীলৈ ধাবিত হবলৈ অনুপ্ৰাণিত কৰিছে। নামঘোষা শাস্ত্ৰভাগীত 1001 ঘোষা আছে। এই আলেখ্যভাগীত সকলো ঘোষা বা ব্যাখ্যা সামৰি লোৱাটো কোনোকালে সম্ভৱ নহয় যদিও, তথাপি ঘোষাসমূহত মূলতঃ কৃষ্ণ ভকতিৰ স্বৰূপ, ঈশ্বৰৰ স্বৰূপ, মহিমা আদিয়ে প্ৰকাশ পাইছে।

সকলোৰে অধিকাৰী একমাত্ৰ কৃষ্ণদেৱ, যিজনে ভকতৰ দুখ হৰণ কৰে, সেইজনেই সমস্ত জগতৰ সাৰ বিষ্ণু। এই ঘোষাভাগত ভগৱান কৃষ্ণই যে একমাত্ৰ চালিকা শক্তি আৰু সৰ্বশ্ৰেষ্ঠ শক্তি, সেই কথা সুন্দৰকৈ প্ৰকাশ ঘটিছে। মাধৱ পুৰুষে নামঘোষাত ভক্তিতত্ত্ব, সমাজ জীৱন, শৰণতত্ত্ব, মুক্তিৰ স্বৰূপ, ঈশ্বৰতত্ত্ব আৰু ধৰ্মদৰ্শনৰ বিষয়ে সুন্দৰ বৰ্ণনা আগবঢ়াইছে। ইয়াৰ উপৰিও মাধৱ পুৰুষে নিজকে ঈশ্বৰৰ ওচৰত তিনি লোকৰ পাপী বুলিহে ঘোষণা কৰাৰ লগতে কৰ্মফল অনুযায়ী প্ৰাপ্য কামনা কৰিছে।

ইয়াৰ ব্যাখ্যা এনেদৰে দিব পাৰি, ৰহস্যবাদী ভক্তিকবিয়ে পৰম সত্য তত্বৰ সামগ্ৰিক মহিমা আৰু পবিত্ৰতাৰ তুলনাত নিজকে অতি হীন আৰু দুৰ্ভগীয়া বুলি কল্পনা কৰে। যি পৰম শক্তিয়ে সামগ্ৰিকভাৱে সকলো ধাৰণ কৰিছে, সেই শক্তিৰ ওচৰত আমাৰ জ্ঞান কিমান সীমিত, আমি কিমান ক্ষুদ্ৰ, হীনতকৈও হীন। আত্মবিশ্লেষণ মাধৱদেৱৰ ৰচনাৰ এটা প্ৰধান বৈশিষ্ট্য। নামঘোষাত প্ৰকাশ পোৱা ভক্তিৰ তন্ময়তা আৰু বিনয়ভাৱ পৰম সততাৰ পৰিচায়ক। এই ধৰণৰ ঘোষাই মাধৱ পুৰুষৰ হৃদয়ত থকা ত্যাগ আৰু ভক্তিৰ উমান দিয়ে। ইয়াৰ লগতে গভীৰ তথা বৈজ্ঞানিকভাৱে ভাবিলে এষাৰ কথা লক্ষ্য কৰিব পাৰি। ভকতৰ সৎকৰ্ম আচৰণত এটি শান্তিৰ পৰিৱেশে বিৰাজ কৰে, য'ত কেৱল সত্য শুদ্ধ প্ৰতিষ্ঠিত হয়। এই কথাৰ উমান ল'ব পাৰি এই ঘোষাভাগীৰ জৰিয়তে।

মনুষ্য জীৱই কিহৰ দুখত পৰি জীয়াতু ভুগিব লগা হয়, কিহৰ বাবে ঈশ্বৰ সেৱাৰ পৰা বঞ্চিত হবলগীয়া হয়, সেই কথাও ঘোষাৰ মাজেৰে মাধৱদেৱে স্পষ্টকৈ প্ৰকাশ কৰিছে।

এই ঘোষাভাগত মাধৱ পুৰুষে খেদ কৰি কৈছে, হে হৰি, দুৰ্বাৰ দুষ্ট দুৰ্বাসনাসমূহৰ দুঃসংগত পৰি তোমাৰ মায়াজনিত অনাদি অবিদ্যাৰ প্ৰতি মই মোহিত হলো। হে হৰি, অনাত্মা দেহাক আত্মাবুদ্ধি কৰি পৰমাত্মাৰ পৰা বঞ্চিত হলো। এই ধৰণৰ ঘোষাসমূহে আমাক চিৰসত্যৰ সন্ধান দিয়ে, অৰ্থাৎ মানৱ জীৱ হৈ আমি সদায় শুদ্ধ কৰ্ম আৰু চিন্তাৰে ঈশ্বৰমুখী হৈ সৎপথেৰে জীৱন যাপন কৰিব লাগে। এয়ে আছিল মহাপুৰুষজনাৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য।

0: এই ঘোষাভাগৰ দ্বাৰা মাধৱ পুৰুষে যে মানুহৰ শ্ৰেণীবিভাজন বিচৰা নাছিল তথা তেওঁ যে ঈশ্বৰৰ দাসৰো দাসৰ দাস আছিল সেই কথাই প্ৰমাণ কৰে মাধৱ পুৰুষৰ অন্তৰত থকা গণতান্ত্ৰিক মনোভাৱ। দৈত্যাৰী ঠাকুৰৰ চৰিত পুথিত পোৱা যায় মাধৱদেৱে নামঘোষা শাস্ত্ৰভাগীৰ বিষয়ে উল্লেখ কৰি কৈছে,
1: দেখা ঘোষা পুথিখন আমাৰ আছয়, হবে কহি আছো যিবা কহিবে লাগয়, তাহাৰ অৰ্থক যিবা জনে বুজিবে ক, সেইজনে জানা লাগ আমাক পাইবে ক, ঘোষাতে সমস্ত মোৰ বল বুদ্ধি যত, যাৰ ভাগ্যে আছে আতে ৰজিবে সমস্ত।
0: সেইবাবে ঘোষা শাস্ত্ৰভাগী মাধৱ পুৰুষৰ বাংময় মূৰ্তি বুলি বিবেচিত। মহাপুৰুষ মাধৱদেৱৰ চিন্তা কৰ্ম আৰু আৰ্হিৰে ঈশ্বৰৰ ওচৰত শৰণ লৈ একমাত্ৰ কৃষ্ণসেৱাত ব্ৰতী হৈ মানৱ মংগল সাধন কৰাটোৱেই মানৱৰ শ্ৰেষ্ঠ কৰ্তব্য আৰু ধৰ্ম। বৰ্তমান সমাজত দেখিবলৈ পোৱা এটি শুভ লক্ষণ হ'ল অকথিত তথা অলিখিতভাৱেই যেন লোকসমাজত নামঘোষা পৰিৱেশ্য কলাৰূপেও স্বীকৃত হ'বলৈ ধৰিছে। নামঘোষা মাধৱদেৱৰ ওৰেটো জীৱন মন্থন কৰা অমৃতৰ ভাণ্ডাৰ, যি নামঘোষাৰ ব্যাখ্যা কৰি হয়তো কোনোকালেই সমাপ্ত কৰিব পৰা নাযাব। এই আলোক্যভাগীয়ে নামঘোষাক কিঞ্চিৎ স্পৰ্শ কৰাৰহে চেষ্টা কৰা হৈছে। সৰ্বশেষত আপোনাসৱ পৰম কৃপালু শ্ৰোতাবৃন্দৰ ওচৰত নামঘোষাভাগীৰ কিঞ্চিৎ আভাস দাঙি ধৰোঁতে জ্ঞাতে অজ্ঞাতে আমাৰ হ'ব পৰা সকলো অপৰাধৰ ক্ষমা বিচাৰি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ এভাগী ঘোষাৰেই আপোনাসৱৰ চৰণকমলত ক্ষমা জনালোঁ।

0: ইমানপৰে দীপমণি চুতীয়া ৰচিত আলেখ্য নামঘোষা শুনিলে। সূত্ৰ ধৰিলে ইন্দ্ৰজিৎ দাসে। আলেখ্যখনিৰ প্ৰযোজনা আছিল তপন দত্তৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰা হৈছে হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শুনাবলৈ লোৱা হৈছে মেই হোনা ছবিখনৰ পৰা কেইটিমান গীত। ছবিখনৰ সংগীত অনু মালিকৰ, গীতিকাৰ জাভেদ আখতাৰ। অনুষ্ঠানত প্ৰথমে শুনোৱা হওক সোনু নিগম আৰু শ্ৰেয়া ঘোষালৰ কণ্ঠৰী গীতটি।

মে হোনা ছবিখনত এইবাৰ শুনাবলৈ লৈছোঁ সোনু নিগম, আফতাব ছাবৰী আৰু হাশিম ছাবৰীৰ কণ্ঠৰীতি গীত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: আগবঢ়াইছো এটি বিশেষ অনুষ্ঠান, আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা।

0: নমস্কাৰ আদৰৰ শ্ৰোতা, আৰম্ভ কৰিছোঁ আমাৰ প্ৰাণৰ ভূপেন হাজৰিকাৰ আজিৰ খণ্ডটি। আমি লাহে লাহে ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে প্ৰচাৰিত এই অনুষ্ঠানটিৰ সামৰণিৰ ফালে অগ্ৰসৰ হ'ব লগা হৈছে। আপোনালোকে জানে যে সুধাকণ্ঠৰ জন্ম শতবৰ্ষৰো সামৰিবৰ সময় হৈছে, অৰ্থাৎ 8 ছেপ্টেম্বৰত এই জন্ম শতবৰ্ষৰ বছৰজোৰা উদযাপন বা এই বছৰটোৰ সামৰণি পৰিব। আৰু আমি আগতেই পৰিকল্পনা কৰিছিলোঁ যে এই অনুষ্ঠানৰ সামৰণিৰ ফালে আমি আমন্ত্ৰণ জনাম আমাৰ সকলোৰে পৰিচিত এনেগৰাকী শিল্পীক, যিগৰাকীয়ে ভূপেন হাজৰিকাক কেৱল ঘৰুৱাভাৱে পোৱাই নহয়, তেওঁৰ সংগীত জীৱনৰ বহুতো সৃষ্টিশীল সময়ৰ সাক্ষী হিচাপে তেখেত আছে। আৰু বহু সময়ত এই বৰেণ্য শিল্পীগৰাকী, যাৰ নাম ডক্টৰ ভূপেন হাজৰিকা, এইগৰাকী বৰেণ্য শিল্পীৰ সহযোগী হিচাপে, কোনো সময়ত ভগ্নী হিচাপে, কোনো সময়ত ভাতৃবধূ হিচাপে বা বহু সময়ত বন্ধু হিচাপেও তেখেতে তেখেতৰ ভূমিকা পালন কৰি আহিছে। যিগৰাকীৰ মাজত নিহিত আছে ডক্টৰ ভূপেন হাজৰিকাৰ সৃষ্টি সম্পৰ্কীয় অলেখ নজনা কথা, অলেখ ইতিহাস। এয়া আমাৰ মাজত আজিৰ অতিথি শিল্পী মনীষা হাজৰিকা।
1: নমস্কাৰ ঋতুপৰ্ণ, মই খুবেই সুখী। আচলতে মোৰ শব্দটোৱে বিৰাট মোক আপ্লুত কৰে, তোমালোকে যে নাম দিছা আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা, সেইটোৰে সঁচাই মনটো চুই যায়। আৰু মই আজিৰ অতিথি হ'ব পাই পেলাই মই নিজকে ধন্য মানিছোঁ।
0: আমি আজি আপোনাৰ সৈতে কথা পাতিব খুজিছোঁ জয়ন্ত হাজৰিকাই গোৱা, ভূপেন হাজৰিকাই

0: লিখা গীত আৰু ভূপেন হাজৰিকাৰ লিখা গীত জয়ন্ত হাজৰিকাই সুৰ কৰা। তাৰমানে আজিৰ খণ্ডটি আমি ডক্টৰ ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকা এই দুয়োজনকে লৈ পেলাই আগবঢ়াব খুজিছো। আৰু এই দুয়োজনৰ মাজত এডালেই সাঁকো, এখনেই দলং, সেইখনৰ নামেই হৈছে মনীষা হাজৰিকা। এতিয়া দলংখনে আপুনি আমাক ইপাৰ সিপাৰ কৰা
1: হয়, জন্মদিনটো বৰ ওচৰা ওচৰি। মই ভাবি থাকো তাকে যে ইমান ওচৰা ওচৰি কে 8 তাৰিখে ভূপেন দাৰ, 20 তাৰিখে জয়ন্ত হাজৰিকা ছেপ্টেম্বৰ, এইফালে অক্টোবৰৰ 15 তাৰিখে জয়ন্ত হাজৰিকা প্ৰাণ দিৱস, 5 নৱেম্বৰ ভূপেন দাৰ। গতিকে এইকেইটা মাহৰ এইকেইটা দিনত এটা বেলেগ পৰিৱেশৰ মাজত আছোঁ যেন লাগে মোৰ নিজকে। মই খুব সৌভাগ্যৱান বুলি ভাবোঁ যে মই এনেধৰণৰ ব্যক্তিসকলৰ সান্নিধ্য লাভ কৰিছিলোঁ মোৰ খুব সৰু কালৰ স্মৃতিৰে বিজড়িত। এয়া 9-10 বছৰৰ পৰাই পাইছিলোঁ ভূপেন দাক। অঁ, দেখিছোঁ ঋতুপৰ্ণ যে মানে দুই ভাই ককায়েকৰ আণ্ডাৰষ্টেণ্ডিং যিটো
0: বুজাবুজিটো
1: সংগীতৰ, দেই সাংগীতিক যিটো বুজাবুজি সেইটো মোৰ মানে এটা অভিনৱ প্ৰক্ৰিয়া বুলি মই ভাবোঁ। যেতিয়াই দেখিছোঁ ভূপেন দা হাৰমনিয়াম, সেই কলকাতাৰ ঘৰৰ কথা কৈছোঁ দেই, মই যেতিয়াই দেখোঁ যে ভূপেন দা হাৰমনিয়ামটো লৈ বহিছে, কিবা এটা সুৰ কৰিব লৈছে, জয়ন্ত হাজৰিকা অলৱেজ দেখিছোঁ গীটাৰখন লৈ সাজু লগত আছে আৰু। আৰু তেতিয়াই ধৰা সেই যে ষ্ট্ৰক কেইটা গীটাৰৰ, সেয়া মানে এনেকুৱা ভূপেন দা খুৰৰ এটা ছাপৰ্ট হৈ যায় যে সেইটো মানে কিছু কাহিনী মই তোমাক ক'ম।
0: আৰু সেই ষ্ট্ৰকটোৰ কথা ভূপেন দাই বোধ কৰোঁ ভায়েকক ক'ব লগা নহয়,
1: নহয়। গতিকে ভূপেন দা এটা শব্দতেই কয় যে তাৰ গীটাৰে কথা কয়। তুমি কিছুমান গান মন কৰিবা, যিকেইটা গানৰ ধৰা সেই গীটাৰখনে তাৰ এটা বেলেগ অৰ্থ প্ৰদান কৰিছে। যেনেকুৱা তোমাৰ ভূপেন দাৰ এইটো গান ভাবা, মই আৰু মোৰ চাহ, তাতে তুমি মন কৰিবাচোন কোনে কয় মই অকলশৰীয়া, এই শব্দটো ভূপেন দা আৰম্ভ কৰাৰ পিছতেই এই যে মই আৰু মোৰ
0: ছাঙত
1: বজাই দিয়ে জয়ন্ত হাজৰিকা, সেইটো গীটাৰ আছিলে। আৰু দুমৰাততো তেনেকে অসংখ্য গান আছে, এটু কুৰুৱা আলু খোৱা, মেঘ ভাঙি যায়, সময়ৰ অগ্ৰগতি, পক্ষীৰাজ
0: ঘোঁৰা, গুৰুত্ব আছে,
1: আৰু সেই যে গীটাৰখন আৰু ভূপেন দাৰ সুৰ মানে একাকাৰ হৈ যায়, তেনেকুৱাটো দৃশ্য মই বহুত দেখিছো এতিয়া তোমাৰ এই গানটোৰে, মই আৰু মোৰ চাহ। এদিন জয়ন্ত হাজৰিকা হাৰমনিয়ামটো লৈ পেলাই ভূপেন দাৰ সদায় মাটিত বিচনা পাৰা এটা কৰ্ণাৰৰ ৰুম, ভূপেন দাৰ খুব সেইটো প্ৰাইভেচি আৰু মানে মাটিৰ মানুহ, সঁচাকৈ মাটিৰ মানুহ দেই, মাটিত শুৱেই ভাল পায়, সেইটো ৰুমত জয়ন্ত হাজৰিকা হেৰি কৰি আছে। আমি তেতিয়া হেৰি এইটো গান তোমাৰ লটিঘুটি গান নহয় জানো, লটিঘুটি চিনেমাততো আমি চব আছোঁ, তেতিয়া সেই ঘৰটোত মানে বহুত মানুহ, মই, মুনি বিদ্যাৰাও দেই, ৰত্নজা, জ্যোতিষ শৰ্মা হেৰি তোমাৰ মালিগাঁৱৰ, তে আমাৰ চব এটা ফেমিলি আৰু, তেতিয়া আমি এইবিলাক কৰি থাকোঁ। তে তাৰে মাজত এদিন দেখিছোঁ ভূপেন দা জয়ন্ত হাজৰিকা এই গানটো মিউজিকৰ কাম চলি আছে, তেতিয়া এটা গান গাই আছে হেৰি তোমাৰ হিন্দী গান কিশোৰ কুমাৰৰ, তেখেতে মুকেশ আৰু কিশোৰ কুমাৰ বিৰাট ভাল পাইছিল দেই, সেই গানটো গাই আছে তোমাৰ, বুজিছা নাই, মই একলাইন শুনাই দিলোঁ তুমি বুজি পাবা মিলটো, এইটো জিনৰা তো কি ভোৰ নাহি হে আজ এসি ৰাতাই। হঠাৎ কাগজ এখন লৈ ভূপেন দা নিজৰ সৰু ৰুমটোৰ পৰা ওলাই আহিছে, ওলাই পেলাই গাচোন গা আকৌ গা ৰাণা আকৌ গাচোন, আমাৰ ফেমিলি চবেই ৰাণা ভাইটি বুলি কৈছিলে কিন্তু ভূপেন দা ৰাণা বুলি মাতে, আকৌ গাচোন, কিন্তু কি হ'ল, গানা গানা, মোৰ দুটা লাইন আহিছে মনত বুজিছ, এতিয়া তোমাক মই কওঁ মই আৰু মোৰ চাহ, বুজি পালা, দুয়ো দুয়োৰে লগৰীয়া, গান লিখা হৈ গ'ল। তাৰপিছতে ভূপেন দা সুৰ কৰিলে ধুনীয়াকৈ, বাকী এই মুকুৰাটোৱে বাকীখিনি ভূপেন দা নিজে কৰি লৈছে। ভূপেন দা পটকাই ক'লে এটা কাম কৰ, এইটো তই গা, জয়ন্ত হাজৰিকা ৰেডি গান গাব, মই আৰু মোৰ চাহ ৰেকৰ্ডিং ষ্টুডিঅ' আমাৰ শ্যাম দা চব ৰেডি, হেৰি তোমাৰ অলক দা এৰেঞ্জাৰ, ভূপেন দা গাব আৰু গানটো। ভূপেন দা আছে এই হেৰিতে তোমাৰ ফ্ল'ৰত, এওঁ আছে ছিংগিং গ্ৰুপটোত, জয়ন্ত হাজৰিকা গাব। অঁ, হঠাৎ ভূপেন দা গুণগুণাই গুণগুণাই ইফাল ইফালকৈ ঘূৰি ঘূৰি ঘূৰি এই বুথৰ পৰা জয়ন্ত হাজৰিকা মাতিছে ইফালে ইফালে, মোৰ এনেকুৱা ভাৱ হয় ভূপেন দা চাগে এই গানটোৰ সুৰটো আৰু হেৰিটো লিখালৈ নিজে সাংঘাতিক মানে ইনভল্ভ হৈ গৈছে। অঁ, আহি পেলাই কৈছে এটা কথা

0: বললে হয় যুক্তিগত কথা দি অকুৰ মুখত, অকু মানে
1: বিজয়শংকৰ,
0: অকুৰ মুখৰ সকলো গানটো মই গাইছো এখন চিনেমাত। এটা হঠাৎকে তোৰ মাতটো আহিলে বেয়া লাগিব নহয়, কথাটোতো সত্য
1: সত্য।
0: এই আণ্ডাৰষ্টেণ্ডিংটো তোমাক কওঁ, কোনো না আক্ষেপ না অভিমান না কোনো কথা,
1: কোনো প্ৰশ্ন নাই
0: নাই, ওলাই আহিলে তই সোমা তই গা, এইফালে এওঁ গীতাখন হাতত লৈ ল'লে।

0: আনৰ কাৰণে জীৱন কলিতা, সকলোৱে জানে ভূপেন হাজৰিকাৰ সুৰ হয় ভূপেনদাৰ সুৰ এইটো, সেইটো তুমি চিকমিক বিজুলি ছেটতে এটা ছিকুৱেঞ্চত, আৰু ভূপেনদাৰ সদায় চিনেমা বনোৱা ফিল্ম মেকাৰ হিচাপত মানে ভূপেনদাৰ অদ্ভুত ষ্টাইল আছিলে। তাৰপিছতে ক'লিবলৈ হেৰি নহয় এই প্ৰফুল্ল বৰুৱা দেই ভূপেনদা ভাল
1: অকণমানহে আছে, গানটো
0: অকণমান আছে যে স্থায়ীটো আছে ন এইটো,
1: তো
0: এই ছেটতে ভূপেনদা ঠিক কৰিলে যে তেখেতে পিয়ানোটো বজাই গাব। প্ৰফুল্ল এটা খুব ভাল পিয়ানো বজাইছিলে, একদম হেণ্ডচাম মানে হেৰি পাৰ্চনেলিটিটো, তো তেখেতে গানটো গাব, ভূপেনদাৰ লগে লগে তাত লিখিলে, লগে লগে সুৰ কৰিলে, ছিকুৱেঞ্চৰ লগত মিলা আৰু যে আনৰ

0: কাৰণে জীৱন কলিতা কিমান জ্বলাব আৰু আৰু কিমান বাকী আছে, স্থায়ীটো হৈ গ'ল। এতিয়া জয়ন্ত হাজৰিকাত সোমাল নহয় মগজতে গানটো লাগি আছে, লাগি আছে। দে না মোক অলপ বাকীখিনি লিখি দে না, বাকীখিনি লিখি দে না। তাৰপিছতে আৰু ভূপেনে কৈছে ৰ এতিয়া শ্বুটিঙৰ মাজত আছোঁ, দিম নহয় দিম নহয় এইটো। কিন্তু মানে বিৰাট যদি ঘৰত আহি পেলাই ভূপেনাৰ পৰা কিবা কৈ বাকী গানকেইটা লিখালেই কৰিলে, তাৰপিছত নিজে এটা পৰ্চন এই যে প্ৰতি উষা শুনিতেৰে, প্ৰতি উষা শুনিতেৰে কত পতাকা, তুমি এতিয়া এই কোমলতাটো তুমি জয়ন্ত হাজৰিকাৰ কুৰৰ এইটো পাবা এতিয়া যদি মন কৰা। অঁ কিন্তু কি ধুনীয়াকে মিলাই দিলে অন্তৰা, তাৰমানে নিজে গালে কিন্তু কোনোদিন নিজে নক'লে
1: যে এইখিনি সুৰ মই কৰা,
0: এইখিনি সুৰ মই কৰা। এতিয়া ধৰাচোন দুয়ো নাই, মই তোমালোকৰ কথাখিনি ক'ব পাৰোঁ, মানে মই এতিয়া মানুহে জানিব লাগে, ৰাইজে জানিব লাগে বুলি কওঁ। কিন্তু মই যিমান কিতাপ উলিয়াইছোঁ, যিমান গান, যিমান ৰেকৰ্ড, চব তাতে লিখা আছে ভূপেনা, ভূপেন হাজৰিকা সুৰ আৰু কথা।
1: এইটো কেৱল ককাই ভাইৰ মিল নহয়, দুজন সুৰকাৰৰ মিল,
0: সুৰকাৰৰ
1: দুজন শিল্পীৰ মিল,
0: একদম।
1: এতিয়া আপুনি কওঁতে হয় মানে যেতিয়া গান এটা নজনাকে শুনি থকা যায় তাৰ মজাটো বেলেগ, আমেজটো বেলেগ, যেতিয়া গানটোৰ বিষয়ে জনা যায়। এতিয়া আপুনি কৈ দিলে কত পতাকা, সেই পথে তোমাকে নিঃশেষ কৰি মাতে, এই কথাখিনি যেতিয়া আমি শুনিম তেতিয়া আমি গম পাম যে সেইটো হয়তো জয়ন্ত হাজৰিকাৰ সুৰ, কাৰণ জয়ন্ত হাজৰিকাৰ সুৰৰ ষ্টাইলটো
0: বেলেগ
1: শ্ৰোতাই জানে।
0: না সেইটো এটা অদ্ভুত লাগে ঋতুপৰ্ণ, মই এতিয়া তোমালোকৰ শ্বেয়াৰ কৰি ৰাইজক জনাই ভাল পাইছো যে ছাৰ দৰে থকা এগৰাকী ব্যক্তি কেনেকৈ এটা সম্পূৰ্ণ বেলেগ ধাৰা সৃষ্টি কৰি থৈ গ'ল,
1: সুকীয়া সুকীয়া ধাৰা
0: একদম। যিজনে ভূপেন দাক এছিষ্ট কৰে, ভূপেন দাৰ জীৱনৰ যত মানে তোমাৰ মাষ্টাৰপিচ গোটেইকেইটা নিজে বজাইছে, সুৰ কৰিছে, এছিষ্ট কৰিছে, সেইগৰাকী ব্যক্তি নিজৰ সুৰৰ এটা কমপ্লিট বেলেগ ধাৰা কৰাটো ধেমালি কথা, সেইটো চাগে ঐশ্বৰিক।

0: আজিৰ অনুষ্ঠানৰ অতিথি মনীষা হাজৰিকা।
1: ভূপেন্দা সদায় কৈলে আৰু তাৰ পিছৰ পৰা মই লক্ষণৰ নিচিনা ভাই হেৰুৱাই পেলালোঁ। তাৰ সুৰ ইউনিক, ভূপেন্দা এনেকৈ কয়। ভূপেন্দা কিছুমানে প্ৰশ্ন কৰেতো ইণ্টাৰভিউ ল'ব আহিলে, যেনেকৈ ভূপেন্দা আপোনাৰ পিছত আপুনি কাক ভাবে? আধুনিক গীতত মোৰ ভাই জয়ন্ত হাজৰিকা, আৰু ফকত থলুৱা যদি কোৱা খগেন মহন্ত। এই দুটা নাম ভূপেন্দাক সদায় কোৱাটো মোৰ মনত আছে।
0: এটা সময়লৈকে এইটো কথা আমি দেখিছো বা এতিয়া সাম্প্ৰতিক সময়ত নাই বুলি একেবাৰে কৈ দিব নোৱাৰি। ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা বা খগেন মহন্ত এনেকে এই সময়ৰ বা তেওঁলোকে আগৰ পৰা যিখিনি পাইছে, জ্যোতি বিষ্ণু পাৰ্বতী প্ৰসাদ এনেকে পাই ধাৰাটোৰ পৰা এটা উদ্দেশ্য লৈ সংগীতৰ কাম কৰে। এটা উদ্দেশ্য থাকে, এটা থিম এটা লৈ পেলাই কৰে। সেই কথাটোৱে তাৰমানে আমাক প্ৰভাৱিত কৰে,
1: একদম প্ৰভাৱিত কৰে। কাৰণ হেৰি, তোমাৰ এই জ্যোতিটো, তুমি ভাবাচোন, এই এটা সময় গৈছে যিটোৱে সাংঘাতিক ভাল কিছু জ্যোতি আছিলে মই গীতি খাই আৰু সুৰকাৰৰ মাজৰ। এটা জয়ন্ত হাজৰিকা, নিৰ্মাপা বদলু, এটা কেশৱ দা, খগেন মহন্ত,
0: নহয় নবকান্ত বৰুৱা,
1: নবকান্ত বৰুৱা, বীৰেণ দত্ত ছাৰ, নহয় এইখিনিয়ে যিটো সমৃদ্ধ কৰি থলে আমাৰ অসমীয়া সাংস্কৃতিক পথাৰখন, সেইটো কিন্তু সঁচাকে আমাৰ সম্পদ, আমি ধন্য।
0: ভূপেন হাজৰিকাই লিখা এটা গীত যিটো জয়ন্ত হাজৰিকাই গাই মানুহৰ হৃদয়ত বহুৱাই দিলে, সেইটো হ'ল মৃত্যু খাৱতী সমাধিতলিত।
1: যেতিয়া জয়ন্ত হাজৰিকা নাইকিয়া হ'ল, সেইদিনাখন আমি শুনিছিলোঁ ভূপেন্দা চোতালত চিঞৰি চিঞৰি কৈছিলে যে গানটো মৃত্যু সম্পত্তি সমাধিটো, বুলি গানটো কোৱা নাই, সেই গানটো মই কিয় তাক গোৱালোঁ, কিয় মই নাগালোঁ, ভগৱানে মোক কিয় লৈ নগ'ল, তাক কিয় লৈ গ'ল, একদম কান্দি কান্দি ভূপেন্দা চোতালত চট ফটা ইফাল সিফাল ঘূৰি ফুৰিছিলে। তাৰপিছতে মোৰ ভাৱ হয় দেই, এইটো মই নাজানো, এই গানটো ভূপেন্দা লিখি কিয় জয়ন্ত হাজৰিকাক ক'লে যে তই সুৰ কৰ আৰু তই গাবি, আৰু গানৰ ৰেকৰ্ডিং বম্বেত, কাৰণ সেইখন চিনেমা চিকমিক বিজুলী এটা সমন্বয়ৰ চিন ৰাখি গ'ল। কাৰণ বম্বেত প্ৰতিথ জহা শিল্পী বুলি যাক কয়, কিশোৰ কুমাৰ, আশা ভোছলে, লতা মঙ্গেশকৰ, মুকেশ, কোনো বাদ নাই সেইখন
0: চিনেমাত।
1: আৰু তেতিয়া অনিল মহলে ভূপেন্দাৰ এৰেঞ্জাৰ, আৰু তাতে তোমাৰ গান হ'ল মৃত্যু খাপতি সমাধিটো জয়ন্ত হাজৰিকাও গালে। মাষ্টাৰ পিচ এটা, ঘূৰি আহিছে দুয়ো বম্বেৰ পৰা। মোৰ এতিয়াও মনত আছে মোৰ জেঠাহু কবিতা বৰুৱা, কবিতা হাজৰিকা, ৰোজ হাজৰিকা, ৰোজ বাইদেউ, আমাক শুনাইছে দুয়োটি, তেতিয়া সেই আমাৰ কলৰ গান শুনাৰ পিছতে ভূপেন্দা কৈছে যে তোৰ সাংঘাতিক গান হ'ল দেই, এইটো এটা ভইচ টইচ দি পেলাই কৰা গৈছে নহয়, আৰু মিউজিচিয়ান তাৰ সাংঘাতিক সাংঘাতিক মিউজিচিয়ান আছিলে তোমাৰ। মোৰ সেই ভাৱ হয় চাগে ভূপেন্দা সেই যে লটিঘটি, লটিঘটি পিছতেই তো চিকমিক বিজুলী, লটিঘটিত যে সেই যে কোনে কয় মই অকলশৰীয়া, মই নিজে গোৱা হ'ল, চাকি ভূপেন্দাৰ তেতিয়া এটা মনত আছিলে যে ইয়াক গোৱাব লাগে, জয়ন্ত হাজৰিকাক, ৰাণাক গোৱাব লাগে, কেনেকুৱা স্বীকৃতি চাবা, এল পি ৰেকৰ্ডখন, তাতে মিউজিক ডাইৰেকশ্যন, সংগীত পৰিচালনা ভূপেন হাজৰিকা, গান দুইফালে এল পি ৰেকৰ্ড ওলাইছিলে, তাৰে মৃত্যু খাপতি গানটোৰ এগেইনষ্ট ব্ৰেকেটত আছে সুৰ জয়ন্ত হাজৰিকা।

0: কেতিয়াবা হঠাৎকে দেখিছোঁ দেই, ৰেকৰ্ডিং হ'ব, ভূপেন দাক গান লাগে, নিৰ্মল পাব দেৱাইছে, নিৰ্মল বুলি মাতিছিল, নিৰ্মল এটা গান লিখি দিয়াচোন, তই সুৰ কৰি দে, সুৰ কৰি দে, মোৰ সময় নাই, মই সময় নাই, মই ৰেকৰ্ড কৰিম দে ৰাতি, এনেকে ক'লে, কৈ পেলাই ভূপেন দা গ'ল আৰু, লিখিলেও বাইদেউ সুৰো কৰিলে, জয়ন্ত হাজৰিকা তুমি সাংঘাতিক, তোমাৰ ষ্ট্ৰং বাইদেউ একদম, মানে নিজৰ হেৰিটো ভূপেন হাজৰিকাৰ গান গাব লিখাটো, মই বিচাৰিছো হেজাৰ চকুত দীপ্ত সূৰ্য শিখা হলে, আৰু সুৰ ভাবাচোন জয়ন্ত হাজৰিকাৰ, মই বিচাৰিছো অস্থিৰ খোজত বলিষ্ঠ বিদ্যুৎ গতি চেতনাবিহীন নিখৰ স্তব্ধ যুগক দিবলৈ জ্যোতি, তুমি ভাবা একদম কাট কাট কাট কাট,
1: ভূপেন হাজৰিকাৰ সুৰৰ যিটো ঠাঁচ,
0: যিটো ঠাঁচ,
1: সেই ঠাঁচত কৰিছে,
0: আৰু এই ষ্ট্ৰং একেবাৰে বোল্ড কথা।
1: এতিয়া এই গানটো যেতিয়া মানুহে শুনে, আৰু যদি ধৰক লগত তেনেকুৱা ইনলে কাৰ্ড তাৰ একো নাথাকে,
0: নাথাকে,
1: মানুহে ভবাৰ কোনো উপায় নাই যে এইটো ভূপেন হাজৰিকাৰ সুৰ নহয়,
0: নহয়,
1: জয়ন্ত হাজৰিকাৰ সুৰ বুলি কোনো ধাৰণাই কৰিব নোৱাৰে,
0: নোৱাৰে, একদম নোৱাৰে।
2: মই বিচাৰিছো হাজাৰ

0: মই বিচাৰিছো হেজাৰ চকু দীপ্ত সূৰ্য শিখা।
1: আদৰৰ শ্ৰোতা, আজিৰ আমাৰ প্ৰাণৰ ভূপেন হাজৰিকাৰ পৰাও বিদায় ল'বৰ সময় হ'ল। আমাৰ এই কথোপকথনৰ পৰৱৰ্তী অংশৰ সৈতে অহা সপ্তাহত পুনৰ আপোনাক লগ পাম।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী, বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। দেশজুৰি আজি শিক্ষক দিৱস উদযাপন কৰা হৈছে। প্ৰখ্যাত শিক্ষাবিদ, লেখক, দাৰ্শনিক তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ জয়ন্তী উপলক্ষে প্ৰতিবছৰে এই দিৱস উদযাপন কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শিক্ষক দিৱস উপলক্ষে দেশৰ শিক্ষক শিক্ষয়িত্ৰীসকলক শুভেচ্ছা জনাইছে। শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত 27খন ৰাজ্য, 7টা কেন্দ্ৰীয় শাসিত অঞ্চল আৰু 6টা কেন্দ্ৰীয় চৰকাৰৰ সংগঠনৰ মুঠ 48গৰাকী বিদ্যালয়ৰ শিক্ষকক ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান কৰিব। শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ 15গৰাকী শিক্ষকক চলিত বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰদান কৰা হ'ব। উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰ দেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আয়োজিত শিক্ষক দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত কৃতি শিক্ষকসকলক বঁটা প্ৰদান কৰা হ'ব। এই অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু মুখ্য অতিথি আৰু হস্ততাঁত, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। এই অনুষ্ঠানতে জিলা পৰ্যায়ত বাছনি লাভ কৰা কামৰূপ মহানগৰ জিলাৰ 17গৰাকী শিক্ষকলৈও কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰা হ'ব। অনুষ্ঠানত বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা স্বায়ত্তশাসিত মৰ্যাদা লাভ কৰা মহাবিদ্যালয়, সহযোগী এন চি চি বিষয়া, কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ অন্তৰ্গত পেটেণ্ট লাভ কৰা শিক্ষকৰ লগতে আদৰ্শ বিদ্যালয় সংগঠন অসমৰ অধীনত শ্ৰেষ্ঠ আদৰ্শ শিক্ষকসকলক সম্বৰ্ধনা জনোৱা হ'ব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 উচ্চ শিক্ষা শিতানত কৃতি শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী, অধ্যাপক তথা লেখক ডঃ অংকুৰণ দত্তৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিব জিন্তিয়ানী ডেকাই। ভাৰতৰত্ন সন্মানেৰে সন্মানিত ডঃ ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত এলানি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়।

0: হৈছে। আজিৰে পৰা অহা 8 ছেপ্টেম্বৰলৈ এই কাৰ্যসূচীসমূহ অনুষ্ঠিত হ'ব। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত আজি পাঞ্জাবাৰীৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত পুৱা পৰে পৰা সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈছে। কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ উদ্যোগত কাইলৈ সন্ধিয়া 6 বজাত কলকাতাৰ অসম ভৱনত ডঃ ভূপেন হাজৰিকা জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। একেদৰে পৰহিলৈ বৃহত্তৰ গুৱাহাটী সাংস্কৃতিক সংগঠনৰ সন্মিলিত মঞ্চৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিয়লি মানুহে মানুহৰ বাবে শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। 8 ছেপ্টেম্বৰত ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত কলাক্ষেত্ৰত মহামিলনৰ তীৰ্থ শীৰ্ষক বিশেষ অনুষ্ঠান অনুষ্ঠিত হ'ব। সেইদিনাই পুৱা 9:30 বজাত গুৱাহাটীৰ জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত সুধাকণ্ঠলৈ শ্ৰদ্ধাৰ্ঘ জনোৱাৰ লগতে ডঃ ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰা হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ইপিনে শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান অহা 8 ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত অসম ৰাজ্যিক পৰিবহণ নিগম আৰু অসম ৰাজ্যিক পণ্যাগাৰ নিগমৰ কাম কাজৰ পৰ্যালোচনা কৰে। পৰিবহণ মন্ত্ৰী চৰণ বড়োৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত নিগমক আৰ্থিকভাৱে অধিক লাভজনক কৰি তুলিবলৈ ব্যৱসায়িক আৰু কৰ্পৰেট সেৱাৰ সম্প্ৰসাৰণত গুৰুত্ব আৰোপ কৰা হয়। নিগমৰ বৰ্তমানৰ অৱস্থাৰ পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ বিষয়া, কৰ্মচাৰীৰ সংখ্যা, বাহনৰ সংখ্যা, সম্প্ৰতি ব্যৱহাৰ, বিত্তীয় অৱস্থা, ৰাজহৰ উৎস আদিকে ধৰি বিভিন্ন দিশৰ বুজ লয়। ডঃ শৰ্মাই আনখন বৈঠকত পণ্যাগাৰ নিগমৰ অধীনৰ গুদাম আৰু শীতলীকৰণ ভঁৰালসমূহৰ ক্ষমতা বৃদ্ধি কৰি এই ব্যৱস্থা অত্যাধুনিক আৰু কাৰ্যক্ষম কৰি তুলিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। ভাৰতীয় জ্যোতি সাত্বিক সাইৰাজ ৰাণকি ৰেড্ডী আৰু চিৰাগ ছেট্টীয়ে ছেনজেনত অনুষ্ঠিত চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। ছেমিফাইনেলত ভাৰতীয় জ্যোতিটো মালয়েছিয়াৰ নূৰ মহম্মদ আজৰিয়ান আয়ুব আৰু টেন উই কিয়ঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় জ্যোতিটোৱে কালি কোৱাৰ্টাৰ ফাইনেলত ডেনমাৰ্কৰ কিম আষ্ট্ৰুপ আৰু এণ্ডাৰ্ছ স্কাৰুপ ৰাছমুছেনক 21-13, 16-21, 21-18 গেমত পৰাস্ত কৰে। ইপিনে পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত কালি কিদাম্বি শ্ৰীকান্ত হংকঙৰ লি চিউক ইউৰ হাতত পৰাস্ত হোৱাত ভাৰতৰ ছিংগলছৰ অভিযান ইমানতে সামৰণি পৰে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত উৎপল বৰা, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, আতিকুৰ ৰহমান আৰু পম্পা চন্দ, ট্ৰান্সমিটাৰত মৃগাংক কৃষ্ণাত্ৰেয় আৰু মিথিলেশ কুমাৰ ৰঞ্জন, এফ এম ট্ৰান্সমিটাৰত পপী চন্দ আৰু ষ্টুডিঅ'ত মই হিমাশ্ৰী কলিতা। আমাৰ এতিয়াৰ অনুষ্ঠান পৰাগমালা লাইভ আগবঢ়াব কৰুণা শ্ৰীবাস্তৱে।
2: सभी श्रोताओं का आज के परागमाला लाइव कार्यक्रम में मैं करुणा श्रीवास्तव हार्दिक स्वागत करती हूँ। आज का दिन बहुत ही खास है, बहुत ही पावन है। आज 5 सितंबर है, यानी शिक्षक दिवस। श्रोताओं, गुरु का स्थान हमारे जीवन में ईश्वर से भी ऊपर माना गया है। संत कबीरदास जी ने यूं ही नहीं लिखा, गुरु गोविंद दो खरे काके लागू पाए, बलिहारे गुरु आपने गोविंद दियो बताए। जब हम इस दुनिया में आते हैं तो कोरे कागज़ की तरह होते हैं। उस कोरे कागज़ पर ज्ञान की स्याही से हमारे भविष्य के सुंदर रचना करने वाले कोई और नहीं बल्कि हमारे शिक्षक ही तो होते हैं। आज का दिन भारत के पूर्व राष्ट्रपति, महान शिक्षाविद और दार्शनिक डॉक्टर सर्वपल्ली राधाकृष्णन जी की जयंती का भी दिन है। उन्हीं के याद और सम्मान में हम हर साल 5 सितंबर को शिक्षक दिवस मनाते हैं। तो आइए इस कार्यक्रम की शुरुआत करते हैं इस गीत के साथ।

0: मोगन कूटे कच्चा धान।
1: पी आई पी, पी आई पी,

परागमाला। परागमाला। परागमाला लाइव शुनिले আগবঢ়ালে কৰুণা শ্ৰীবাস্তৱে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। খন্তেক পাছতে নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কৃতি শিক্ষকলৈ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰি অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

ইমান পৰে মনদীপ মহন্তৰ কণ্ঠত ৰেণু মহন্ত ৰচিত গীত দুটি শুনিলে। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45 এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 729 kHz আৰু FM বেণ্ডৰ 101.6 MHz লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনক পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াৰ বাহীবাদন ৰাগ মধুমদ সারং।

0: বাঁহীবাদন শুনিলে। ৰাগ আছিলে মধুমদ সাৰং। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটোৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, গুণগত শিক্ষাৰ জৰিয়তেহে বিকশিত ভাৰত সম্ভৱ বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে শিক্ষক দিৱস উপলক্ষে দিয়া ভাষণত প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিক্ষকসকলক পাঠ্যপুথিৰ আৱৰ্তৰ বাহিৰলৈ গৈ শিক্ষাৰ্থীৰ জীৱন গঢ়াৰ লগতে শৈশৱক সুৰক্ষিত কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ আহ্বান জনাইছে। নেপালৰ বানবিধ্বস্ত ত্ৰিশুলী বাজাৰ এলেকাৰ পৰা এটি 5 বছৰীয়া শিশুসহ আৰু 3 জন ভাৰতীয়ক উদ্ধাৰ কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে ভৱিষ্যতৰ পৰিৱেশতন্ত্ৰ সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত সগুণৰ সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। আৰু সাত্বিক ছাইৰাজ, ৰণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীয়ে চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। গুণগত শিক্ষাৰ জৰিয়তেহে বিকশিত ভাৰত সম্ভৱ বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। নতুন দিল্লীত ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান অনুষ্ঠানত ভাষণ দি শ্ৰীমতী মুৰ্মুৱে কয় যে শিক্ষকক সন্মান কৰা সমাজহে প্ৰকৃতাৰ্থত প্ৰগতিশীল সমাজ।
2: দ্বিতীয় ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন কি জয়ন্তী কো শিক্ষক দিৱস কে ৰূপ মে মনাকাৰ হামাৰে দেশবাসী উনকে প্ৰতি এবং সমস্ত শিক্ষক সমুদায় কে প্ৰতি সন্মান ব্যক্ত কৰতে হে। যো সমাজ শিক্ষকোঁ কা সন্মান কৰতা হে ও সমাজ সহি অৰ্থ মে প্ৰগতিশীল হতা হে। শিক্ষক কে বীজ আকার মেরে অন্দর বিদ্যমান বিদ্যার্থী ও শিক্ষক দোনো হি জীবন্ত হয়ে যাতা হে।
1: উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় শিক্ষক বঁটাসমূহ প্ৰদান কৰে। 27খন ৰাজ্য, 7টা কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় চৰকাৰৰ 6টা সংস্থাৰ 48গৰাকী বিদ্যালয়ৰ শিক্ষকক বঁটা প্ৰদান কৰা হয়। শ্ৰীমতী মুৰ্মুৱে লগতে উচ্চ শিক্ষা প্ৰতিষ্ঠান আৰু পলিটেকনিকৰ 21গৰাকী শিক্ষক আৰু অধ্যাপকক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে। তদুপৰি কেন্দ্ৰীয় উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ 12গৰাকী শিক্ষক আৰু অধ্যাপকক বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত বঁটা লাভ কৰাসকলৰ উল্লেখনীয় কৰ্মৰাজিক লৈ নিৰ্মাণ কৰা 1খনকৈ চুটি তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত ভাৰত ৰত্ন সন্মানেৰে সন্মানিত ডঃ সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ জয়ন্তীত শ্ৰদ্ধা নিবেদন কৰে। ডঃ ৰাধাকৃষ্ণনে 1952ৰ পৰা 1962চনলৈ উপৰাষ্ট্ৰপতি হিচাপে আৰু 1962ৰ পৰা 1967চনলৈ দেশৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিক্ষকসকলক পাঠ্যপুথিৰ আৱৰ্তৰ বাহিৰলৈ গৈ শিক্ষাৰ্থীসকলৰ জীৱন গঢ় দিয়াৰ লগতে শৈশৱক সুৰক্ষিত কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ আহ্বান জনাইছে। নতুন দিল্লীত কালি ৰাষ্ট্ৰীয় শিক্ষক পুৰস্কাৰেৰে সন্মানিত শিক্ষকসকলৰ সৈতে মত বিনিময় কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে মন্তব্য কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শিক্ষকসকলৰ সৈতে মত বিনিময়ৰ কিছু অংশ শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে শিক্ষকসকলে প্ৰতিগৰাকী শিক্ষাৰ্থীৰ মাজত থকা শিশুটিক জীয়াই ৰখাটো নিশ্চিত কৰিব লাগে আৰু ইয়াৰ বাবে তেওঁলোকে নিজৰ মাজৰ শিশুটিকো জীয়াই ৰাখিব লাগে। শিশুসকলৰ মাজত প্ৰকৃত পৰিৱৰ্তন অনাৰ বাবে শিক্ষকসকলে নিজকে পাঠ্যপুথিৰ মাজত সীমাবদ্ধ ৰখাৰ পৰিৱৰ্তে শিশুসকলৰ জীৱনৰ এটা অংশ হৈ পৰা উচিত বুলি শ্ৰীমোদীয়ে মন্তব্য কৰে।
3: मैं पूरे शिक्षा जगत से ये कहना चाहता कि हमें पहले से ज्यादा किताबों से बाहर निकल करके सिलेबस से बाहर निकल करके बच्चों की जिंदगी में घुसना पड़ेगा। बचपन मरने नहीं देना चाहिए और बचपन बनाए रखने का सबसे बड़ा काम टीचर कर सकते। टीचर का काम है कि उसके भीतर का बचपन बना रहे।
1: প্ৰধানমন্ত্ৰী মোদীয়ে গুৰুত্বপূৰ্ণ স্বাস্থ্য আৰু সামাজিক বিষয়ত আলোকপাত কৰি শিশুসকলৰ মাজত অত্যধিক মোবাইল বা টেলিভিছন চোৱাৰ সময়ক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁ এই স্ক্ৰীণ আসক্তি দূৰ কৰাৰ বাবে শিশুসকলক ক্ৰীড়া, বাহিৰত খেলা ধূলা কৰা আৰু সৃষ্টিশীল কামত নিয়োজিত কৰাৰ পৰামৰ্শ আগবঢ়ায়। শ্ৰীমোদীয়ে স্তনৰ কৰ্কট ৰোগৰ সজাগতাৰ বিষয়ে উল্লেখ কৰি কয় যে মহিলাসকলে স্বাস্থ্য পৰীক্ষাৰ বাবে স্বেচ্ছাই ওলাই অহাটোৱে এই ক্ষেত্ৰত বৰ্ধিত সজাগতাকে প্ৰতিফলিত কৰিছে। তেওঁ ক্ৰমশঃ বৃদ্ধি পোৱা নিচাযুক্ত দ্ৰব্যৰ ভয়াৱহতাৰ বিষয়ে উল্লেখ কৰি কয় যে এই ক্ষেত্ৰত নিৰন্তৰ সজাগতা সৃষ্টি কৰা উচিত। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ প্ৰসংগ উল্লেখ কৰি শিশুসকলক শ্ৰেণীকোঠাৰ বাহিৰলৈ লৈ যোৱা আৰু তেওঁলোকক প্ৰকৃত কাম তথা দক্ষতাৰ সৈতে পৰিচয় কৰাই দিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
3: एक विषय है स्क्रीन टाइम।

0: अब एक प्रकार का एडिक्शन है। मेरे मन में एक विचार आता है, या तो वो बच्चा खेलकूद के अंदर बहुत रुचि लेने लग जाएगा, खेलकूद मतलब वो वीडियो गेम नहीं, मैंने एक्चुअली मैदान में वो खेलना, तो धीरे धीरे वो उसमें से बाहर आ सकते, और ऐसे में क्रिएटिविटी की तरफ हम बच्चों को जितना ज्यादा जोड़ेंगे, और हमने ऐसे कुछ न कुछ कार्यक्रमों को आदत बनानी चाहिए।
1: উল্লেখযোগ্য যে চলিত বৰ্ষত 82গৰাকী শিক্ষক আৰু শিক্ষাবিদক ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে বাছনি কৰা হৈছে। ইয়াৰ ভিতৰত বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ 48গৰাকী, উচ্চ শিক্ষা প্ৰতিষ্ঠান আৰু পলিটেকনিকৰ 21গৰাকী শিক্ষক আৰু অধ্যাপক তথা দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ 13গৰাকী দক্ষ প্ৰশিক্ষক আছে। অনুষ্ঠানত শিক্ষকসকলে তেওঁলোকৰ শৈক্ষিক যাত্ৰাক প্ৰভাৱিত কৰা অভিজ্ঞতা আৰু উদ্ভাৱনসমূহৰ বিষয়েও প্ৰকাশ কৰে। উপৰাষ্ট্ৰপতি শ্ৰী পি ৰাধাকৃষ্ণন, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশীয়ে শিক্ষক দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপৰাষ্ট্ৰপতিয়ে দেশৰ ভৱিষ্যৎ নিৰ্মাণৰ ক্ষেত্ৰত নিস্বাৰ্থ সেৱা আগবঢ়োৱা শিক্ষক শিক্ষয়িত্ৰীসকললৈ শ্ৰদ্ধা জ্ঞাপন কৰে। তেওঁ লগতে বিশিষ্ট দাৰ্শনিক, পণ্ডিত, শিক্ষক, প্ৰাক্তন ৰাষ্ট্ৰপতি তথা দেশৰ প্ৰথমগৰাকী উপৰাষ্ট্ৰপতি, ভাৰতৰত্ন সন্মানেৰে সন্মানিত ডঃ সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ প্ৰতি সন্মান জনায়। শিক্ষকসকলক দেশৰ ভৱিষ্যত নিৰ্মাণৰ স্থপতি বুলি উল্লেখ কৰি চি পি ৰাধাকৃষ্ণনে কয় যে জ্ঞান আৰু মূল্যবোধৰ শিক্ষা প্ৰদানেৰে শিক্ষকে বিকশিত ভাৰতৰ ভেটি গঢ়ি তুলিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও শিক্ষক দিৱসৰ শুভেচ্ছা জনাইছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে শিক্ষকসকলে জ্ঞান, দক্ষতা আৰু বিশ্বাসেৰে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত গঢ়ে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰীযোশীয়ে মহান দাৰ্শনিকগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। তেওঁ কয় যে ৰাধাকৃষ্ণন এগৰাকী দূৰদৰ্শী শিক্ষক আছিল, যাৰ শিক্ষকতাৰ প্ৰতি থকা অৱদান আৰু সমৰ্পণে আজিও সকলো লোকক অনুপ্ৰেৰণা যোগাই আহিছে। শিক্ষক দিৱসৰ এই পবিত্ৰ ক্ষণে প্ৰতিদিনে শিক্ষাৰ্থীসকলৰ মাজত মনোযোগ, দক্ষতা আৰু আত্মবিশ্বাস গঢ়াৰ বাবে কাম কৰি থকা শিক্ষকসকলৰ প্ৰতি সন্মান জনোৱাৰ সুযোগ দিয়ে বুলি শ্ৰীযোশীয়ে উল্লেখ কৰে। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পদ্মশ্ৰী সন্মানেৰে বিভূষিত ইন্দিৰা মিৰিৰ জন্মবাৰ্ষিকী উপলক্ষে আজি শিক্ষাবিদগৰাকীৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শিক্ষক দিৱস উপলক্ষে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ইন্দিৰা মিৰিয়ে উত্তৰ পূৰ্বাঞ্চলত শিক্ষাৰ প্ৰসাৰৰ অগ্ৰণী ভূমিকা পালন কৰিছিল। নেপালৰ বান বিধ্বস্ত ত্ৰিশুলী বাজাৰ এলেকাৰ পৰা এটি 5 বছৰীয়া শিশুসহ আৰু 3জন ভাৰতীয়ক উদ্ধাৰ কৰা হৈছে। ইয়াকে লৈ চুবুৰীয়া ৰাষ্ট্ৰখনৰ বান প্ৰভাৱিত এলেকাৰ পৰা উদ্ধাৰ কৰা ভাৰতীয় নাগৰিকৰ সংখ্যা 169 হৈছে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে এতিয়াও 275গৰাকী ভাৰতীয় সন্ধানহীন হৈ আছে। তেওঁ কয় যে 1907গৰাকী ভাৰতীয়ই চীনৰ পৰা নিৰাপদে নেপালত উপস্থিত হৈছে। তেওঁ কয় যে কাঠমাণ্ডুস্থিত ভাৰতীয় দূতাবাসে ভাৰতীয় নাগৰিকসকলক বিমানেৰে স্বদেশলৈ ঘূৰি অহাত সহায় কৰিছে। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে ভৱিষ্যতৰ পৰিৱেশতন্ত্ৰ সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত সগুণৰ সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত আজি আন্তঃৰাষ্ট্ৰীয় সগুণ সজাগতা দিৱস উপলক্ষে মন্ত্ৰী শ্ৰীযাদৱে কয় যে সগুণ হ'ল প্ৰকৃতিৰ জামাদাৰ, যিয়ে চৌপাশৰ লেতেৰা আৱৰ্জনা পৰিষ্কাৰ কৰি বেমাৰৰ বীজাণু বিয়পোৱাত বাধা দিয়াৰ লগতে সমগ্ৰ পৰিৱেশতন্ত্ৰৰ ভাৰসাম্য ৰক্ষা কৰে। তেওঁ কয় যে চৰকাৰে এই পক্ষীবিধ পুনৰ আকাশত মুক্ত মনেৰে উৰিব পৰাৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবে সগুণ সংৰক্ষণত গুৰুত্ব আৰোপ কৰিছে। ভাৰতীয় জ্যোতি, সাত্বিক সাইৰাজ, ৰণকি ৰেড্ডী আৰু চিৰাগ ছেট্টীয়ে চেনজেনত অনুষ্ঠিত চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ছেমি ফাইনেলত ভাৰতীয় জ্যোতিটো মালয়েছিয়াৰ নূৰ মহম্মদ আজৰিয়ান আয়ুব আৰু টেন উই কিয়ঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় জ্যোতিটোৱে কালি কোৱাৰ্টাৰ ফাইনেলত ডেনমাৰ্কৰ কিম আপষ্ট্ৰু আৰু এণ্ডাৰ্ছ স্কাৰুপ ৰাছমুছেনক 21-13, 16-21, 21-18 গেমত পৰাস্ত কৰে। ইপিনে পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত কালি কিদাম্বি শ্ৰীকান্ত হংকঙৰ লি চিউক ইউৰ হাতত পৰাস্ত হোৱাত ভাৰতৰ ছিংগলছৰ অভিযান ইমানতে সামৰণি পৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। গুণগত শিক্ষাৰ জৰিয়তেহে বিকশিত ভাৰত সম্ভৱ হ'ব বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে শিক্ষক দিৱস উপলক্ষে দিয়া ভাষণত প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিক্ষকসকলক পাঠ্যপুথিৰ আৱৰ্তৰ বাহিৰলৈ গৈ শিক্ষাৰ্থীৰ জীৱন গঢ় দিয়াৰ লগতে শৈশৱক সুৰক্ষিত কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ আহ্বান জনাইছে। নেপালৰ বান বিধ্বস্ত ত্ৰিশুলী বাজাৰ এলেকাৰ পৰা এটি 5 বছৰীয়া শিশুসহ আৰু 3জন ভাৰতীয়ক উদ্ধাৰ কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে ভৱিষ্যতৰ পৰিৱেশতন্ত্ৰ সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত সগুণৰ সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে আৰু সাত্বিক সাইৰাজ, ৰণকি ৰেড্ডী আৰু

0: চিৰাগ ছেট্টীয়ে চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়াৰ বাতৰি ইমানে, পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক ভূপেন হাজৰিকাৰ গীতৰ অনুষ্ঠান সুধাকণ্ঠৰ গীত।

0: Can't say what distance we should ride with that country boy, sweet dream baby. And with that, we have to wind up for today. To join again tomorrow at the same time. Until then, it's both.
1: Looking for gentle, holistic healthcare for you and your family? Visit Regional Research Institute for Homeopathy, Guwahati. From chronic ailments to seasonal illness, child health to lifestyle disorders, experience personalized care that treats the root cause, not just the symptoms. Consult.
2: Paisata Hongitor Onusthanti Hunile. Ea, Akakmani Guwahati Mohabaho. Etiahunok Ansoli Patri.
3: এয়া আকাশবাণী গুৱাহাটী বিয়লি ৰাজ্যিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। দেশজুৰি বিভিন্ন কাৰ্যসূচীৰে আজি শিক্ষক দিৱস উদযাপন কৰা হৈছে। প্ৰতিষ্ঠ যক্ষা শিক্ষাবিদ, লেখক, দাৰ্শনিক তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জয়ন্তী উপলক্ষে প্ৰতি বছৰে এই দিৱস উদযাপন কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু

0: উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শিক্ষক দিৱস উপলক্ষে দেশৰ শিক্ষক শিক্ষয়িত্ৰীসকলক শুভেচ্ছা জনাইছে। শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আজি নতুন দিল্লীত 27খন ৰাজ্য, 7টা কেন্দ্ৰীয় শাসিত অঞ্চল আৰু 6টা কেন্দ্ৰীয় চৰকাৰ সংগঠনৰ মুঠ 48গৰাকী শিক্ষক শিক্ষয়িত্ৰীক ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটা প্ৰদান কৰে। তেওঁ লগতে উচ্চ শিক্ষা অনুষ্ঠান আৰু পলিটেকনিকৰ 21গৰাকী শিক্ষক আৰু অধ্যাপকক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে। শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ 15গৰাকী শিক্ষকক চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটা প্ৰদান কৰা হয়। শিক্ষামন্ত্ৰী ডাঃ ৰণজ পেগুৱে উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰ দেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আয়োজিত শিক্ষক দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানত বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা স্বতন্ত্ৰ মৰ্যাদা লাভ কৰা 12খন মহাবিদ্যালয়, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ 14গৰাকী সহযোগী বিষয়া, কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ অধীনত পেটেণ্ট লাভ কৰা 4গৰাকী শিক্ষক আৰু আদৰ্শ বিদ্যালয় সংগঠন অসমৰ অধীনৰ 5গৰাকী শিক্ষকক সম্বৰ্ধনা জ্ঞাপন কৰে। এই উপলক্ষে ডাঃ পেগুৱে ছাত্ৰ ছাত্ৰীৰ জীৱনৰ লগতে এখন সুস্থ, শিক্ষিত আৰু মূল্যবোধ সম্পন্ন সমাজ নিৰ্মাণৰ মূৰ্হতা শিক্ষকসকলৰ বাবে নিবেদিত এই পবিত্ৰ দিনটোত প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীকে একবিংশ শতিকাৰ শৈক্ষিক দৃষ্টিভংগী আৰু দক্ষতাৰে শিক্ষাদানত ব্ৰতী হৈ ৰাজ্যৰ শিক্ষাৰ মান সদায় উচ্চ কৰি ৰাখিবলৈ আহ্বান জনায়। অনুষ্ঠানত হস্ততাঁত, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী বিশ্বজিত দৈমাৰী সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। এই অনুষ্ঠানতে জিলা পৰ্যায়ত বাছনি লাভ কৰা কামৰূপ মহানগৰ জিলাৰ 17গৰাকী শিক্ষকলৈও কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰা হয়। 600 বছৰীয়া আহোম ৰাজত্বৰ ইতিহাসৰ স্বাক্ষৰ বহন কৰা একালৰ ৰংপুৰ আৰু বৰ্তমানৰ শিৱসাগৰক বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি প্ৰদানৰ দিশত কেন্দ্ৰীয় চৰকাৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰি কয় যে ৰংপুৰ শিৱসাগৰক বিশ্ব ঐতিহ্যক্ষেত্ৰৰ মৰ্যাদা প্ৰদানৰ বাবে যোৱা 19 জুনত কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ইউনেস্কোত আনুষ্ঠানিকভাৱে মনোনয়ন দাখিল কৰা হয়। ৰংঘৰ, কাৰেংঘৰ, দৌল, পুখুৰী আৰু আহোমসকলৰ অন্যান্য স্থাপত্য কাৰুকৌশলৰ অমূল্য নিদৰ্শনেৰে সমৃদ্ধ এই ভূমি কেৱল অসমৰে নহয় বৰঞ্চ সমগ্ৰ ভাৰতবৰ্ষৰ গৌৰৱ বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে 2024 চনত চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি লাভৰ পাছত ৰংপুৰ শিৱসাগৰক লৈ গ্ৰহণ কৰা এই পদক্ষেপে আহোমৰ গৌৰৱগাথাক বিশ্বৰ সন্মুখত উজ্বলাই তুলিব। ডঃ শৰ্মাই অসমৰ ঐতিহ্য বিশ্বৰ বুকুত সগৌৰৱে প্ৰতিষ্ঠা কৰাৰ এই ঐতিহাসিক প্ৰচেষ্টাৰ বাবে অসমবাসীৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনায়। চৰকাৰৰ এনে পদক্ষেপৰ প্ৰতি আদৰণি জনাই বিশিষ্ট সাহিত্যিক তথা বুৰঞ্জীবিদ প্ৰেম গগৈয়ে সাংবাদিকৰ আগত এইদৰে কয়।
1: অসমবাসীৰ কাৰণে এটা সুখবৰ, লগতে আটাইতকৈ সুখবৰ হৈছে ৰংপুৰবাসীৰ কাৰণে, শিৱসাগৰ জিলাবাসীৰ কাৰণে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা নিশা এটি বিবৃতিযোগে এই কথা অসমবাসীক জনাইছে। আমি বৰ গৌৰৱ অনুভৱ কৰিছোঁ আৰু বহুদিনীয়া এটা আমাৰ আবেদন নিবেদনৰ স্বীকৃতি হ'ব বুলি আমি আশা কৰিছোঁ। এই ৰংপুৰ নগৰখনৰ তাহানিৰ সীমা আছিল যে পূবে বাঁহগড়, উত্তৰে নামদাং আৰু দক্ষিণে হ'ল দিখৌনৈ। পুৰণা ৰংপুৰ নগৰৰ সীমা এইটোৱে আৰু এই সীমাৰ ভিতৰত ৰংঘৰ, তলাতল ঘৰ, জয়সাগৰ পুখুৰী, জয়সাগৰ পাৰত থকা পাছতকৈ দৌল আৰু ইয়াৰ লগতে আমাৰ ন পুখুৰী, পুৰণি পুখুৰী, এই সকলোবিলাক ইয়াৰ ভিতৰত সোমাই পৰিছে।
0: হাইলাকান্দি জিলাৰ অসম মিজোৰাম সীমান্তৱৰ্তী অঞ্চলত প্ৰবল বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ বাবে ব্যাহত হৈ থকা অসমৰ জামিৰা আৰু মিজোৰামৰ বৈৰৱীৰ মাজৰ ৰেলপথছোৱাৰ মেৰামতিৰ কাম অব্যাহত আছে। ইতিমধ্যে আইজলৰ চাইৰাং ৰেল ষ্টেচনৰ পৰা দেশৰ অন্য প্ৰান্তলৈ যোৱা কেইবাখনো ৰেলৰ সেৱা বাতিল কৰা হৈছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 উচ্চ শিক্ষা শিতানত কৃতি শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক তথা লেখক ডঃ অংকুৰণ দত্তৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিব জিন্তী ৰাণী ডেকাই। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4:00 শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব।

ইমান পৰে জুবিন গাৰ্গৰ কণ্ঠৰ গীত দুটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এঘণ্টাৰ বাতৰিৰ সৈতে মই মৃদুস্মিতা শৰ্মা। দেশজুৰি বিভিন্ন কাৰ্যসূচীৰে আজি শিক্ষক দিৱস উদযাপন কৰা হৈছে। শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ 15 গৰাকী শিক্ষকক চলিত বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰদান কৰা হয়। উপৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণণ কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ আহিব। হাইলাকান্দি জিলাৰ অসম মিজোৰাম সীমান্তৱৰ্তী অঞ্চলত প্ৰবল বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ বাবে ব্যাহত হৈ থকা অসমৰ জামিৰা আৰু মিজোৰামৰ বৈৰৱীৰ মাজৰ ৰেড পথছোৱাৰ মেৰামতিৰ কাম এতিয়াও অব্যাহত আছে। 600 বছৰীয়া আহোম ৰাজত্বৰ ইতিহাসৰ স্বাক্ষৰ বহন কৰা একালৰ ৰংপুৰ আৰু বৰ্তমানৰ শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদানৰ দিশত কেন্দ্ৰীয় চৰকাৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। দৰং জিলাৰ আৰক্ষী থানাসমূহলৈ ন্যায় বিচাৰি অহা জনসাধাৰণক প্ৰতাৰণা কৰা আৰু ধন দাবীত জড়িত এটা সংগঠিত অপৰাধী চক্ৰৰ 18 জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। নেপালৰ বান বিধ্বস্ত ত্ৰিশুলী বাজাৰ এলেকাৰ পৰা এটি 5 বছৰীয়া শিশুসহ 3 জন ভাৰতীয়ক উদ্ধাৰ কৰা হৈছে। ভাৰত

0: ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজিৰে পৰা অহা 8 ছেপ্টেম্বৰলৈ পাঞ্জাবাৰীৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এলানি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আৰু ভাৰতীয় জুটি সাত্বিক সাইৰাজ ৰণকী ৰেড্ডী আৰু চিৰাগ চেট্টীয়ে শেনঝেনত অনুষ্ঠিত চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 5:15 শুনিবলৈ পাব।
1: দনমালি আদুন্থু লামকান আর্জিগ্লংপ লামকান অমেনকে সামফ্রি কাজংহ বাংসো লামকান কেটক লাপেন কে সনসে বিরেনিংতি আর্জিক সেনা

0: বড় অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহ। এতিয়াৰ পৰা আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত শীৰ্ষা ফুকন, নিয়ন্ত্ৰণ কক্ষত নিখিল শৰ্মা, দৰ্শন কাশ্যপ আৰু আনোৱাৰ আলী, এফ এম ট্ৰান্সমিটাৰত দীপামণি ডেকা আৰু ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা আৰু ধ্ৰুৱজ্যোতি বৰ্মন, আৰু ষ্টুডিঅ'ত মই মধুকৃষ্ণ বৰঠাকুৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহ। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান শ্ৰোতাসকলে শুনি আছে নিউজ অন এআইআৰ মোবাইল এপটো। এতিয়া বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, দেশজুৰি বিভিন্ন কাৰ্যসূচীৰে আজি শিক্ষক দিৱস উদযাপন, শিক্ষক দিৱস উপলক্ষে দেশৰ 48 গৰাকী শিক্ষকক ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান, ৰাজ্যৰ 29খন জিলাত কালিৰ নিশাৰে পৰা চলা অভিযানত এই পৰ্যন্ত 330 জন প্ৰবঞ্চকক আটক, আৰু ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজিৰে পৰা এলানি বিশেষ কাৰ্যসূচীৰ আয়োজন। এতিয়া শুনক বিতং বাতৰি। দেশজুৰি বিভিন্ন কাৰ্যসূচীৰে আজি শিক্ষক দিৱস উদযাপন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শিক্ষক দিৱস উপলক্ষে দেশৰ শিক্ষক শিক্ষয়িত্ৰীসকলক শুভেচ্ছা জনাইছে। শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আজি নতুন দিল্লীত 27খন ৰাজ্য, 7টা কেন্দ্ৰীয়শাসিত অঞ্চল আৰু 6টা কেন্দ্ৰীয় চৰকাৰৰ সংগঠনৰ মুঠ 48 গৰাকী বিদ্যালয়ৰ শিক্ষকক ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান কৰে। তেওঁ লগতে উচ্চ শিক্ষানুষ্ঠান আৰু পলিটেকনিকৰ 21 গৰাকী শিক্ষক আৰু অধ্যাপকক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে। শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ 15 গৰাকী শিক্ষকক চলিত বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰদান কৰা হয়। উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আয়োজিত শিক্ষক দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত কৃতি শিক্ষকসকলক বঁটা প্ৰদান কৰা হয়। এই অনুষ্ঠানতে জিলা পৰ্যায়ত বাছনি লাভ কৰা কামৰূপ মহানগৰ জিলাৰ 17 গৰাকী শিক্ষকলৈও কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা স্বায়ত্তশাসিত মৰ্যাদা লাভ কৰা মহাবিদ্যালয় সহযোগী NCC বিষয়া, কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ অন্তৰ্গত পেটেণ্ট লাভ কৰা শিক্ষকৰ লগতে আদৰ্শ বিদ্যালয় সংগঠন অসমৰ অধীনত শ্ৰেষ্ঠ আদৰ্শ শিক্ষকসকলক সম্বৰ্ধনা জনোৱা হয়।

0: দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মহান দাৰ্শনিক ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জয়ন্তীক শিক্ষকসকলৰ নিস্বাৰ্থ ত্যাগ আৰু অৱদানক সন্মান জনাই আজি সমগ্ৰ ৰাজ্যতে শিক্ষক দিৱস পালন কৰা হৈছে। চিৰাং জিলাৰ সদৰ কাজলগাঁৱত থকা জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সভাকক্ষত আজি জিলা পৰ্যায়ত শিক্ষক দিৱসৰ কাৰ্যসূচী পালন কৰা হয়। সভাত উপস্থিত থাকি চিৰাং জিলাৰ আয়ুক্ত গকুল চন্দ্ৰ ব্ৰহ্মই শিক্ষকসকলক সত্যনিষ্ঠাৰে কাম কৰি যাবলৈ আহ্বান জনায়। আজিৰ এই অনুষ্ঠানত জিলাখনৰ 10 গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত জিলাখনৰ ভালেমান বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। শিক্ষক দিৱস উপলক্ষে আজি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই শোণিতপুৰ জিলাৰ নদুৱাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত জামুগুৰি হাটত 95 বছৰীয়া কৃতি শিক্ষক প্ৰফুল্ল কুমাৰ বৰঠাকুৰক বিশেষভাৱে সন্মানিত কৰে। সুদীৰ্ঘকাল ধৰি শিক্ষা জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ৰাজ্যপালে শ্ৰীবৰঠাকুৰক অসমৰ ৰাজ্যপালৰ বৰিষ্ঠ শিক্ষক সন্মান প্ৰদান কৰে। শিক্ষকগৰাকীৰ বাসগৃহত উপস্থিত হৈ ৰাজ্যপালে এই বিশেষ বঁটা আগবঢ়ায়। বঁটা প্ৰদান কৰি ৰাজ্যপাল শ্ৰী আচাৰ্যই এখন সুস্থ সমাজ আৰু সুন্দৰ ৰাষ্ট্ৰ নিৰ্মাণত শিক্ষকসকলৰ অপৰিসীম অৱদান আৰু ত্যাগক গভীৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। তেওঁ কয় যে শিক্ষকসকলৰ আদৰ্শ আৰু মাৰ্গদৰ্শনে নৱপ্ৰজন্মক সঠিক দিশত পৰিচালিত কৰি দেশৰ ভৱিষ্যত সুৰক্ষিত কৰে।
1: मैं आज श्री बहुत ही वरिष्ठ शिक्षक महान शिक्षक श्री प्रफुल्ल कुमार बर ठाकुर जी का अभिनंदन करता हूं और इनके माध्यम से और इस स्थान से अपने राज्यभर के समस्त शिक्षकों का अभिनंदन करता हूं। शिक्षक हमारे राष्ट्र के निर्माता है, वो बच्चों को शिक्षा देते हैं, संस्कार देते हैं, हमारे जीवन मूल्यों को सिखाते हैं, हमें चलना सिखाते हैं और हमारे कर्तव्य क्या हैं, यह सब कुछ एक शिक्षक बताता है। शिक्षक से ही एक सुंदर राष्ट्र का निर्माण होता है, एक वैभवशाली भारत का निर्माण होता है। मुझे खुशी है कि आज मैं शिक्षक दिवस पर अपने राज्य के एक बहुत ही वरिष्ठ शिक्षक एक लंबी आयु लेकर के आज भी समाज के लिए प्रेरणा बने हैं, उनके दरवाजे पर उनके घर पर आकर उनका अभिनंदन करते हुए खुशी हो रही है।
0: শিক্ষক দিৱস উপলক্ষে মৰিগাঁৱত আজি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ জৰিয়তে শিক্ষাৰ ক্ষেত্ৰলৈ শিক্ষক সমাজে আগবঢ়াই অহা নিষ্ঠাপূৰ্ণ সেৱা আৰু ৰাষ্ট্ৰ গঠনত তেওঁলোকৰ অৱদানক সন্মান জনোৱা হয়। অনুষ্ঠানত ভাষণ দি জিলা আয়ুক্ত সৃষ্টি সিঙে শিক্ষক সমাজক শিক্ষাৰ্থীসকলক ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ মুখামুখি হ'ব পৰাকৈ প্ৰাসংগিক জ্ঞান আৰু দক্ষতাৰে সমৃদ্ধ কৰি তুলিবলৈ আহ্বান জনায়। মুখ্য অতিথি হিচাপে উপস্থিত থাকি থানেশ্বৰ মালাকাৰে কয় যে ভৱিষ্যত প্ৰজন্মক সঠিক দিশ প্ৰদানৰ ক্ষেত্ৰত শিক্ষকসকলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। শিক্ষা ক্ষেত্ৰলৈ আগবঢ়োৱা নিষ্ঠাপূৰ্ণ সেৱাৰ বাবে কেইবাগৰাকীও শিক্ষকক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত আহি শীৰ্ষক এখন বিশেষ পুস্তিকা উন্মোচন কৰা হয়। ৰাজ্য চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগৰ অধ্যক্ষতাত আজি ওদালগুৰিৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। জিলা প্ৰশাসনৰ লগতে মহিলা আৰু শিশু বিকাশ বিভাগৰ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত জিলাখনৰ অংগনবাড়ী কেন্দ্ৰসমূহৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে নিৰ্ধাৰিত সময়ৰ ভিতৰত কামসমূহ সম্পূৰ্ণ কৰাৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰা হয়। বৈঠকত পোষণ মাহ আৰু অংগনবাড়ী উৎসৱ যাতে জিলাখনৰ অংগনবাড়ী কেন্দ্ৰসমূহত সফলভাৱে উদযাপন কৰিব পৰা যায় সেই সন্দৰ্ভতো পৰ্যালোচনা কৰা হয়। ইয়াৰ লগতে BTCলৈ আবণ্টিত পুঁজিৰ সঠিক ব্যৱহাৰ নিশ্চিত কৰাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰা হয়। বৈঠকত ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰী নীলিমা দেৱী, বিধায়ক মহেশ্বৰ বড়ো, বিকন চন্দ্ৰ ডেকা, BTCৰ পৰিষদীয় সদস্যকে ধৰি বিভাগীয় বিষয়াসকল উপস্থিত থাকে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে অসম আৰক্ষীয়ে ৰাজ্যজুৰি প্ৰবঞ্চকৰ বিৰুদ্ধে অভিযান চলাইছে। ৰাজ্যৰ 29খন জিলাত কালি নিশাৰে পৰা চলা অভিযানত এতিয়ালৈকে 330জন প্ৰবঞ্চকক আটক কৰা হৈছে। অভিযানকালত আৰক্ষীৰ সৈতে যোগাযোগ কৰি গোচৰ মীমাংসা কৰা দালালকো আৰক্ষীয়ে আটক কৰিছে। নকল আৰু চুৰি সামগ্ৰী বিক্ৰী কৰা প্ৰবঞ্চককো আৰক্ষীয়ে আটক কৰিছে। ইয়াৰ লগতে আৰক্ষীৰ পৰিচয় দি সাধাৰণ লোকক প্ৰবঞ্চনা কৰা লোকৰ বিৰুদ্ধেও আৰক্ষীয়ে অভিযান চলাইছে। গুৱাহাটীত এতিয়ালৈ 2জন প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি অসম আৰক্ষীৰ সঞ্চালকৰ প্ৰধান হৰমিত সিঙে প্ৰকাশ কৰে। শদিয়া, মাজুলীকে ধৰি কেইবাখনো জিলাত এনে ধৰণৰ প্ৰবঞ্চক ধৰা পৰা নাই বুলি তেওঁ কয়।
2: টেকনিকেল এনালাইচিছ কৰি কেইজন মানুহৰ কানেকচন পোৱা গ'ল। আজি ৰাতিপুৱা 3টা বজাৰ পৰা অপাৰেচন চলি আছে, য'ত এতিয়ালৈকে অলমষ্ট 330 মানুহ ধৰা পৰিছে আৰু এতিয়া বাকী লিগেল কাৰবাই আৰু তদন্তটো চলি আছে। যেতে টেকনিকেল এনালাইচিছৰ থ্ৰু হৈছে তেতিয়া থানাবিলাকক গ্ৰাউণ্ড ভেৰিফিকেশ্যনটো কৰিব লাগিব। কেতিয়াবা কি হয় যে টেকনিকেল এনালাইচিছত লাগে যে ফোনটো তেখেতৰ নামত আছিলে, বাট হোৱাটছএপটো কোনোবা বেলেগ কৰি আছে। চ' এইটো এতিয়া মিলাই আছে, যেনেকৈ আপুনি চাই মিউল একাউণ্ট বা ফেক চিমৰ যেনেকৈ

0: কেস ওলাই। সো ইটু এটা চাব লাগে যে যিজনের নামত সিম আছে এটু হয় না নাই। সো গুটে চাই মেলি এতিয়ালৈকে অলমোস্ট 330 মানুহ ধরা হয়েছে।
1: বৰপেটা জিলাৰ বিভিন্ন প্ৰান্ততো 26 প্ৰবঞ্চকক আটক কৰা হৈছে। বৰপেটা থানাৰ অধীনৰ বহু অঞ্চলৰ পৰা 10, কলগাছিয়া থানাৰ অধীনৰ অঞ্চলৰ পৰা 11, তাৰাবাৰী থানাৰ অধীনৰ অঞ্চলৰ পৰা 3 আৰু বাঘবৰ থানাৰ অধীনৰ বহু অঞ্চলৰ পৰা 2 প্ৰবঞ্চকক আটক কৰা হয়। আটকাধীনসকলৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জিলাখনৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই প্ৰকাশ কৰে। অনাগত সময়তো প্ৰবঞ্চকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা হ'ব বুলি তেওঁ কয়। ৰাজ্যৰ অন্য জিলাসমূহৰ দৰে বজালি জিলাতো প্ৰবঞ্চকৰ বিৰুদ্ধে অভিযান চলিছে। জিলাখনৰ কেইবাটাও প্ৰান্তৰ পৰা আৰক্ষীয়ে 4 সন্দেহযুক্ত প্ৰবঞ্চকক আটক কৰে। প্ৰবঞ্চনাৰ সৈতে জড়িত কেইবাজনো লোকক আটক কৰি আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে। কোকৰাঝাৰ জিলাৰ বিভিন্ন অঞ্চলত অভিযান চলাই অসম আৰক্ষীয়ে 20 প্ৰবঞ্চকক আটক কৰে। দৰং আৰক্ষীয়ে অভিযান চলাই জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা অপৰাধী চক্ৰৰ সৈতে জড়িত 18 লোকক আটক কৰে। অহা 3 অক্টোবৰত হ'বলগীয়া শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰস্তুতি আৰম্ভ কৰিছে। দলটোৱে 42 ৱাৰ্ড নিজৰ দখললৈ অনাৰ বাবে ইতিমধ্যে ৰণকৌশল প্ৰস্তুত কৰিছে। এই নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত আজি শিলচৰত এখন বিশাল কাৰ্যকৰ্তা সন্মিলন অনুষ্ঠিত হয়। সন্মিলনত দিয়া ভাষণত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে যোৱা বিধানসভা নিৰ্বাচনৰ দৰে পৌৰ নিগম নিৰ্বাচনতো সকলো ৱাৰ্ডতে বিজেপিয়ে বিজয় সাব্যস্ত কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৌরসভাক পৌর নিগমলৈ উন্নীত করার সিদ্ধান্ত লৈছে বুলি প্রকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অতি সোনকালে এই নিৰ্বাচনৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হ'ব। আজিৰ এই সন্মিলনত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজুৰ লগতে মন্ত্ৰী কৌশিক ৰায়, কৃষ্ণেন্দু পাল, ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱ, সাংসদ পৰিমল শুক্লবৈদ্যৰ লগতে দলৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা আৰু কাৰ্যকৰ্তাসকল উপস্থিত থাকে। ভাৰত ৰত্ন সন্মানেৰে সন্মানিত ডঃ ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত এলানি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আজিৰে পৰা অহা 8 ছেপ্টেম্বৰলৈ এই কাৰ্যসূচীসমূহ অনুষ্ঠিত হ'ব। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত আজি পাঞ্জাবাৰীৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈছে। কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ উদ্যোগত কাইলৈ সন্ধিয়া 6 বজাত কলকাতাৰ অসম ভৱনত ডঃ ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। একেদৰে পৰহিলৈ বৃহত্তৰ গুৱাহাটী সাংস্কৃতিক সংগঠনৰ সন্মিলিত মঞ্চৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিয়লি মানুহে মানুহৰ বাবে শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। 8 ছেপ্টেম্বৰত ভূপেন হাজৰিকা সাংস্কৃতিক নাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত কলাক্ষেত্ৰত মহামিলনৰ তীৰ্থ শীৰ্ষক বিশেষ অনুষ্ঠান অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। দেশজুৰি বিভিন্ন কাৰ্যসূচীৰে আজি শিক্ষক দিৱস উদযাপন। শিক্ষক দিৱস উপলক্ষে দেশৰ 48 শিক্ষকক ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান আৰু ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজিৰে পৰা এলানি বিশেষ কাৰ্যসূচীৰ আয়োজন। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।
2: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে আধুনিক গীতৰ অনুষ্ঠান। আজি শ্ৰোতাসকলক মোক বুজিবা যিদিনা শ্ৰৱ সংকলনৰ কেইটিমান গীত শুনাবলৈ লোৱা হৈছে জ্যোতিপ্ৰকাশ দাসৰ কণ্ঠত।

শ্রোতাসকলে আধুনিক গীতৰ অনুষ্ঠানত মুখ বুজিবা যেদিনা শ্ৰৱ সংকলনৰ গীত শুনিছে জ্যোতিপ্ৰকাশ দাসৰ কণ্ঠত।

আধুনিক গীতৰ অনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে, যিদিনা বজিবা মোক সৰ্বসংকলনৰ কেইটামান গীত শুনিলে জ্যোতিপ্ৰকাশ দাসৰ কণ্ঠত। অনুষ্ঠানটোৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহ অনুষ্ঠান পৰিচিতি।

প্ৰথমে জনাইছো আমাৰ আজিৰ পৰৱৰ্তী অনুষ্ঠানসমূহৰ বিষয়ে। নিশা 8:02 দৃষ্টিপাত। এই অনুষ্ঠানত আজি উচ্চ শিক্ষা শিতানত কৃতি শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক তথা লেখক ডক্টৰ অংকুৰণ দত্তৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিব জিন্তী ৰাণী ডেকাই। নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত। নিশা 9:30 আলাপ অনুৰাগ অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী অনিমা চৌধুৰীৰ কৰ্মজীৱনৰ আধাৰত ৰচিত প্ৰামাণ্য আলেখলনীৰ তৃতীয় তথা শেষ খণ্ড, ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। নিশা 10:00 অখিল ভাৰতীয় সংগীতানুষ্ঠান দিল্লী কেন্দ্ৰৰ পৰা দিল্লী কলি শুনোৱা হ'ব। সন্ধিয়া 7:45 মনদীপ মহন্তৰ কণ্ঠত আধুনিক গীত। কিছু সময়ৰ পিছতেই বিয়লি 5:45 হিন্দী ভাষা শিক্ষাৰ পাঠ। এই অনুষ্ঠানত হিন্দী বৰ্ণমালাৰ পাঠ আগবঢ়াব শ্ৰোতাপাৰয়ে। 6:10 কৃষক বাণী অনুষ্ঠানত স্বয়নিয়োজনৰ বাবে মীন পালন, এই বিষয়ে কেতিয়া আলোচনাত ভাগ ল'ব ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু ডক্টৰ ধ্ৰুৱজ্যোতি শৰ্মাই আগধৰিছে। শিক্ষামণি দত্তই লগতে আছে পাচলি আৰু শস্যৰ বজাৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। 6:40 শ্ৰোতা চক্ৰৱৰ্তীৰ কণ্ঠত ৰবীন্দ্ৰ সংগীত। 7:00 নিয়োগ বাতৰি। 7:05 বৃন্দগান। সন্ধিয়া 7:20 আৰু নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান। নিশা 9:00 অসমীয়া চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত।

এতিয়া শুনক কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কে। কাইলৈ সন্ধিয়া 6 বজাৰ পৰা নলবাৰীৰ চামতাত অনুষ্ঠিতব্য নৰুৰাম বৰ্মন সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলৰ ধাৰা বিৱৰণী প্ৰচাৰ কৰা হ'ব। বিৱৰণী আগবঢ়াব জিতেন শৰ্মা আৰু অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই। নিশা 9:30 বজাত জীৱন আলীৰ যুগলবন্দী। এইবাৰৰ দম্পতী মঞ্জু বৰা আৰু দিলীপ বৰা। আঁত ধৰিব সীমান্ত বৰ্মা আৰু জিন্তিৰাণী ডেকাই। অনুষ্ঠানটিৰ প্ৰযোজনা সীমান্ত বৰ্মাৰ। বিয়লি 5:25 বজাত চাহ গছৰ মাজে মাজে অনুষ্ঠানত চাহ বাগিচাৰ লোকৰ বাবে পুষ্টিকৰ আহাৰৰ প্ৰয়োজনীয়তা এই বিষয়ে ডক্টৰ ৰীতা শৰ্মাৰ সৈতে সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ নিপা গোৱালাৰ। লগতে ঝুমুৰ পৰিৱেশন কৰিব কালীপ্ৰসাদ ৰেড্ডি আৰু লগৰীয়াসকলে। পুৱা 10 বজাত এখনি ইংৰাজী আলেখ্য যাযাবৰ দ্য চ'লফুল ৱাণ্ডাৰাৰ, ৰচনা আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

ভজন শুনিলে অনুপজলতাৰ কণ্ঠত, এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহ। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।

আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, দেশজুৰি বিভিন্ন কাৰ্যসূচীৰে আজি শিক্ষক দিৱস উদযাপন, প্ৰতিযোগিতামূলক শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থী কেৰিয়াৰ গঢ়াত ষষ্ঠ শ্ৰেণীৰ পৰাই পৰামৰ্শৰ প্ৰয়োজন বুলি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৰ মন্তব্য, ৰাজ্যৰ 29খন জিলাত কালি নিশাৰে পৰা চলা অভিযানত এই পৰ্যন্ত 330 জন প্ৰবঞ্চকক আটক, আৰু ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজিৰে পৰা এলানি বিশেষ কাৰ্যসূচীৰ আয়োজন। প্ৰখ্যাত শিক্ষাবিদ, লেখক, দাৰ্শনিক তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বেপল্লী ৰাধাকৃষ্ণৰ জয়ন্তী উপলক্ষে দেশজুৰি বিভিন্ন কাৰ্যসূচীৰে আজি শিক্ষক দিৱস উদযাপন কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শিক্ষক দিৱস উপলক্ষে দেশৰ শিক্ষক শিক্ষয়িত্ৰীসকলক শুভেচ্ছা জনায়। শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আজি নতুন দিল্লীত 27খন ৰাজ্য, 7টা কেন্দ্ৰীয়শাসিত অঞ্চল আৰু 6টা কেন্দ্ৰীয় চৰকাৰৰ সংগঠনৰ মুঠ 48গৰাকী বিদ্যালয়ৰ শিক্ষকক ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান কৰে। তেওঁ লগতে উচ্চ শিক্ষানুষ্ঠান আৰু পলিটেকনিকৰ 21গৰাকী শিক্ষক আৰু অধ্যাপকক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে। অসমৰ 2গৰাকী শিক্ষকে এইবাৰ এই ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰববী অধ্যাপক ডঃ অংকুৰণ দত্ত আৰু যোৰহাট উত্তৰ পশ্চিম শিক্ষাখণ্ডৰ অন্তৰ্গত আদৰ্শ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰাজেশ বৰদলৈক ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান কৰা হয়। শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ 15গৰাকী শিক্ষকক চলিত বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰদান কৰা হয়। উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আয়োজিত শিক্ষক দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে কৃতি শিক্ষকসকলক এই বঁটা প্ৰদান কৰে। এই অনুষ্ঠানতে জিলা পৰ্যায়ত বাছনি লাভ কৰা কামৰূপ মহানগৰ জিলাৰ 17গৰাকী শিক্ষকলৈও কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা স্বায়ত্তশাসিত মৰ্যাদা লাভ কৰা 12খন মহাবিদ্যালয়, 14গৰাকী সহযোগী NCC বিষয়া, কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ অন্তৰ্গত পেটেণ্ট লাভ কৰা 4গৰাকী শিক্ষকৰ লগতে আদৰ্শ বিদ্যালয় সংগঠন অসমৰ অধীনত 5গৰাকী শিক্ষকক সম্বৰ্ধনা জনোৱা হয়। সমগ্ৰ দেশৰ লগতে ৰাজ্যতো শিক্ষক দিৱস পালন কৰা হৈছে। চিৰাং জিলাৰ সদৰ কাজলগাঁৱত থকা জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সভাকক্ষত আজি জিলা পৰ্যায়ত শিক্ষক দিৱসৰ কাৰ্যসূচী পালন কৰা হয়। সভাত উপস্থিত থাকি চিৰাং জিলাৰ আয়ুক্ত গোকুল চন্দ্ৰ ব্ৰহ্মই শিক্ষকসকলক সত্য নিষ্ঠাৰে কাম কৰি যাবলৈ আহ্বান জনায়। আজিৰ এই অনুষ্ঠানত জিলাখনৰ 10গৰাকী অৱসৰপ্ৰাপ্ত

0: শিক্ষয়িত্ৰীক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত জিলাখনৰ ভালেমান বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। শিক্ষক দিৱস উপলক্ষে আজি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই শোণিতপুৰ জিলাৰ নদুৱাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটত 95 বছৰীয়া কৃতি শিক্ষক প্ৰফুল্ল কুমাৰ বৰঠাকুৰক বিশেষভাৱে সন্মানিত কৰে। সুদীৰ্ঘ কাল ধৰি শিক্ষা জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতিস্বৰূপে ৰাজ্যপালে শ্ৰীবৰঠাকুৰক অসমৰ ৰাজ্যপালৰ বৰিষ্ঠ শিক্ষক সন্মান প্ৰদান কৰে। শিক্ষকগৰাকীৰ বাসগৃহত উপস্থিত হৈ ৰাজ্যপালে এই বিশেষ বঁটা আগবঢ়ায়। বঁটা প্ৰদান কৰি ৰাজ্যপাল শ্ৰী আচাৰ্যই এখন সুস্থ সমাজ আৰু সুন্দৰ ৰাষ্ট্ৰ নিৰ্মাণত শিক্ষকসকলৰ অপৰিসীম অৱদান আৰু ত্যাগক গভীৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। তেওঁ কয় যে শিক্ষকসকলৰ আদৰ্শ আৰু মাৰ্গদৰ্শনে নৱপ্ৰজন্মক সঠিক দিশত পৰিচালিত কৰি দেশৰ ভৱিষ্যত সুৰক্ষিত কৰে। শিক্ষক দিৱস উপলক্ষে মৰিগাঁৱত আজি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ জৰিয়তে শিক্ষাৰ ক্ষেত্ৰলৈ শিক্ষক সমাজে আগবঢ়াই অহা নিষ্ঠাপূৰ্ণ সেৱা আৰু ৰাষ্ট্ৰ গঠনত তেওঁলোকক অৱদানক সন্মান জনোৱা হয়। অনুষ্ঠানৰ ভাষণ দি জিলা আয়ুক্ত সৃষ্টি সিঙে শিক্ষক সমাজক শিক্ষাৰ্থীসকলক ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ মুখামুখি হ'ব পৰাকৈ প্ৰাসংগিক জ্ঞান আৰু দক্ষতাৰে সমৃদ্ধ কৰি তুলিবলৈ আহ্বান জনায়। কাছাৰ জিলাতো আজি বিভিন্ন কাৰ্যসূচীৰে 65 সংখ্যক শিক্ষক দিৱস পালন কৰা হয়। শিলচৰৰ বংগভৱনত অনুষ্ঠিত বিশেষ কাৰ্যসূচীত ৰাজ্যৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকে। নলবাৰী জিলাৰ নাট্যমন্দিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত শিক্ষক দিৱসৰ কাৰ্যসূচীত 26গৰাকী শিক্ষকক কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰা হয়। প্ৰতিযোগিতামূলক শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীৰ কেৰিয়াৰ গঢ়াত ষষ্ঠ শ্ৰেণীৰ পৰাই পৰামৰ্শৰ প্ৰয়োজন বুলি শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে উল্লেখ কৰিছে। আজি পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমী ডিগ্ৰী কলেজত শিক্ষক দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি শ্ৰীপেগুৱে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে বৰ্তমানৰ প্ৰতিযোগিতামূলক পৰিৱেশত কেৰিয়াৰৰ নতুন সম্ভাৱনাৰ বিষয়ে সৰুৰে পৰা জ্ঞান দিয়াটো অতি প্ৰয়োজনীয়। প্ৰতিগৰাকী শিশুৱে নিজৰ প্ৰতিভা আৰু সামৰ্থ্য অনুসৰি আগবাঢ়ি যোৱাৰ সমান অধিকাৰ লাভ কৰিব লাগে বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ শিক্ষাখণ্ডত বেচৰকাৰী শিক্ষানুষ্ঠানসমূহে আগবঢ়াই অহা অৱদানৰো শলাগ লয়। অনুষ্ঠানত কেইবাগৰাকীও স্বীকৃতি শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰীকো সম্বৰ্ধনা জনোৱা হয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যৰ জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে গহপুৰৰ ছত্ৰং, যোগীবাৰী, ব্ৰহ্মজান, হোলেঙি, নবিল আদি বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি ক্ষয়ক্ষতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে স্থানীয় ৰাইজক ক্ষতিগ্ৰস্ত অঞ্চলৰ সকলো সমস্যাৰ সমাধানৰ আশ্বাস দিয়ে। কিছুদিন পূৰ্বে অৰুণাচলত হোৱা মুষলধাৰ বৰষুণৰ ফলত হোৱা ব্ৰহ্মজান নদীৰ জলপৃষ্ঠ বৃদ্ধি হৈ মথাউৰি ক্ষতিগ্ৰস্ত হোৱাৰ ফলত এই অঞ্চলসমূহ প্লাবিত হৈছে। মন্ত্ৰীগৰাকীয়ে বিভাগীয় কৰ্তৃপক্ষক প্ৰয়োজনীয় সকলো কাম তৎকালীনভাৱে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। পৰিদৰ্শনকালত বিধায়ক উৎপল বৰা, জিলা আয়ুক্ত কৰবি শইকীয়া কৰণৰ লগতে কেইবাগৰাকীও বিভাগীয় বিষয়ব্যয়া উপস্থিত থাকে।
1: ক্ষয়ক্ষতি আমি দেখিছিলোঁ ইমান নহ'ল, ভাগ্য ভাল, কাৰণ সেই সময়তে আমি এই যিখন ফ্লাড ৱাল নিৰ্মাণ কৰা হ'ল, আমাৰ উৎপল বৰা ডাঙৰীয়াই সেই সময়ত বিধায়ক হৈ থাকোঁতে আমি আৰু কেইদিনমানৰ আগতে আহিছিলোঁ, কৈছিলোঁ যে ফ্লাড ৱালৰ যিখিনি বাকী আছে সেইখিনি কৰিম। ইয়াতে কিছু সমস্যা আমাৰ আছিলে, কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰিছিলোঁ, আমাৰ বিত্তমন্ত্ৰীও আছিলে। আমাৰ নদীখনৰ যিখিনি এতিয়া পলস ভৰি পেলাই বা যিবিলাক বালি ভৰাই ভৰি এটা চিল্টেশ্যন হৈছে, আগতে সেইবিলাক আমি ফৰেষ্টৰ পৰা পাৰ্মিশ্যন ল'ব লাগে, ফৰেষ্টৰ যোগেদি কৰিব লাগে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হয়তো ঘোষণা কৰিব, আমাৰ নিৰ্দেশনাও দিছে, আমাৰ জিলা আয়ুক্ত আছে, আমি এবাৰ বিভাগৰ যোগেদি নহ'লে মিউনিচিপালিটিৰ যোগেদিয়ে আমি এই ডিচিল্টেশ্যন কৰিব পাৰিম।
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে অসম আৰক্ষীয়ে ৰাজ্যজুৰি প্ৰবঞ্চকৰ বিৰুদ্ধে অভিযান চলাইছে। ৰাজ্যৰ 29খন জিলাত কালি নিশাৰে পৰা চলা অভিযানত এই পৰ্যন্ত 330জন প্ৰবঞ্চকক আটক কৰা হৈছে। অভিযানকালত আৰক্ষীৰ সৈতে যোগাযোগ কৰি গোচৰ মীমাংসা কৰাৰ দলালকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। নকল আৰু চুৰি সামগ্ৰী বিক্ৰী কৰা প্ৰবঞ্চককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ লগতে আৰক্ষীৰ পৰিচয় দি সাধাৰণ লোকক প্ৰবঞ্চনা কৰা লোকৰ বিৰুদ্ধেও আৰক্ষীয়ে অভিযান চলাইছে। গুৱাহাটীত এতিয়ালৈকে 2জন প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে প্ৰকাশ কৰে। শদিয়া, মাজুলীকে ধৰি কেইবাখনো জিলাত এনেধৰণৰ প্ৰবঞ্চক ধৰা পৰা নাই বুলি তেওঁ কয়। বৰপেটা জিলাৰ বিভিন্ন প্ৰান্ততো 26জন প্ৰবঞ্চকক আটক কৰা হৈছে। বৰপেটা থানাৰ অধীনৰ অঞ্চলৰ পৰা 10জন, কলগাছিয়া থানাৰ অধীনৰ অঞ্চলৰ পৰা 11জন, তাৰাবাৰী থানাৰ অধীনৰ অঞ্চলৰ পৰা 3জন আৰু বাঘবৰ থানাৰ অধীনৰ অঞ্চলৰ পৰা 2জন প্ৰবঞ্চকক আটক কৰা হয়। আটকাধীনসকলৰ বিৰুদ্ধে আইনী আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জিলাখনৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই প্ৰকাশ কৰে। অনাগত সময়তো প্ৰবঞ্চকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা হ'ব বুলি তেওঁ কয়। ৰাজ্যৰ অন্য জিলাসমূহৰ দৰে বজালি জিলাতো প্ৰবঞ্চকৰ বিৰুদ্ধে অভিযান চলিছে। জিলাখনৰ কেইবাটাও প্ৰান্তৰ পৰা আৰক্ষীয়ে চাৰিজন সন্দেহযুক্ত প্ৰবঞ্চকক আটক কৰে। প্ৰবঞ্চনাৰ সৈতে জড়িত

0: কেইবাজনো লোকক আটক কৰি আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে। কোকৰাঝাৰ জিলাৰ বিভিন্ন অঞ্চলত অভিযান চলাই অসম আৰক্ষীয়ে 20 জন প্ৰবঞ্চকক আটক কৰে। দৰং আৰক্ষীয়ে অভিযান চলাই জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা অপৰাধী চক্ৰৰ সৈতে জড়িত 18 জন লোকক আটক কৰে। ভাৰত ৰত্ন সন্মানেৰে সন্মানিত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজিৰে পৰা অহা 8 ছেপ্টেম্বৰলৈ এলানি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ভূপেন হাজৰিকাৰ সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত আজি পাঞ্জাবাৰীৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সৌদ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈছে। কলকাতা অসমীয়া সাংস্কৃতিক সন্থাৰ উদ্যোগত কাইলৈ সন্ধিয়া 6 বজাত কলকাতাৰ অসম ভৱনত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। একেদৰে পৰহিলৈ বৃহত্তৰ গুৱাহাটী সাংস্কৃতিক সংগঠনৰ সন্মিলিত মঞ্চৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিয়লি মানুহে মানুহৰ বাবে শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। 8 ছেপ্টেম্বৰত ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত কলাক্ষেত্ৰত মহামিলনৰ তীৰ্থ শীৰ্ষক বিশেষ অনুষ্ঠান অনুষ্ঠিত হ'ব। সেইদিনা পুৱা গুৱাহাটীৰ জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত সুধা কণ্ঠলৈ শ্ৰদ্ধাৰ্ঘ্য জনোৱাৰ লগতে ডঃ ভূপেন হাজৰিকা সংগ্ৰহালয় আধাৰশিলা স্থাপন কৰা হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। দেশজুৰি বিভিন্ন কাৰ্যসূচীৰে আজি শিক্ষক দিৱস উদযাপন। প্ৰতিযোগিতামূলক শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীৰ কেৰিয়াৰ গঢ়াত ষষ্ঠ শ্ৰেণীৰ পৰাই পৰামৰ্শৰ প্ৰয়োজন বুলি শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৰ মন্তব্য। ৰাজ্যৰ 29খন জিলাত কালি নিশাৰ পৰা চলা অভিযানত এই পৰ্যন্ত 330 জন প্ৰবঞ্চকক আটক। আৰু ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজিৰে পৰা এলানি বিশেষ কাৰ্যসূচীৰ আয়োজন। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি বুলেটিন 6:45 শুনিবলৈ পাব।
1: নিজেমৈভোৰ 611.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে কৃষক বাণী।

0: সমশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। আজিৰ কৃষকবাণী অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছোঁ এটি আলোচনা। আলোচনাটিৰ বিষয় মাহজাতীয় শস্যৰ ব্যৱস্থাপনা। আলোচনাটিত অংশগ্ৰহণ কৰিছে ডক্টৰ পিংকুধৰ বৰ্মন আৰু সুনীল কুমাৰ ভট্টাচাৰ্যই। আলোচনাটিৰ আঁত ধৰিছে ভাস্কৰজ্যোতি আচাৰ্যই।
1: প্ৰিয় শ্ৰোতা নমস্কাৰ। আজি আলোচনাৰ বিষয় হিচাপে আমি লৈছোঁ মাহজাতীয় শস্যৰ ব্যৱস্থাপনা, আৰু এই বিষয়ত কথা পাতিবলৈ দুগৰাকী আলোচকক আজি আমি আমন্ত্ৰণ জনাই আনিছোঁ। এগৰাকী এয়া ডক্টৰ পিংকুধৰ বৰ্মন,
2: নমস্কাৰ,
1: এখেত কৃষি বিজ্ঞান কেন্দ্ৰ বৰপেটাৰ এগৰাকী শস্য বিজ্ঞান বিশেষজ্ঞ। আনহাতে আছে সুনীল কুমাৰ ভট্টাচাৰ্য,
3: তেখেত
1: কৃষি বিজ্ঞান কেন্দ্ৰ বাক্সা জিলাৰ শস্য ৰক্ষা বিশেষজ্ঞ। দুয়োগৰাকীকে স্বাগতম,
3: ধন্যবাদ।
1: আমি আগতেও বিভিন্ন অনুষ্ঠানত লগ পাইছোঁ, কৃষি বিষয়ক কথা পাতিছোঁ, আজি আকৌ আপোনালোকক লগ পাই ভাল লাগিছে। আজি আমি পাতিবলৈ লৈছোঁ মাহজাতীয় শস্যৰ ব্যৱস্থাপনা এই বিষয়ত। এতিয়া ছেপ্টেম্বৰ মাহ অহাৰ লগে লগে আমি ৰবি শস্যৰ বাবে সাজু হ'ব আৰু এতিয়া ৰবি শস্য বুলি কওঁতে পথাৰ শস্য যিটো শাখা আছে সেই পথাৰ শস্যত ৰবি শস্য বুলি কওঁতে যিবিলাক আহে তাৰ ভিতৰত মাহৰ খেতি খুব গুৰুত্বপূৰ্ণ।
3: মাহজাতীয় শস্য
1: হয় হয়, আমি অকল ধানক বাদ দি এতিয়া মাহজাতীয় যিবিলাক শস্য আছে সেইবুলি কোৱাৰ লগে লগে মাহজাতীয় কোনবোৰ শস্য বৰ্তমান জনপ্ৰিয় হৈছে বা বজাৰত বেছি চাহিদা আছে, গতিকে সেই বজাৰৰ চাহিদা অনুসৰি যদি কৃষকে কৃষি কাৰ্য কৰাৰ পৰিকল্পনা লয় তেতিয়াহ'লে সি বেছি লাভদায়ক হ'ব আচলতে কৃষকজনৰ কাৰণে। গতিকে তেনে ক্ষেত্ৰত কোনবিলাক শস্য লৈ আপোনালোকে আঙুলিয়াই দিব মাহজাতীয়?
2: মাহজাতীয় শস্য বুলি ক'লে আমিতো জানো চবেই যে ইয়াৰ মেইনলি আমি দুটা ছিজনত কৰিব পাৰোঁ, তিনিটা ছিজনে আছে।
1: হয়,
2: এতিয়া বৰ্তমান আমাৰ যিটো বৰ্তমান

0: বজাৰত চাহিদা আছে, আটাইকেইটা মাজতে শস্যৰে চাহিদা আছে। তাৰে ভিতৰত আমাৰ মগুমাহ, মাটিমাহ, ৰবি শস্যত আহিব এতিয়া আমাৰ অক্টোবৰ নৱেম্বৰত মচুৰ, মটৰমাহ, এনেকুৱা ধৰণৰ আমাৰ শস্যবিলাক আহিব। এতিয়া যিহেতু আমাৰ বাৰিষা কালত কৰিব পৰা মগুমাহ মাটিমাহ আছে, গতিকে এই সময়ত আগষ্টৰ 15 তাৰিখৰ পৰা ছেপ্টেম্বৰৰ 15 তাৰিখলৈ আমি কৃষক বন্ধুসকলে এইখিনি সময়ত বাৰিষা কালত কৰিব পৰা মগুমাহ আৰু মাটিমাহৰ খেতি কৰিব পাৰে। আৰু এটা আছে, এই আছে আছে
1: বৰষুণ দিয়ে,
0: হয় হয় হয়, আৰু এটা আমাৰ আছে, সেইটো হৈছে তুৰ, অৰহৰ, অৰহৰ। কিন্তু অৰহৰ কাৰণে কি হ'ল, আমাক অসমাতি ৰ লাগে, অসমাতি লাগে, যিহেতু আমাৰ জুন জুলাইত আমাৰ চুইং টাইমটো হয়, সিঁচা সময়টো। গতিকে আমাৰ এইখিনি যিখিনি আমাৰ বান অধ্যুষিত অঞ্চল আছে বা সঘনাই বানপানী হোৱাৰ প্ৰৱণতা আছে, সেইখিনি এৰিয়াত ৰহৰ মাহটো কৰাটো অলপ টান। কিন্তু আমাৰ কাৰ্বি আংলং বা এনেকুৱা সেই ঠাইখিনিত কৰিব পৰা যাব,
2: হিল
0: ডিষ্ট্ৰিক্টবিলাকত, পাহাৰীয়া ঠাইবিলাকত। এতিয়া কৃষক বন্ধুসকলে যদি এইটো সময়ত কৰিব খোজে, মগুমাহ মাটিমাহ ধুনীয়াকৈ কৰিব পাৰিব,
2: আৰু ইয়াৰ ঠিক পিছতে আমাৰ মটৰমাহটো কৰিব পাৰিব,
0: মটৰমাহ কৰিব পাৰিব। তাৰপিছত আমাৰ আহিব ৰবি ছিজনত কৰিব পৰা, যিটো শীতকালীন আমি হিচাপে কৰোঁ, অক্টোবৰ 15 তাৰিখৰ পৰা
1: দুৰ্গা পূজাৰ পাছত,
0: নৱেম্বৰৰ 15 তাৰিখ, সেইখিনি সময়ত আমি মচুৰমাহ, মটৰমাহ, ৰাজমাহ, আৰু আমি আৰু এটা কৰিব পাৰোঁ, খেচাৰী বা আমাৰ কালাই মাহ বুলি কয়, খেচাৰী খেচাৰী দাইলটো, সেইটো কৰিব পাৰোঁ। সেইটো এনে পিয়ৰলিও কৰিব পাৰে, আৰু নহ'লে ধান কটাৰ 15 দিনমান আগত ইটেৰে ক্ৰপ হিচাপে, তাৰমানে লেঠেৰি নিচিগা শস্য হিচাপে কৰিব পাৰে, মচুৰমাহ
1: পাছত, সেইটো
0: মচুৰমাহ আৰু মটৰমাহো পাৰে।
2: গতিকে ৰিলে ক্ৰপিং বুলি কওঁ,
0: গতিকে এই আটাইকেইটা শস্যৰে যথেষ্ট চাহিদা আছে বজাৰত। গতিকে কৃষক বন্ধুসকলে জানেই এইখিনি, যিখিনি জেনেৰেলি অসমত হয় সাধাৰণতে এই 5টা ক্ৰপেই আমাৰ বেছিকৈ কৰা দেখা যায়।
1: আৰু এইবিলাক মাহজাতীয় শস্যৰ বজাৰত সাধাৰণতে চাহিদা কমি যোৱা দেখা নাযায়,
0: দেখা নাই,
1: থাকে, এটা নিৰন্তৰ চাহিদা এটা থাকেই। গতিকে সেই অনুসৰি তেওঁলোকে যদি কৰি যায়, এতিয়া কথাটো হ'ল যে ধৰক মচুৰে কৰিলে বা মটৰ কৰিলে, ৰাজমাহ কৰিলে, ইয়াৰোতো বেলেগ বেলেগ জাত আছে,
0: জাত আছে,
1: কোনবিলাক জাত বাছনি কৰিলে ভাল হয়?
2: জাতৰ ক্ষেত্ৰত মানে কি, ধৰক আমাৰ সচৰাচৰ আমাৰ মাটিমাহ মগুমাহ যিবিলাক আছে, সেইটো আমাৰ আগত কিছুমান লোকেল জাত বুলি কয়, মানে থলুৱা জাত, থলুৱা জাতবিলাক এতিয়া তাৰমানে বহুত ঠাইত নোহোৱা হ'ল। কিন্তু থলুৱা জাতবিলাক কৰিব পাৰিলে কিছুমান সুবিধা আছে, মই এইটো কথা ক'ম বাৰু পিছত। ধৰক বেমাৰ আজাৰ বা পোক পৰুৱাৰ পৰা যিটো আক্ৰমণ, তো সেইটোৰ পৰা বহুতখিনি ৰক্ষা পাব পাৰে। কিন্তু আমাৰ এনে ধৰক আমাৰ মাটিমাহৰ ক্ষেত্ৰত PU-31 বুলি এটা আছে, বা এনেকুৱা ধৰণৰ যিবিলাক অলপ উন্নত জাত আছে,
0: মাটিমাহৰ SDC-40
2: এনেকুৱা ধৰণৰ যিখিনি জাত আছে, এইখিনি জাত কৰিব পাৰিব কৃষকে, এইখিনি ভাল ফল পাব। তাৰপিছতে আমাৰ ধৰক এতিয়া যেতিয়া আমি ৰবি ছিজনত যাম, মগুমাহ কি এইটো মটৰমাহ কৰিম, তো মটৰমাহৰ ক্ষেত্ৰত ধৰক আমাৰ এতিয়া গাৰ্ডেন পি আৰু ফিল্ড পি বুলি দুটা বেলেগ বেলেগ ভাগ আছে। গাৰ্ডেন পিটো হৈছে কি, ধৰক আমাৰ যিখিনি আমি চব্জি হিচাপে খাওঁ, মানে তৰকাৰী, মানে ৰন্ধাশালত যিখিনি
1: কেঁচা
2: মটৰ, গতিকে তাৰ কাৰণে ধৰক জাতটো বেলেগ হ'ব। আৰু আমাৰ ফিল্ড পি বুলি যিটো কয়, যিটো আমি মটৰ মাহৰ দাইল বা আমি শুকানকৈ যিটো পোৱা
0: যায়,
2: সেইটোৰ কাৰণে এটা জাতটো বেলেগ আছে। গতিকে এনেকৈ ধৰক আমি মাটিখিনিৰ লগত খাপ খোৱাকৈ সেইখিনি আমি বাছনি কৰি ল'ব লাগিব। আৰু ধৰক আমাৰ এৰিয়াত মচুৰমাহৰ ক্ষেত্ৰত PL-90 বা এনেকুৱা ধৰণৰ জাত কিছুমান আছে, সেইবিলাক জাত অসমৰ কাৰণে, বা মৈত্ৰী বুলি এটা আছে,
0: IPL-220
2: এনেকুৱা ধৰণৰ যিখিনি জাত আছে, যিখিনি অসমৰ কাৰণে হয়, এতিয়া সেইখিনি কৃষকসকলে কৰিব পাৰে। আৰু সেইখিনিৰ মানে খবৰ লোৱাৰ কাৰণে ধৰক আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰবিলাকৰ লগত যদি যোগাযোগ কৰে, আমি তেখেতসকলক সুন্দৰকৈ কোনটো জাত কোনটো জেগাৰ কাৰণে ভাল হ'ব সেইটো আমি, ধৰক এতিয়া হিলি ৰিজনৰ কাৰণে অলপ জাতটো বেলেগ হয়, বা আমাৰ তলৰ বাকী অঞ্চলৰ কাৰণে অকণমান বেলেগ হয়। গতিকে কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত যদি যোগাযোগ কৰে কৃষকসকলে, তেতিয়াহ'লে আমি তেখেতসকলক সেই ঠাইত হোৱা জাতটোৰ বিষয়ে আমি ধুনীয়াকৈ কৈ দিওঁ।
1: আৰু এই ক্ষেত্ৰত এটা কথা হয়তো কৃষকসকলে নভবা নহয়, কিন্তু আগতকৈ হয়তো বেছিকৈ ভবাৰ থল এইকাৰণেই আছে, কাৰণ আমি যেতিয়া বজাৰলৈ যাওঁ, আমি ঘৰততো দালি নহ'লে নহয়,
2: আৰু এনেও ধৰক এতিয়া আমাৰ আমি যদি চাওঁ, গোটেই মানে ভাৰতবৰ্ষখন এতিয়া মানে মাহজাতীয় শস্যত বহুত আমি আমদানিৰ হাৰটো বেছি হৈছে, গতিকে আমাক ধৰক
1: আহি
2: আছে, গতিকে আমাৰ শ্বৰ্টেজত আছে, আমি আমাৰ কম হৈ আছে,
1: গতিকে এইখিনি মাহজাতীয় শস্যৰ উৎপাদনৰ ক্ষেত্ৰত আমি পিছ পৰি আছোঁ।

0: বহুত প্ৰয়োজনত কেপি স্কুল
1: আৰু এইটো ক্ষেত্ৰত ধৰক ভাৰত চৰকাৰৰ ফালৰ পৰাও কিছুমান প্ৰগ্ৰেম লৈছে আজি দুই তিনি বছৰ ধৰি লৈ আছে বা অসম চৰকাৰৰ পৰাও লৈছে গতিকে এইটো যথেষ্ট মানে আমাৰ স্কোপ আছে যথেষ্ট মানে আমাৰ এইটো স্কোপ থকা
0: এই ক্ষেত্ৰত একেলেঠাৰিয়ে কৃষি কৰাৰ যিটো ব্যৱস্থা মানে উদং কৰি নাৰাখি মাহজাতীয় শস্যত যদি গুৰুত্ব দিয়ে তেতিয়াহ'লে ভালেখিনি আমাৰ নিজা চাহিদা
1: নিজৰ চাহিদাখিনি
2: তাৰমানে আপুনি কোৱা কথাটো মই এড কৰি দিছোঁ অসমত প্ৰায় 8 লাখ হেক্টৰ কৃষিভূমি ধান কটাৰ পিছত এনেই খালি
1: এতিয়া
2: 3 লাখ আছিল এতিয়া 2 লাখ কমি গ'ল 2 লাখ বাঢ়িছে তাৰমানে এতিয়া এই মাটিখিনি কি হয় যিটো আমাৰ ধান কটাৰ পিছত যিটো আমাৰ এক্সেছ যিটো আমাৰ পানী মাটিত থাকি যায় সেইটো আমি ইউজ কৰিব পাৰোঁ কিছু পৰিমাণে আমাৰ সাৰটো থাকি যায় তাৰমানে কথাটো এনেকুৱা পথাৰ খালি 4 মাহ এনেই খালি থাকে ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এই 4 মাহত কম সাৰত কম পানীত খেতিটো মাহজাতীয় শস্যৰ খেতি লগাব পাৰোঁ আমাৰ কৃষকে নকৰে গতিকে আমি এইখিনি যদি আমি গুৰুত্ব দিওঁ তেতিয়াহ'লে এতিয়া এই আমাৰ ভট্টদাই কোৱাৰ নিচিনা যে বিভিন্ন ধৰণৰ আঁচনি লৈছে যেনে এইবাৰ এটা লৈছে এই প্ৰাইম মিনিষ্টাৰ ধন ধান্য কৃষি যোজনা সেইটোৰ আণ্ডাৰত প্ৰায় 5 বছৰ ধৰি এই প্ৰগ্ৰামটো চলিব 25-26ৰ পৰা 30-31লৈ আৰম্ভ হৈছে এইবাৰ আমাক দিছে এতিয়া এইটোৰ আণ্ডাৰত তাৰমানে বিশেষকৈ 3টা ক্ৰপ মগুমা মাটিমাহ আৰু অৰহৰ এই যিহেতু মগুমা মাটিমাহৰ আটাইতকৈ ডিমাণ্ডটো বেছি সেই গতিকে ইয়াত আমাৰ ইয়াৰ লক্ষ্যটো হৈছে যে এতিয়া আমাৰ প্ৰডাকশ্যন হয় প্ৰায় 252 লাখ মেট্ৰিক টন উৎপাদন হয় এই প্ৰগ্ৰামটোৰ এই আঁচনিটোৰ মূল লক্ষ্য হৈছে 2030-31ৰ ভিতৰত আমি 350 লাখ মেট্ৰিক টন কৰিব লাগিব তেতিয়াহে আমি আত্মনিৰ্ভৰশীলতা আমি লাভ কৰিব পাৰিম হয়নে
0: সেইটোৱে প্ৰকৃত অৰ্থত আত্মনিৰ্ভৰশীলতা বুলি ক'ব পৰা যাব
2: তেতিয়া যাব
0: কৃষি খণ্ডটোৱে কিমান এটা ডাঙৰ খণ্ড
2: এইটো
0: যদি আত্মনিৰ্ভৰশীলতা আহে বহুখিনি
2: দিব দিছে এইবাৰ প্ৰায় আমাৰ 20-22খন ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচৰ সহযোগত আৰু কৃষি বিজ্ঞান কেন্দ্ৰ যৌথভাৱে লগ হৈ পেলাই প্ৰায় 2000 হেক্টৰ কৃষিভূমিত গোটেই এইবাৰ অসমত এই এতিয়া চলিব এতিয়া কিছুমান সুইং ষ্টাৰ্ট হৈ গৈছে
1: বোধহয়
2: বাচ্চাটো হ'ব লাগে অসমাতি আমাৰ বৰপেটাত হোৱা নাই বৰষুণ দি আছে যে হয়তো 15 ছেপ্টেম্বৰ ভিতৰত আমাৰ হৈ যাব গতিকে এনেকুৱা দিশত যেতিয়া আমাৰ চৰকাৰ প্লাছ বতৰ জলবায়ুটো আমাৰ ঠিকেই আছে মাটি বা মগুমা বা যিকোনো মাজতে শস্যৰ কাৰণে আমাৰ বতৰ অনুকূল গতিকে এই ক্ষেত্ৰত মানে শস্য হিচাপে নলৈ এটা ব্যৱসায়িক ভিত্তিত আমি যাব পাৰিম মাজতে শস্যৰ ক্ষেত্ৰত যিহেতু অনুকূল আমাৰ দিনত চৰকাৰ ছাপৰ্টত আছে বতৰ ভাল জলবায়ু ভাল এতিয়া কৃষকে কৰিলে নিশ্চয় আমাৰ উৎপাদনটো বাঢ়ি যাব
0: অকণমান ব্যৱসায়িক দৃষ্টিভংগী এটা যদি চাই বেলেগ আৰু এটা কথা আপুনি ভট্টাচাৰ্য ডাঙৰীয়াই কৈছিলে যে মাটিখিনিৰ লগত খাপ খোৱাকে কি কৰিব গতিকে মাটিখিনিৰ লগত খাপ খোৱাবলৈ হ'লে নিশ্চয় ভূমি পৰীক্ষণটো জৰুৰী
1: সেইটো এটা খুব জৰুৰী কথা
0: সেই বিষয়ে কওকচোন
1: মানে ভূমি পৰীক্ষণটোত আমাৰ খুব আচলতে কি মাটিমাহ মগুমাহ এইবিলাক খুব আমাৰ ধৰক অলপ কম সাৰ থকা মাটিটো হয় সেইটোত মানে আমাৰ ধৰক কিছুমান শস্যৰ নিচিনা নহয় যে বহুত মানে সাৰুৱা মাটি লাগে কিন্তু আমি ধৰক যদি একেডৰা মাটিত আমি ধৰক মগুজাতীয় শস্যটো কৰোঁ তেতিয়াহ'লে তাৰ পৰাই আমি ধৰক আমাৰ যিটো বায়ুমণ্ডলৰ যিটো সাৰ মানে বিশেষকৈ নাইট্ৰজেনাছ যিটো সাৰ থাকে সেই সাৰটো তেওঁ মানে মাহজাতীয় শস্যই আনি পেলাই নদুলি হিচাপে তাত জমা কৰে আৰু সেইখিনি মানে পিছত আমাৰ মাটিটো সাৰুৱা কৰিব গতিকে মাটিটো ডেভেলপ কৰাৰ কাৰণেও আমি মাহজাতীয় শস্যটোক এটা আহিলা হিচাপে ল'ব পাৰোঁ মাটিখিনি আমাৰ যিখিনি ধৰক একেৰাহে খেতি কৰি থকাৰ ফলত তাত আমাৰ মাটিৰ যিবিলাক উপাদানবিলাক কমি গৈ থাকে তো মাহজাতীয় শস্য যদি আমি কৰোঁ তেতিয়াহ'লে আমি বেয়া মাটিখিনিও ভাল কৰিব পাৰোঁ গতিকে সেইটো এটা মানে মাহজাতীয় শস্যৰ এটা সুন্দৰ হৈ উঠিব যদি 2-3 বছৰ মাহ আমি একেৰাহে মাহজাতীয় শস্য কৰোঁ তেতিয়াহ'লে তাত মাটিখিনিৰ উৰ্বৰতা বাঢ়িব যিহেতু মাহজাতীয় শস্যত খুব কম পৰিমাণৰ সাৰ লাগে গতিকে আমি ধৰক মাটিৰ ক্ষেত্ৰত আমি অলপ যিখিনি মাটিৰ সাৰুৱা নহয় বুলি আমি ভাবোঁ তেনেকুৱা মাটিতো আমি মাহজাতীয় শস্যটো
0: কৰিব পাৰোঁ
1: তাৰমানে অসমৰ যিকোনো মাটিতে আমি মাহজাতীয় শস্যটো কৰিব পাৰোঁ
0: এনে ক্ষেত্ৰত মাহজাতীয় শস্যক আচলতে আমি কৃষকৰ বন্ধু বুলি
1: বন্ধু
0: মাটিখিনিৰো সহায় কৃষকজনকো অতিৰিক্ত আয় আনে
1: সেইটো ধৰক এতিয়া আমাৰ এটা আছে যে মাটি সাৰুৱা কৰিব লাগিলে যে মাহজাতীয় শস্য বা ধনচিয়া বা এনেকুৱা ধৰণৰ ক্ৰপবিলাক কৰিব লাগে বুলি আছে এতিয়া ধনচিয়াটো ধৰক আমাৰ ফুড ক্ৰপ নহয় তথাপি মাটিখিনি ভাল কৰাৰ কাৰণে কৰিব লাগে এতিয়া মাহজাতীয় শস্য কৰিলে আমি ধৰক তাৰ ফলটোও পালোঁ মাটিখিনিও
2: উৰ্বৰতা

0: বৃদ্ধি হল।
1: হ্যাঁ
0: ইয়াৰ লগতে আৰু এটা মই এড কৰি দিওঁ
1: হয়
0: দাদাৰ লগত, তাৰ মাজতে শস্যৰ আৰু দুটামান গুণ আছে, যে ই ভূমি যিটো ক্ষয়, ভূমি ক্ষয়টো সি ৰোধ কৰে। কেনেকৈ কৰে? যে ইয়াৰ শিপাই মাটিৰ কণিকাবোৰ ধৰি ৰাখে আৰু ইয়াক স্মুথাৰ মানে কভাৰ ক্ৰপ হিচাপে কৰিব পৰা যায়। কভাৰ মানে ইয়াৰ ফাষ্ট গ্ৰোয়িংটো, এই পাতবিলাক যেতিয়া হেৰি হৈ যাব, সি কভাৰ কৰি দিব মাটিটো, দিলে বৰষুণ যিটো পৰিব সেই পাতটোৱে মানে অলপ হেৰি কৰি
2: মানে মাটিৰ ওপৰৰ মাটিভাগ বিশেষকে ধৰক বৰষুণৰ পানী উঠি নোযোৱাকৈ ৰাখিব পাৰে,
1: শক এবজৰ্বাৰৰ নিচিনা।
0: Yes,
1: আৰু পোনপটীয়াকে মাটিত নপৰে, মাটিত
0: নপৰে
1: আৰু আঘাতটো
2: কম, আঘাতটো কম হ'ব তেতিয়া ওপৰি বিশেষকে মাটিৰ ওপৰি ভাগৰ আমাৰ সাৰুৱা অংশটো থাকে, সেইখিনি যদি বৰষুণৰ পানীয়ে ধুই লৈ যায় মাটিখিনি অনুৰ্বৰ হৈ যাব।
0: আৰু আৰু এটা আছে কি, উইড আমাৰ যিটো যিবিলাক বনবাৰ আছে সেই অপৰ্টিনবিলাক সি ছাপ্ৰেছ কৰিব পাৰে আৰু বিভিন্ন ধৰণৰ পোক পৰুৱা বেমাৰ আজাৰ সি কমাই দিব পাৰে। সেই গতিকে আমি সদায় চাজেষ্ট কৰিব খোজোঁ কৃষক বন্ধুসকলক যে বছৰত এবাৰ তেখেতৰ শস্য প্ৰণালীত, ক্ৰপ ছিকুৱেঞ্চত এবাৰ, যিহেতু শ্বৰ্ট ডিউৰেশ্যন ক্ৰপ আমাৰ সদায় শস্য দীৰ্ঘকালৰ খেতি, মগুমাহ, মাটিমাহ, মচুমাহটো অলপ লাগে 120 দিনমান লাগি যায়। গতিকে এই যিটো আমাৰ শস্য দীৰ্ঘকালৰ খেতি, মগুমাহ, মাটিমাহ, এই দুটা যদি এবাৰ সোমাই দিব পাৰে এই আমাৰ গ্ৰীষ্মকালীন হিচাপে বা বৰ্ষাকালীন হিচাপে যিকোনো এবাৰ
1: বছৰত
0: যিহেতু 60-65 দিনত হৈ যায়, এই ভট্টদাই কোৱাৰ নিচিনা এই এডভান্টেজ কেইটাটো পাবই, লগতে তেওঁ এটা উৎপাদন পাব। নাপালেও গ্ৰীণ মেনিয়ৰ ক্ৰপ হিচাপে আমি কৰিব পাৰোঁ, সেউজাৰ হিচাপে
2: যদি থাকে। ধৰক এতিয়া ধৰক আমাৰ তিনিটা খেতি, যিদৰা মাটিত আমি তিনিটা খেতি কৰিম, তাত এটা একবাৰ মাহজাতীয় শস্য খেতি কৰাটো আমাৰ মানে বৈজ্ঞানিক ভিত্তিত এইটো মানে কৰিবই লাগে। মানে যদি বছৰত আমি এডৰা মাটিত তিনিটা খেতি কৰোঁ, তাৰ তিনিটা খেতিৰ ভিতৰত এটা খেতি অন্তত মাহজাতীয় শস্য
1: থাকিব লাগে,
2: যাতে মাটিৰ গুণাগুণটো ঠিকে থাকে।
1: এই ক্ষেত্ৰত আমি আৰু এটা কথা মনলৈ আহিছে, এতিয়া পোক পতংগৰ সমস্যাৰ কথা আপুনি উল্লেখ কৰিছিলে, কিন্তু যিহেতু জলবায়ু পৰিৱৰ্তন হৈছে চাৰিওফালে, আমি এতিয়া গ্ল'বেল ৱাৰ্মিং পাৰ হৈ গ্ল'বেল বাৰ্ণিঙত ভৰি, গতিকে এনে সময়তো পোক পতংগৰ সমস্যাই পথাৰত বৰ ব্যাপক ৰূপ লৈছে বহু জেগাত, এনে ক্ষেত্ৰত মাহজাতীয় শস্যবিলাকৰ কাৰণে কেনেধৰণৰ প্ৰত্যাহ্বান আহিছে নতুনকৈ?
2: মাহজাতীয় শস্যত ধৰক আমাৰ প্ৰথম ক'ব লাগিলে আমাৰ মাটিমাহ মগুমাহত যদি আমি কথা কওঁ, তাত মানে আমাৰ ধৰক ভাইৰেল বেমাৰ এটা আছে, মানে এইটো
0: য়েল্ল'
2: ভেইন মজাইক YMV, তো এইটো আমাৰ আচলতে কি হয়, বহুতখিনি আমাৰ বীজৰ লগত মানে এইটো গুটিতে থাকে, তো গতিকে কৃষকে এনেকুৱা কিছুমান জাত আছে যে তাত আহিব এটা মানে, তো কৃষকে তেনেকুৱা জাতবিলাক মানে বাদ দিব লাগিব। সেইকাৰণে মই প্ৰথমতে এটা কথা কৈছোঁ যে খেতি কৰাৰ আগতে হয় কৃষি বিভাগ নহ'লে আমাৰ লগত এবাৰ আলোচনা কৰি ল'ব কোনটো জাত, কিছুমান জাতত ধৰক সহনীল গুণটো থাকে, গতিকে তেনেকুৱা যেনেকৈ PU-13 তেনেকুৱা ধৰণৰ জাতবিলাক আমি ল'ব পাৰোঁ, তে সেইটো এটা কথা থাকিল। দুই নম্বৰ কথা হ'ল কি, যে এই বিশেষকৈ এই বেমাৰটোৱে যিহেতু বেছি মানে YMV যিটো য়েল্ল' ভেইন মজাইক ভাইৰাছ বুলি কয়, এইটো হ'ল কি, এটা বগা মাখিয়ে ৰোগটো খুচৰাই এজোপাৰ পৰা আনজোপালৈকে লৈ যায়, গতিকে তাত আমাৰ ফিল্ড চেনিটেশ্যন মানে চাফ চিকুণতাটো থাকিব লাগিব, আৰু পথাৰত এজোপা বা দুজোপা দেখাৰ লগে লগে সেইখিনিক যাতে আমি তাৰ পৰা উঠাই দিওঁ, নহ'লে কি হ'ব, সেইজোপাৰ পৰা আনজোপা বাকী থকা গছখিনিলৈকে বিয়পি পৰে। আৰু তাৰ ক্ষেত্ৰত ধৰক আমি কিছুমান ট্ৰেপ ব্যৱহাৰ কৰিব পাৰোঁ, যেনেকৈ ধৰক আমাৰ এটা আছে ৱেল্ল' ষ্টিকি ট্ৰেপ বুলি, তো এইটোত কি হয় ধৰক আঠাজাতীয় এখন কাগজ থাকিব, তাত মানে কি আমাৰ মাখিবোৰ তাত লাগি ধৰে, তেতিয়া আমি তেতিয়া ধৰক বেমাৰটো খুচৰাত বাধা প্ৰদান কৰে, গতিকে তেনেকুৱা ধৰণৰ বস্তুখিনি আমি ল'ব পাৰোঁ ব্যৱস্থা। আৰু খুব জৰুৰী হ'লে তেতিয়াহে আমি ধৰক কেমিকেলত যাম, নহ'লে আমি তৎক্ষণাত আমি কেমিকেলত নাযাওঁ, গতিকে সেইখিনি বস্তু আমি অলপ সাৱধানতা ল'ব লাগিব। তাৰপিছত ধৰক অলপ নিৰীক্ষণটো খুব দৰকাৰ, মানে আমাৰ ফিল অবজাৰ্ভেশ্যনটো খুব দৰকাৰ, সেইকাৰণে আমি ধৰক মাঘ খেতিখিনি সিঁচি থৈ গুচি আহিলোঁ পিছত চপাব গ'লোঁ সেইটো হ'লে নহয়, কাৰণ এইবিলাক বেমাৰ মানে কি বেমাৰ পোক এইবিলাক যদি আমাৰ ধৰক আমি দুদিন বা এদিনো আমি যদি তাক মানে নেগলেক্ট কৰোঁ তেতিয়ালৈকে সি খুব
1: বাঢ়ি যাব পাৰে
2: লাৰ্জ স্কেলত, বা আপুনি যিটো কথা কৈছে যে গ্ল'বেল ৱাৰ্মিং বা এইটোৰ কাৰণে, তো সেইটো এটা আমি চাবলগীয়া আছে। আৰু বহুত ক্ষেত্ৰত হয় কি, মই প্ৰথমতে এটা কথা কৈছিলোঁ যে আমাৰ থলুৱা জাত, থলুৱা জাতৰ কথাটো মই কৈছিলোঁ, তো সেইটো হ'ল কি আমাৰ থলুৱা জাতবিলাক এইবিলাক বেমাৰ বা পোকৰ কাৰণে
1: সহনশীল,
2: সেইকাৰণে আজিকালি ধৰক বহুত কৃষকে কয় আগতে এনেই সিঁচি থ'বলৈ হৈছিল
0: আজিকালি
2: নহয়, নোহোৱাৰ কাৰণ কিন্তু সেইটো এটা
1: থলুৱা
2: জাতবিলাক তাৰমানে আমাৰ নোহোৱা, গতিকে সেই

0: বিলাক হ'ল কি আমাৰ ৰেজিষ্টেণ্ট, থলুৱা জাতটো মানে আমাৰ ইয়াতে হোৱা, গতিকে ইয়াৰ জলবায়ুৰ লগত সি খাপ খোৱাকৈ হৈছে। এতিয়া বাহিৰৰ পৰা যেতিয়া আমি জল এটা জাত লৈ আহিম, সেই জলবায়ুটো যেতিয়া ভেৰিয়েশ্যন এটা হয়, তেতিয়া পোক পৰুৱা বা বেমাৰ আজাৰৰ হেৰিটো বেছি হয়। গতিকে কৃষকসকলক মই এইখিনিতে কওঁ, যদি থলুৱা জাত কাৰোবাৰ হাতত আছে তেতিয়াহ'লে এইবিলাক যাতে সংৰক্ষণ কৰি মানে অলপ অলপ প্ৰত্যেক বছৰে খেতিটো কৰি ৰাখে। আৰু সেইটোৰ কাৰণে মই এই যদিও এইটোৰ বিষয় নহয়, মানে এটা চিট এইটো এইটো চিট মানে আপোনাৰ নামতে থাকিব, এইটো তেনেকুৱা ব্যৱস্থা এটাও চৰকাৰৰ ফালৰ পৰাই আছে,
1: পেটেণ্ট কৰি দিয়া নিচিনা,
0: পেটেণ্ট কৰাৰ নিচিনা, এক্সেক্টলি যে সেইটো মানে আপোনাৰ নামত ৰেজিষ্টাৰ হৈ থাকিব যে আপোনাৰ ওনাৰটো আপুনি
2: আপুনি
0: যদি সেইটোৰ কোনোবাই কিবা ৰিচাৰ্চৰ কামত লয় কিবা লয়, সেইটো আপোনাৰ পাৰ্মিশ্যন ল'ব লাগিব আৰু তাৰ বিনিময়ত আপুনি কিবা এটা তাৰ পৰা
1: ৰয়েলটি পাব,
0: ৰয়েলটি পাব।
2: এই প্ৰটেকশ্যন অফ এইটো ন
0: PPVRF যেটো
2: PPN
0: ফার্মাৰ ভেৰাইটি মাইটো
2: সেইটো সেইখন আইনৰ অধীনত এইটো
0: তাৰ আইনৰ অধীনত। গতিকে এইখিনি সুযোগতে মই কৃষকসকলক সেই কথাটো ক'লো, অকল মাহজাতীয় শস্য বুলিয়ে নহয় যিকোনো
1: যিকোনো বীজৰ ক্ষেত্ৰত
0: যিকোনো বীজৰ
1: কামটো কৰিব পাৰে,
0: কৰিব পাৰে।
1: এতিয়া আপুনি কৈছে যে কেতিয়াবা বেমাৰটো বীজতে থাকে বুলি,
0: হয়
1: গতিকে বীজ শোধনৰ
0: বীজ শোধন এটা ডাঙৰ আহিলা এটা আছে।
1: আৰু যি আপুনি বেমাৰৰ কথা কৈছে, এখিনি প্ৰায় সকলো ধৰণৰ মাহজাতীয় শস্যতে দেখা পোৱা যায়নে?
0: হয়, বিশেষকে মাটিমাহ মগুমাহত বেছি হয় মই যিটো কথা ক'লো, আৰু তাত বাহিৰে ধৰক আমাৰ যিটো মচুমাহ আছে তাত এটা উইল্ট বেমাৰ এটা হয়, গছজোপা লেৰেলি যায় মেইন বেমাৰ সেইটোৱে, বা আমাৰ মটৰ মাহৰ ক্ষেত্ৰত এইটো হ'ব পাৰে, বা পাউডাৰী মিল্ডি বুলি পাতবিলাকত মানে
1: বগা
0: বগা পাত মানে গাড়ী ছটিয়াই দিয়াৰ নিচিনাকৈ। গতিকে ধৰক চবৰে ক্ষেত্ৰত ব্যৱস্থাপনাবিলাক বেলেগ বেলেগ হ'ব, গতিকে আমি আধা ঘণ্টাৰ ভিতৰতেতো গোটেইখিনি সামৰিব নোৱাৰোঁ। গতিকে কৃষকসকলক মই অনুৰোধ কৰোঁ যাতে প্ৰথমতে নিৰীক্ষণটো ভালকৈ কৰক, কৰি কিবা অসুবিধা পালে তেখেতসকলে ওচৰৰ কৃষি বিজ্ঞান কেন্দ্ৰ আছে হেৰি আছে যোগাযোগ কৰোঁ, যোগাযোগ কৰি পেলাই নিশ্চয় তাৰ নিৰাময়ৰ ব্যৱস্থাটো।
1: মাহজাতীয় শস্যৰ বীজ শোধন প্ৰক্ৰিয়াটো
0: হয়, বীজ শোধনটো মানে কি অকল মাহজাতীয় বুলি নহয় যিকোনো খেতিৰে আচলতে বীজখিনি আমি শোধন কৰি ল'ব লাগে। কাৰণ বীজ শোধনটোৱে কি কৰে, প্ৰাৰম্ভিক অৱস্থাত যিখিনি আমাৰ বীজৰ লগত যিখিনি বীজাণু থাকিব, জীৱাণু বীজাণু থাকিব, এই বীজাণুখিনি ধ্বংস কৰে। গতিকে ধৰক আমাৰ মূল পথাৰত যেতিয়া আমি সিঁচিম তেতিয়া আমি প্ৰাৰম্ভিক অৱস্থাত এইখিনি ৰেহাই পাওঁ।
3: মাহজাতীয় শস্যৰ ব্যৱস্থাপনা শীৰ্ষক আলোচনাটি শুনিলে। আলোচনাটিত অংশগ্ৰহণ কৰিলে ডক্টৰ পিংকুধৰ বৰ্মন আৰু সুনীল কুমাৰ ভট্টাচাৰ্যই। আলোচনাটিৰ আঁত ধৰিলে ভাস্কৰজ্যোতি আচাৰ্যই। আলোচনাটিৰ পৰৱৰ্তী অংশ শুনিবলৈ পাব অহা মঙলবাৰৰ কৃষকবাণী অনুষ্ঠানত।
4: इधर इधर इधर हम बोल रहे हैं तेरे बीजू का
5: पुतला बोल रहे
4: पक्षियों से तो हम खेत को बचा लेते हैं पर इन घातक रसायनों से कैसे बचाएं
5: मतलब
4: देख बेटा तू जो ये अंधाधुंध रसायन मिलाता है ना मिट्टी की सेहत बिगड़ने लगी है और जब माटी ही कमजोर पड़ जाएगी तो उपज कैसे सेहतमंद होगी हाँ? अरे पहले ऐसा नहीं था पूछना अपने बड़े बुजुर्गों से कैसे फसल लहलहाती थी शुद्धता झलकती थी हाँ? माटी भी तंदुरुस्त और लोग पहली वाली बात कहा
5: पर हम तो सभी डाले हैं
4: सब नहीं आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं पर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं
5: सच
4: है एक्सपीरियंस से बता रहे हैं धूप में बाल सफेद नहीं किए हैं
5: ठीक है भाई मैं भी आज तो जैविक खेती शुरू करूँगा
6: माटी से प्रेम की परंपरा है परंपरागत खेती।
3: এতিয়া আগবঢ়াইছো বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ। গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, বাক্সা, চিৰাং আৰু দক্ষিণ শালমৰা, মানকাছাৰ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে অনুকূল বতৰৰ বাবে বৰ্তমান সময়ত শালি খেতিত মজা খোৱা পোক আৰু সুৰ পোক নামৰ লেটাজাতীয় পোকৰ আক্ৰমণ দেখিবলৈ পোৱা যাব পাৰে। বিভিন্ন অনিষ্টকাৰী পোকৰ পৰা ৰক্ষা পাবৰ বাবে কৃষকসকলে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। বৰ্তমান মাটিত যথেষ্ট আৰ্দ্ৰতা আছে আৰু অহা সপ্তাহত যিহেতু প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা নাই, সেয়েহে ফুলকবিৰ বীজ সিঁচা কাৰ্য অব্যাহত ৰাখিব পাৰে। অহা সপ্তাহৰ বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি কৃষকসকলে মাটিমাহৰ বীজ সিঁচাৰ কাৰ্য অব্যাহত ৰাখক। যিসকল খেতিয়কে আগতীয়াকৈ মূলা খেতি কৰিব, সেই খেতিয়কসকলে মূলাৰ গুটি সিঁচিব পাৰে। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা কৃষি পৰামৰ্শ হৈছে ধাননি পথাৰ, আলি আৰু ইয়াৰ আশে পাশে থকা অপতৃণ আৰু ঘাঁহ বন পৰিষ্কাৰ কৰি ৰাখিব। এইবোৰত খুৰপোকে আশ্ৰয় ল'ব পাৰে। মাটিমাহ আৰু মগুমাহ ত্ৰিছ

ডিচেম্বৰৰ ভিতৰত সিঁচিব লাগে। সিঁচাৰ উপযুক্ত সময় ছেপ্টেম্বৰৰ মাজভাগলৈ। খাৰিফ তিল ভালদৰে পানী ওলাই যোৱা বালিচহীয়া পলসুৱা মাটিত ভাল হয়। মাটি তিনি চাৰিবাৰ হাল বাই ভালদৰে সমান কৰি ল'ব লাগে। কৃষকসকলে এতিয়া মূলাৰ বীজ সিঁচিব পাৰে। বিশেষকৈ আগতীয়া জাতৰ মূলাৰ বাবে এই সময় উপযুক্ত। নেমুটেঙা গছত যদি গা গছ বিন্ধা কৰা পোকৰ আক্ৰমণ দেখে, নিবাৰণৰ বাবে বিন্ধাবোৰত তাঁৰ ভৰাই পোকবোৰ ধ্বংস কৰি মাটিৰে বিন্ধাবোৰ বন্ধ কৰি দিব। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে আগবঢ়া

0: বৰষুণৰ বাবে বিন্ধাবোৰত তাঁৰ ভৰাই পোকবোৰ ধ্বংস কৰি মাটিৰে বিন্ধাবোৰ বন্ধ কৰি দিব। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা পৰামৰ্শ হৈছে, বানপানীৰ ফলত যদিহে কঠীয়া সম্পূৰ্ণৰূপে নষ্ট হৈছে তেন্তে কঠীয়াৰ পৰিৱৰ্তে এশ দিনৰ ভিতৰত চপাব পৰা হ্ৰস্বদিনীয়া জাত যেনে লুইট, কপিলি, দিচাং আদিৰ গজালি ওলোৱা বীজ পোনে পোনে মূল পথাৰত ছেপ্টেম্বৰ মাহৰ 10 তাৰিখলৈকে সিঁচিব পাৰে। বানপানী অধ্যুষিত অঞ্চলত মনোহৰ শালি, এন্দ্ৰিউ শালি, প্ৰসাদভোগ আদি জাতৰ বুঢ়া কঠীয়া ভাদ মাহৰ শেহলৈকে ৰুব পাৰিব। অনুকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি মগুমাহ আৰু মাটিমাহৰ বীজ মূল পথাৰত সিঁচিব পাৰে। আগতীয়া মূলাৰ জাত যেনে পোচা দেশী, পোচা চেটকী, পোচা হিমানী আদি মূল পথাৰত সিঁচাৰ কাৰ্য অব্যাহত ৰাখক। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা পৰামৰ্শ হৈছে, মাটিমাহ আৰু মগুমাহৰ খেতিৰ বাবে বৰষুণৰ ফলত মাটি অধিক সেমেকা বা পানী জমা হৈ থাকিলে এতিয়াই বীজ সিঁচা পৰিহাৰ কৰিব। যিসকল কৃষকে এতিয়াও আগতীয়া ফুলকবিৰ বীজ সিঁচা নাই তেওঁলোকে বৰষুণ নথকা উপযুক্ত সময়তহে নাৰ্চাৰী প্ৰস্তুত কৰি বীজ সিঁচিব পাৰে। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, কুঁহিয়াৰৰ শস্যখিনি বৰ্তমান মুখ্য বৃদ্ধিৰ পৰ্যায়ত আছে, গতিকে খেতিয়কসকলে কুঁহিয়াৰ গছৰ বৃদ্ধিৰ সময়ছোৱাত পুৰণি আৰু শুকান পাতবোৰ আঁতৰাই দিব পাৰে। কুঁহিয়াৰ গছবোৰ হালি পৰা বা ভাঙি পৰাৰ পৰা ৰক্ষা কৰিবলৈ 3-4 জোপা কুঁহিয়াৰ গছ সিহঁতৰ পাতৰ দ্বাৰা একেলগে বান্ধি যান্ত্ৰিক আধাৰ দিয়াৰ পৰামৰ্শ দিয়া হ'ল। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ ইমানেই।
1: पुतला बोल रहे
2: पक्षियों से तो हम खेत को बचा लेते हैं पर इन घातक रसायनों से कैसे बचाएं?
1: मतलब
2: देख बेटा तू जो ये अंधाधुंध रसायन मिलाता है ना मिट्टी की सेहत बिगड़ने लगी है और जब माटी ही कमजोर पड़ जाएगी तो उपज कैसे सेहतमंद होगी हाँ? अरे पहले ऐसा नहीं था पूछना अपने बड़े बुजुर्गों से कैसे फसल लहलाती थी शुद्धता झलकती थी हाँ? माटी भी तंदुरुस्त और लोग अरे पहली वाली बात कहाँ
1: पर हम तो सब यही डाले हैं
2: सब नहीं आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं पर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं
1: सच है
2: रे बेटे एक्सपीरियंस से बता रहे हैं धूप में बाल सफेद नहीं किए हैं
1: ठीक है भाई मैं भी आज तो जैविक खेती शुरू करूँगा
3: माटी से प्रेम की परंपरा है परंपरागत खेती
0: एटिया हुनक पासोली आरो महजातीय शस्यर हेहतिया बजार दर বেঙেনাৰ দৰ প্ৰতি কুইণ্টলত 2,500 টকাৰ পৰা 3,000 টকা, তিতাকেৰেলা 3,500 টকাৰ পৰা 4,000 টকা, তিয়ঁহ 3,000 টকাৰ পৰা 4,000 টকা, বিলাহী 3,000 টকাৰ পৰা 4,000 টকা, মিঠালাও 1,200 টকাৰ পৰা 2,000 টকা, অমিতাৰ দৰ প্ৰতি কুইণ্টলত 1,500 টকাৰ পৰা 2,500 টকাৰ ভিতৰত, গাজৰ 6,500 টকাৰ পৰা 7,500 টকাৰ ভিতৰত, জলকীয়া 5,000 টকাৰ পৰা 6,000 টকাৰ ভিতৰত, কোমোৰাৰ দৰ প্ৰতি কুইণ্টলত 1,000 টকাৰ পৰা 2,000 টকাৰ ভিতৰত, জিকা 2,500 টকাৰ পৰা 3,000 টকাৰ ভিতৰত, ভোল 2,500 টকাৰ পৰা 3,500 টকাৰ ভিতৰত, মূলা 2,500 টকাৰ পৰা 3,000 টকা, বিট 4,000 টকাৰ পৰা 6,000 টকা, বন্ধাকবি 2,000 টকাৰ পৰা 3,000 টকা, স্কোৱাছ 1,500 টকাৰ পৰা 2,000 টকা, কেপচিকাম 3,000 টকাৰ পৰা 5,000 টকা, পটল 2,300 টকাৰ পৰা 3,000 টকাৰ ভিতৰত, ভেন্দি 3,000 টকাৰ পৰা 4,000 টকাৰ ভিতৰত, কচু 3,000 টকাৰ পৰা 4,000 টকা, লাও 2,000 টকাৰ পৰা 3,000 টকা, পালেং শাকৰ দৰ 100 মুঠিত 100 টকা, উৰহীৰ দৰ প্ৰতি কুইণ্টলত 1,500 টকাৰ পৰা 2,500 টকা, লেচেৰা 4,000 টকাৰ পৰা 5,000 টকা, নেমুৰ দৰ প্ৰতি পোনত 160 টকাৰ পৰা 180 টকাৰ ভিতৰত, পদিনা 100 মুঠিত 100 টকা, ধনিয়া পাত 75 মুঠিত 100 টকা, ভাতকেৰেলাৰ দৰ প্ৰতি কুইণ্টলত 4,000 টকাৰ পৰা 4,500 টকাৰ ভিতৰত, সাধাৰণ চাউলৰ দৰ প্ৰতি কুইণ্টলত 3,300 টকাৰ পৰা 4,050 টকা, গোমধান 2,000 টকাৰ পৰা 3,500 টকা, গোটামগু 10,200 টকাৰ পৰা 11,800 টকা, মচুৰ 7,700 টকাৰ পৰা 7,800 টকা, বুট 7,400 টকাৰ পৰা 8,500 টকা, মাটিমাহ 11,200 টকাৰ পৰা 14,800 টকা, মগু দাইলৰ প্ৰতি কুইণ্টলৰ দৰ 8,900 টকাৰ পৰা 11,400 টকা, মচুৰ দাইল 7,200 টকাৰ পৰা 11,800 টকা, ৰহৰ দাইল 10,200 টকাৰ পৰা 12,800 টকা, বুটৰ দাইল প্ৰতি কুইণ্টলত 7,500 টকাৰ পৰা 8,400 টকা, আলু 900 টকাৰ পৰা 1,800 টকা, পিঁয়াজ 5,300 টকাৰ পৰা 6,000 টকা, সৰিয়হ প্ৰতি কুইণ্টলৰ দৰ 6,750 টকাৰ পৰা 7,000 টকা, তিল 15,000 টকাৰ পৰা 17,000 টকা, ধনিয়া 15,000 টকাৰ পৰা 17,000 টকা।

0: আদা 11,000 টকাৰ পৰা 13,000 টকা, শুকান জলকীয়া 21,000 টকা, গুড় প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 6,600 টকাৰ পৰা 7,000 টকা, চেনী 5,900 টকাৰ পৰা 6,000 টকা, তামোলৰ প্ৰতিপোনৰ দৰ 300 টকাৰ পৰা 550 টকাৰ ভিতৰত, পাণৰ প্ৰতিকুৰিৰ দৰ 150 টকাৰ পৰা 200 টকাৰ ভিতৰত, 15 কেজিৰ মিঠাতেলৰ টিনৰ দৰ 2,180 টকাৰ পৰা 2,580 টকাৰ ভিতৰত, 15 কেজিৰ বনস্পতি ঘিৰ প্ৰতিটো টিনৰ দৰ 2,230 টকাৰ পৰা 2,250 টকা, আৰু গোমধানৰ প্ৰতি কিলোৰ দৰ 2,000 টকাৰ পৰা 4,800 টকা। পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই।
1: শ্ৰোতাসকল, আজিৰ কৃষকবাণী আমি ইমানতে সামৰিছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।

0: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটোপলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আগবঢ়োৱা হৈছে সুতপা চক্ৰৱৰ্তীৰ কণ্ঠত ৰবীন্দ্ৰ সংগীত।

0: রবীন্দ্রসঙ্গীত শুনিলে সুতপা চক্রবর্তীর কণ্ঠত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহ। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। আকাশবাণী গুৱাহাটীৰ মহাবাহ খন্তেক পাছতেই সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: इससे बेहतर कुछ नहीं।
2: अपने परिवार को दीजिए सुरक्षित जीवन रूरल पोस्ट लाइफ इंश्योरेंस RPLI की लाइफ इंश्योरेंस पॉलिसीज के साथ। अपने नजदीकी डाकघर से आज ही संपर्क करें या indiapost.gov.in पर लॉग ऑन करें।
0: एया आकाशवाणी गुवाहाटी। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহ হ'ল দেশজুৰি বিভিন্ন কাৰ্যসূচীৰে আজি শিক্ষক দিৱস উদযাপন, অসমৰ দুগৰাকী শিক্ষকসহ দেশৰ 82গৰাকী শিক্ষক অধ্যাপকসহ ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান, প্ৰতিযোগিতামূলক শিক্ষা ব্যৱস্থাই শিক্ষাৰ্থীৰ কেৰিয়াৰ গঢ়াত ষষ্ঠ শ্ৰেণীৰ পৰাই পৰামৰ্শৰ প্ৰয়োজন বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ মন্তব্য, ৰাজ্যৰ 29খন জিলাত কালি নিশাৰে পৰা চলা অভিযানত এই পৰ্যন্ত 330জন প্ৰবঞ্চকক আটক, আৰু ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজিৰে পৰা এলানি বিশেষ কাৰ্যসূচীৰ আয়োজন। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই মৃদুস্মিতা শৰ্মা আৰু মোৰ সৈতে আছে ভাস্বতী চক্ৰৱৰ্তী। প্ৰখ্যাত শিক্ষাবিদ, লেখক, দাৰ্শনিক তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জয়ন্তী উপলক্ষে দেশজুৰি বিভিন্ন কাৰ্যসূচীৰে আজি শিক্ষক দিৱস উদযাপন কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শিক্ষক দিৱস উপলক্ষে দেশৰ শিক্ষক শিক্ষয়িত্ৰীসকলক শুভেচ্ছা জনায়। শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আজি নতুন দিল্লীত 27খন ৰাজ্য, 7টা কেন্দ্ৰীয় শাসিত অঞ্চল আৰু 6টা কেন্দ্ৰীয় চৰকাৰৰ সংগঠনৰ মুঠ 82গৰাকী শিক্ষকক ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান কৰে। দেশৰ 48গৰাকী বিদ্যালয় শিক্ষকৰ লগতে উচ্চ শিক্ষানুষ্ঠান আৰু পলিটেকনিকৰ 21গৰাকী শিক্ষক, অধ্যাপক আৰু 13গৰাকী প্ৰশিক্ষকক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে। অসমৰ 2গৰাকী শিক্ষকে এইবাৰ এই ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ অংকুৰণ দত্ত আৰু যোৰহাট উত্তৰ পশ্চিম শিক্ষাখণ্ডৰ অন্তৰ্গত আদৰ্শ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰাজেশ বৰদলৈক ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান কৰা হয়। শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ 15গৰাকী শিক্ষকক চলিত বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰদান কৰা হয়। উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰ দেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আয়োজিত শিক্ষক দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কৃতি শিক্ষকসকলক এই বঁটা প্ৰদান কৰে। এই অনুষ্ঠানতে জিলা পৰ্যায়ত বাছনি লাভ কৰা কামৰূপ মহানগৰ জিলাৰ 17গৰাকী শিক্ষকলৈও কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা স্বায়ত্তশাসিত মৰ্যাদা লাভ কৰা 12খন মহাবিদ্যালয়, 14গৰাকী সহযোগী NCC বিষয়া, কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ অন্তৰ্গত পেটেণ্ট লাভ কৰা 4গৰাকী শিক্ষকৰ লগতে আদৰ্শ বিদ্যালয় সংগঠন অসমৰ অধীনত 5গৰাকী শিক্ষকক সম্বৰ্ধনা জনোৱা হয়। আজি সমগ্ৰ ৰাজ্যতে শিক্ষক দিৱস পালন কৰা হৈছে। চিৰাং জিলাৰ সদৰ কাজলগাঁৱত থকা জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সভাকক্ষত আজি জিলা পৰ্যায়ত শিক্ষক দিৱসৰ কাৰ্যসূচী পালন কৰা হয়। সভাত উপস্থিত থাকি চিৰাং জিলাৰ আয়ুক্ত গকুল চন্দ্ৰ ব্ৰহ্মই শিক্ষকসকলক সত্যনিষ্ঠাৰে কাম কৰি যাবলৈ আহ্বান জনায়। আজিৰ এই অনুষ্ঠানত জিলাখনৰ 10গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীক

0: সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত জিলাখনৰ ভালেমান বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। শিক্ষক দিৱস উপলক্ষে আজি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই শোণিতপুৰ জিলাৰ নদুৱাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটত 95 বছৰীয়া কৃতি শিক্ষক প্ৰফুল্ল কুমাৰ বৰঠাকুৰক বিশেষভাৱে সন্মানিত কৰে। সুদীৰ্ঘকাল ধৰি শিক্ষা জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতিস্বৰূপে ৰাজ্যপালে শ্ৰীবৰঠাকুৰক অসমৰ ৰাজ্যপালৰ বৰিষ্ঠ শিক্ষক সন্মান প্ৰদান কৰে। শিক্ষকগৰাকীৰ বাসগৃহত উপস্থিত হৈ ৰাজ্যপালে এই বিশেষ বঁটা আগবঢ়ায়। বঁটা প্ৰদান কৰি ৰাজ্যপাল শ্ৰী আচাৰ্যই এখন সুস্থ সমাজ আৰু সুন্দৰ ৰাষ্ট্ৰ নিৰ্মাণত শিক্ষকসকলৰ অপৰিসীম অৱদান আৰু ত্যাগক গভীৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। তেওঁ কয় যে শিক্ষকসকলৰ আদৰ্শ আৰু মাৰ্গদৰ্শনে নৱপ্ৰজন্মক সঠিক দিশত পৰিচালিত কৰি দেশৰ ভৱিষ্যত সুৰক্ষিত কৰে।
1: बहुत ही वरिष्ठ शिक्षक, महान शिक्षक श्री प्रफुल्ल कुमार बर ठाकुर जी का अभिनंदन करता हूं और इनके माध्यम से और इस स्थान से अपने राज्यभर के समस्त शिक्षकों का अभिनंदन करता हूं। शिक्षक हमारे राष्ट्र के निर्माता है, वो बच्चों को शिक्षा देते हैं, संस्कार देते हैं, हमारे जीवन मूल्यों को सिखाते हैं, हमें चलना सिखाते हैं और हमारे कर्तव्य क्या हैं, यह सब कुछ एक शिक्षक बताता है। शिक्षक से ही एक सुंदर राष्ट्र का निर्माण होता है, एक वैभवशाली भारत का निर्माण होता है। मुझे खुशी है कि आज मैं शिक्षक दिवस पर अपने राज्य के एक बहुत ही वरिष्ठ शिक्षक, एक लंबी आयु लेकर के आज भी समाज के लिए प्रेरणा बने हैं, उनके दरवाजे पर, उनके घर पर आकर उनका अभिनंदन करते हुए खुशी हो रही है।
0: শিক্ষক দিৱস উপলক্ষে মৰিগাঁৱত আজি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ জৰিয়তে শিক্ষাৰ ক্ষেত্ৰলৈ শিক্ষক সমাজে আগবঢ়াই অহা নিষ্ঠাপূৰ্ণ সেৱা আৰু ৰাষ্ট্ৰ গঠনত তেওঁলোকৰ অৱদানক সন্মান জনোৱা হয়। অনুষ্ঠানত ভাষণ দি জিলা আয়ুক্ত সৃষ্টি সিঙে শিক্ষক সমাজক শিক্ষাৰ্থীসকলক ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ মুখামুখি হ'ব পৰাকৈ প্ৰাসংগিক জ্ঞান আৰু দক্ষতাৰে সমৃদ্ধ কৰি তুলিবলৈ আহ্বান জনায়। মুখ্য অতিথি হিচাপে উপস্থিত থাকি থানেশ্বৰ মালাকাৰে কয় যে ভৱিষ্যত প্ৰজন্মক সঠিক দিশ প্ৰদানৰ ক্ষেত্ৰত শিক্ষকসকলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। শিক্ষা ক্ষেত্ৰলৈ আগবঢ়োৱা নিষ্ঠাপূৰ্ণ সেৱাৰ বাবে কেইবাগৰাকীও শিক্ষকক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত আহি শীৰ্ষক এখন বিশেষ পুস্তিকা উন্মোচন কৰা হয়। কাছাৰ জিলাতো আজি বিভিন্ন কাৰ্যসূচীৰে 65 সংখ্যক শিক্ষক দিৱস পালন কৰা হয়। শিলচৰৰ বংগভৱনত অনুষ্ঠিত বিশেষ কাৰ্যসূচীত ৰাজ্যৰ খাদ্যৰ ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায় মুখ্য অতিথি হিচাপে উপস্থিত থাকে। নলবাৰী জিলাৰ নাট্যমন্দিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত শিক্ষক দিৱসৰ কাৰ্যসূচীত 26 গৰাকী শিক্ষকক কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰা হয়। প্ৰতিযোগিতামূলক শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীৰ কেৰিয়াৰ গঢ়াত ষষ্ঠ শ্ৰেণীৰ পৰাই পৰামৰ্শৰ প্ৰয়োজন বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উল্লেখ কৰিছে। আজি পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমী স্নাতক কলেজত শিক্ষক দিৱসৰ কাৰ্যসূচীৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি শ্ৰীপেগুৱে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে বৰ্তমানৰ প্ৰতিযোগিতামূলক পৰিৱেশত কেৰিয়াৰৰ নতুন সম্ভাৱনাৰ বিষয়ে সৰুৰে পৰা জ্ঞান দিয়াটো অতি প্ৰয়োজনীয়। প্ৰতিগৰাকী শিশুৱে নিজৰ প্ৰতিভা আৰু সামৰ্থ্য অনুসৰি আগবাঢ়ি যোৱাৰ সমান অধিকাৰ লাভ কৰিব লাগে বুলি তেওঁ কয়। মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ শিক্ষাখণ্ডত বেচৰকাৰী শিক্ষানুষ্ঠানসমূহে আগবঢ়া অৱদানৰো শলাগ লয়। অনুষ্ঠানত কেইবাগৰাকীও কৃতি শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰীকো সম্বৰ্ধনা জনোৱা হয়। 5 ছেপ্টেম্বৰৰ দিনটো বিশ্ব শগুন দিৱস হিচাপেও গুৰুত্বপূৰ্ণ হিচাপে উল্লেখ কৰি শ্ৰীপেগুৱে জলবায়ু প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰে। তেওঁ শগুনকে ধৰি বিলুপ্তিৰ দিশত আগবঢ়া সকলো জীৱ জন্তু আৰু পৰিৱেশ সংৰক্ষণৰ বাবে সকলোকে সচেতন হ'বলৈ আগবাঢ়িবলৈ কয়। গুৱাহাটীৰ জনতা ভৱনত আজি অসমৰ চহকী ঐতিহাসিক পুৰাতাত্ত্বিক খিলঞ্জীয়া আৰু জনজাতীয় ঐতিহ্যৰ সংৰক্ষণ প্ৰচাৰ আৰু নথিভুক্তকৰণ সম্পৰ্কীয় এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। ৰাজ্যৰ খিলঞ্জীয়া আৰু জনজাতীয় সংস্কৃতি বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত চলিত আৰু নতুন আঁচনি তথা কাৰ্যসূচী, বাজেট আবণ্টন, ধ্বজাবাহী কাৰ্যবাহী আৰু অনাগত কাৰ্যসূচীসমূহৰ স্থিতিৰ পুনৰীক্ষণ কৰা হয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটীৰ কেন্দ্ৰৰ পৰা। বাতৰিৰ পৰৱৰ্তী অংশ শুনক ভাস্বতী চক্ৰৱৰ্তীৰ পৰা।
2: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে অসম আৰক্ষীয়ে ৰাজ্যজুৰি প্ৰৱঞ্চকৰ বিৰুদ্ধে অভিযান চলাইছে। ৰাজ্যৰ 29খন জিলাত কালি নিশাৰে পৰা চলা অভিযানত এই পৰ্যন্ত 330 জন প্ৰৱঞ্চকক আটক কৰা হৈছে। অভিযানকালত আৰক্ষীৰ সৈতে যোগাযোগ কৰি গোচৰ মীমাংসা কৰাৰ দালালকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। নকল আৰু চুৰি সামগ্ৰী বিক্ৰী কৰা প্ৰৱঞ্চককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ লগতে আৰক্ষীৰ পৰিচয় দি সাধাৰণ লোকক প্ৰৱঞ্চনা কৰা লোকৰ বিৰুদ্ধেও আৰক্ষীয়ে অভিযান চলাইছে। গুৱাহাটীত এতিয়ালৈ 2জন প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে প্ৰকাশ কৰে। শদিয়া, মাজুলীকে ধৰি কেইবাখনো জিলাত এনেধৰণৰ প্ৰৱঞ্চক ধৰা পৰা নাই বুলি তেওঁ কয়।
3: টেকনিকেল এনালাইচিছ কৰি কেইজন মানুহৰ কানেকচন পোৱা গ'ল। আজি ৰাতিপুৱা

0: তিনটা বাজার পৰা অপারেশন চলি আছে, যত এতিয়ালৈকে অলমোস্ট 330 মানুহ ধৰা পৰিছে আৰু এতিয়া বাকী লিগেল কাৰবাই আৰু তদন্তটো চলি আছে। যেতে টেকনিকেল এনালাইসিসৰ থ্ৰু হৈছে তেতিয়া থানাবিলাকক গ্ৰাউণ্ড ভেৰিফিকেশ্যনটো কৰিব লাগিব। কেতিয়াবা কি হয় যে টেকনিকেল এনালাইসিসত লাগে যে ফোনটো তেখেতৰ নামত আছিলে, বাট হোৱাটছএপটো কোনোবা বেলেগ কৰি আছে। চ' এইটো এতিয়া মিলাই আছে, যেনেকে আপুনি চাই মিউল একাউণ্ট বা ফেক চিমৰ যেনেকে কেছ ওলায়, চ' এইটো এটা চাব লাগে যে যিজনৰ নামত চিম আছে এইটো হয় না নাই। চ' গোটেই চাই মেলি এতিয়ালৈকে অলমষ্ট 330 মানুহ ধৰা হৈছে।
1: বৰপেটা জিলাৰ বিভিন্ন প্ৰান্ততো 26 প্ৰবঞ্চকক আটক কৰা হৈছে। বৰপেটা থানাৰ অধীনৰ অঞ্চলৰ পৰা 10, কলগাছিয়া থানাৰ অধীনৰ অঞ্চলৰ পৰা 11, তাৰাবাৰী থানাৰ অধীনৰ পৰা 3 আৰু বাঘবৰ থানাৰ অধীনৰ পৰা 2 প্ৰবঞ্চকক আটক কৰা হয়। আটকাধীনসকলৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জিলাখনৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই প্ৰকাশ কৰে। অনাগত সময়তো প্ৰবঞ্চকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা হ'ব বুলি তেওঁ কয়। ৰাজ্যৰ অন্য জিলাসমূহৰ দৰে বজালী জিলাতো প্ৰবঞ্চকৰ বিৰুদ্ধে অভিযান চলিছে। জিলাখনৰ কেইবাটাও প্ৰান্তৰ পৰা আৰক্ষীয়ে 4 সন্দেহযুক্ত প্ৰবঞ্চকক আটক কৰে। প্ৰবঞ্চনাৰ সৈতে জড়িত কেইবাজনৰ লোকক আটক কৰি আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে। কোকৰাঝাৰ জিলাৰ বিভিন্ন অঞ্চলত অভিযান চলাই অসম আৰক্ষীয়ে 20 প্ৰবঞ্চকক আটক কৰে। দৰং আৰক্ষীয়ে অভিযান চলাই জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা অপৰাধী চক্ৰৰ সৈতে জড়িত 18 লোকক আটক কৰে। ভাৰতৰত্ন সন্মানেৰে সন্মানিত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজিৰে পৰা অহা 8 ছেপ্টেম্বৰলৈ এলানি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত আজি পাঞ্জাবাৰীৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সৌধ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈছে। কলকাতা অসমীয়া সাংস্কৃতিক সন্থাৰ উদ্যোগত কাইলৈ সন্ধিয়া 6 বজাত কলকাতাৰ অসম ভৱনত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। একেদৰে পৰহিলৈ বৃহত্তৰ গুৱাহাটী সাংস্কৃতিক সংগঠনৰ সন্মিলিত মঞ্চৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিয়লি মানুহে মানুহৰ বাবে শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। 8 ছেপ্টেম্বৰত ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত কলাক্ষেত্ৰত মহামিলনৰ তীৰ্থ শীৰ্ষক বিশেষ অনুষ্ঠান অনুষ্ঠিত হ'ব। সেইদিনা পুৱা গুৱাহাটীৰ জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত সুধাকণ্ঠলৈ শ্ৰদ্ধাৰ্ঘ্য জনোৱাৰ লগতে ডঃ ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰা হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। সুধাকণ্ঠৰ জন্ম শতবৰ্ষ উদযাপন উপলক্ষে গুৱাহাটীৰ জালুকবাৰীত অহা 8 ছেপ্টেম্বৰত বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইপিনে শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান অহা 8 ছেপ্টেম্বৰত নতুন দিল্লীত ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। বিগত বৰ্ষৰ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীত শুভাৰম্ভ কৰা এই বছৰজোৰা অনুষ্ঠানৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত কৰি অহা হৈছে। সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি এয়া আমাৰ বিশেষ প্ৰতিবেদন।
2: দেশপ্ৰেমৰ ভাৱেৰে উদ্বুদ্ধ ডঃ ভূপেন হাজৰিকাদেৱৰ বহুসংখ্যক কালজয়ী গীতৰ মাজৰ এটি গীত বুকু হম হম কৰে মোৰাই।

এই গীতটিৰ প্ৰতিটো শব্দই প্ৰতিজন অসমীয়াৰ অন্তৰত প্ৰতিবাৰেই দেশপ্ৰেমৰ ভাৱৰ সঞ্চাৰ কৰে। কেতিয়াও যেন পুৰণি হৈ নুঠিব এই গীতটি। উল্লেখযোগ্য যে তেওঁ অসমীয়া ভাষাৰ লগতে আন বহুতো ভাষাৰ গীতত সংগীত পৰিচালনা কৰিছিল। ইয়াৰ ভিতৰত 1993 বৰ্ষত মুক্তিপ্ৰাপ্ত ছবি ৰুদালীৰ বাবে ডক্টৰ ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালকৰ পুৰস্কাৰ লাভ কৰিছিল।

বিশ্ব দৰবাৰত অসম সন্তান এইজনা শিল্পীয়ে সমগ্ৰ ভাৰত, বিশেষকৈ অসমৰ নাম উজ্বলাই তুলিছিল। আজিও তেখেতৰ নাম সংগীত জগতৰ সৈতে জড়িত প্ৰতিজন ব্যক্তিয়ে সন্মান সহকাৰে লয়। শিল্পীসত্তাৰ জৰিয়তে অমৰত্ব লাভ কৰা এইজনা মহান ব্যক্তিলৈ তেওঁৰ জন্মশতবাৰ্ষিকী উপলক্ষে আমাৰ শতকোটি প্ৰণাম। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 উচ্চ শিক্ষা শিতানত কৃতি শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ

0: মুৰববী অধ্যাপক তথা লেখক ডক্টৰ অংকুৰণ দত্তৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিব জিন্তী ৰাণী ডেকাই। ৰাজ্যৰ জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে আজি গহপুৰৰ ছত্ৰং, যোগীবাৰী, ব্ৰহ্মগান, সুলেঙি, নবিল আদি বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি ক্ষয়ক্ষতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে স্থানীয় ৰাইজক ক্ষতিগ্ৰস্ত অঞ্চলৰ সকলো সমস্যাৰ সমাধানৰ আশ্বাস দিয়ে। কিছুদিন পূৰ্বে অৰুণাচল প্ৰদেশত হোৱা মুষলধাৰ বৰষুণৰ ফলত ব্ৰহ্মজান নদীৰ জলপৃষ্ঠ বৃদ্ধি হৈ মথাউৰি ক্ষতিগ্ৰস্ত হোৱাৰ ফলত এই অঞ্চলসমূহ প্লাবিত হয়। মন্ত্ৰীগৰাকীয়ে বিভাগীয় কৰ্তৃপক্ষক প্ৰয়োজনীয় সকলো কাম তৎকালীনভাৱে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। পৰিদৰ্শনকালত বিধায়ক উৎপল বৰা, জিলা আয়ুক্ত কৰবী শইকীয়াকৰণৰ লগতে কেইবাগৰাকীও বিভাগীয় বিষয়ববীয়া উপস্থিত থাকে। দেশজুৰি বিভিন্ন কাৰ্যসূচীৰে আজি শিক্ষক দিৱস উদযাপন। অসমৰ দুগৰাকী শিক্ষকসহ দেশৰ 82গৰাকী শিক্ষক অধ্যাপকসহ ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান। প্ৰতিযোগিতামূলক শিক্ষা ব্যৱস্থাই শিক্ষাৰ্থীৰ কেৰিয়াৰ গঢ়াত ষষ্ঠ শ্ৰেণীৰ পৰাই পৰামৰ্শৰ প্ৰয়োজন বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ মন্তব্য। ৰাজ্যৰ 29খন জিলাত কালি নিশাৰে পৰা চলা অভিযানত এই পৰ্যন্ত 330জন প্ৰৱঞ্চকক আটক। আৰু ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজিৰে পৰা এলানি বিশেষ কাৰ্যসূচীৰ আয়োজন। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: শোণিতপুৰ জিলাৰ আয়ুক্তই তেজপুৰ, ঢেকিয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালী হোৱা 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট শোণিতপুৰ.gov.in। আবেদনৰ শেষ তাৰিখ 15 ছেপ্টেম্বৰ। এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালি হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। অসম লোকসেৱা আয়োগে 137টা ভেটেৰিনেৰী অফিচাৰ, ব্লক ভেটেৰিনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ছায়েন্স বিষয়ত ডিগ্ৰী থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট animalhusbandry.assam.gov.in। আবেদনৰ শেষ তাৰিখ 8 ছেপ্টেম্বৰ। শোণিতপুৰ জিলাৰ তেজপুৰ, ঢেকিয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালী হোৱা মুঠ 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী দশম শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থীৰ সংশ্লিষ্ট চক্ৰত স্থাৱৰ সম্পত্তি থাকিব লাগিব। বিতং তথ্যৰ বাবে প্ৰাৰ্থীয়ে শোণিতপুৰ.gov.in এই ৱেবছাইট চাব পাৰে। ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰ কৰি প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে অহা 15 ছেপ্টেম্বৰৰ বিয়লি 5 বজাৰ ভিতৰত শোণিতপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ কাননগো শাখাত জমা দিব লাগিব।

আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত উচ্চ শিক্ষা শিতানত কৃতি শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক তথা লেখক ডক্টৰ অংকুৰণ দত্তৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ জিন্তী ৰাণী ডেকাৰ। আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত

কাইলৈ সন্ধিয়া 6 বজাৰ পৰা নলবাৰীৰ চামতা অনুষ্ঠিতব্য নৰুৰাম বৰ্মন সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলৰ ধাৰা বিৱৰণী প্ৰচাৰ কৰা হ'ব। বিৱৰণী আগবঢ়াব জিতেন শৰ্মা আৰু অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই। কাইলৈ সন্ধিয়া 6 বজাৰ পৰা

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহ, এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই পৱন কুমাৰ বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, গুণগত শিক্ষাৰ জৰিয়তেহে বিকশিত ভাৰতৰ সপোন পূৰণ কৰিব পৰা যাব বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰাচীন শিলালিপি আৰু সামুদ্ৰিক বাণিজ্যৰ পৰা গণিতলৈ দেশে নিজৰ ঐতিহ্যৰ অধ্যয়ন আৰু পুনৰুদ্ধাৰৰ ক্ষেত্ৰত ক্ৰমান্বয়ে আত্মবিশ্বাসী হৈ উঠিছে বুলি মন্তব্য কৰিছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন কাইলৈ চাৰিদিনীয়া ভ্ৰমণসূচীৰে অসম, মেঘালয়, মণিপুৰ আৰু অৰুণাচল প্ৰদেশলৈ আহিব। নেপালৰ আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 1344লৈ বৃদ্ধি পাইছে আৰু মহিলাৰ টি টুৱেণ্টি এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ অন্তিমখন খেলত ভাৰত আজি পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। গুণগত শিক্ষাৰ জৰিয়তেহে বিকশিত ভাৰতৰ সপোন পূৰণ কৰিব পৰা যাব বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। শিক্ষক দিৱস উপলক্ষে আজি নতুন দিল্লীত আয়োজিত ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটা প্ৰদান অনুষ্ঠানত ভাষণ দি শ্ৰীমতী মুৰ্মুৱে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে শিক্ষকক সন্মান কৰা সমাজকহে প্ৰকৃতাৰ্থত প্ৰগতিশীল সমাজ বুলি ক'ব পাৰি। ৰাষ্ট্ৰপতিগৰাকীয়ে শিক্ষাক সংবিধানত উল্লেখ কৰা সমসুযোগৰ আদৰ্শৰাজি বাস্তৱায়িত কৰাৰ আটাইতকৈ ফলপ্ৰসূ মাধ্যম বুলি উল্লেখ কৰে। তেওঁ কয় যে শিক্ষক শিক্ষয়িত্ৰীসকলৰ প্ৰচেষ্টাৰ বলতহে আধাতে প্ৰাথমিক বিদ্যালয় ত্যাগ কৰা ছাত্ৰ ছাত্ৰীৰ হাৰ চকুত লগা ধৰণে হ্ৰাস পাইছে আৰু দেশত এনে শিক্ষাৰ্থীৰ সংখ্যা লেখমাত্ৰ হৈছে।
2: হামাৰে সংবিধান মে নিহিত অৱসৰ কি সমানতা কে আদৰ্শ কো কাৰ্য ৰূপ দেনে কা সবচে প্ৰভাৱী মাধ্যম শিক্ষা হে। হামাৰে দেশ মে প্ৰাইমেৰী স্কুল ড্ৰপ আউট ৰেট 12 বৰ্ষ পেহলে লগভগ 4.5% থা, আব ইয়ে ড্ৰপ আউট ৰেট নিহি কে বৰাবৰ হে। ये उपलब्धि शिक्षकों के प्रयासों से संभव हो सकी है। इस राष्ट्रीय सफलता के लिए मैं सभी शिक्षकों को बहुत बहुत बधाई देना चाहूंगा।
1: श्रीमती मुर्मू कय যে শৈক্ষিক উৎকৰ্ষতা, দক্ষতা বিকাশ আৰু উদ্যমশীলতাৰ মনোভাৱে ৰাষ্ট্ৰৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ কয় যে ভাৰতবৰ্ষক জ্ঞানৰ শক্তিৰ লগতে বিশ্বৰ দক্ষতাৰ ৰাজধানী হিচাপে গঢ়ি তোলাটো দেশৰ বাবে অগ্ৰাধিকাৰৰ বিষয়। শক্তিৰ মহান উৎস হিচাপে জ্ঞানৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰি শ্ৰীমতী মুৰ্মুৱে কয় যে শিক্ষাই সকলোকে স্বাধীনচিতীয়াভাৱে চিন্তা চৰ্চা কৰিবলৈ, সঠিক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আৰু দেশৰ প্ৰগতিত অৰ্থবহ অৰিহণা যোগাব পৰাকৈ সবল কৰি তোলে। নিষ্ঠাবান শিক্ষক শিক্ষয়িত্ৰীসকলক অগ্ৰণী ৰাষ্ট্ৰ নিৰ্মাতা বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে।
2: যোনেগৈ সুযোগ্য প্ৰশিক্ষককে যোগদান কৰ ৰাষ্ট্ৰীয় স্তৰ পৰ মান্যতা দি গৈ হে। দেশ কে বিকাশ মে একাডেমিক এক্সেলেন্স, স্কিল ডেভেলপমেণ্ট আৰু এণ্টাৰপ্ৰেনৰশ্বিপ কা বহুত অধিক মহত্ব হে। ভাৰত কো নলেজ ছুপাৰ পাৱাৰ বনানে কে সাথ সাথ স্কিল কেপিটাল অফ দি ৱৰ্ল্ড কে ৰূপ মে স্থাপিত কৰনা হামাৰি ৰাষ্ট্ৰীয় প্ৰাথমিকতা মে সে সামিল।
1: শ্ৰীমতী মুৰ্মুৱে লগতে মহিলাৰ অধিকাৰ আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা সাবিত্ৰীবাই ফুলেৰ গুৰুত্বপূৰ্ণ অৱদানৰ বিষয়েও স্মৰণ কৰে।

তেওঁ কয় যে স্কুলীয়া শিক্ষা হৈছে শিক্ষা ব্যৱস্থাৰ মূল ভেটিস্বৰূপ। শৈশৱতে শিশুৰ বৌদ্ধিক, শাৰীৰিক আৰু মানসিক বিকাশত নিৰন্তৰ গুৰুত্ব আৰোপ কৰি শিক্ষক শিক্ষয়িত্ৰীসকলে ভৱিষ্যত প্ৰজন্মক শ্ৰেষ্ঠ শিক্ষাৰ্থী আৰু কৰ্তব্যপৰায়ণ নাগৰিক হিচাপে গঢ় দিব পাৰে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় শিক্ষক বঁটাসমূহ প্ৰদান কৰে। 27খন ৰাজ্য, 7টা কেন্দ্ৰীয়শাসিত অঞ্চল আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ 6টা সংস্থাৰ বচা বচা 48গৰাকী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীক বঁটা প্ৰদান কৰা হয়। শ্ৰীমতী মুৰ্মুৱে লগতে উচ্চ শিক্ষা প্ৰতিষ্ঠান আৰু পলিটেকনিকৰ 21গৰাকী শিক্ষক অধ্যাপকক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে। তদুপৰি কেন্দ্ৰীয় উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ 12গৰাকী শিক্ষক আৰু অধ্যাপকক বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত বঁটা লাভ কৰাসকলে উল্লেখনীয় কৰ্মৰাজিক লৈ নিৰ্মাণ কৰা 21খনকৈ চুটি তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়। ইয়াৰ পূৰ্বে শ্ৰীমতী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত ভাৰত ৰত্ন সন্মানেৰে সন্মানিত ডঃ সৰ্বেপল্লী ৰাধাকৃষ্ণৰ জয়ন্তীত শ্ৰদ্ধা নিবেদন কৰে। ডঃ ৰাধাকৃষ্ণনে 1952ৰ পৰা 1962লৈ উপৰাষ্ট্ৰপতি হিচাপে আৰু 1962ৰ পৰা 1967লৈ দেশৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰাচীন শিলালিপি আৰু সামুদ্ৰিক বাণিজ্যৰ পৰা গণিতলৈ দেশে নিজৰ ঐতিহ্যৰ অধ্যয়ন আৰু পুনৰুদ্ধাৰৰ ক্ষেত্ৰত ক্ৰমান্বয়ে আত্মবিশ্বাসী হৈ উঠিছে বুলি মন্তব্য কৰিছে। আজি নতুন দিল্লীত বাৰ্ষিক ইতিহাস বঁটা প্ৰদান অনুষ্ঠান আৰু ডঃ এছ এল ভৈৰাপ্পা সোঁৱৰণী বক্তৃতানুষ্ঠানত উপস্থিত থাকি বিত্তমন্ত্ৰীগৰাকীয়ে এই মন্তব্য আগবঢ়ায়। তেওঁ লগতে কয় যে উপনিৱেশীকৰণৰ অৰ্থ হ'ল ঐতিহাসিক সম্পদসমূহৰ প্ৰচাৰ কৰা, নতুন ভাষাৰ পৰিচয় কৰাই দিয়া আৰু দেশৰ অতীতক ব্যাখ্যা কৰিবলৈ গৱেষকসকলক এখন মঞ্চ প্ৰদান কৰা। ভাৰতৰ আত্মবিশ্বাসৰ কথা উল্লেখ কৰি শ্ৰীমতী সীতাৰমণে কয় যে ঐতিহ্যৰ অধ্যয়ন আৰু প্ৰসাৰৰ বাবে দেশে এতিয়া আনৰ অনুমতিৰ বাবে অপেক্ষা নকৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন কাইলৈ 4দিনীয়া ভ্ৰমণসূচীৰে অসম, মেঘালয়, মণিপুৰ আৰু অৰুণাচল প্ৰদেশলৈ আহিব। ভ্ৰমণকালত উপৰাষ্ট্ৰপতিগৰাকীয়ে এলানি শৈক্ষিক, সাংস্কৃতিক আৰু ৰাজহুৱা অনুষ্ঠানত ভাগ ল'ব। তেওঁ লগতে ঐতিহাসিক, সামাজিক আৰু ৰাষ্ট্ৰীয় গুৰুত্বৰ কেইবাটাও প্ৰতিষ্ঠানক পৰিদৰ্শন কৰিব। ভ্ৰমণৰ প্ৰথম দিনা শ্ৰীৰাধাকৃষ্ণনে গুৱাহাটীৰ গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। গীতানগৰ মহাবিদ্যালয় পূৰ্বতে কন্যা মহাবিদ্যালয় হিচাপে জনাজাত আছিল। ইয়াৰ পাছত উপৰাষ্ট্ৰপতিগৰাকী গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহত উপস্থিত থাকিব। শ্ৰীৰাধাকৃষ্ণনে সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত এটা আধাৰশিলা স্থাপন অনুষ্ঠানত ভাগ ল'ব। তেওঁ লগতে বিশ্ববিদ্যালয়খনৰ অভিৱৰ্তন কেন্দ্ৰত শিক্ষাৰ্থী, অধ্যাপক অধ্যাপিকা, কৰ্মচাৰী আৰু বিশিষ্ট নাগৰিকৰ সৈতে মত বিনিময় কৰিব। ইয়াৰ পাছত উপৰাষ্ট্ৰপতিগৰাকী শ্বিলঙলৈ ৰাওনা হ'ব। তাত তেওঁ চোচথাম প্ৰেক্ষাগৃহৰ এটা ৰাজহুৱা অভ্যৰ্থনা আৰু সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উপৰাষ্ট্ৰপতিগৰাকীয়ে মঙলবাৰে ইম্ফললৈ যাব। তেওঁ মাইৰংস্থিত INA সংগ্ৰহালয় তথা যুদ্ধ স্মাৰক আৰু ইম্ফল সৈনিক বিদ্যালয় পৰিদৰ্শন কৰিব। ইয়াৰ পাছতে উপৰাষ্ট্ৰপতিগৰাকী অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰলৈ ৰাওনা হ'ব। ভ্ৰমণৰ অন্তিম দিনা শ্ৰীৰাধাকৃষ্ণনে অৰুণাচল প্ৰদেশ বিধানসভাৰ বিশেষ অধিৱেশনত ভাগ ল'ব আৰু বিধানসভা বিথিকা তথা সংগ্ৰহালয় পৰিদৰ্শন কৰিব। তেওঁ লগতে ইটানগৰস্থিত জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰহালয় আৰু শ্ৰৱণ শক্তিৰোহিত তথা দৃষ্টিৰোহিত শিক্ষাৰ্থীৰ বাবে থকা দঁইপল' মিছন বিদ্যালয়ো পৰিদৰ্শন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে লিখা এটা প্ৰবন্ধ সামাজিক মাধ্যমত প্ৰকাশ কৰি কয় যে প্ৰবন্ধটোত শিক্ষাদানক মানৱতাক গঢ় দিয়া, শিক্ষাৰ্থীসকলক স্বাধীনচিতীয়াকৈ চিন্তা কৰিবলৈ আৰু কৌতূহলী হ'বলৈ উৎসাহিত কৰা এটা পবিত্ৰ কাম বুলি অভিহিত কৰিছে। দেশৰ সাংস্কৃতিক ঐতিহ্য, বৈজ্ঞানিক দৃষ্টিভংগী, অন্ত্যোদয় আদৰ্শ, পৰিৱেশ সুৰক্ষা আৰু ৰাষ্ট্ৰ প্ৰথম আদৰ্শৰে ছাত্ৰ ছাত্ৰীসকলক দীক্ষিত কৰি ভাল মানুহ হিচাপে গঢ়ি তুলিবলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে শিক্ষকসকলক আহ্বান জনাইছে। শ্ৰীমোদীয়ে লগতে উল্লেখ কৰিছে যে শিক্ষকসকলে জ্ঞান, দক্ষতা, মূল্যবোধ আৰু অনুপ্ৰেৰণা প্ৰদান কৰি দেশৰ উঠি অহা প্ৰজন্মটোৰ ভাগ্য নিৰ্ধাৰণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশীয়ে শিক্ষক দিৱস উপলক্ষে লিখা আন এটা প্ৰবন্ধও সামাজিক মাধ্যমত প্ৰকাশ কৰিছে। তেওঁ কয় যে শিক্ষামন্ত্ৰীগৰাকীৰ প্ৰবন্ধটোৱে শিক্ষাৰ্থীসকলক তথ্যৰ পৰা শিক্ষা, শিক্ষাৰ পৰা প্ৰজ্ঞাৰ দিশত পথ প্ৰদৰ্শন কৰা শিক্ষকৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়টো আলোকপাত কৰিছে। শ্ৰীযোশীয়ে তেওঁৰ প্ৰবন্ধটোত ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 শিক্ষাৰ্থীসকলক আন বহু বিষয়তো প্ৰতিনিধিত্ব কৰাৰ সুযোগ প্ৰদান কৰে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত উল্লেখ কৰিছে। শ্ৰীমোদীয়ে লগতে কয় যে প্ৰবন্ধটোৱে শিক্ষকসকলক উদযাপন কৰাৰ ভাৰতৰ এই পৰম্পৰাক জ্ঞান প্ৰদান কৰা সকলোলৈ গভীৰ সন্মানৰ প্ৰদৰ্শন বুলি অভিহিত কৰিছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পদ্মশ্ৰী সন্মানেৰে বিভূষিত ইন্দিৰা মিৰিৰ জন্মবাৰ্ষিকী উপলক্ষে আজি শিক্ষাবিদগৰাকীৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শিক্ষক দিৱস উপলক্ষে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয়
যে ইন্দিরা মিরে উত্তর

0: পূৰ্বাঞ্চলত শিক্ষাৰ প্ৰসাৰৰ অগ্ৰণী ভূমিকা পালন কৰিছিল। তেওঁ কয় যে মহিলা আৰু সমাজৰ উপান্ত শ্ৰেণীসমূহৰ মাজত শিক্ষাৰ পোহৰ বিলোৱাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁক সদায় স্মৰণ কৰা হ'ব। নেপালৰ আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 1344লৈ বৃদ্ধি পাইছে। চুবুৰীয়া ৰাষ্ট্ৰখনত 8খন প্ৰভাৱিত জিলাত উদ্ধাৰ অভিযান অব্যাহত আছে। উদ্ধাৰকাৰী দলে বৰ্তমানলৈকে 13,000ৰো অধিক লোকক উদ্ধাৰ কৰিছে। প্ৰায় 5,000 লোক এতিয়া সন্ধানহীন হৈ আছে। নোৱাকোট জিলাৰ এটা চাৰিমহলীয়া অট্টালিকাৰ ধ্বংসস্তূপৰ মাজত 10 দিন আবদ্ধ হৈ থকা এগৰাকী 60 বছৰীয়া মহিলাক আজি জীৱন্তে উদ্ধাৰ কৰা হয়। ভাৰত আজি ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া মহিলাৰ T20 এছিয়া কাপৰ গ্ৰুপ এৰ অন্তিমখন খেলত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। উল্লেখযোগ্য যে পূৰ্বৰ দুখন খেলত থাইলেণ্ড আৰু হংকঙৰ বিৰুদ্ধে জয়লাভ কৰি ভাৰতে ইতিমধ্যে ছেমি ফাইনেলত স্থান দখল কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। গুণগত শিক্ষাৰ জৰিয়তেহে বিকশিত ভাৰতৰ সপোন পূৰণ কৰিব পৰা যাব বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰাচীন শিলালিপি আৰু সামুদ্ৰিক বাণিজ্যৰ পৰা গণিতলৈ দেশে নিজৰ ঐতিহ্যৰ অধ্যয়ন আৰু পুনৰুদ্ধাৰৰ ক্ষেত্ৰত আত্মবিশ্বাসী হৈ উঠিছে বুলি মন্তব্য কৰিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন কাইলৈ 4দিনীয়া ভ্ৰমণসূচীৰে অসম, মেঘালয়, মণিপুৰ আৰু অৰুণাচল প্ৰদেশলৈ আহিব। নেপালৰ আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 1344লৈ বৃদ্ধি পাইছে আৰু মহিলাৰ T20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ অন্তিমখন খেলত ভাৰত আজি পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাপাহৰ পৰা। আমাৰ অনুষ্ঠান সমান্তৰালভাৱে প্ৰচাৰ কৰা হৈছে নিউজ অন AIR মোবাইল এপতো। আধুনিক গীতৰ অনুষ্ঠানত এতিয়া আগবঢ়াইছোঁ সুহৰি শ্ৰৱ সংকলনৰ দুটিমান গীত মালবিকা বৰাৰ কণ্ঠত।

আধুনিক গীতৰ অনুষ্ঠানত শ্ৰোতাসকলে সহৰী এলবামৰ পৰা গীত শুনিছে মানৱিকা বৰাৰ কণ্ঠত। শিল্পীকণ্ঠৰ ইয়াৰ আন এটি গীতৰ কথা অনিল কলিতাৰ, সুৰ বিপুল বৰুৱাৰ।

আধুনিক গীতৰ অনুষ্ঠানত শ্ৰোতাসকল, ইমান পৰে সহুৰী শ্ৰব্য সংকলনৰ দুটিমান গীত শুনিলে মালবিকা বৰাৰ কণ্ঠত। এ আকাশবাণী গুৱাহাটীৰ মহাবাহু পূবালীৰ সুৰ অনুষ্ঠানত এতিয়া শুনক কেশৱ চন্দ্ৰ ইংতি আৰু সংগীতবৃন্দৰ কণ্ঠত কাৰ্বি গীত।

পবাদীৰ খৰচানত শ্ৰোতাসকলে ইমান পৰে কেশৱচন্দ্ৰ ইংটি আৰু সংগীতবৃন্দৰ কণ্ঠত কাৰ্বি গীত শুনিলে। অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। আলাপ অনুৰাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: কিবা কবা।
1: সাধক সুন্দৰৰ অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য।
2: সেই গানটো যে ল'ৰাইহে গোৱা গান মই সেইবিলাক নাজানো, মানে প্ৰশান্ত বৰদলৈ লিখা সুৰ পিছত দাদাক লগ পাই পেলাই কৈছোঁ আৰু, দাদা হাঁহিছে আৰু, দাদাৰ গান পিছত গালোঁ এটা কিহৰ বাবে ফুলে হাঁহে ফুলে।
1: আপোনালোকে শুনিবলৈ পাব কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰ কথা।

0: সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব দেওবাৰে দিনৰ 10 বজাত,
1: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।
0: শুনিবলৈ নাপাহৰিব সাধক সুন্দৰৰ।
2: শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাসৰ পৰা। আধুনিক গীতৰ অনুষ্ঠানটি আগবঢ়াবলৈ লৈছোঁ আজিৰ অনুষ্ঠানৰ শিল্পী মনদীপ মহন্ত। শিল্পীকণ্ঠৰ প্ৰথম গীতৰ ৰচনা সূৰ্য কুমাৰ আজাৰ।

আধুনিক গীতৰ অনুষ্ঠানৰ শ্ৰোতাসকলে মনদীপ মহন্তৰ কণ্ঠৰ গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। শিল্পী কণ্ঠৰ আন এটি গীত শুনক, গীতৰচনা অজিত কুমাৰ বৰদলৈৰ।

আধুনিক গীত অনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে মনদীপ মহন্তৰ কণ্ঠৰ গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু কাউণ্টি পাছতেই মুখ্য বাতৰি শুনিবলৈ পাব।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে। দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মহান দাৰ্শনিক ডঃ সৰ্বেপল্লী ৰাধাকৃষ্ণৰ জয়ন্তীত শিক্ষকসকলৰ নিঃস্বাৰ্থ ত্যাগ আৰু অপূৰ্ণ সন্মান জনাই আজি সমগ্ৰ ৰাজ্যতে শিক্ষক দিৱস পালন কৰা হৈছে। অসমৰ দুগৰাকী শিক্ষকসহ দেশৰ 82গৰাকী শিক্ষকক ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান কৰে। শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ 15গৰাকী শিক্ষকক চলিত বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে অসম আৰক্ষীৰ কালি নিশাৰে পৰা চলোৱা অভিযানত ৰাজ্যৰ 29খন জিলাত এই পৰ্যন্ত 330জন প্ৰবঞ্চকক আটক কৰা হৈছে। ভাৰত ৰত্ন সন্মানেৰে সন্মানিত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজিৰে পৰা অহা 8 ছেপ্টেম্বৰলৈ এলানি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ৰাজ্য চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নিয়োগৰ অধ্যক্ষতাত আজি ওদালগুৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। গুৱাহাটীৰ জনতা ভৱনত আজি অসমৰ চহকী ঐতিহাসিক পুৰাতাত্বিক খিলঞ্জীয়া আৰু জনজাতীয় ঐতিহ্যৰ সংৰক্ষণ প্ৰচাৰ আৰু নথিভুক্তকৰণ সম্পৰ্কীয় এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। ৰাজ্যৰ জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে গহপুৰৰ ছত্ৰম, যোগীবাৰী, ব্ৰহ্মাগান, ফুলিঙি, নবিল আদি বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি ক্ষয়ক্ষতিৰ বুজ লয় আৰু প্ৰতিযোগিতামূলক শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীৰ কেৰিয়াৰ গঢ়াত ষষ্ঠ শ্ৰেণীৰ পৰাই পৰামৰ্শৰ প্ৰয়োজন বুলি শিক্ষামন্ত্ৰী ডঃ ৰণোজ বৈগুৱে উল্লেখ কৰিছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহক।

0: দৃষ্টিপাত
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়া শুনক দৃষ্টিপাত। আজিৰ দৃষ্টিপাতত শুনক এইবেলি উচ্চ শিক্ষা শিতানত কৃতি শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক তথা লেখক ডক্টৰ অংকুৰণ দত্তৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কৰিছে জিন্তিৰাণী ডেকাই।
2: আজি পবিত্ৰ শিক্ষক দিৱস। ছাত্ৰ সমাজক জ্ঞানৰ আলোকেৰে অজ্ঞান আন্ধাৰৰ পৰা মুক্ত কৰি মানুহ হিচাপে সুনাগৰিক হিচাপে গঢ়ি তোলে শিক্ষকসকলে। প্ৰতি বছৰে আজিৰ এই দিনটোতেই মহান শিক্ষাবিদ প্ৰাক্তন ৰাষ্ট্ৰপতি দাৰ্শনিক ছাৰ সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো পবিত্ৰ শিক্ষক দিৱস হিচাপে পালন কৰা হয়। আজিৰ এই পবিত্ৰ দিনটোত প্ৰতিগৰাকী শিক্ষকলৈ শুভেচ্ছা জনাইছো। আৰু এই পবিত্ৰ দিনটোতে আমি আমাৰ ষ্টুডিঅলৈ আমন্ত্ৰণ কৰি আনিছো এইবেলি উচ্চ শিক্ষা শিতানত ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা লাভ কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক তথা লেখক ডক্টৰ অংকুৰণ দত্তক আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম।
3: নমস্কাৰ।
2: আপোনাৰ এই সুখবৰটোৱে, বঁটা প্ৰাপ্তিৰ খবৰটোৱে আমাৰ বাবে প্ৰাপ্তি আৰু সুখ কঢ়িয়াই আনিছে। প্ৰথমে আপোনাক অভিবাদন জনাইছো।
3: ধন্যবাদ।
2: অসমৰ পৰা প্ৰথমবাৰৰ বাবে উচ্চ শিক্ষা শিতানত আপুনি বঁটা পাইছে আৰু এই কথাটোৱে আপোনাৰ মনলৈ, আমাৰতো ৰাজ্যবাসীৰ মনত আনন্দৰ এটা ভাৱ কঢ়িয়াই আনিছে। বিভিন্ন সামাজিক মাধ্যম বা আমাৰ গণসংযোগৰ বিভিন্ন মঞ্চই আপোনাৰ বিষয়ে বাতৰি পৰিৱেশন কৰিছে আৰু আজি আপোনাক আমি আমাৰ

0: মাজত পাই সুখী অনুভৱ কৰিছোঁ। প্ৰথমে কওকচোন আপোনাৰ অনুভৱ কেনেকুৱা?
1: ধন্যবাদ, ভাল লাগিছে। যিখিনি কাম কৰিছোঁ এতিয়ালৈকে বহু ছাত্ৰ ছাত্ৰী গণসংযোগৰ লগত জড়িত হৈ তেওঁলোকে বিভিন্ন দেশে বিদেশে বিভিন্ন ঠাইত কাম কৰিবলৈ সক্ষম হৈছে। গতিকে এয়া কেৱল মোৰ এক স্বীকৃতি নহয়, মোৰ লগতে আমাৰ সহকৰ্মী, আমাৰ সকলো শিক্ষক আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত এটা ডাঙৰ সন্মান আমাৰ ৰাজ্যখনৰ কাৰণে। আৰু মই লগতে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰোঁ সকলো শিক্ষাৰ্থীকে, কাৰণ শিক্ষাৰ্থীৰ অবিহনেতো এজন শিক্ষকৰ কোনো মূল্য নাই। গতিকে তেওঁলোকৰ লগত থাকি তেওঁলোকো খুব ভাল শিক্ষাৰ্থী আমি পাইছোঁ। হয়তো মই বিভিন্ন প্ৰতিষ্ঠানত, বিভিন্ন শিক্ষানুষ্ঠানত কাম কৰিছিলোঁ যোৱা প্ৰায় 22 বছৰ ধৰি। গতিকে বহু ছাত্ৰ ছাত্ৰী আমাৰ এই শিক্ষানুষ্ঠানসমূহৰ পৰা ওলাই গৈছে। মই ভাবোঁ এয়া আমাৰ সকলোৰে এটা যৌথ প্রচেষ্টা, আর এই যৌথ প্রচেষ্টার একটা প্রচেষ্টার কারণে একটা
0: স্বীকৃতি। আপনি কলে যে আপনি বিগত 22 বছরে শিক্ষকতার লগত জড়িত হয়ে আছে, যদিও শিক্ষকতা মাত্র একটা বৃত্তি, কিন্তু আপনার শিক্ষকতার ক্ষেত্রখন বিভিন্ন, আপনি সেই বিষয়ে কোকসুন আপনার বিচিত্র কর্মস্থলীর বিষয়ে।
1: মই শান্তিনিকেতন বিশ্বভারতীত গুরুদেব রবীন্দ্রনাথ ঠাকুরে প্রতিষ্ঠা করা বিশ্বভারতীত মই শিক্ষা গ্রহণ করেছিল। আর সেই সময় মই বৈদ্যুতিন মাধ্যমের লগত জড়িত আছিল। বৈদ্যুতিন মাধ্যমত মই কলিকতাত এটি চ্যানেলত মই কাম করেছিল এজন স্ট্রিঙ্গার হিসাবে। তার পরবর্তী সময় মই ভাবিলো যে যদি আমি আমার যেহেতু উত্তর পূর্বাঞ্চলত তেতিয়াও গণসংযোগ খুব চালুকীয়া অবস্থাত আছিলে, গতিকে যদি কিবা কৰিব পৰা যায় সেই উদ্দেশ্যে মই অসমলৈ আকৌ ঘূৰি আহোঁ। আৰু অসমত ঘূৰি অহাৰ পিছতে কটন কলেজত তেতিয়া আমাৰ এণ্টাৰপ্ৰেনিয়াৰশ্বিপ ডেভেলপমেণ্ট চেল বুলি এটা আছিলে, EDC বুলি কয়। তাত মই ৰিকুৱেষ্ট কৰিছিলোঁ যে আমি মিডিয়াৰ ওপৰত এটা কোৰ্চ আৰম্ভ কৰিব পাৰোঁ নেকি। ইণ্ডিয়ান ইনষ্টিটিউট অফ মাছ কমিউনিকেশ্যনৰ আৰ্হিত এটা বেচিকেলি খুব স্কিল অৰিয়েণ্টেড কোৰ্চ এটা আমি কৰিব পাৰোঁ নেকি। আৰু তেখেতলোকে সন্মতি প্ৰদান কৰিলে আৰু তেতিয়াই মই সেই আমাৰ মিডিয়া এণ্ড কমিউনিকেশ্যন ষ্টাডি চেণ্টাৰ বুলি এটা আমি ষ্টাডি চেণ্টাৰ আৰম্ভ কৰিছিলোঁ। সেই সময়ত ওতঃপ্ৰোতভাৱে জড়িত আছিলে ডক্টৰ সুৰেশ কুমাৰ নাথ, তেওঁ খুব বেছিকৈ জড়িত হৈ আছিলে সেই সময়ত মিডিয়া এণ্ড কমিউনিকেশ্যন ষ্টাডি চেণ্টাৰৰ লগত। ইয়াৰ লগতে আৰু কেইবাগৰাকী ব্যক্তি জড়িত হৈ আছিলে, ডক্টৰ অভিজিৎ বৰদলৈ, শান্তনু শৰ্মা, তেনেকৈ কেইবাজনো ব্যক্তি জড়িত হৈ আছিলে, ডক্টৰ সত্যেন্দ্ৰ কুমাৰ চৌধুৰী তেওঁ আছিলে। গতিকে তেখেতলোকে মোক সেই সুবিধাখিনি দিছিলে যাৰ কাৰণে আমি এটা কোৰ্চ আৰম্ভ কৰিছিলোঁ। আৰু সেইটো 2004 চনৰ কথা। এগৰাকী খুব বিখ্যাত জাৰ্মান লেখক ডক্টৰ মাৰ্টিন কেম্পছেন, তেওঁ সেইটো সময়ত আহিছিলে আৰু তেওঁ সেই অনুষ্ঠানটো আৰম্ভ কৰিছিলে। মোৰ সেইটো সময়ত মনত পৰে যে দিনে নিশাই যেতিয়া আমি আৰম্ভ কৰিম বুলি ভাবিলোঁ তেতিয়া কষ্ট কৰি, কাৰণ বাকী যিসকল আছিলে একো আন্তঃগাঁথনিও নাছিলে আৰু বাকী গোটেইকেইজন শিক্ষক শিক্ষয়িত্ৰী যিসকল জড়িত হৈ আছিলে তেওঁলোক বিভিন্ন বেলেগ ছাবজেক্টৰ, গতিকে বেলেগ বিভাগৰ, গতিকে তেওঁলোকৰ মই যেনেধৰণে বিচাৰিছোঁ তেওঁলোকেও কৈছিলে যে ঠিক আছে তুমি যেনেকৈ কৰা, আৰু আমি আৰম্ভ কৰিছিলোঁ। আৰু এতিয়া মোৰ ভাল লাগে যে সেইটো এটা সম্পূৰ্ণৰূপে এটা বিভাগত পৰিণত হ'ল, কটন কলেজ গুচি কটন বিশ্ববিদ্যালয় হ'ল
0: আৰু সম্পূৰ্ণ বিভাগ,
1: সম্পূৰ্ণ বিভাগ হ'ল। প্ৰথম সেইটোৱে আৰম্ভণি আছিলে 2004 চনত। 2006 চনত মই ফ্ৰান্সলৈ গৈছিলোঁ এটা কোৰ্চৰ কাৰণে। মই ঘূৰি অহাৰ পিছতেই মই গুৱাহাটী বিশ্ববিদ্যালয়ত যোগদান কৰিছিলোঁ প্ৰবক্তা হিচাপে। সেইটো সময়ত সেই পজিশ্যনটো পাৰ্মানেণ্ট পজিশ্যন নাছিলে, মই প্ৰবক্তা হিচাপে যোগদান কৰোঁ। আৰু সেইটো সময়ত ডক্টৰ অভিজিৎ বৰা ইয়াৰ মুৰব্বী অধ্যাপক আছিলে, এতিয়া তেওঁ তেজপুৰ বিশ্ববিদ্যালয়ত কাম কৰে। তেখেতেও বহুত উৎসাহ যোগাইছিলে। তাৰ পৰৱৰ্তী সময়ত যেতিয়া কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় আৰম্ভ হয়, তাৰ প্ৰতিষ্ঠাপক উপাচাৰ্য আছিলে অধ্যাপক শ্ৰীনাথ বৰুৱা ছাৰ। তেওঁ তেতিয়া ক'লে যে নাই তুমি ইয়ালৈ আহা, এখন নতুন বিশ্ববিদ্যালয় আমি একেলগে গঢ়িব লাগিব। গতিকে সেইটো সময়ত মই এটা বহুত কামৰ বহুত ডাঙৰ এটা পৰিসৰ মই লাভ কৰিছিলোঁ আৰু তাতে প্ৰায় মই বহুত বছৰ ধৰি আছিলোঁ। সেইখনো একদম প্ৰথম অৱস্থাৰ পৰা যেতিয়া কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় আৰম্ভ আছিলে। আৰু সেইটো সময়ত এনেকুৱাও আছিলে যে মানুহে সোধে এইখন প্ৰাইভেট ইউনিভাৰ্চিটি নেকি, গতিকে বিভিন্ন মানুহৰ খুদনিও আছিলে, গতিকে আমি
0: মুক্ত বিশ্ববিদ্যালয়ৰ ধাৰণাটো
1: খুব বেছি নাছিলে। গতিকে সেইখনৰ 3গৰাকী ব্যক্তিৰ কথা মই উল্লেখ কৰিব লাগিব, অধ্যাপক শ্ৰীনাথ বৰুৱা ছাৰ, পঞ্জীয়ক হিচাপে আছিলে ৰজত বৰণ মহন্ত ছাৰ, আৰু আমাৰ শৈক্ষিক যিসকল পৰামৰ্শদাতা তেওঁলোক ডাইৰেক্টৰ নিৰ্দেশক হিচাপে আছিলে অধ্যাপক মাধৱ শৰ্মা ছাৰ। গতিকে সেই 3জন ব্যক্তিৰ সান্নিধ্যত আমি বহুত কাম কৰিবলৈ যত্ন কৰিছিলোঁ। আপুনিও সেইটো সময়ত কিছুদিনৰ কাৰণে জড়িত হৈছিলে। আমি উত্তৰ পূব ভাৰতৰ প্ৰথমটো
0: কমিউনিটি
1: ৰেডিঅ', আমি তাতে জ্ঞান তৰংগ আমি আৰম্ভ কৰিছিলোঁ, ৱেব ৰেডিঅ' আমি আৰম্ভ কৰিছিলোঁ। গতিকে সেইখিনি সময় তেনেধৰণে প্ৰায় 2007 চনৰ পৰা 2013 চনলৈকে মই তাত আছিলোঁ। তাৰপিছত কমনৱেলথ অফ লাৰ্ণিং কানাডাৰ ভেংকুভাৰত আছে, এইটো আমাৰ কমনৱেলথ দেশবিলাকৰ দূৰৱৰ্তী আৰু মুক্ত শিক্ষাৰ লগত জড়িত এটি অনুষ্ঠান, ইণ্টাৰ গভৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যন। তেওঁলোকৰ এটা শাখা দিল্লীত আছিলে, কমনৱেলথ এডুকেশ্যনেল মিডিয়া চেণ্টাৰ পৰিছে। মই তাত প্ৰগ্ৰেম অফিচাৰ হিচাপে তাত জইন কৰোঁ। আৰু সেই সময়ছোৱাত মই অসমৰ পৰা ওলাই গৈ কেৱল তেতিয়ালৈকে অসমৰ গণমাধ্যম শিক্ষাৰ লগতে জড়িত আছিলোঁ। কিন্তু তারপর মানে ওলাই গই আমার কমন

0: ৱেলথ এছিয়ান যিকেইখন কাণ্ট্ৰি আছে, বিশেষকৈ ভাৰত, বাংলাদেশ, শ্ৰীলংকা, মালদ্বীপছ, মালয়েছিয়া, আনকি পাকিস্তানতো কিছু কিছু কাম কৰিবলৈ মই সক্ষম হৈছিলোঁ আৰু এটা মই এটা স্কোপ এটা পাইছিলোঁ যে মই বাহিৰতো কাম কৰোঁ।
1: গণসংযোগৰ দিশতেই
0: গণসংযোগৰ দিশত বহুত কাম কৰিছিলোঁ, কাৰণ আমি কমিউনিটি ৰেডিঅ'ৰ ক্ষেত্ৰত বহুত কাম কৰিছিলোঁ। মোৰ ভাল লাগে যে বাংলাদেশৰ যিমানবোৰ কমিউনিটি ৰেডিঅ' আছে প্ৰায় সকলোখিনিকেই মই ট্ৰেইন কৰিছিলোঁ সেইটো সময়ত। গতিকে তাৰ পৰৱৰ্তী সময়ত মই আকৌ ঘূৰি আহোঁ 2015 চনত, আৰু ঘূৰি আহি 2016 চনৰ জানুৱাৰীত মই গুৱাহাটী বিশ্ববিদ্যালয় যাওঁ। গুৱাহাটী বিশ্ববিদ্যালয়ত আমাৰ যিটো যোগাযোগ আৰু সাংবাদিকতা বিভাগ, সেই বিভাগটো আমাৰ উত্তৰ পূবৰ আটাইতকৈ পুৰণি বিভাগ। 1967 চনত এই বিভাগটো আৰম্ভ হৈছিলে। গতিকে এই বিভাগৰ লগত জড়িত হ'বলৈ পাই পুনৰবাৰ আকৌ প্ৰথমতে 2006-07 প্ৰায় 1.5 বছৰমান কাম কৰিছিলোঁ, আকৌ পুনৰ আহি মই বিভাগৰ মুৰব্বী হিচাপে জইন কৰিলোঁ। আৰু সেইটো সময়ত এটা বহুতখিনি নতুনকৈ আমি সকলো মোৰ যিসকল সহকৰ্মী আছে, ডক্টৰ চন্দন কুমাৰ গোস্বামী, ডক্টৰ ভাৰতী ভৰালী, ডক্টৰ অনুপা লহকৰ গোস্বামী, এই আমি সকলোখিনি মিলি এটা বিভাগটোক নতুন
1: পূৰ্ণাংগ
0: ৰূপ দিবৰ কাৰণে এটা আমি কওঁ খুব ভাইব্ৰেণ্ট ডিপাৰ্টমেণ্ট এটা কৰাৰ ক্ষেত্ৰত আমি যথেষ্ট প্ৰচেষ্টা হাতত লৈছিলোঁ আৰু সেই সময়ত হৈছিলোঁ। আৰু এই বিভাগটো অকল উত্তৰ পূব ভাৰততে নহয়, গোটেই ভাৰতবৰ্ষৰ ভিতৰত এটা নামী বিভাগ হিচাপে পৰিগণিত হৈছিলে। আমাৰ বহু ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা ওলাই যোৱা, তেওঁলোক বিভিন্ন প্ৰতিষ্ঠান, বিভিন্ন শিক্ষানুষ্ঠানৰ লগত তেওঁলোক জড়িত হৈ পৰিছিলে। গতিকে সেইটো এটা ডাঙৰ এটা এক্সপিৰিয়েঞ্চ আছিলে। কিন্তু তাৰ পৰৱৰ্তী সময়ত 7 বছৰ মই মুৰব্বী হৈ থকাৰ পিছত এতিয়া মই আকৌ আন এটা কাম কৰাৰ কাৰণে মই শ্ৰীলংকালৈ যাওঁ। ভাৰতীয় উচ্চায়োগৰ মই যি আমাৰ সাংস্কৃতিক কেন্দ্ৰ আছে, স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰ, তাৰ নিৰ্দেশক হিচাপে আৰু ডিপ্ল'মেটিক প্ৰথম সচিব হিচাপে মই তাত 3 বছৰ সেৱা আগবঢ়াইছিলোঁ আৰু তাৰপৰা মই এই বছৰ জানুৱাৰী মাহৰ শেষৰ ফালে মই তাৰপৰা ঘূৰি আহোঁ। গতিকে বিভিন্ন ঠাইত কাম কৰিছিলোঁ। ইয়াৰ লগতে প্ৰায় ভাৰতবৰ্ষৰ চাগে প্ৰায় 50খনমান, ভাৰতবৰ্ষ আৰু বাহিৰৰো 50খনমান বিশ্ববিদ্যালয়ৰ লগত বিভিন্ন ক্ষেত্ৰত জড়িত, যেনেকৈ ধৰক তেওঁলোকৰ বোৰ্ড অফ ষ্টাডিজ থাকে তাৰ মেম্বাৰ হিচাপে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰো আমি নতুনকৈ, আমি প্ৰথম তাৰ যেতিয়া দূৰৱৰ্তী মাধ্যমৰ জৰিয়তে শিক্ষা আৰম্ভ হৈছিলে তেতিয়া আমি আৰম্ভ কৰিছিলোঁ। মই মিজোৰাম বিশ্ববিদ্যালয়ৰ লগতো জড়িত আছিলোঁ, এতিয়া কাশ্মীৰ বিশ্ববিদ্যালয়ৰ লগত, ঝাৰখণ্ড চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ লগত, তেনেকৈ বিভিন্ন বিশ্ববিদ্যালয়ৰ লগত যোৱা 22টা বছৰ ধৰি জড়িত হৈ আছোঁ।
1: হয়, আপুনি শ্ৰীলংকাৰ কথা উল্লেখ কৰিলে বা ভেংকুভাৰৰ কথাও ক'লে, কিন্তু শ্ৰীলংকাত আপুনি বহুত বেলেগ ধৰণৰ কাম কৰিছিলে, হয়তো আপুনি পোনপটীয়াকৈ ছাত্ৰৰ লগত সংযুক্ত হৈ থকা নাছিল, নহয়নে?
0: মই যিহেতু এগৰাকী ডিপ্ল'মেট হিচাপে তাত কাম কৰিছিলোঁ, কিন্তু মই সদায় কৈছিলোঁ যে মই একাডেমিক্সৰ মানুহ, গতিকে মই শ্ৰীলংকাত থকা 17খন বিশ্ববিদ্যালয়, যিখন পাব্লিক চৰকাৰী বিশ্ববিদ্যালয়, মই প্ৰায় প্ৰত্যেকখন বিশ্ববিদ্যালয়ৰ লগতে কাম কৰিছোঁ। যদিও মোৰ কূটনৈতিক কামহে বেছি আছিলে আৰু সাংস্কৃতিক, আমি কূটনীতি বুলি কওঁ আৰু কালচাৰেল ডিপ্ল'মেচি বুলি কওঁ, কিন্তু মই প্ৰত্যেকখন বিশ্ববিদ্যালয়ৰ লগত খুব ঘনিষ্ঠভাৱে কাম কৰিছোঁ। তাত বিশেষকৈ হিন্দী আৰু সংস্কৃতৰ ক্ষেত্ৰত বিশেষভাৱে কাম কৰিছিলোঁ। 2খন বিশ্ববিদ্যালয়ত মই নতুনকৈ 2টা হিন্দীৰ পাঠ্যক্ৰম আৰম্ভ কৰিছিলোঁ, শ্ৰীলংকা অ'পেন ইউনিভাৰ্চিটি আৰু এখন হৈছে শ্ৰীলংকা ডিফেন্স ইউনিভাৰ্চিটি, ছাৰ জন কোটলাবালা ডিফেন্স ইউনিভাৰ্চিটি, দুইখনতে 2টা হিন্দীৰ কোৰ্চ আৰম্ভ কৰা হৈছিলে। আৰু সংস্কৃতৰ ক্ষেত্ৰত প্ৰথমবাৰৰ কাৰণে বিশ্ব সংস্কৃত দিৱস আমি উদযাপন কৰিছিলোঁ আৰু ইয়াৰ লগতে প্ৰায় 300মান বৌদ্ধ ভিক্ষুক আমি সংস্কৃতৰ শিক্ষা প্ৰদান কৰিছিলোঁ। গতিকে তাত যদিও মই এই কূটনৈতিক পজিশ্যনত আছিলোঁ, কিন্তু মই শিক্ষাৰ লগত বহুতভাৱে জড়িত হৈ আছিলোঁ।
1: এইখিনিতে মনত পৰিছে, আমি খবৰ পাইছিলোঁ আপুনি আমাৰ বৰগীতক সিংহলী ভাষালৈ অনুবাদ কৰাই তাত পৰিৱেশন কৰিছে, সেইটো বিষয়ে অকণমান কওক।
0: মই সদায় এটা ভাবোঁ যে এজন শিক্ষকৰ কোনো সীমাবদ্ধতা নাথাকে, শিক্ষকৰ শিক্ষা কেৱল 4খন দেৱালৰ ভিতৰত যে থাকিব লাগিব বুলি তেনেকুৱা কোনো কথা নাই। শিক্ষকে বিভিন্ন ধৰণৰ এনে কাম কৰিব পাৰে যাৰ জৰিয়তে আমাৰ জাতিটোক, আমাৰ দেশখনক গৌৰৱান্বিত কৰিব পাৰি। গতিকে মোৰ তেতিয়া হঠাৎ এদিন মনলৈ আহিলে যে আমাৰ বৰগীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে যি কেইটা বৰগীত লিখিছিলে, সেই বৰগীতকেইটা সকলো ফালৰ পৰা, তাৰ আমি যদি কথাৰ ফালৰ পৰা চাওঁ বা সুৰৰ ফালৰ পৰা, তাৰ ইমান সাংগীতিক মূল্য, তাৰ মাধুৰ্য ইমান বেছি, কিন্তু ক'ৰবাত গৈ পেলাই আমি অসমৰ ভিতৰতে সীমাবদ্ধ হৈ থকা যেন মোৰ অনুভৱ
1: হৈছে
0: ভাষাটোৰ কাৰণে। গতিকে কিন্তু চাওক, মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে ব্ৰজাৱলীত লিখিছিলে, গতিকে ব্ৰজাৱলীটো আচলতে অসমীয়া আৰু মৈথিলীৰ 2টা ভাষাৰ এটা সংমিশ্ৰণত সৃষ্টি হৈ
1: সমগ্ৰ ভাৰততেই চলিছিল,
0: সমগ্ৰ অন্তত আমাৰ উত্তৰ আৰু পূব ভাৰতৰ ক্ষেত্ৰত চলিছিলে, সেইটো উদ্দেশ্যই হয়তো আছে, কিন্তু আমি ক'ৰবাত গৈ পেলাই হয়তো আমি উলিয়াই নিবলৈ সক্ষম হ'ব পৰা নাছিলোঁ। মই এইটো কোৱা নাই যে বহু মানুহে বিভিন্ন ধৰণৰ প্ৰচেষ্টা চলাই গৈছে, কিন্তু তেতিয়া মই ভাবিলোঁ যে নাই, এইটো এটা শিক্ষক হিচাপেও মোৰ কাৰণে এইটো এটা দায়িত্ব যে আমি যদি তেখেতপুৰুষ যোজনাৰ সৃষ্টি কৰ্মক যদি আমি দেশৰ বাহিৰলৈ লৈ যাব। গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাৰায়ণ কাহে ভকতি কৰোঁ তেৰা আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ উঠৰ

0: বাপু গোপাল হে, এই দুইটা বৰগীত আমি হিঙ্গুলী ভাষালৈ প্ৰথমবাৰৰ কাৰণে অনুবাদ কৰিছিলোঁ। আৰু সেয়াই মই জনাত যিকোনো বৰগীতক কোনো বিদেশী ভাষালৈ প্ৰথম অনুবাদ হৈছিলে যোৱা 500 বছৰ। গতিকে আমি সেই কাম কৰিছিলোঁ আৰু সেয়া যথেষ্ট সকলোৱে সমাদৃত হৈছিল।
1: এই যে শিক্ষকৰ মানে কামৰ পৰিধি বহুল, অকল শ্ৰেণীকোঠাৰ মাজতে আবদ্ধ নাথাকে, বাহিৰতো থাকে। এতিয়া আপুনি কথা প্ৰসংগত কৈছে যে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিটো গণসংযোগ আৰু সাংবাদিকতা বিভাগ আটাইতকৈ পুৰণি বিভাগ, আৰু আমি জনাত আমি যেতিয়া আমিও নিজে এই বিভাগৰে ছাত্ৰী আছিলোঁ, আমাৰ সময়তো উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰে ল'ৰা ছোৱালীবোৰ ইয়াতেই সাংবাদিকতা পঢ়িবলৈ আহিছিলে। এতিয়া এই সময়ত আমাৰ এই বিভাগটোলৈ আপোনাৰ আৰু কি পৰিকল্পনা আছে?
0: চাওক, এই বিভাগত আমি বিগত সময়খিনিত আমি বহুত নতুনত্ব আনিবলৈ যত্ন কৰিছিলোঁ। বিশেষকৈ আমাৰ যিটো স্নাতকোত্তৰ পাঠ্যক্ৰম, মই খুব ডাঠি ক'ব পাৰোঁ যে স্নাতকোত্তৰ পাঠ্যক্ৰমটো খুব এটা সুন্দৰ পাঠ্যক্ৰম আমাৰ ইয়াত এতিয়া যিটো আমাৰ পাঠ্যক্ৰম আছে,
1: আৰু
0: তাৰ যিটো আমি একাডেমিক ষ্টেণ্ডাৰ্ড বুলি ক'ব বিচাৰোঁ বা আমাৰ যিখিনি অন্তৰ্ভুক্ত কৰা হৈছে তাত, সেইখিনি পাঠ্যক্ৰম খুব নতুনত্ব অনা হৈছে আৰু খুব আধুনিক, একদম সময়ৰ লগত খাপ খুৱাই তাক আমি সময়ে সময়ে পৰিৱৰ্তন কৰি আহিছোঁ। গতিকে সেইকাৰণে আমাৰ বিভিন্ন ছাত্ৰ ছাত্ৰী বিদেশৰ পৰাও আহিছে। আগতেও মোৰ মনত আছে যে 2018 চনত আমাৰ এগৰাকী শ্ৰীলংকাৰ পৰা ছাত্ৰী আহিছিলে। এই মুহূৰ্তত আমাৰ শ্ৰীলংকাৰ 2জন, ইথিঅপিয়াৰ 1জন, ছাউথ আফ্ৰিকাৰ 1জন, কম্বোডিয়াৰ 1জন আৰু বাংলাদেশৰ 1জন। গতিকে আমাৰ ছগৰাকী ছাত্ৰ ছাত্ৰী বিদেশৰ পৰাও আহিছে। এইকাৰণেই আহিছে যে আমাৰ বিভাগৰ পাঠ্যক্ৰম বা তেওঁলোকে চাইছে আৰু তেওঁলোকে ভাবিছে যে ই যথেষ্ট
1: ষ্টেণ্ডাৰ্ড
0: আৰু খুব আধুনিক, মানে এই সময়ৰ লগত খাপ খোৱা, গতিকে সেইকাৰণে আহিছে। সেই স্নাতকোত্তৰ পাঠ্যক্ৰমৰ লগতে আমাৰ যোৱা 4 বছৰ ধৰি 5 বছৰীয়া সংযুক্ত পাঠ্যক্ৰম আমাৰ চলি আছে। হায়াৰ ছেকেণ্ডেৰীৰ পিছতে তেওঁলোক আহে, গতিকে 5 বছৰ আমাৰ লগত থাকে আমাৰ ছাত্ৰ ছাত্ৰী, সেইটো এটা আমাৰ পাঠ্যক্ৰম আছে। ইয়াৰ উপৰি আমাৰ ডক্টৰেল ডিগ্ৰীৰ কাৰণে আমাৰ PhD প্ৰগ্ৰেম আছে। আগতে MPhilও আছিলে, কিন্তু MPhil যিহেতু UGCয়ে বন্ধ কৰি দিছে, গতিকে এই মুহূৰ্তত MPhil নাই। কিন্তু এই মুহূৰ্তত আমি আৰু 8টা চাৰ্টিফিকেট কোৰ্চ আমি খুলিবলৈ যত্ন কৰিছোঁ, যাতে যিখিনি আন্তঃগাঁথনি আছে সেইখিনি আমি কেৱল আমাৰ দিনটোৰ সময়তে নহয়, আমি আবেলি বা গধূলি সময়তো যাতে আমি ব্যৱহাৰ কৰিব পাৰোঁ আৰু যাতে আন শিক্ষাৰ্থী তাৰ দ্বাৰা লাভান্বিত হয়। ধৰক ডিজিটেল ফটোগ্ৰাফী, এনিমেশ্যন গ্ৰাফিক্স, ইলাষ্ট্ৰেশ্যন বা আমাৰ ভিডিঅ' এডিটিং, তেনেকুৱা ধৰণে বুক পাব্লিছিং, তেনেকুৱাকৈ আমি প্ৰায় 8টা পাঠ্যক্ৰম আমি আৰম্ভ কৰিবলৈ গৈ আছোঁ। এইখিনি আমাৰ 5টাৰ পৰা 7:30 বজালৈকে আমাৰ হ'ব। আৰু যিসকলে কাম কৰি থাকে বিভিন্ন প্ৰতিষ্ঠানত কিন্তু নিজকে আগুৱাই লৈ যাব বিচাৰে, তেওঁলোকেও ইয়াত আহি পেলাই তেওঁ আবেলি সময়খিনি শিকিব পাৰিব আৰু তাৰ জৰিয়তে তেওঁলোক ওলাই যাব পাৰিব। মই এইখিনিতে কৈ থওঁ যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত থকাৰ সময়তো ডক্টৰ ভূপেন হাজৰিকা গণসংযোগ স্কুল আছে, সেইখনৰো আমি আৰম্ভ কৰিছিলোঁ। আৰু সেই সময়ত আমি বহুত বিভিন্ন ধৰণৰ পাঠ্যক্ৰম দূৰৱৰ্তী শিক্ষাৰ জৰিয়তে আমি আৰম্ভ কৰিছিলোঁ। তাৰ ভিতৰত বেচেলৰ অফ মাছ কমিউনিকেশ্যন, মাষ্টাৰ্ছ অফ মাছ কমিউনিকেশ্যন, পষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন মাছ কমিউনিকেশ্যন, ডিপ্ল'মা ইন আছামিজ জাৰ্নেলিজিম, ডিপ্ল'মা ইন জাৰ্নেলিজিম, তেনেধৰণে আমি বিভিন্ন পাঠ্যক্ৰম আমি তাতো আৰম্ভ কৰিছিলোঁ। গতিকে এই সময়ত সেইখিনিও যথেষ্ট জনপ্ৰিয় মানুহৰ মাজত, আৰু গণসংযোগৰ ক্ষেত্ৰত আমি ক'ব পাৰোঁ এটা নতুন বাতাৱৰণৰ সৃষ্টি হৈছে হয়তো যোৱা 20টা বছৰত, যে মানুহে এতিয়া জানে যে গণসংযোগ মানেনো কি।
1: গণসংযোগ আৰু সাংবাদিকতাৰ শিক্ষাৰ্থী বাঢ়িছে, তাৰ আদৰ বাঢ়িছে আৰু সমাজেও তাক মানি লৈছে। ব্যৱহাৰিক ক্ষেত্ৰবোৰত দেখা যায় যে ল'ৰা ছোৱালীবোৰে ঠিকেই মাছ কমিউনিকেশ্যনৰ এটা শিক্ষা লৈছে, কিন্তু ক'ৰবাত যেন কিবা এটা তেওঁলোকৰ কম হৈ আছে, এইটো কিহৰ কাৰণে হৈছে আপুনিও অনুভৱ কৰেনে?
0: নিশ্চয় মই অনুভৱ কৰোঁ। চাওক, এতিয়া বহুত সময়ত আমাৰ দেখা যায়, আমি সদায় বাৰে বাৰে আমি এটা কথা সোধোঁ, আমাৰ বহু ছাত্ৰ ছাত্ৰীয়ে দেখা যায় যে বাতৰি কাকত নপঢ়ে, ৰেডিঅ' নুশুনে বা দূৰদৰ্শন নাচায়, টেলিভিশ্যন নাচায়। তেতিয়া আচলতে মই এনেকুৱা ধৰণৰ কথা এটা হয় যে যি এজন মানুহে জীৱনত কোনো ধৰ কোনোদিন চুটি গল্প পঢ়ি পোৱা নাই, মই তেওঁক হঠাৎ ক'লোঁ যে আপুনি চুটি গল্প এটা লিখি দিয়ক, তেওঁতো আদি অন্ত একো বুজি নাপাব কেনেকৈ কৰিব লাগে। গতিকে আমি বাৰে বাৰে কওঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে, তেওঁলোক খুব বেছিকৈ ছ'চিয়েল মিডিয়া নিৰ্ভৰ, গতিকে ছ'চিয়েল মিডিয়া নিৰ্ভৰ হোৱাৰ কাৰণে তেওঁলোকে বাতৰি চব ছ'চিয়েল মিডিয়াতে পায় আৰু, গতিকে তেওঁলোকে আৰু এইখিনি পঢ়াৰ খুব বেছি প্ৰয়োজন অনুভৱ নকৰে। কিন্তু আমি আমাৰ বিশ্ববিদ্যালয়ত আমি যত্ন কৰোঁ সদায় যাতে তেওঁলোকে অন্তত ৰেডিঅ', এতিয়া আমাৰ ৰেডিঅ' যেতিয়া আছে, আমাৰ নিজৰে এটা কমিউনিটি ৰেডিঅ' আছে, ৰেডিঅ' লুইত আজি কিছুদিন ধৰি বন্ধ হৈ আছে, খুব অনতিপলমে আমাৰ ৰেডিঅ' লুইত আকৌ আৰম্ভ হ'ব আৰু সেইটো আমাৰ এতিয়া বিভাগৰ লগত যুক্ত। গতিকে আমি বিভাগৰ পৰা আমি যেতিয়া চলাম, আমাৰ সেই প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী তেওঁলোকে ৰেডিঅ' অনুষ্ঠান কৰিব। গতিকে ৰেডিঅ' অনুষ্ঠান কৰাৰ আগত আমি সকলো ছাত্ৰ ছাত্ৰীক আমি সদায় কৈছোঁ যে তেওঁলোকে মিনিমাম 2 ঘণ্টাকৈ তেওঁলোকে

0: ৰেডিঅ' শুনিবলৈ যদি তেওঁলোকে ৰেডিঅ' নুশুনে তেতিয়া কেনেধৰণেনো এটা অনুষ্ঠান প্ৰচাৰ কৰিব, কেনেধৰণে এটা অনুষ্ঠান তেওঁলোকে সজাই তুলিব, ধৰক ৰেডিঅ' ফিচাৰ এটা কেনেকৈ বনাব, ৰেডিঅ' ডকুমেণ্ট্ৰি এখন কেনেকৈ বনাব, ন সেইবিলাক প্ৰত্যেকটো বেলেগ বেলেগ অনুষ্ঠান। আমি কওঁ প্ৰামাণ্য আলেখ্য বুলি কওঁ, আমাৰ অনাতৰ কথিকা কওঁ, সেইখিনি কেনেকৈ কৰিব আমি এতিয়া আমি তেওঁলোকক সহায় কৰিছোঁ। কিন্তু এটা চাওক, এই যে নাখাওঁ ভাত খোৱালি নিগিলো কি কৰোঁ কৰ বুলি কথা এটা যে আছে, আমি বহুত যত্ন কৰোঁ যে তেওঁলোকৰ যাতে আমি স্কিল ডেভেলপ কৰিব পাৰোঁ। কিন্তু যেতিয়া ছাত্ৰ ছাত্ৰীজন নিজাকে যদি তেওঁ
1: উদ্যোগ
0: নলয় যে মই এইখিনি শিকিব লাগিব, মই জানিব লাগিব, তেতিয়াহ'লে সেই তেনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত অকণমান অসুবিধা হয়। এইখিনি মই এটা কথা কৈ থওঁ যে আমি আজি কিছুদিন ধৰি পেলাই আমি এটা উদ্যোগ হাতত লৈছিলোঁ যে আমি কেনেকৈ ডিজিটেলি লিটাৰেট কৰিব পাৰোঁ, মানুহক স্বাক্ষৰ কৰিব পাৰোঁ। এতিয়া সাক্ষৰতাৰ সংজ্ঞা সেইটো বদলি হৈ গৈছে, সাক্ষৰতা এতিয়া চহী কৰিব পাৰিলে সাক্ষৰ বুলি আমি ক'ব নোৱাৰোঁ। আমি কাৰণ এতিয়া ধৰক আপুনি বহুত মানুহে পঢ়িব নাজানে লিখিব নাজানে, তেওঁলোকেতো আমাৰ মেছেজো কৰিব পাৰে, তেওঁলোকেতো আমাৰ হেৰিও চাব পাৰে, আমাৰ বিভিন্ন
1: অনুষ্ঠান
0: চাব পাৰে। গতিকে সেই ডিজিটেল লিটাৰেচিৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি বিভিন্ন শিক্ষানুষ্ঠানলৈ যাবলৈ আমি তেওঁলোকক অনুপ্ৰাণিত কৰিছোঁ যাতে তেওঁলোকে আন মানুহক শিকায় যে কেনেকৈ ডিজিটেলি লিটাৰেট হ'ব লাগে। আমি যিবিলাক ছ'চিয়েল মিডিয়াত পাওঁ চব যে শুদ্ধ হ'ব তাৰ কোনো মানে নাই, কাৰণ ইয়াত আটাইতকৈ ডাঙৰ কথা হৈছে গেট কিপিংটো নাই, সেইটোৱে মিডিয়া লিটাৰেচি। গতিকে সেইটো আমাৰ সমাজত খুব জৰুৰী হৈ পৰিছে বুলি মই ভাবোঁ,
1: কাৰণ এই কথাটোৱে সমাজক ক'ব নোৱাৰাকৈ ইমান ক্ষতি কৰিছে, সময়ত মানে এটা ডাঙৰ সমস্যা হৈ যাবগৈ। মই এইখিনিতে আপোনাক সুধিছোঁ, শিক্ষক হিচাপে আপুনি বহুকেইটা বছৰ অতিক্ৰম কৰিলে কিন্তু এতিয়াও বহুবাদ বাকী, আপুনি কওকচোন বেলেগ বৃত্তিতকৈ কিয় শিক্ষকতা বৃত্তি বেলেগ, এই অনুভৱটো কেনেকুৱা, আৰু আজি ৰাষ্ট্ৰীয় শিক্ষক দিৱসৰ দিনা আমি আপোনাক এই কথাটোকে সুধিছোঁ, মানে শিক্ষক হোৱাৰ সুফল বা সুযোগ বা সুবিধা কি?
0: চাওক এটা কথা মই সদায় ভাবোঁ, আমাৰ চাণক্য ঠিক আছে, তেওঁতো যেতিয়া চন্দ্ৰগুপ্ত মৌৰ্য তেওঁ যেতিয়া নতুনকৈ মগধৰ ৰজা হ'ল, সম্ৰাট হ'ল, তেতিয়া চাণক্য প্ৰথম সময়ত বা কৌটিল্য তেওঁ প্ৰথম সময়ত মহামাত্য হিচাপে নিযুক্ত হৈছিল। কিন্তু কেইদিনমানৰ পিছত তেওঁ আমাত্য ৰাক্ষস বুলি কৈছিলে, তেওঁক দায়িত্বভাৰ অৰ্পণ কৰি তেওঁ ক'লে যে নাই মই মোৰ কাম এইটো নহয়, এজন শিক্ষকৰ দায়িত্ব কোনো ৰাজভাৱ গ্ৰহণ কৰা নহয়, গতিকে মই কৰিলোঁ মোৰ যিখিনি কাম আছে, মোৰ কৰ্তব্যখিনি মই কৰিলোঁ, মই এজন সম্ৰাট বনালোঁ, এখন দেশৰ মই সলনি কৰি দিলোঁ, যি ৰাজতন্ত্ৰ তেওঁলোকৰ যি ব্যৱস্থা সলনি হোৱাৰ দৰকাৰ আছিলে মই সলনি কৰিলোঁ আৰু মোৰ কাম হৈ গ'ল, মই এতিয়া আকৌ শিক্ষকতাৰ বৃত্তিলৈ মই ঘূৰি যাম। গতিকে তেওঁ আকৌ নতুনকৈ কিতাপ লিখিলে, অৰ্থশাস্ত্ৰ লিখিলে। গতিকে মই সেইটোৱে ভাবোঁ যে এজন শিক্ষকৰ ওচৰত আটাইতকৈ ডাঙৰ কথা, মইতো সদায় ভাবোঁ যে আমি খুব একাউণ্টেবল, যে এতিয়া ধৰক 5 বছৰীয়া পাঠ্যক্ৰমত আমাৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ লগত পঢ়ে, যদি আমি তেওঁলোকক কিবা এটা কৰিব পৰা কৰি উলিয়াই পঠিয়াব নোৱাৰোঁ, সেইটো ক'ৰবাত গৈ পেলাইতো ময়ো তাৰ কাৰণে একাউণ্টেবল হ'ম। মই বাৰে বাৰে কৈছোঁ যে তেওঁলোকৰো উদ্যোগ লাগিব, অকলে আমি যত্ন কৰিলে নহ'ব। গতিকে সেইকাৰণে মই ভাবোঁ শিক্ষকতাৰ বৃত্তিটোৰ লগত আৰু বিশেষকৈ উচ্চ শিক্ষাৰ ক্ষেত্ৰত বহুত সুবিধা আছে। আমি বিভিন্ন ধৰণৰ প্ৰজেক্ট কৰিব পাৰোঁ, আমি বিভিন্ন ধৰণৰ কনচালটেঞ্চি কৰোঁ, আমি বিভিন্ন ৰিচাৰ্চ কৰোঁ। গতিকে সেইটো এটা মই আপোনাক এইখিনিতে অকণমান চমুকৈ কৈ থওঁ। এতিয়া ধৰক মই বিগত সময়ছোৱাত বহুতবিলাক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰকল্প মই লৈছিলোঁ, সেইখিনি সফলভাৱে সম্পন্নও কৰিছোঁ। তাৰ ভিতৰত ইউনিভাৰ্চিটি অফ কেলিফৰ্নিয়া লছ এঞ্জেলেছ, তাৰপিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ US ডিপাৰ্টমেণ্ট অফ ষ্টেটৰ প্ৰজেক্ট, মই গ্ৰীচৰ লগত এটা কাম কৰিছিলোঁ, তাৰ লগতে UKৰ ইউনিভাৰ্চিটি অফ এছেক্সৰ এটা কাম কৰিছিলোঁ, তাৰপিছত মই ইউৰোপিয়ান ইউনিয়নৰ মই কাম কৰিছোঁ, বা কমনৱেলথ অফ লাৰ্ণিং কলে ইউনেস্কোৰ কাম কৰিছোঁ, ইউনিচেফৰ বহুত কাম কৰিছোঁ, মেলবৰ্ণ ইউনিভাৰ্চিটিৰ লগত কাম কৰিছোঁ, মই বিভিন্ন বিশ্ববিদ্যালয়ৰ লগত যে এই যে কাম কৰা বা বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ লগত কাম কৰা, সেইটোৰে কেৱল মোৰ লাভ নহয়, সেইটোৰে লাভ হয় আমাৰ শিক্ষানুষ্ঠানটোৰ, আৰু তাতোতকৈ বেছি লাভ হয় আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ, কাৰণ তেওঁলোকে সকলো সময়ত এটা এক্সপ'জাৰ এটা পায়, তেওঁলোকে দেখে। এইবাৰ আমি ইমান যত্ন কৰি আমাৰ বিদেশৰ পৰা ছাত্ৰ ছাত্ৰী আহিছে, আপুনি চাওক হয়তো সেইবিলাক যে আমাৰ এতিয়া নিউ এডুকেশ্যন পলিচিত যিটো কোৱা হয় এক্সপিৰিয়েঞ্চিয়েল লাৰ্ণিং, আমি এক্সপিৰিয়েঞ্চ কৰি আমি শিকিম, কিবা কিবি আমি শিকিম, গতিকে সেইটো হয়। তেওঁলোকে বিভিন্ন দেশৰ বিষয়ে জানিব পাৰিলে, বিভিন্ন দেশৰ শিক্ষাৰ বিষয়ে জানিব পাৰিলে, গণমাধ্যমৰ বিষয়ে জানিব পাৰিলে, সেইখিনি যদি আমি শ্ৰেণীকোঠাত কেৱল এটা পাৱাৰ পইণ্টৰ জৰিয়তে কওঁ, সেইখিনি তেওঁলোকে যিমান বুজি পাব, তেওঁলোকৰ লগত থাকি আৰু বেছি বুজি পাব, আৰু বেছি অনুভৱ কৰিবলৈ শিকিব। গতিকে এই কামখিনি কৰি পেলাই কেতিয়াবা এখন ধৰক আমি ৰিচাৰ্চ পেপাৰ যেতিয়া শেষ কৰোঁ, লিখি শেষ কৰোঁ, আৰু ক'ৰবাত এটা বিৰাট আনন্দ লাগে যে আজিলৈকে কোনেও নকৰা কাম এটাৰ আমি এটা নতুন কথা ভাবি আমি সমাজক দিছোঁ, আৰু সেইটো বিভিন্নজনে ৰেফাৰেঞ্চ হিচাপে তাক আকৌ পিছৰ সময়খিনিত ব্যৱহাৰ কৰিছে আৰু ব্যৱহাৰ হৈ গৈ আছে। সেইটো সময়তে মই আৰু এখন কিতাপ কৰি উলিয়াইছিলোঁ মটিভেশ্যন বুলি, তাত তাৰমানে আমাৰ উচ্চ

0: শিক্ষাৰ ছাত্ৰ ছাত্ৰীসকলে নিজকে কেনেকৈ মটিভেট কৰিব লকডাউনত থকাৰ সময়ছোৱাত। গতিকে শিক্ষক হিচাপে মোৰ দায়িত্ব সেই চাৰি দেৱালৰ মাজত নহয়, সেই কিতাপখনৰ জৰিয়তে। আগতে কেতিয়াও তেনেকুৱা ধৰণৰ এখন কিতাপ হোৱা নাছিলে। ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ সাংস্কৃতিক সম্বন্ধনো কি, আৰু সেইটো 7,000 বছৰৰ পুৰণি এটা সম্পৰ্ক। গতিকে সেই কিতাপখনৰ জৰিয়তে মই এজন শিক্ষক হিচাপে মই কেৱল চাৰি দেৱালৰ ভিতৰৰ পৰা আঁতৰি গৈ এই দুখন দেশৰ মাজত বা তাতোতকৈ আৰু দেশৰ মানুহৰ কাৰণে এখন মই উপহাৰ হিচাপে দিব পাৰিলোঁ। ঠিক তেনেধৰণে ৰামায়ণ শ্ৰীলংকা, আমি সদায় ৰামায়ণখন আমি জানো, কিন্তু আমি ৰামায়ণ বুলি ক'লে আমি অশোক বাটিকাও জানো বা সীতাক যে লৈ গৈছিলে ৰাৱণে সেই বিষয়েও আমি জানো। গতিকে তাৰ পাৰ্স্পেক্টিভত সেইফালৰ পৰা যে শ্ৰীলংকাতনো ৰামায়ণক কেনেকৈ ধৰণে চোৱা হয় তাৰ ওপৰত এখন কিতাপ কৰি উলিয়াইছোঁ। এই সময়ত আমি এতিয়া ডক্টৰ ভূপেন হাজৰিকাৰ ওপৰত আমি এখন ইংৰাজীত কিতাপ কৰিছোঁ, কাৰণ আমাৰ ইংৰাজীত বহুত বেছি ডক্টৰ ভূপেন হাজৰিকাৰ ওপৰত লেখা মেলা নহয়, যাৰ কাৰণে আমাৰ ভাৰতৰ বিভিন্ন ঠাইৰ মানুহে বা বিদেশৰ মানুহে তেখেতৰ বিষয়ে বহুত বেছি জানিবলৈ সক্ষম নহয়। গতিকে সেই কিতাপখন এইকেইদিনমানৰ ভিতৰতে প্ৰকাশ পাব। গতিকে সেইখিনিও আমাৰ কাম, এটা ৰিচাৰ্চ কিতাপ লিখা বা এনেকুৱা ধৰণৰ বিভিন্ন, যেনেকৈ আপুনি বৰগীতৰ উদাহৰণ দিলে, তেনেকৈ মই জয়দেৱৰ গীত গোবিন্দ সেইখন সংস্কৃতৰ পৰা তাৰ দশৱতাৰ স্তোত্ৰ যিটো আছে সেইটো আমি পালি ভাষালৈ কৰিছিলোঁ। সেইটো এটা নতুন কাম এটা আছিলে। আমি পুতলা নাচ বহুত ব্যৱহাৰ কৰিছোঁ। শ্ৰীলংকাত এটা পুতলা নাচ আছে ৰুকদা নাট্য বুলি কয়, তাত আমি ৰামায়ণ প্ৰথমবাৰৰ কাৰণে আৰম্ভ কৰিছিলোঁ। আৰু আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মহোদয়ে তেওঁ শ্ৰীলংকালৈ গৈ প্ৰায় 10 মিনিট সময় তেওঁ চাইছে, চাই পেলাই তেওঁ খুব প্ৰশংসা কৰিছে যে এইটো খুব ধুনীয়া কাম এটা হৈছে, যে আমি তাৰ এটা তেওঁলোকৰ এটা আৰ্ট ফৰ্ম সেইটোক আমি এখন ৰামায়ণৰ এটা কাহিনী দি আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। গতিকে এনেধৰণৰ যিখিনি কাম, ধৰক বুদ্ধ ভিক্ষুসকলক সংস্কৃত শিকোৱাৰ কাম, গতিকে শিক্ষকতাৰ সমান আপুনি গোটেই জগতখনত কৰিব পৰা বহু কাম থাকে, পজিটিভ কাম, ভাল কাম বহুত আপুনি শিক্ষক হৈ কৰিব পাৰে, যিটো এটা আন বৃত্তিত কৰিবলৈ হয়তো বহু সময়ত অসুবিধা হয়,
1: অসুবিধা, সীমাবদ্ধতা,
0: সীমাবদ্ধতা বহুত
1: হয়। এই কথাটো জানি খুব ভাল লাগিল, কাৰণ এজন শিক্ষকৰ দৃষ্টি সদায় সজাগ আৰু তেওঁৰ চাৰিওফালে দৃষ্টি থাকে, সকল মানে শ্ৰেণীকোঠাৰ ভিতৰতে নহয়, সমাজ এখনৰ প্ৰতিও তেওঁৰ দৃষ্টি থাকে আৰু সমাজ এখন উচিত পথত কেনেদৰে যাব, বেলেগ বৃত্তিৰ মানুহতকৈ শিক্ষক এজনৰ দায়বদ্ধতাটো বেছি বুলি মই ভাবোঁ বা তেওঁ নিজেও অনুভৱ কৰে। শিক্ষকসকলে বেলেগ বৃত্তিৰ মানুহে হয়তো যিকোনো কথা ক'ব পাৰিব, যিকোনো কামো কৰিব পাৰিব, যি সমাজৰ অন্যায় কৰিব পাৰে, কিন্তু এগৰাকী শিক্ষকে অন্তত তেনেকুৱা নকৰে বুলি ভবা যায়। কিন্তু সাধাৰণতে শিক্ষকসকল সমাজৰ প্ৰতিও, যেনেকৈ তেওঁলোকৰ ছাত্ৰৰ প্ৰতি দায়িত্বশীল, সমাজৰ প্ৰতিও তেওঁলোক দায়বদ্ধ, বৃত্তিটোৱে হয়তো তেনেকুৱা কৰি দিয়ে। আৰু আমাৰ দেশত শিক্ষকসকলক যিটো সন্মান কৰা হয় অন্য বৃত্তিৰ মানুহক ঠিক সিমানখিনি সন্মান দিয়া নহয়, যদিও সকলো বৃত্তিৰ মানুহে সন্মান পাব লাগে। আচলতে আমাৰ দেশত বা আমাৰ ৰাজ্যখনত শিক্ষকৰ বহুত সমস্যা আছে, তাৰ পাছতো কিন্তু শিক্ষকসকল সমাজত সদায় শ্ৰদ্ধেয়, সদায় বন্দিত হৈ আহিছে। আৰু আজিৰ এই সুন্দৰ এটা পবিত্ৰ আপোনাৰ দৰে এগৰাকী দূৰদৰ্শী শিক্ষকজনক লগ পাইছোঁ, আৰু আমাৰ শ্ৰোতাই আপোনাৰ লগত এই কথা শুনি নিশ্চয় উপকৃত হ'ব। আজিলৈ আমাৰ অনুষ্ঠান ইমানতে সামৰিছোঁ। আপোনাক অশেষ ধন্যবাদ।
0: ধন্যবাদ।
2: দৃষ্টিপাত শুনিলে এই অনুষ্ঠানত এইবেলি কৃতি শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ অধ্যাপক তথা লেখক ডক্টৰ অংকুৰণ দত্তৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে জিন্দ্ৰিয়ানী ডেকাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ, প্ৰযোজনা সহযোগী পাৰ্বিন হুছেইন।

কাইলৈ নিশা 9:30 বজাত জীৱন আলীৰ যুগলবন্দী। এই অনুষ্ঠানৰ দম্পতি মঞ্জু বৰা আৰু দিলীপ বৰা। তেখেতসকলৰ সৈতে কথা পাতিব সীমান্ত বৰ্মা আৰু জিন্ত্ৰাণী ডেকাই। অনুষ্ঠানটোৰ প্ৰযোজনা কৰিছে সীমান্ত বৰ্মাই। জীৱন আলীৰ যুগলবন্দী কাইলৈ নিশা 9:30 বজাত।

পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই তেন্তে 03612662636 এই নম্বৰত ফোন কৰি জনাব পাৰে।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আধুনিক গীতৰ অনুষ্ঠানটি আগবঢ়াবলৈ লৈছোঁ। আজিৰ অনুষ্ঠানত প্ৰথমেই মৰম দিলোঁ সৰ্বসংকলনৰ এটি গীত শুনক, শিল্পী কংকনা ভাগৱতী।

আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ ৰজনীগন্ধা শ্ৰব্য সংকলনৰ এটি গীত শুনক মৃদুলা দাসৰ কণ্ঠত।

0: इसके साथ ही समाचार संध्या का ये अंक समाप्त हुआ। नमस्कार।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনি আছে নিউজ অন এআইআৰ মোবাইল এপতো। এতিয়া আৰম্ভ কৰা হৈছে অসমীয়া চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত। প্ৰথমে শ্ৰোতাসকলক অনুতাপ চিনেমাৰ দুটি গীত শুনাবলৈ লোৱা হৈছে। প্ৰথম গীতটি শুনক খগেন মহন্ত আৰু মিতালী চৌধুরীর দ্বৈত কণ্ঠত।

ওই শুকান পাহাড় ওই নীলাজ পাহাড় ওই শুকান পাহাড়।

নিৰ্মলা মিশ্ৰ আৰু সহশিল্পীসকলৰ কণ্ঠত বনৰীয়া ফুল চিনেমাৰ গীতটি শুনিলে। শ্ৰোতাসকলে অসমীয়া চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। শ্ৰোতাসকলক এইবাৰ দূৰণিৰ ৰং চিনেমাৰ দুটি গীত শুনাবলৈ লৈছোঁ। প্ৰথম গীতটি শুনক আৰতি মুখাৰ্জীৰ কণ্ঠত।

0: ভয় নকৰো নকৰো কাকো নিজ হাতে ৰান্ধো খাও ৰূপতে থাকো
1: মই ভয় না

খগেন মহন্তৰ কণ্ঠত ভাইটি চিনেমাৰ এই গীতটিৰে চিত্ৰগীত অনুষ্ঠানটি সামৰা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিশাৰ

আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে। প্ৰখ্যাত শিক্ষাবিদ, লেখক, দাৰ্শনিক তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বেপল্লী ৰাধাকৃষ্ণৰ জয়ন্তী উপলক্ষে দেশজুৰি বিভিন্ন কাৰ্যসূচীৰে আজি শিক্ষক দিৱস উদযাপন কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শিক্ষক দিৱস উপলক্ষে দেশৰ শিক্ষক শিক্ষয়িত্ৰীসকলক শুভেচ্ছা জনায়। শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আজি নতুন দিল্লীত 27খন ৰাজ্য, 7টা কেন্দ্ৰশাসিত অঞ্চল আৰু 6টা কেন্দ্ৰ চৰকাৰৰ সংগঠনৰ মুঠ 82গৰাকী শিক্ষকক ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰববী অধ্যাপক ডঃ অংকুৰণ দত্ত আৰু যোৰহাট উত্তৰ পশ্চিম শিক্ষাখণ্ডৰ অন্তৰ্গত আদৰ্শ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰাজেশ বৰদলৈক ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান কৰা হয়। শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ 15গৰাকী শিক্ষকক চলিত বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰদান কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ বন্দৰ, জাহাজ আৰু জলপথ উন্নয়ন মন্ত্ৰালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত আজি ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এখন বৈঠকত জিলাখনৰ মুঠ 6টা বিধানসভা সমষ্টিৰ সামগ্ৰিক উন্নয়নৰ দিশসমূহৰ বিষয়ে বিস্তৃতভাৱে পৰ্যালোচনা কৰা হয়। বৈঠকখনত জিলাখনৰ উন্নয়নৰ সৈতে জড়িত 41টা গুৰুত্বপূৰ্ণ বিভাগৰ বিভিন্ন আঁচনিৰ কামৰ অগ্ৰগতি আৰু ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে বিশেষভাৱে আলোচনা কৰা হয়। জনসাধাৰণৰ প্ৰয়োজনীয়তাক অগ্ৰাধিকাৰ দি উন্নয়নমূলক কাম কাজসমূহৰ সঠিক ৰূপায়ণ, চলি থকা প্ৰকল্পসমূহৰ সময়মতে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট বিভাগসমূহৰ মাজত অধিক সমন্বয় গঢ়ি তোলাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বৈঠকত গুৰুত্ব আৰোপ কৰে। ভাৰত ৰত্ন সন্মানেৰে সন্মানিত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজিৰে পৰা অহা 8 ছেপ্টেম্বৰলৈ এলানি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ উদ্যোগত কাইলৈ সন্ধিয়া 6 বজাত কলকাতাৰ অসম ভৱনত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। একেদৰে পৰহিলৈ বৃহত্তৰ গুৱাহাটী সাংস্কৃতিক সংগঠনৰ সন্মিলিত মঞ্চৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিয়লি মানুহে মানুহৰ বাবে শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। 8 ছেপ্টেম্বৰত ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত কলাক্ষেত্ৰত মহামিলনৰ তীৰ্থ শীৰ্ষক বিশেষ অনুষ্ঠান অনুষ্ঠিত হ'ব। সেইদিনা পুৱা গুৱাহাটীৰ জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে ডঃ ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰা হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ৰাজ্য চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে আজি নীতি আয়োগে নিৰ্ধাৰণ কৰা 2খন অভিলাষী জিলা ওদালগুৰি আৰু দৰং জিলাত মহিলা আৰু শিশু বিকাশ বিভাগৰ কাম কাজৰ পৰ্যালোচনা কৰে। জিলা প্ৰশাসনৰ লগতে মহিলা আৰু শিশু বিকাশ বিভাগৰ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত মন্ত্ৰীগৰাকীয়ে জিলাকেইখনৰ অংগনৱাড়ী কেন্দ্ৰসমূহৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে নিৰ্ধাৰিত সময়ৰ ভিতৰত কামসমূহ সম্পূৰ্ণ কৰাৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰে। তেওঁ পোষণ মাহ আৰু অংগনৱাড়ী উৎসৱ যাতে সফলভাৱে উদযাপন কৰিব পৰা যায় সেই সন্দৰ্ভতো পৰ্যালোচনা চলায়। অংগনৱাড়ী কেন্দ্ৰসমূহৰ জৰিয়তে শিশু আৰু প্ৰসূতি মাতৃৰ কল্যাণমূলক আঁচনিসমূহৰ ৰূপায়ণ অধিক শক্তিশালী কৰিবলৈ মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াসকলক আহ্বান জনায়। ইয়াৰ লগতে বিটিচিলৈ আবণ্ডিত পুঁজিৰ সঠিক ব্যৱহাৰ নিশ্চিত কৰাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰা হয়। অসম সাহিত্য সভাৰ গুৰু প্ৰণাম অনুষ্ঠানত আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 42গৰাকী শিক্ষকক শিক্ষা প্ৰভাকৰ সন্মান প্ৰদান কৰা হয়। গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ লক্ষ্মীৰাম বৰুৱা সদনত শিক্ষক দিৱস উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত শিক্ষকসকলক সন্মানিত কৰা হয়। অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাৰ অধ্যক্ষতাত অনুষ্ঠিত এই অনুষ্ঠানত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডঃ দীপক কুমাৰ শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য মালিনী গোস্বামীকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। চিবিআইৰ আদালতে এমছৰ সভাপতি লফিকুল ইছলামৰ হত্যাৰ গোচৰত আত্মসমৰ্পণ কৰা 3জন অভিযুক্ত ৰূপা ব্ৰহ্ম, ভদ্ৰেশ্বৰ বসুমতাৰী আৰু ডিংকুৰ মুছাহাৰীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৱে এই গোচৰৰ সংক্ৰান্তত অধিক সোধা পোছাৰ বাবে এই 3জন অভিযুক্তক 5 দিনৰ জিম্মাত বিচাৰি আবেদন কৰে যদিও আদালতে এই আবেদন খাৰিজ কৰি 3জনকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। নিশাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানে। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।

আকাশবাণী গুৱাহাটীৰ এয়া মহাবাহু শাখা। আলাপ অনুৰাগ, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী, শিক্ষাবিদ তথা সংগীতজ্ঞ অনিমা চৌধুৰীৰ কৰ্মজীৱনৰ আধাৰত ৰচিত ধাৰাবাহিক প্ৰামাণ্য আলেখ্যলানীৰ এয়া তৃতীয় তথা অন্তিম খণ্ড। প্ৰামাণ্য আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। এয়া আলাপ অনুৰাগৰ আজিৰ খণ্ড।

0: অনিমা চৌধুৰী এগৰাকী শিক্ষাবিদ। ছয়গাঁও কলেজৰ বুৰঞ্জী বিভাগৰ সহযোগী অধ্যাপিকাৰূপে তেওঁ কৰ্মজীৱন আৰম্ভ কৰিছিল। 2013 চনত তেওঁ বুৰঞ্জী বিভাগটোৰ মুৰব্বী অধ্যাপিকাৰূপে অৱসৰ লয়। অনিমা চৌধুৰী এগৰাকী যশস্বী কণ্ঠশিল্পী আৰু সংগীতজ্ঞ। তেওঁ অধ্যাপনা আৰু সংগীত চৰ্চা সমানে চলাই নিছিল। তেওঁৰ কণ্ঠৰে নিগৰি অহা প্ৰতিটো গীতেই মন পৰসা। দিখৌ নৈৰ পাৰৰে শুনি কি নুশুনিও অনুভৱ মোৰ প্ৰীতিৰ স্মৃতি, লগ পোৱা কথা আছিল মনে কোটে কোটাই, ভাবিছিলোঁ লিখোঁ বুলি চিঠি তোমালৈ, আদি অলেখ কালজয়ী গীতে আজিও আকাশবাণীৰ শ্ৰোতাক মনোৰঞ্জন দি আছে। দিখৌ নৈৰ পাৰৰে গীতটিৰ সন্দৰ্ভত আলাপ অনুৰাগৰ আজিৰ শিল্পী অনিমা চৌধুৰীয়ে কয়,
1: সেইটো গীত মৃণাল কুমাৰ চৌধুৰীৰ। মৃণাল কুমাৰ চৌধুৰীৰ বেছিভাগ গীতেই মই বাণীবদ্ধ কৰিছোঁ, HMV ৰেকৰ্ড কৰিছোঁ, প্ৰতিটো গীতেই জনপ্ৰিয় হৈছে। দিখৌ নৈৰ পাৰ বুলিয়েই মই নকওঁ অকল, শুনি কি নুশুনি, তাৰপিছত হেৰি উদাস নহবি, তেজীমলা হাৰে আছে, এনেকুৱা গোটেই হেৰিবিলাকেই তেখেতৰ গীতবিলাক জনপ্ৰিয় হৈছে বহুত ধাৰি। আৰু গতিকে যেতিয়া এই গীতটি মোক দিছিলে, দিওঁতে মোক কৈছিলে আৰু এই গীতটি মানে এনেকৈ হেৰি, মই বোলো মই তেতিয়া লগে লগে কৈছোঁ গীতটি মই কিন্তু সেয়া কৰিম, HMV ৰেকৰ্ড কৰিম। কাৰণ মৃণালে এই গীতটি ক'ৰবাত গাইছিলে বোলে, সাহিত্য সভাৰ অনুষ্ঠানত গাইছিলে, মোক আহি পেলাই শুনাইছে যে মই জাননে এনেকৈ গাইছিলোঁ। মই বোলো ইমান ধুনীয়া গীতটি মোক লাগে, এনেকৈ ক'লোঁ। কৈ পেলাই তাৰপিছত সেই গীতটি তেতিয়া কৈছে অঁ তই ৰেডিঅ'ত গাবি, মই বোলো নাগাওঁ মই ৰেডিঅ'ত, মই সেয়া HMV ৰেকৰ্ড কৰিম। মানে মৃণালে যেতিয়া মোক কিছুমান গীত দিয়ে নহয়, মই তেতিয়া লগে লগে তাৰ ভিতৰত দুটামান গীত মানে মই কৈ দিওঁ, এইকেইটা মই ৰেডিঅ'ত নাগাওঁ কিন্তু মই হেৰিয়াত গাম, HMV ৰেকৰ্ড কৰিম। সেই তেনেকৈ এই গীতটি দিছিলে, দিখৌ নৈৰ পাৰ গীতটি, আৰু তেতিয়া এইটো কলিকাতাতে ৰেকৰ্ডিং হৈছিলে। আৰু এটা মোৰ জীৱনৰ শ্ৰেষ্ঠ গীত এটা বুলিও মই ভাবি লওঁ নিজেও, আৰু কাৰণ গীতটোৰ মানে এনেকুৱা এটা হেৰি আছে, আৱেগ আছে দেশৰ কাৰণে বা আমাৰ দেশৰ হেৰিৰ কাৰণে, দেশমাতৃৰ কাৰণে এটা আৱেগ আছে। আৰু এইটো কাৰণে গীতটি মই নিজেও খুব ভাল পাওঁ, গাবলৈও ভাল পাওঁ, আৰু মানুহে যেতিয়া ভাল পায় বুলি কয় তেতিয়াও মোৰ খুব ভাল লাগে।

0: গীতৰ কথা, সুৰ আৰু শিল্পীৰ কণ্ঠৰ সমাহাৰতহে গীত এটিয়ে পূৰ্ণতা লাভ কৰে। গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী আৰু লগতে বাদ্যযন্ত্ৰীসকল এই আটাইৰে উমৈহতীয়া প্ৰচেষ্টাৰ ফল গীত এটিত নিহিত থাকে। তেনে সুমিষ্ট ফলেই শ্ৰোতাৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰে। অনিমা চৌধুৰীৰ অলেখ জনপ্ৰিয় গীতৰ ভিতৰত শুনি কি নুশুনিও এই গীতটিৰ জনপ্ৰিয়তাৰ কথা অনিমা চৌধুৰীয়ে এইদৰে কয়।
1: যেতিয়া প্ৰথম

ৰেকৰ্ড ওলাইছে, ইমান ৰেডিঅ'ত বাজে নহয় গানটো, মানে বহুত মানুহে মানে অনুৰোধ কৰি থাকে, এতিয়াও অনুৰোধ কৰে গ'লে আৰু গীত। এইবোৰ গীত মানে কেনেকুৱা ধৰণৰ, এবাৰ শুনিলে অলপমান মনত থাকি যায়গৈ, কথা সুৰ এইবিলাক তেনেকুৱা। আৰু আগৰ গীতবিলাকৰ তেনেকুৱা এটা আবেদন আছিলে গীতবিলাকত, গীতিকাৰ সুৰকাৰবিলাকৰ। আৰু এটা গীত আচলতে তেনেকৈ হৈছিলেতো যে গীতিকাৰ সুৰকাৰ আৰু কণ্ঠশিল্পীৰ সমাহাৰত, লগতে বাদ্যযন্ত্ৰী সকলোৰে সমাহাৰতহে এটা সুন্দৰ গীতৰ সৃষ্টি হয়। আৰু শিল্পীজনো সোমাই যাব লাগিব, গীতিকাৰে কি বিচাৰিছে, সুৰকাৰে কি বিচাৰিছে।

0: আকাশবাণীৰ আপুনি কি হয় তাৰ টেষ্ট কেতিয়া পালে?
1: মই আচলতে আকাশবাণী যেতিয়া 1974 চনত প্ৰথম যেতিয়া স্বীকৃতি পাইছোঁ জেনেৰেল প্ৰগ্ৰেমৰ কাৰণে, তাৰ এবছৰ দুবছৰৰ ভিতৰতে মই বি হাইৰ কাৰণে অডিশ্যন দিছিলোঁ। সেইটোতো মই স্বীকৃতি পাই তাৰ এবছৰৰ ভিতৰতে বা এবছৰ দুবছৰ 80ৰ ভিতৰতে হ'ব আৰু, তেতিয়া মই বি হাইৰ কাৰণে অডিশ্যন দি পেলাই মই লগে লগে স্বীকৃতি লাভ কৰিছিলোঁ।

0: 1982 চন দিল্লীত এছিয়ান গেমছ অনুষ্ঠিত হৈছিল। তেতিয়াই গুৱাহাটীৰ পাণবজাৰত দূৰদৰ্শন কেন্দ্ৰটো অস্থায়ীকৈ স্থাপন কৰা হৈছিল। গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত প্ৰথম আধুনিক গীত গোৱাৰ কথা সোঁৱৰি অনিমা চৌধুৰীয়ে কয়,
1: গুৱাহাটী দূৰদৰ্শন যেতিয়া প্ৰথম ষ্টাৰ্ট হৈছে ইয়াতে গুৱাহাটীত আহিছে আৰু আমাৰ তেতিয়া এই যে মহেন্দ্ৰ মোহন চৌধুৰী এতিয়া যে হস্পিটেলখন আছে সেইখিনিতে তেতিয়া তাৰমানে এটা ৰুম লৈ পেলাই তাতে কৰিছিলে আৰু প্ৰথম আধুনিক গীত মই গাইছিলোঁ। কিন্তু তাৰপিছততো আমাৰ গুৱাহাটী দূৰদৰ্শনৰ ৰেগুলাৰ মই সেয়া আছিলোঁ, তাতে পাৰফৰ্মাৰ আছিলোঁ।

0: অনিমা চৌধুৰী গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰো নিয়মীয়া শিল্পী আছিল। দূৰদৰ্শনৰ নেশ্যনেল চেনেলত প্ৰচাৰৰ বাবে এবাৰ কটক দূৰদৰ্শন কেন্দ্ৰই উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিবলৈ অসমৰ শিল্পী বিচাৰিছিল। গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ সেই সময়ৰ বিষয়া শংকৰ দাসে অসমৰ শিল্পীৰূপে অনিমা চৌধুৰীক কটকলৈ পঠিয়াইছিল। সেই অনুষ্ঠানত অনিমা চৌধুৰীয়ে অসমীয়া আৰু উৰিয়া গীত গাইছিল। তদুপৰি আকাশবাণী কটকতো তেওঁ ভক্তিমূলক গীত গাইছিল। অতীতৰ কথা সুঁৱৰি আলাপ অনুৰাগৰ আজিৰ শিল্পী অনিমা চৌধুৰীয়ে কয়,
1: 87-89 বা কিবা তেনেকুৱা হ'ব আৰু, সেইখিনি সময়তে কটক দূৰদৰ্শনে মানে নৰ্থ ইষ্টৰ হেৰি লৈ পেলাই, নৰ্থ ইষ্টৰ এটা প্ৰগ্ৰেম হিচাপে দেলহিৰ নেশ্যনেল টেলিকাষ্ট কৰিবৰ কাৰণে মানে আৰ্টিষ্ট পঠাব গৈছিলে। তেতিয়া সেই সময়ত শংকৰ দাস আছিলে, তেতিয়া তেওঁ মোক কৈছিলে যে এনেকৈ হেৰি তুমি যাব লাগে তাতে, মই গৈছিলোঁ কটকত। কটকত যাওঁতে তেওঁলোকে নেশ্যনেল টেলিকাষ্টৰ কাৰণে অসমীয়া গানেই গাব লাগে, সেয়া কৰিলে। তাৰপিছত তেওঁলোকৰ অনুষ্ঠানৰ কাৰণে মোক এটা উৰিয়া গান তেওঁলোকে শিকাইছে, টেলিকাষ্ট কৰিছে অসমীয়া গানৰ লগতে, সেইটো গানো তেওঁলোকে টেলিকাষ্ট কৰিছে তেওঁলোকৰ টিভিৰ কাৰণে। তাৰপিছত তেওঁলোকে তেওঁলোকৰ কটক যিটো ৰেডিঅ', ৰেডিঅ'ত তেওঁলোকে সেই ভক্তিমূলক গীত মানে কেইটামান বাণীবদ্ধ কৰিবৰ কাৰণে মোক তেওঁলোকে গৈছিলে। তেতিয়া মই তাত 5টামান আমাৰ ভক্তিমূলক গীত গাইছিলোঁ, তেওঁলোকে ৰাতিপুৱা বাজে আৰু, সেইটো কৰিছিলোঁ।

0: 1991 চনত অনিমা চৌধুৰীয়ে গীত গাবলৈ প্ৰথমবাৰ আমেৰিকালৈ গৈছিল। আমেৰিকাৰ বহু ঠাইত তেওঁ গীত পৰিৱেশন কৰিছিল। চিকাগো চহৰতো তেওঁ গীত গাইছিল। তেতিয়া চিকাগো টিভিয়ে অনিমা চৌধুৰীৰ এটি সাক্ষাৎকাৰ লৈছিল আৰু লগতে তেওঁ লোকগীত গাইছিল। এই সন্দৰ্ভত অনিমা চৌধুৰীয়ে কয়,
1: মই যেতিয়া প্ৰথমবাৰ 91ত আমেৰিকালৈ গৈছিলোঁ গান গাবলৈ, তেতিয়া চিকাগোতো মই গান হেৰি কৰিছিলোঁ, ফাংচন হৈছিলে, চিকাগোতো মই গান গাইছিলোঁ। তেতিয়া চিকাগোৰ দূৰদৰ্শনে মোক মাতিছিলে, তাত এটা ইণ্ডিয়ান প্ৰগ্ৰেম হয় শনিবাৰে, মানে টেলিকাষ্ট কৰে চিকাগোৰ টিভিয়ে, তেতিয়া মোক মানে মাতিছিলে, মাতি এটা ইণ্টাৰভিউ লৈছিলে আৰু তেওঁলোকে মোক গান গাব দিছিলে, লোকগীত গাব দিছিলে। তাৰপিছত মই তেতিয়া তাত লোকগীত গাইছিলোঁ আৰু ইমান সুন্দৰকৈ মই লোকগীতটো গাইছোঁ, লগে লগে তেওঁলোকে ভিজুৱেল হেৰি লগে লগে দি দিছে তাতে, আৰু ইণ্টাৰভিউ আছে, মই তাত বহি পেলাই গাইছোঁ, ইণ্টাৰভিউ লৈ আছে মানুহগৰাকীয়ে, তাৰপিছত আপুনি এটা গান গাওক আৰু এনেকৈ গাইছোঁ, তেওঁলোকে লগে লগে ভিজুৱেল এইটো দি দিছে আৰু, মানে ধুনীয়া ধুনীয়াকৈ তেনেকৈ সেয়া কৰিছিলোঁ আৰু।
2: আমেৰিকালৈ আপুনি কেইবাবাৰো গৈছিল?
1: ছবাৰ গ'লোঁ মই, বেলেগ বেলেগ ঠাইত মাতিছে তেওঁলোকে, এবাৰতো এখনত মাতিছে হেৰি মোৰ ত হেৰি দিবৰ কাৰণে, এটা ছেমিনাৰৰ নিচিনা পেপাৰ দিবৰ কাৰণে মাতিছে সংগীতৰ ওপৰত, মই তেতিয়া দিছিলোঁ এখন, যে হেৰি ইনফ্লুয়েঞ্চ অফ চৈবিজিম ইন দ্য ফোক মিউজিক অফ আসাম উইথ ডেমনষ্ট্ৰেশ্যন, মই তাত পঢ়িছিলোঁ সেইখন পেপাৰ, খুব ভাল পাইছিলে তেওঁলোকে, তাৰমানে শিৱৰ লগত জড়িত আৰু গোটেইখিনি কেনেকৈ ইনফ্লুয়েঞ্চ হয় আৰু আমাৰ ধৰ্মৰ লগত কেনেকৈ ইনফ্লুয়েঞ্চ, লোকগীত কিমান আছে, সেই তেনেকৈ তেওঁলোকক মই সেয়া তাত দিছিলোঁ, সেইখন দিবলৈয়ে মাতিছিলে। তাৰপিছত সেইখনতে তেওঁলোকে মোক বৰগীত গাবলৈ সেয়া কৰিছিলে তেনেকৈ। আৰু বেলেগ বেলেগ ঠাইবিলাকত ফিলাডেলফিয়াত গৈছিলোঁ, তাৰপিছত ডেনভাৰত গৈছিলোঁ, ছান ফ্ৰান্সিস্কোত গৈছিলোঁ, চিকাগোতো দুবাৰ তিনিবাৰ মানেই গাইছোঁ মই তেনেকৈ, তেওঁলোকৰ বেংগলী ফাংচনো আছে, নিউয়ৰ্কত গাইছোঁ, নিউ জাৰ্চিত গাইছোঁ, তে বিভিন্ন ঠাইত মই আমেৰিকাৰো হেৰি কৰিছোঁ আৰু চিকাগোতো বেংগলী মানুহে আয়োজন কৰা ফাংচনতো মই গাইছোঁ। তেতিয়া ধৰক অকল অসমীয়া গীতেই নহয়, অসমীয়া গীত বা লোকগীত সেইবিলাক গোৱাৰ উপৰিও তেওঁলোকৰ বেংগলী মই ৰবীন্দ্ৰসংগীত গাইছোঁ, নজৰুল গীত গাইছোঁ, বেংগলী আধুনিক গাইছোঁ, তে সেইবিলাক কথা মনত পৰিলে খুব ভাল লাগে।

0: প্ৰযুক্তি কৌশলৰ বিকাশৰ লগে লগে প্ৰচাৰ মাধ্যমৰো দ্ৰুত পৰিৱৰ্তন ঘটিল। ব্যক্তিগত খণ্ডত গুৱাহাটীত বহুকেইটা টিভি চেনেল স্থাপন হ'ল। এই টিভি চেনেলবোৰতো অনিমা চৌধুৰীয়ে নিয়মীয়াকৈ গীত গাইছিল, টিভি ধাৰাবাহিকবোৰতো গীত গাইছিল। এই সন্দৰ্ভত অনিমা চৌধুৰীয়ে কয়,
1: আৰু পিছত যেতিয়া আমাৰ প্ৰাইভেট চেনেলবিলাক হ'ল, সেইবিলাকতো ৰেগুলাৰ তেতিয়া কৰিছিলোঁ। আৰু চিৰিয়েলবিলাকৰ হেৰিত এটা সেই মা মনসা বুলি চিৰিয়েলত গাইছোঁ, আৰু এটা দেৱী বুলি এখন চিৰিয়েলত গাইছিলোঁ, আৰু এখন ভিনিহী বুলি, মই নিজে শুনা নাই বা দেখাও নাপালোঁ, সেইখন ভিনিহী বুলি এখন চিৰিয়েলত গাইছিলে।

0: এবাৰ অনিমা চৌধুৰীয়ে আমেৰিকাৰ ডেনভাৰলৈ গীত গাবলৈ গৈছিল। লোক সংস্কৃতিত অসম কিমান চহকী সেই কথা প্ৰৱাসী অসমীয়াসকলৰ সতি সন্ততিসকলক জনাবলৈ অনুষ্ঠানৰ আয়োজকসকলে অনিমা চৌধুৰীক অনুৰোধ কৰিছিল। প্ৰৱাসী অসমীয়া শিশুসকলৰ বাবে অনিমা চৌধুৰীয়ে আধা ঘণ্টীয়া অনুষ্ঠান পৰিৱেশন কৰিছিল। জন্মৰ পৰা মৃত্যুলৈকে জীৱনৰ বিভিন্ন স্তৰত গোৱা গীতবোৰ অনিমা চৌধুৰীয়ে সেই অনুষ্ঠানত গাইছিল। এই সন্দৰ্ভত আলাপনৰ গৰাজীৰ শিল্পী অনিমা চৌধুৰীয়ে কয়,
1: এবাৰ ডেনভাৰত যিখন হৈছিলে অসম দিৱসৰ, তেওঁলোকৰ যিজন অৰ্গেনাইজাৰ আছিলে, মই যোৱাৰ পিছত মোক কৈছিলে যে বাইদেউ, আমাৰ ল'ৰা ছোৱালীবিলাকে তেওঁলোকৰ মাক বাপেকৰ অসম দেশ কিমান ৰিচ, মানে ফকত, সেই কথাটো তেওঁলোকে নাজানে, আপুনি এটা অনুষ্ঠান কৰিব নেকি, আপোনাৰ গীত সেইবিলাকতো গামেই আৰু। তেতিয়া মই ক'লোঁ ঠিক আছে, মই এটা আধা ঘণ্টাৰ প্ৰগ্ৰাম কৰিম অনলি ফকৰ ওপৰত। তেতিয়া মই এখন স্ক্ৰিপ্টৰ নিচিনা হেৰি কৰিছোঁ যে আমাৰ জন্মৰ পৰা মৃত্যুলৈকে কিমান সংগীত আছে, সংগীতেৰে মানে মই গাই দিছিলোঁ। আৰু তাক মানে ডেমনষ্ট্ৰেশ্যনত মোৰ ভাগিন এজন আছিলে হেৰি বুলি, ৰাকেশ বুলি, তেওঁক মানে কৈ দিছিলোঁ ইংলিছতে তেওঁ এইখিনি কৈ দিব, তাহাঁতক বুজাই দিব, গানখিনিতো মোৰ অসমীয়া লোকগীত হ'ব। তেতিয়া জন্মৰ পৰা আমাৰ নামত কেনেকৈ শ্ৰীকৃষ্ণ জন্মিলে সেইখিনিৰ পৰা আৰম্ভ কৰিছোঁ মোৰ। তাৰপিছত ল'ৰা ছোৱালীবিলাক জন্মাৰ পিছত অকণমান ডাঙৰ হ'ল, খেলিব পৰা হ'ল, বেমাৰ হ'লে আইনাম গায়, খেল ধেমালিটো গীত আছেই, সেইবিলাক দিছোঁ। তাৰপিছত হেৰি আইনামৰ গীত আছে, তাৰপিছত অকণমান ডাঙৰ হ'ল, গাভৰু হ'ল, ডেকা হ'ল, বিহু গালে, তাৰপিছত হেৰি বিয়া আহিলে, বিয়া গীত গালে, তাৰপিছত অলপমান ধৰ্মীয় গীতবিলাক গালোঁ, তাৰপিছত আমাৰ

0: ঝুমুৰ, জেকিৰ, গোটেইখিনি মই মানে যিমানখিনি তাত সামৰিব পাৰি গোটেইখিনি মই দিছোঁ। দি পেলাই শেষত আধ্যাত্মিক আহি গ'ল আমাৰ।
1: নিচুকনি গীতটো সোমাইছিল নে?
0: অঁ, নিচুকনি গীতটো সোমাইছে, গোটেইখিনি সোমাইছে। আধা ঘণ্টাত কৈছোঁ, অলপ অলপ গাই দিছোঁ, আৰু মোৰ ভাগিনজনে কৈ গৈছে যে এইখিনি কি অৰ্থ দে। তাৰপিছত আপুনি বিশ্বাস কৰিব, যেতিয়া তাৰপিছত এইখিনি শেষ হোৱাৰ পিছত আৰু মোৰ যিটো নৰ্মেল প্ৰগ্ৰেম, আৰু সেই নৰ্মেল প্ৰগ্ৰেমটো মই কৰিছোঁ, তেওঁলোকে যেতিয়া ফাংচন শেষ হৈছে তেতিয়া ল'ৰা ছোৱালীবিলাক আহিছে, কৈছে আণ্টি আমি জানাই নাছিলোঁ মা দেউতাহঁতৰ মানে দেশখন যে ইমান সংগীতত চহকী, আৰু সেইটো এটা কিমান ডাঙৰ কথা নহয়নে? তেওঁলোকেও অনুভৱ কৰিছে যে, নতুন প্ৰজন্মই অনুভৱ কৰিছে যে মা দেউতাহঁতৰ মানে দেশখন মানে ফোকত কিমান চহকী, সংগীতত কিমান চহকী।

0: ভাৰতীয় লোক সংস্কৃতি বিষয়ক এখনি তথ্যচিত্ৰৰ শ্বুটিং কৰিবলৈ এবাৰ পণ্ডিত ভীমসেন যোশী গুৱাহাটীলৈ আহিছিল। ৰাছিয়াত হ'বলগীয়া ভাৰত মহোৎসৱত প্ৰদৰ্শনৰ বাবে নিৰ্মিত সেই তথ্যচিত্ৰত অনিমা চৌধুৰীয়ে দুটি লোকগীত গাইছিল। সেই কথা সুঁৱৰি অনিমা চৌধুৰীয়ে কয়,
1: এবাৰ মানে চনটো ঠিক এতিয়া মোৰ মনত পৰা নাই, এবাৰ গুৱাহাটীত ভীমসেন আহিছিলে বম্বেৰ পৰা। তেওঁ সেই সময়ত এখন মানে ভাৰতীয় লোকসংগীতৰ ওপৰত এখন বনাই আছিলে, কিবা ভিডিঅ' কিবা এটা বনাই আছিলে, যিটো যাব ৰাছিয়াত ইণ্ডিয়ান ফেষ্টিভেলত সেইখন দেখুৱাব। তেতিয়া ভূপেন দাই ৰেফাৰ কৰিছে, মনীষা বুক ফোন কৰি কৈছে যে সেই অনিমা চৌধুৰীক ফোন কৰ আৰু ৰামেশ্বৰ পাঠকৰ লগত কণ্টেক্ট কৰ, এনেকৈ সেয়া যাব, ভীমসেন যাব, তেওঁলোকক আৰ্টিষ্ট লাগে। তেওঁ ভূপেন দাই ৰেফাৰ কৰি দিছে। তাৰপিছত সেই ভীমসেন আহিছিলে, তেওঁলোকৰ টীমটো আহিছিলে, আহি পেলাই আমাৰ গুৱাহাটীৰ আউটস্কৃতত আৰু এখন গাঁৱত তেওঁলোকে শ্বুটিং কৰিছিলে। মই তেতিয়া দুটা লোকগীতেই গাবলৈ আহিলোঁ, ফ'ক আছিলেতো লোকগীত মই তেতিয়া গাইছিলোঁ, সেইটো তেওঁলোকৰ হেৰিৰ কাৰণে পঠিয়াইছে, ৰাছিয়ান হেৰিটোৰ কাৰণে। আৰু সেইটো মোৰ কাৰণে এটা ভাল এটা হেৰি অভিজ্ঞতা আছিলে যে কেনেকৈ ঠাইতে তেওঁলোকে বাণীবদ্ধ কৰি তাতেই ভিজুৱেল কৰি আৰু ইমান সুন্দৰ ৰেকৰ্ডিং হৈছিলে। প্ৰভাত শৰ্মাদেৱ গৈছিলে, বাঁহী বজাইছে, অকল তেওঁ একম্পেনি কৰিছে মোক।

0: জীৱনকালত অনিমা চৌধুৰীয়ে অলেখ বঁটা আৰু সন্মান বুটলিবলৈ সক্ষম হৈছে। অসম চৰকাৰৰ শিল্পী বঁটা প্ৰাপক অনিমা চৌধুৰীয়ে জীৱনকালত লাভ কৰা সন্মান আৰু বঁটাৰ বিষয়ে এইদৰে কয়।
1: অসমৰ ৰাইজৰ বহুত সন্মান আৰু শুভেচ্ছা মই পাইছোঁ। তেওঁলোকৰ মৰম আৰু শুভেচ্ছা পোৱাৰ কাৰণেই হয়তো এতিয়ালৈকে মই গীত গাই থাকিব পাৰিছোঁ। আৰু তেওঁলোকে কণ্ঠশিল্পী হিচাপে স্বীকৃতি দিয়াৰ পিছতহে মই আচলতে অসমত গান গোৱাৰ কাৰণে নিজকে প্ৰস্তুত কৰা বুলি নকওঁ, মই নিজেতো ইচ্ছাই আছিলে, তেওঁলোকে মোক আদৰি লৈছিলে। আৰু তেতিয়াৰ পৰাই মই দেখিছোঁ যে তেওঁলোকে মোক সদায় মৰম কৰি আহিছে, শুভেচ্ছা দি আহিছে আৰু সন্মান কৰি আহিছে। তেওঁলোকে বহুত সন্মান দিছে বিভিন্ন ঠাইত, আৰু শেহতীয়াভাৱে অসম চৰকাৰে মোক সন্মানিত কৰিছে শিল্পী বঁটাৰে 2025ৰ। তাৰ আগতে মোক বহু সন্মান দিয়া অনুষ্ঠান প্ৰতিষ্ঠান আছে, তাৰ ভিতৰত আইদেউ সন্দিকৈ বঁটা মই পাইছোঁ, আৰু এইফালে সুৰধ্বনি বঁটা পাইছোঁ, অমৃত বঁটা পাইছোঁ, অসম সূৰ্য বঁটা পাইছোঁ, অসম গৌৰৱ, এইটো চৰকাৰী নহয়, অসম গৌৰৱ হেৰি পাইছোঁ, বঁটা পাইছোঁ। সেইদৰে প্ৰয়াত মহানন্দ শৰ্মা কি বুলি কয় জীৱনজোৰা সাধনা বঁটা, তেনেকৈ ধৰণকৈ বহুখিনি বঁটা মোক ৰাইজে দিছে, আৰু সেই সন্মান বুটলি পেলাই মই তেওঁলোকৰ প্ৰতি সদায় কৃতজ্ঞ। কাৰণ তেওঁলোকে মোক যদি স্বীকৃতি নিদিলে হয় মুকুতা বোলছবিৰ পিছত, তেতিয়াহ'লে হয়তো এইদৰে গানেই গাই থাকিব না, মানে সাহস নাপালোঁ হয় বা অনুপ্ৰেৰণা নাপালোঁ।
0: আপুনি মানে মুকুতা বোলছবিখন টাৰ্ণিং পইণ্ট আছিল?
1: অঁ, টাৰ্ণিং পইণ্ট সেইটো, আৰু সেইকাৰণে মই সদায় ৰমেন বৰুৱাদেৱ আৰু ব্ৰজেন বৰুৱাদেৱৰ প্ৰতিও কৃতজ্ঞ।
0: আপুনি ব্ৰজেন বৰুৱাৰ বঁটাও পাইছিল নেকি?
1: ব্ৰজেন বৰুৱা মই যেতিয়া হেৰিত পাইছিলোঁ, কি কয়, গুৱাহাটী ইউনিভাৰ্চিটিত, যেতিয়া মই 1973ত যেতিয়া শ্ৰেষ্ঠ সংগীত শিল্পী হৈছিলোঁ, সেই সময়ত সূৰ্য গোস্বামী তাত সেয়া আছিলে, মিউজিক ছেক্ৰেটেৰী আছিলে, তবলা বাদক যে, তেতিয়া তেওঁলোকে ইউনিভাৰ্চিটিৰ ফালৰ পৰা তেতিয়া ব্ৰজেন বৰুৱা ঢুকাইছে, ব্ৰজেন বৰুৱা মানে হেৰি শ্ৰেষ্ঠ শিল্পীজনক।

0: মানুহৰ জীৱনটো হাঁহি কান্দোনৰ সমষ্টি। ভাল লগা, বেয়া লগা অনেক স্মৰণীয় দিন মানুহৰ মনত সজীৱ হৈ থাকে। অনিমা চৌধুৰীয়ে নিজৰ স্মৰণীয় দিনৰ কথা এইদৰে কয়।
1: স্মৰণীয় দিন বুলি ক'লেতো আচলতে প্ৰথম যিটো মই গান বাণীবদ্ধ কৰিছোঁ ষ্টুডিঅ'ত, এ প্ৰাণ গোপাল যেতিয়া মই বাণীবদ্ধ কৰিছোঁ সেইটো কলিকতাৰ, সেইটো মোৰ স্মৰণীয় দিন। আৰু বাকীটো এনেই স্মৰণীয় দিন হিচাপে বহুত থাকে, কিছুমান বেয়া স্মৰণীয় দিন থাকে, কিছুমান খুব ভাল লগা। আৰু ভাল লগাৰ ভিতৰত যেতিয়া বিদেশৰ মাটিত ভৰি দি পেলাই মোক গান গাব মাতিছে, মই গান গাব গৈছোঁ, বিদেশত গান গাইছোঁ, তেতিয়া সেয়া স্মৰণীয় দিন। আৰু এটা দিন আছিলে যেতিয়া মই দিলীপ দত্ত আছিলে, তেতিয়া দিলীপ দত্ত ৰোড আইলেণ্ডত, ৰোড আইলেণ্ডৰ ইউনিভাৰ্চিটিৰ অডিটৰিয়ামত মই গাইছোঁ ফাংচন। সেই ফাংচনখনত অকল অসমীয়া বেংগলী মানুহে নহয়, আমেৰিকান মানুহো আছিলে। সেইটো মোৰ খুব ভাল লাগিছিলে, মানে সেইটো মোৰ স্মৰণীয় দিন যে তেওঁলোকেও গান শুনিছে, কাৰণ মিউজিকৰ ভাষা নাই আচলতে, তেওঁলোকেও ভাল পাইছে, এপ্ৰিচিয়েট কৰিছে। গতিকে স্মৰণীয় দিন হিচাপে এইটোৱে মই নিজে ভাবোঁ আৰু

0: অনিমা চৌধুৰীয়ে বিবাহ পাশত আবদ্ধ হৈছিল কমল চৌধুৰীৰ সৈতে। এটি কইনা আৰু এটি পুত্ৰ সন্তানৰ মাতৃ অনিমা চৌধুৰীয়ে নিজৰ পৰিয়ালৰ বিষয়ে এইদৰে কয়।
1: মোৰ দেউতা প্ৰয়াত দণ্ডীৰাম চৌধুৰীয়ে কাৰাগাৰৰ অধীক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। দেউতা শাস্ত্ৰীয় সংগীতৰ ভক্ত আছিলে। মা প্ৰয়াত হেমলতা চৌধুৰী খুব ভাল নামতি আছিল। লগতে লোকগীত, বিয়ানাম, বৰগীত, বিষ্ণুৰাভা গীত, জ্যোতি সংগীত আদি খুব ভালদৰে গাব পাৰিছিল। আমি সাত ভাই ভনী। ডাঙৰ দাদা ডক্টৰ দিলীপ কুমাৰ চৌধুৰী এজন বিশিষ্ট বিজ্ঞানী। তেখেতে অক্সফোর্ড বিশ্ববিদ্যালয়ৰ তাত্ত্বিক পদার্থ বিজ্ঞান বিভাগত পোষ্ট ডক্টরেট গৱেষণা কৰিছিল আৰু পিছলৈ তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদার্থ বিজ্ঞান বিভাগৰ পৰা মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। মোৰ দ্বিতীয় দাদা প্ৰবীণ চৌধুৰী অসম চৰকাৰৰ উদ্যোগিক উন্নয়ন নিগমৰ এজন উচ্চপদস্থ বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। তেখেতে খুব ভাল লিখে আৰু খুব ভাল তবলা বাদক। দাদাৰ পিছতে মোৰ বাইদেউ নীলিমা চৌধুৰীও সংগীতৰ প্ৰতি অতি আগ্ৰহী আছিল আৰু গীত সুন্দৰভাৱে গাইছিল। সৰু দাদা ডক্টৰ সত্যেন্দ্ৰ কুমাৰ চৌধুৰীয়ে কটনৰ ৰসায়ন বিভাগৰ অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল আৰু সৰু দাদা এজন খুব ভাল বেহেলা বাদক। ভণ্টি ডক্টৰ মিনতী চৌধুৰীয়ে দুধনৈ মহাবিদ্যালয়ৰ পৰা ভাইচ প্ৰিন্সিপাল হিচাপে অৱসৰ গ্ৰহণ কৰিছে। তেখেতো এগৰাকী আকাশবাণীৰ স্বীকৃতিপ্ৰাপ্ত কণ্ঠশিল্পী। সৰু ভাইটি মৃণাল কুমাৰ চৌধুৰীয়ে উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা। তেওঁ একেধাৰে গীতিকাৰ, সুৰকাৰ আৰু গায়ক। তেখেতে ৰচনা কৰা বহু গীত মই বাণীবদ্ধ কৰিছোঁ, যিবোৰ গীত অতি জনপ্ৰিয় হৈছে। 1976 চনত মোৰ গুৱাহাটীৰ শ্ৰী কমল চৌধুৰীৰ লগত বিবাহ হয়। তেখেত অসম উদ্যোগ বিভাগৰ যুটীয়া সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰিছে। আমাৰ দুটি সন্তান। ডাঙৰ সন্তান অপৰাজিতা চৌধুৰীয়ে বাংগালোৰত কৰ্মৰত আৰু মোৰ ল'ৰা প্ৰীতম চৌধুৰী বৰ্তমান মাৰ্কিন যুক্তৰাষ্ট্ৰত কৰ্মৰত। মোৰ ল'ৰাটোৱে চুটি ছবি বহুকেইখন নিৰ্মাণ কৰিছে আৰু তেওঁ গীতো গায় আৰু গীটাৰো বজায়। ছোৱালীজনীয়ে গীতৰ প্ৰতি অতি আগ্ৰহী, কিন্তু পঢ়া শুনাৰ প্ৰতি তেখেত বেছি আগ্ৰহী। এইখিনিয়ে মোৰ পৰিয়ালৰ পৰিচয়।

0: অসমৰ নৱপ্ৰজন্ম প্ৰতিভাৰাকৰ। নৱপ্ৰজন্মক উদ্দেশ্যি অনিমা চৌধুৰীয়ে কয়,
1: নতুন প্ৰজন্মই এতিয়া বহুত প্ৰতিভাৱান, গতিকে তেওঁলোকে সুবিধা বহুত পাইছে। আমিতো ইমান সুবিধা পোৱা নাছিলোঁ। আমি এটা গান ৰেকৰ্ড কৰিবৰ কাৰণে আমাৰ টেপ ৰেকৰ্ডাৰ এটা নাছিলে, হয়নে? আমি আগতে ৰেডিঅ'ত আহোঁ, ৰেডিঅ'ত আহি পেলাই একদম তিনিদিন প্ৰেক্টিচ কৰোঁ, গানটো ৰিহাৰ্চেল হয়, তৃতীয় দিনা তেওঁলোকে ৰেকৰ্ডিং কৰে। আমাৰ টেপ নাই, শুনি মানে এবাৰতে আহি শুনি পেলাই আমি যে ঘৰত প্ৰেক্টিচ কৰিম, তেনেকুৱাহে আছিলে আৰু। এতিয়া কিন্তু নতুন প্ৰজন্ম এনেকুৱা হৈছে যে তেওঁলোকে সুবিধা পাইছে, ইলেক্ট্ৰনিক হেৰি সুবিধা পাইছে, ৰেকৰ্ডিঙৰ সুবিধা পাইছে। আমাৰ ৰেকৰ্ডিঙতো কষ্ট আছিলে, এতিয়া বাৰে বাৰে গাব নালাগে, এটা গান অকণমান ভুল হৈছে সেইখিনিকে গালে হ'ল, ক'ৰবাত বেসুৰা হৈছে টিউন কৰি দিলে, তেনেকুৱা তেওঁলোকে বহুত সুবিধা পাইছে, বহুত প্ৰতিভা পাইছে। তেওঁলোকে এই প্ৰতিভাৰ দ্বাৰা বহুখিনি কাম বহুতে কৰিছে আৰু মই বিচাৰোঁ যে তেওঁলোকে যিখিনিয়ে ভাল কাম কৰি আছে, যিখিনিয়ে কৰা নাই, যিখিনিয়ে অকল পশ্চিমীয়া সুৰৰ পিছত দৌৰিছে বা পশ্চিমীয়া সংগীতৰ পিছত দৌৰিছে, সেই আৰ্হিত আমাৰ অসমৰ সংস্কৃতিক লৈ যাবলৈ চেষ্টা কৰিছে, সেই সকলোকো কওঁ, অসম দেশ হৈছে একেবাৰে লোক সংস্কৃতিত চহকী, বাৰে ৰহণীয়া সংস্কৃতি, গোটেই জনজাতি আৰু গোটেই জাতি মিলি পেলাই এটা যিটো ৰহণীয়া সংস্কৃতি হৈছে, সেইটো হৈছে অসমীয়া সংস্কৃতি। গতিকে যিসকলে এতিয়া কাম কৰি আছে, সুন্দৰ সুন্দৰ কাম কৰি আছে, তেওঁলোকেও সুন্দৰ সুন্দৰ কাম কৰক, আৰু যিসকলে কৰিবৰ কাৰণে চেষ্টা কৰিছে কিন্তু সিফালে ইমান মনোযোগ দিয়া নাই, তেওঁলোকেও আমাৰ মূল শিপাডাল পাহৰি কেতিয়াও যাব নালাগে, সেই শিপাডাল ধৰি ৰাখি পেলাই তেওঁলোকে সুন্দৰ সুন্দৰ কাম কৰি যাওক, অসমীয়া সংস্কৃতিক ঊৰ্ধলৈ লৈ যাওক, আৰু অসমীয়া সংস্কৃতিক জানে বেলেগ এটা কৰিবলৈ নগৈ পেলাই নিজৰ সংস্কৃতিৰ মূল ভেটিটো নিজে ৰাখি পেলাই সুন্দৰভাৱে কাম কৰি যাওক, মই সেয়াই ক'ম অসম মানে উঠি অহা প্ৰজন্মক।

এইগৰাকী অসমৰ যশস্বী কণ্ঠশিল্পী, শিক্ষাবিদ, সংগীতজ্ঞ তথা আলাপ অনুৰাগৰ আজিৰ শিল্পী অনিমা চৌধুৰীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। এতিয়াও সংগীত চৰ্চাত জড়িত হৈ থকা অনিমা চৌধুৰী চিৰদিন আমাৰ নৱপ্ৰজন্মৰ প্ৰেৰণাৰ উৎস হওক, তাকেই কামনা কৰিছোঁ।

আলাপ অনুৰাগ, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী, শিক্ষাবিদ তথা সংগীতজ্ঞ অনিমা চৌধুৰীৰ কৰ্মজীৱনৰ আধাৰত যুগুতোৱা প্ৰামাণ্য আলেখ্যলানিৰ তৃতীয় তথা অন্তিম খণ্ডটি শুনিলে। ধাৰাবাহিক লানিৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ, বিৱৰণী কৃতাঞ্জলি বৰ্মন আৰু অজয় কুমাৰ বৰাৰ।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহ, এতিয়া অখিল ভাৰতীয় সংগীতানুষ্ঠান দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: আকাশবাণী হায়দৰাবাদ মে তিন দশকো সে অধিক সময় তক সমৰ্পিত সেৱা প্ৰদান কৰোতে হুৱে উন্হোনে অনেক প্ৰসিদ্ধ সংগীতজ্ঞো কে সাথ সংগত কি হে ঔৰ ভাৰতীয় শাস্ত্ৰীয় সংগীত কো সমৃদ্ধ কিয়া হে। আকাশবাণী হায়দৰাবাদ মে তিন দশকো সে অধিক সময় তক সমৰ্পিত সেৱা প্ৰদান কৰোতে হুৱে উন্হোনে অনেক প্ৰসিদ্ধ সংগীতজ্ঞো কে সাথ সংগত কি হে ঔৰ ভাৰতীয় শাস্ত্ৰীয় সংগীত কো সমৃদ্ধ কিয়া হে। উনকি বাদন শৈলী মে শুদ্ধতা, মধুর নাদ, সংয়ম ঔৰ গহৰী লয়াত্মক সংবেদনশীলতা কা অদ্ভুত সমন্বয় দিখাই দেতা হে। বিদ্বান বারাণসী কালী প্রসাদ বাবু কো উনকি উৎকৃষ্ট সংগীত সাধনা ঔৰ বিশিষ্ট বাদন শৈলী কে লিয়ে মৃদঙ্গ সৌখ্য।

ಪರಮೇಶ್ ಚಕ್ರಧಾರ್.

নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি দেওবাৰ, 1433 খ্ৰীষ্টাব্দৰ ভাদ মাহৰ 19 দিন, 1948 খ্ৰীষ্টাব্দৰ ভাদ মাহৰ 15 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ 6 তাৰিখ। এতিয়া সময় পুৱা 5:00।